2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 20 তাৰিখ। এতিয়া সময় পুৱা 5:31, আকৌ কৈছোঁ, এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড কৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত আছে ধীৰাজ বৈশ্য আৰু আতিকুৰ ৰহমান, ট্ৰেন্সমিটাৰত আছে বিপুল কলিতা আৰু তিলক চন্দ্ৰ দাস, এফ এম ট্ৰেন্সমিটাৰত আছে বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। এতিয়া শুনক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত পল্লৱী ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, বিপিন ৰাজবংশী আৰু লগৰীয়াসকলৰ কণ্ঠৰ নাম, সিদ্ধেশ্বৰ ডেকা আৰু সংগীতবৃন্দৰ কণ্ঠৰ চিয়া গীত, পংকজ বৰা আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু শেষত জ্যোতি ভট্টাচাৰ্যৰ কণ্ঠৰ ভজন শুনিলে অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: জনসাধারণের সুখ দুঃখ আশা নিরাশা কাম কাজ প্রেম বিরহ বিশেষ এটা সামাজিক আবেষ্টনী লৈহে এইবিলাকৰ সৃষ্টি হয়। সেই আবেষ্টনী ভাগি গলে গীত পদবিলাকৰো সার্থকতা টুটে, অর্থাৎ মানসিকতাৰ যি এটা স্তৰত এইবিলাকৰ সৃষ্টি হয় কিবা কাৰণত যদি তাৰ পৰিৱৰ্তন হয় তেনেহলে গীত পদবিলাকো ক্রমে লোপ পাই আহে আৰু নতুনকৈ সৃষ্টি নহয়। লিখা পঢ়া নজনা সাধাৰণ মানুহে দেওভূতত বিশ্বাস ৰাখে। তেনে মানুহে এফালে নামঘৰত নৈবেদ্য আগবঢ়ায় আৰু আনফালে থলৰ দেৱতাকো পূজা এভাগি দিয়ে। যদি শিক্ষা পায় আৰু হয়তো চহৰলৈ আহি মানুহজনৰ মনৰ সলনি হয় তেতিয়া আৰু আহত গছৰ ওপৰত থকা দোত বা খালত থকা যখিনীৰ বিষয়ে কাহিনী ওলাবৰ কাৰণ নাইকিয়া হয়। সেইদৰে গাঁৱত থাকিলে বিহুৰ সময়ত যি উখল মাখল লাগে আৰু চ'ত মাহত বসন্তৰ সমাগমত খেতিপথাৰত বৰষুণ পৰিলে প্ৰাণ যিদৰে উলাহিত হয় চহৰত দোকানী বা কেৰাণী হৈ কাল কটাবলগীয়া হলে সেইদৰে নহয়। সেইদৰে নহলে বনঘোষা আৰু বিহুগীতৰ মাদকতাও টুটি আহে। গাঁৱত সদায় শুনি শুনি বসন্তৰ প্ৰেৰণাত খেতিয়কজনে হয়তো বনঘোষাৰ ঠাচতে নিজৰ হিয়াৰ উদ্বাউল ভাৱ প্ৰকাশ কৰে, কিন্তু তেওঁ বা তেওঁৰ ল'ৰাই চহৰলৈ আহি পূৰ্বৰ আবেষ্টনী পাহৰি পেলালে বনঘোষা আৰু নাগায়। হয়তো চিনেমাত শুনা হামকো হে প্যারি হামারি গলিয়া এইবুলিহে মনৰ ভাৱ প্ৰকাশ কৰে, নাইবা বিহুনাচ আৰু বিহুনামক মঞ্চত তুলি সাংস্কৃতিক অনুষ্ঠান পাতে। আবেষ্টনীৰ পৰিৱৰ্তন আৰু শিক্ষা দীক্ষাৰ প্ৰভাৱে সচৰাচৰ ব্যৱহাৰ হৈ থকা যোজনা ফকৰাবিলাকো অচল কৰি আনিছে। মজলীয়া স্কুল পাছ কৰি হাতত ভাতকেৰেলাৰ বেপাৰ কৰি খোৱা ল'ৰাই আৰু নকয় যে এঘৰৰ পাতনাদ এঘৰৰ জৰি, এঘৰে পানী তোলে ঘটং মতং কৰি। মাকহঁতে খং উঠিলে যদিও কয় মাকতকৈ জীয়েক কাজি ঢেঁকী থোৰাৰে বাটে পাজি, তথাপি জেকেট পিন্ধা বোৱাৰীয়েকহঁতে তেনে প্ৰবচন ব্যৱহাৰ নকৰে। এসময়ত বুঢ়ীমাকে কৈছিল শালিকী বা শিয়াল বান্দৰৰ সাধু। আজিকালি কেইজনী মাকে এইবিলাক জানে বা কয় সেয়া ভাবিবলগীয়া।
1: মুকুতামালা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক মল্লিকাৰ্জুন মঞ্চুৰৰ কণ্ঠত ৰাগ কৌকুব বিলাবলৰ খায়াল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে, মল্লিকাৰ্জুন মনচুৰৰ কণ্ঠত কুকুব বিলাৱাল ৰাগৰ খয়াল শুনিলে। শিল্পীৰে কণ্ঠ সংগীতত সহযোগ কৰিলে ৰাজশেখৰ মনচুৰী, তবলাত সহযোগ কৰিলে বালকৃষ্ণ আয়াৰে আৰু হাৰমনিয়ামত তুলসীদাস বৰকাৰ। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 গ্লোবেল হেলথ ষ্ট্ৰেটেজিজ ইকনমিক্স প্ৰাইভেট লিমিটেডৰ সৌজন্যত টীকাকৰণ আৰু স্বাস্থ্য সজাগতা সম্পৰ্কীয় এটি প্ৰযোজিত অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানত ভাগ ল'ব জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মাই, আগ ধৰিব ইন্দ্ৰজিৎ দাসে। বিয়লি 5:25 গঞা শ্ৰোতাৰ অনুষ্ঠানত দৰঙৰ পশ্চিম হাতীমূৰীয়াত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নবনীতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। পুৱা 8:30 আজিৰ গীতিমালিকা অনুষ্ঠানত হাজিনা হাজৰিকা, অৰুণ কলিতা, ৰিজৱানা চুলতানা আহমেদ, উৎপল তালুকদাৰ আৰু অসীম কুমাৰৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি

গ্ৰাম এখন মুদ্ৰণৰ সময়ত আপতিত লেজাৰ ৰশ্মিক দুভাগ কৰি লোৱা হয়। তাৰে এভাগ লক্ষ্যবস্তুটোৰ অৰ্থাৎ দৃশ্যটোৰ ওপৰত পেলোৱা হয় আৰু আনভাগ পোনে পোনে যাবলৈ দিয়া হয়। এই পোনে পোনে যাবলৈ দিয়া দ্বিতীয়ভাগ ৰশ্মিক প্ৰসংগ ৰশ্মি বা ৰেফাৰেন্স বিন বোলা হয়। প্ৰথমভাগ ৰশ্মি লক্ষ্যবস্তুটোৰ পৰা প্ৰতিফলিত হৈ আহে আৰু প্ৰসংগ ৰশ্মিৰ ওপৰতহে পৰেহি। এই দুই প্ৰকাৰৰ ৰশ্মিৰ মাজত সমাৰোপণ নামৰ পৰিঘটনা এটা ঘটে। ফটোগ্ৰাফিক ফিল্মত এই সমাৰোপণে সৃষ্টি কৰা আৰ্হিটোহে মুদ্ৰিত হয়। এনেদৰে মুদ্ৰিত হোৱাৰ পাছত ফিল্মখনক হলোগ্ৰাম বোলা হয়। হলোগ্ৰামত মুদ্ৰিত হোৱা অৰ্থবহ সমাৰোপণ আৰ্হিটো হলোগ্ৰামখনৰ পৰা পুনৰ উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা হয়। হলোগ্ৰামখনৰ পৰা প্ৰতিবিম্বটো পুনৰুদ্ধাৰ কৰিবলৈ হ'লে হলোগ্ৰামখনত একবৰ্ণী ৰশ্মি নিক্ষেপ কৰা হয়। এই ক্ষেত্ৰত মুদ্ৰণৰ সময়ত ব্যৱহাৰ কৰা লেজাৰ ৰশ্মিকে সেই একবৰ্ণী ৰশ্মি হিচাপে ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে হলোগ্ৰামত যি দৃশ্য বা লক্ষ্যৰ সমাৰোপণ আৰ্হি মুদ্ৰিত হৈ আছে সেইটো হুবহু ওলাই পৰে। ভিন ভিন অৱস্থানৰ পৰা পৰ্যবেক্ষণ কৰিলে একেখন হলোগ্ৰামৰ পৰা পোৱা প্ৰতিবিম্ব এটাক ভিন ভিন ধৰণে দেখা পোৱা যায়। আজিকালি এনে ত্ৰিমাত্ৰিক প্ৰতিবিম্বৰ দ্বাৰা জুলীয়া, গোটা, গেছীয় পদাৰ্থৰ বহু পৰিঘটনা অতি সূক্ষ্মভাৱে নিখুঁতকৈ অধ্যয়ন কৰিব পৰা হৈছে। বৰ্তমান হলোগ্ৰাফিক পদ্ধতিৰে ত্ৰিমাত্ৰিক বোলছবিত দৰ্শকে বাস্তৱ জগতত যিধৰণে বস্তুবোৰ দেখা পাইছে ঠিক তেনেকৈয়ে ছবিঘৰতো চাবলৈ সক্ষম হয়। কাৰিকৰী দিশতো হলোগ্ৰাফিৰ বহুল ব্যৱহাৰ হৈছে। হলোগ্ৰাফিৰ জৰিয়তে আকাশীজানৰ ডেউকা, টায়াৰ, লেন্স আৰু অন্যান্য বস্তুৰ খুঁত ধৰা পেলাবলৈ ব্যৱহাৰ কৰা হৈছে। হলোগ্ৰাফিৰ জৰিয়তে চিত্ৰ অংকনৰ প্ৰচেষ্টাও যোৱা শতিকাৰ মাজভাগৰ পৰাই আৰম্ভ হয়। হলোগ্ৰাফিক সফলভাৱে ছবি অংকনত ব্যৱহাৰ কৰা প্ৰথম শিল্পীগৰাকী হ'ল আমেৰিকাৰ ছালভাদোৰ ডালি। 1917 চনত নিউয়ৰ্ক চহৰত শিল্পী ডালিৰ প্ৰথমখন বহুচৰ্চিত হলোগ্ৰামৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। সেই সময়তে ইংলণ্ড আৰু যুক্তৰাষ্ট্ৰৰ বিভিন্ন আৰ্ট গেলেৰীত হলোগ্ৰাম প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। যোৱা শতিকাৰ 70ৰ দশকতে হলোগ্ৰাফি আৰ্ট অধ্যয়নৰ বাবে শিক্ষা প্ৰতিষ্ঠানো প্ৰতিষ্ঠা হৈছিল। বৰ্তমান সক্ৰিয় হৈ থকা এনে কেইখনমান অনুষ্ঠান হ'ল নিউয়ৰ্ক চহৰত থকা দ্য চেণ্টাৰ ফৰ দ্য হলোগ্ৰাফিক আৰ্টছ আৰু ছিউলত থকা দ্য হোলো চেণ্টাৰ।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰভাল কুমাৰ শৰ্মাই।
1: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19

0: হাজাৰ 900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া 7:05 মিনিটত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পশ্চিমবংগত বিশ্বৰ সৰ্ববৃহৎ দৈ উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। 58 সংখ্যক আন্তৰ্জাতিক ৰসায়ন বিজ্ঞান অলিম্পিয়াডত 4টা সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাষ্ট্ৰসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বৰ্ষাকালীন অধিৱেশনত আলোচনাৰ বাবে উত্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে। 13 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। ইপিনে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি সংসদ ভৱন চৌহদত চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগানকে ধৰি 40টা ৰাজনৈতিক দলৰ 50গৰাকীৰো অধিক নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ তথা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গঠনমূলক আলোচনাত ভাগ ল'বলৈ সকলো ৰাজনৈতিক দলক আহ্বান জনায়।
2: कोई पार्टी या कोई मेंबर अपना जो भी बात रखना चाहता है पार्लियामेंट में पूरा रख सकते हैं। मैं विपक्ष के साथियों को कहना चाहता हूं कि पहले में भी पार्लियामेंट को चलाने में दिक्कत आई थी क्योंकि हंगामा बहुत ज्यादा हुआ था। लोग चाहते हैं कि पार्लियामेंट सुचारू रूप से चले, इसलिए मैं फिर से सब पार्टी के नेताओं को मैं अनुरोध करता हूं कि पार्लियामेंट अच्छी तरह से चले, इसमें सब लोग योगदान करें।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি লোকসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত চৰকাৰৰ প্ৰতিনিধি তথা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে বিধায়িনীৰ কাম কাজ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে অধিৱেশনত উত্থাপন কৰিবলগীয়া প্ৰস্তাৱিত বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীবিৰলাই সদনত গঠনমূলক আলোচনা, অৰ্থপূৰ্ণ অংশগ্ৰহণ তথা সৰ্বোচ্চ সংসদীয় পৰম্পৰা পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি কলকাতাত এটা অনুষ্ঠানত পশ্চিমবংগৰ শংকৰাইলত আমুল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া বিশ্বৰ সৰ্ববৃহৎ দৈ উৎপাদন কেন্দ্ৰৰ আভাসীয়ভাৱে আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ বিভিন্ন সমবায় সমিতিক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে ৰাজ্যখনৰ নখন জিলাত মুঠ 1400 মেট্ৰিক টন ক্ষমতাৰ 14টা গুদামঘৰৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি তেওঁ দক্ষিণ চৌব্বিছ পৰগনা আৰু কোচবিহাৰত 100 মেট্ৰিক টন ক্ষমতাৰ 2টা গুদাম উদ্বোধন কৰাৰ উপৰি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনৰ এটা সমবায় পৰ্টেলৰো শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে কেব চালকসকলৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত কোঅপাৰেটিভ ভাৰত টেক্সি আঁচনি ৰূপায়ণৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। তদুপৰি সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি কলকাতাত পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰাৰ লগতে মিউজিয়াম অফ ৱৰ্ল্ড উদ্বোধন আৰু শিলিগুৰিত নতুন ফৌজদাৰী আইন ৰূপায়ণ তথা সীমান্ত নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বৈঠকত উপস্থিত থকাৰ উপৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজহচক্ৰ আৰু 298খন গাঁৱৰ 57,199গৰাকী ব্যক্তি প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14টা সাহায্য শিবিৰত কালি মাজনিশালৈ 440গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে তেওঁ সাম্প্ৰতিক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাকেইখনৰ বান পৰিস্থিতি তথা সাহায্য অভিযান নিৰীক্ষণৰ বাবে 4গৰাকী মন্ত্ৰীক নিৰ্দেশ দিছে। জনসাধাৰণৰ সুৰক্ষা আৰু সুস্বাস্থ্যক চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ নিজে এই জিলাকেইখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু চৰকাৰে জনসাধাৰণৰ জীৱন বচোৱাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 58 সংখ্যক আন্তৰ্জাতিক ৰসায়ন বিজ্ঞান অলিম্পিয়াডত 4টা সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিযোগিতাত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। দলটোৰ মেধা, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি থকা অনুৰাগে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰা বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে লিথুৱানিয়াৰ ভিলনিয়াছত অনুষ্ঠিত 37 সংখ্যক আন্তৰ্জাতিক জীৱবিজ্ঞান অলিম্পিয়াডত 1টা সোণৰ পদকসহ মুঠ 4টা পদক জয় কৰা ভাৰতীয় দলটোৰ সদস্যসকলকো অভিনন্দন জনায়। ভাৰতীয় দলটোৱে মলিকুলাৰ বায়লজী, বায়কেমেষ্ট্ৰী, এনিমেল ফিজিঅলজী, এনিমেল মৰ্ফলজী এণ্ড ছিষ্টেমেটিক্স আৰু প্লাণ্ট কম্পিটিশ্যনেল বায়লজীৰ দৰে বিষয়ত ব্যতিক্ৰমী গানৰ পৰিচয় দিয়া বুলি তেওঁ উল্লেখ কৰে। এই সফলতাই নতুন প্ৰজন্মক বিজ্ঞান অধ্যয়নৰ দিশত অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু উত্তৰাখণ্ডত অতি প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ইয়াৰ উপৰি অহা দুদিনত দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পঞ্জাব, বিহাৰ, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা আৰু উত্তৰ পূব ভাৰতৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে আজি কৰ্ণাটক, ৰায়লসীমা, তেলেংগানা, ৰাজস্থান, বিদৰ্ভ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত ধুমুহাৰ সৈতে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান বিভাগে আগতীয়া সতৰ্কবাণী প্ৰকাশ কৰিছে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টৰেছে খেলখনৰ অতিৰিক্ত সময়

0: বিজয় সূচক গ'লটো দিয়ে। দুয়োটো দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'ল শূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। এপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হৈছে। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰ অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল। লৰ্ডছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক 27 ৰাণত পৰাস্ত কৰি 3খনীয়া শৃংখলা হস্তগত কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 3 উইকেটৰ বিনিময়ত 387 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 360 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰোহিত শৰ্মাই সৰ্বাধিক 138 ৰাণ কৰাৰ লগতে শুভমান গিলে 77 আৰু বিৰাট কোহলিয়ে 74 ৰাণ কৰে যদিও দলটোক জয়ী কৰাত ব্যৰ্থ হয়। জেকব বেথলক প্লেয়াৰ অব দ্য মেচ আৰু জো ৰুটক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। সময়ৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পশ্চিমবংগত বিশ্বৰ সৰ্ববৃহৎ দৈ উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। 58 সংখ্যক আন্তৰ্জাতিক ৰসায়ন বিজ্ঞান অলিম্পিয়াডত 4টা সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু স্পেইনে যোৱাবাৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎচৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি হয়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। কথাষাৰ কৈছিল স্বামী বিবেকানন্দই।
1: সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত আৰু ভাষাতত্বৰ ক্ষেত্ৰত তেখেতৰ বিৰল পাণ্ডিত্যৰ পৰিচয়ে সকলোকে আকৰ্ষিত কৰিছিল। তেখেতে 9 বছৰ সময় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। 1937 চনত মাত্ৰ 39 বছৰ বয়সত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল কৃষ্ণকান্ত সন্দিকৈয়ে। কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰাথমিক শিক্ষা নিজৰ ঘৰতে গ্ৰহণ কৰিছিল। তাৰ পাছত দেউতাকে যোৰহাটৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে। 1913 চনত 15 বছৰ বয়সত কৃষ্ণকান্ত সন্দিকৈয়ে যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেখেতে কটন কলেজৰ পৰা 1915 চনত IA পৰীক্ষাটো সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। 1917 চনত তেখেতে সংস্কৃতত প্ৰথম শ্ৰেণীৰ অনাৰ্চসহ BA পাছ কৰে। সেই সময়ত কৃষ্ণকান্ত সন্দিকৈৰ বয়স আছিল মাত্ৰ 19 বছৰ। 1919 চনত সংস্কৃতৰ বেদ শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও কৃষ্ণকান্ত সন্দিকৈয়ে 1920 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জীত স্নাতকোত্তৰ সন্মান লাভ কৰাৰ উপৰিও পেৰিছ আৰু বাৰ্লিন বিশ্ববিদ্যালয়ৰ অধীনত জাৰ্মান, ফৰাচী, ৰুজ, গ্ৰীক, লেটিন, ইটালিয়ান, স্পেনিছ আদি কেইবাটাও ভাষা শিকি আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।

তেখেতে মুঠ 13টা ভাষা আয়ত্ত কৰিছিল, ইয়াৰে 8টা ইউৰোপীয়ান ভাষা আৰু 5টা ভাৰতীয় ভাষা। 1921 চনত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনতো কৃষ্ণকান্ত সন্দিকৈয়ে সভাপতিত্ব কৰিছিল। 1955 চনত তেখেতে লাভ কৰিছিল পদ্মশ্ৰী আৰু 1967 চনত লাভ কৰিছিল পদ্মভূষণ সন্মান। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক দিল্লীত সন্মান যাচিছিল। 1978 চনত অসম সাহিত্য সভাই সদস্য মহিয়ান সন্মানেৰে বিভূষিত কৰিছিল কৃষ্ণকান্ত সন্দিকৈক। 1985 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এইগৰাকী বিদগ্ধ পণ্ডিতে। জীৱনকালত বিৰল পাণ্ডিত্যৰ পৰিচয় দিয়া কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল যোৰহাট জিলাৰ সাতঘৰীয়া আহোম পৰিয়ালত 1898 চনৰ আজিৰ দিনটোতেই। মাইলস ব্ৰনছন 1836 চনত বন্ধু জেকব থমাছ আৰু নিজ পৰিয়ালৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যৰে আমেৰিকাৰ পৰা অসমলৈ আহিছিল মাইলছ ব্ৰনছন। এই পথত ব্ৰহ্মপুত্ৰ দি উজাই আহোঁতে নাও ডুবি জেকব থমাছক হেৰুৱায়। মাইলছ ব্ৰনছনে ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয় স্থাপন কৰাৰ লগতে অনাথ শিশুৰ বাবেও আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। মাইলছ ব্ৰনছনৰ যুগান্তকাৰী অৱদান হল অসমীয়া অভিধান। এই অভিধান ছপা হৈ ওলাইছিল 1867 চনত। 1812 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ নিউয়ৰ্কৰ নৰৱে চহৰত জন্ম হৈছিল মাইলছ ব্ৰনছনৰ। অসাধ্যকো সাধন কৰিব পৰা এগৰাকী মহিলা, নাম অৰুণিমা সিনহা। অৰুণিমা সিনহা আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ভলীবল খেলুৱৈ। 2011 চনত এটা দুৰ্বৃত্তৰ দলক বাধা দিবলৈ লওঁতেই দলটোৱে অৰুণিমাক চলন্ত ৰেলৰ পৰা পেলাই দিছিল। সেই ঘটনাটোত অৰুণিমাই হেৰুৱাইছিল এখন ভৰি, কিন্তু অৰুণিমা আছিল দৃঢ় প্ৰতিজ্ঞ। এখন ভৰি হেৰুওৱাৰ পিছতো মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ভিনচেণ্ট শৃংগ আৰোহণ কৰে অৰুণিমা সিনহাই। পদ্মশ্ৰী আৰু তেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা অৰুণিমা সিনহাৰ জন্ম হৈছিল 1988 চনৰ আজিৰ দিনটোতেই। পৰ্বতাৰোহী ছাৰ এডমান হিলাৰী 1953 চনৰ 29 মে'ত এডমান হিলাৰী আৰু শ্বেৰপাৰ পৰ্বতাৰোহী তেনজিং নৰ্গে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হয়। ইয়াৰ লগে লগে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথম পৰ্বতাৰোহী হিচাপে পৰিগণিত হয়। ছাৰ এডমান হিলাৰীয়ে 1985 চনৰ পৰা 1988 চনলৈ ভাৰত আৰু বাংলাদেশত নিউজিলেণ্ডৰ উচ্চায়ুক্ত আৰু সমান্তৰালভাৱে নেপালৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে এডমান হিলাৰীয়ে পৰ্বতাৰোহণৰ প্ৰতি আগ্ৰহী হৈ পৰে। 1939 চনত মাউণ্ট অলিভিয়াৰ শিখৰত উপনীত হৈ প্ৰথমটো ডাঙৰ আৰোহণ কৰিছিল এডমান হিলাৰীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতে ৰয়েল নিউজিলেণ্ড বায়ুসেনাত নেভিগেটৰ হিচাপে কাম কৰিছিল আৰু বিমান দুৰ্ঘটনাত আহত হয়। 1995 চনত অৰ্ডাৰ অফ দ্য গাৰ্টাৰকে ধৰি বহু সন্মানেৰে সন্মানিত হৈছিল এডমান হিলাৰী। এডমান হিলাৰীৰ জন্ম হৈছিল 1919 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, জাৰ্মান গণিতজ্ঞ বাৰ্ণহাৰ্ড ৰিমানৰ মৃত্যু হয় 1866 চনৰ আজিৰ দিনটোতেই। ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘ জননী সাৰদা দেৱীৰ মৃত্যু হয় 1920 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় পেৰা এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ বিনোদ কুমাৰৰ জন্ম হৈছিল 1980 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী তথা পৰিৱেশবিদ মীৰাবেনৰ মৃত্যু হয় 1982 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ৰাজনীতিক শীলা দীক্ষিতৰ মৃত্যু হয় 2019 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল 1950 চনৰ আজিৰ দিনটোতেই। আজি আন্তৰ্জাতিক দবা দিৱস। 1924 চনৰ 20 জুলাইত ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত বিশ্ব দবা সন্থা গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই পোনপ্ৰথমবাৰৰ বাবে বিশ্ব দবা দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়াইছিল। 2013 চনত বিশ্বৰ 178খন দেশত বিশ্ব দবা দিৱস অনুষ্ঠিত হৈছিল। যশস্বী নাট্যকাৰ তথা অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰ। আকাশবাণী গুৱাহাটীত জ্যেষ্ঠসকলৰ মাজত প্ৰসাদ আৰু কনিষ্ঠসকলৰ মাজত প্ৰসাদ দা হিচাপে পৰিচিত আছিল দুৰ্গেশ্বৰ বৰঠাকুৰ। দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাজিত। জাজি হাইস্কুল আৰু কটন কলেজত শিক্ষা গ্ৰহণ কৰা দুৰ্গেশ্বৰ বৰঠাকুৰে ছাত্ৰ অৱস্থাৰ পৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল। নাটকৰ প্ৰতি থকা ভালপোৱাৰ বাবেই ৰিজাৰ্ভ বেংকৰ চাকৰি এৰি 1960 চনত আকাশবাণীত

0: যোগদান কৰিছিল। আকাশবাণী গুৱাহাটীৰ নাট বিভাগক সমৃদ্ধ কৰা ব্যক্তিসকলৰ অন্যতম দুৰ্গেশ্বৰ বৰঠাকুৰ হাস্যৰসাত্মক কাহিনীৰ জৰিয়তেও তেখেতে বিশেষ সমাদৰ লাভ কৰিছিল। তেখেতে আকাশবাণীৰ বাবে নাট আৰু আলেখ্য ৰচনা কৰাৰ উপৰিও কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল। আকাশবাণীৰ গৌৰৱ দুৰ্গেশ্বৰ বৰঠাকুৰক সশ্ৰদ্ধ স্মৰণ কৰি তেখেতৰ অমৰ সৃষ্টি গজেন্দ্ৰ উপাখ্যান নাটখনৰ কিয় অংশ এইবাৰ আগবঢ়াইছো।
1: মোৰ আগৰ কথাবোৰ আপোনালোকে শুনিছে নে নাই মই কব নোৱাৰো, কিন্তু এইটো কথা ঠিক দেই, বাৰে বাৰে মই সকলোকে কৈ থাকিব নোৱাৰোঁ। মই এটা ক'লে মানুহে মোক দহটা কথা সোধে। মই মোৰ নাম ক'লে মানুহে মোক পিতাই নাম, আই নাম, মোমাই নাম, গুৰিতে মই কৰো মানুহ আছিলোঁ, এই বহুত সোধে। কওঁতে কওঁতে মোৰ মুখৰ ফেন ওলাই যায়, মই টান পাইছোঁ আৰু। সেইকাৰণে আগৰ কথা মোক নুসুধিব। ভালক বুলিহে মই মানুহক কওঁ, মনটো অলপ পাতল লাগে, কিন্তু তাকে লৈ চেলচেলাই থাকিলে ভাল নালাগে নহয়। শিৱৰ বাগানৰ পৰা সেই গেটত কৈ দিয়া কথাগুলো কিমানে সুধিছে মোক। দুই একে আকৌ কয়, হে আজিকালি চাকৰি পাক এটা সিমান সহজ নহয়ও, তই পিটিশ্যন কৰ, আপত্তিৰে দৰখাস্ত কৰ। এইবোৰ বাৰু কথা হ'লনে? পাৰ্মেণ্ট হ'লে এক কথা, টেম্পৰেৰী চাকৰিত কিটো মাতিম মই? উঠ বুলিলে উঠ, বহ বুলিলে বহ, তোমাক নালাগে এই বুলি ক'লে তালিটো পেলাই লৈ ঘৰলৈ খোজ। আজিকালি সেইকাৰণে মই কাকো কেয়া নকৰা হ'লো বুজিছে। মোৰ কথা মই জানো, আনৰ মাতিবলৈ তাত কি এক্তিয়াৰ আছে? তহঁতে খুৱাইছেনে কিবা? পিতায়ে খুৱাইছে, মই ঘটিব নোৱাৰালৈকে পিতায়ে মোক খুৱাবই লাগিব, সেইটো দুনীয়াৰ নিয়ম। তাকে ভাবি বুজিছেনে, চকু কাণ মুদি চাৰিবেলা চাৰি সাজি খাই আছোঁ, পিতায়ে কথা বতৰা নোকোৱা হ'ল, মই বেয়া পোৱা নাই, সেইটো টেম্পৰেৰী, চাকৰি পালে মাতিব। আইৰ পৰা একো নাই, হাঁহেৰো ৰাজি মাহেৰো ৰাজি, বহুতে বহুত খবৰ দিয়েহি বুজিছে নাই। এজনে আকৌ ক'লে, সি গজেন, এই তই হেৰিক লগ নধৰ কিয়? সোনকালে যাতা আকৌ ছুটি শেষ হ'লে মিছা হ'ব, পিছত এমাহৰ ছুটি লৈহে আহিছে। সেইজন কোন জানে নাজানে? সেইজন মানে আমাৰ ওচৰৰ সেই বৰমুহৰী বাগানৰ পৰা আহিছে। মই নগ'লোঁ, বোলো এইবাৰৰ বাগান চাগানলৈ নাযাওঁ, গ'লে অলপ বেলেগ ঠাইলৈ যাওঁ। বাগানবোৰ মানে মানে গোটেইবোৰ চিনাকী মানুহে ভৰা গৈছে, নাই লাজ লগা হৈছে আৰু, কথা নাই বতৰা নাই। তুমি দেখোন কেতিয়া আহিলা, পঢ়া শুনা এৰিলা হ'ব, কিবা সুবিধা হৈছে নাই? এই ধৰিবকে নোৱাৰো, পিছতে কি ফেশ্বনত মানুহে কথাবোৰ কয়, মুঠতে মোৰ ভাল নলগা হ'ল আৰু। এজনে আহি আকৌ পিতাক ক'লেহি, এই হেৰি কৰাহে, তাক মিলিটেৰীত সোমাই দিয়া, এইবোৰ ল'ৰা মিলিটেৰীত যোৱাই ভাল।
2: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপ্সনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: এক প্ৰকাৰ পি এম জয় অব গৰীবো কি জয় বন গই।

0: গাখীৰ কাৰ্ড আছে, তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এইবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, সাজু শাসক বিৰোধী 5খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা, উজনিত কৃত্ৰিম বানৰ তাণ্ডৱ, ধাৰাষাৰ বৰষুণত বুৰিল যোৰহাট, শিৱসাগৰ, গোলাঘাট নগৰ, স্তব্ধ জনজীৱন, বুৰগল, ঘৰদুৱাৰ, বিদ্যালয় মহাবিদ্যালয়, দোকান পোহাৰ, চিকিৎসালয়, বাটপথ, চৰাইদেউ, নাজিৰা, বোকাখাততো অৱৰ্ণনীয় অৱস্থা। ৰাজ্যৰ 7খন জিলা বানৰ কবলত, 200ৰো অধিক গাঁৱৰ 30 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত, দিখৌ নৈৰ বাঢ়নি পানীত উটি গ'ল যুৱতী, দুৰ্যোগৰ সময়ত সেনা বায়ুসেনাক সহায়ৰ বাবে সাজু থাকিবলৈ চৰকাৰৰ আহ্বান। চলিত বছৰৰ পৰা ৰাজ্যত বৃদ্ধি পাব মূলধনী ব্যয়, ৰাইজৰ অসুবিধা নোহোৱাকৈ বিকল্প পথেৰে আয় বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। জম্মু কাশ্মীৰত বান ভূমিস্খলনৰ তাণ্ডৱ, 11গৰাকী লোকৰ মৃত্যু, কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণৰ ফলত এই অঘটন, নেৰানেপেৰা বৰষুণ, ভয়ংকৰ ভূমিস্খলনত নাগালেণ্ডৰ মন জিলাত 8গৰাকী লোকৰ মৃত্যু, ধ্বংসস্তূপৰ পৰা এটি শিশুক জীৱন্তে উদ্ধাৰ, জৰ্ডানত ইৰাণী সেনাৰ আক্ৰমণত মাৰ্কিন সেনাৰ মৃত্যুৰ প্ৰতিশোধত ইৰাণত আক্ৰমণ বৃদ্ধি কৰিলে আমেৰিকাই, ইৰাণক লক্ষ্য কৰি আমেৰিকাৰ ক্ষেপণাস্ত্ৰ বৰ্ষণ। খেলৰ পৃষ্ঠাত মেছিৰ আৰ্জেণ্টিনাক কন্দুৱাই চেম্পিয়ন স্পেইন, অতিৰিক্ত সময়ত ফেৰান টৰিছৰ বিজয়সূচক গ'ল, অথলে গ'ল গ'লকিপাৰ মাৰ্টিনেজৰ বিক্ৰম, 16 বছৰৰ মূৰত দ্বিতীয়বাৰ বিশ্বকাপ জয় কৰিলে স্পেইনে। বিশ্বৰ কোটি কোটি অনুৰাগীক আশাহত কৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট লিঅ'নেল মেছিৰ, ফুটবলক বিদায়ৰ ইংগিত তাৰকাগৰাকীৰ, চলিত বিশ্বকাপত 10টা গ'ল দি ইতিহাস গঢ়িলে এমবাপে। জাপান অ'পেনত পি ভি সিন্ধুৱে ইতিহাস ৰচি জয় কৰিলে খিতাপ, প্ৰথমগৰাকী ভাৰতীয় হিচাপে এই কৃতিত্ব অৰ্জন। আজিপুৰৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি দ্বিতীয় খণ্ড। আমি প্ৰথম খণ্ডত আপোনাৰ একেবাৰে শৈশৱৰ যেতিয়া গানৰ প্ৰথম শিক্ষা আপোনাৰ আৰম্ভ হৈছিল সেইখিনি কথা পাতিছিলোঁ। তেতিয়াও মোৰ কথা এটা বাকী থাকি গ'ল, আপোনাক হাৰমনিয়ামখন কোনে কিনি দিছিলে? দেউতাই?
1: সঁচাকৈ বৰ ডাঙৰ কথা এইটো। হাৰমনিয়ামখন দেউতাই কিনি দিছিলে আৰু এই হাৰমনিয়ামখনত মোৰ ডাঙৰ বাইদেউৰ পৰা আৰম্ভ কৰি সৰু দাদালৈকে সকলোৰে হাতৰ পৰশ, মা দেউতাৰ হাতৰ পৰশ, আৰু যিসকল ব্যক্তি আমাৰ ঘৰলৈ আহিছিল তেতিয়া হাতৰ পৰশ চবৰে আছে। আৰু এই হাৰমনিয়ামখন এতিয়া মই গুৱাহাটীলৈ আহিছোঁ, গুৱাহাটীৰ মোৰ ঘৰত আছে আৰু মই ব্যৱহাৰ কৰি আছোঁ। বেছি ডাঙৰ নহয়, ছিংগল হাৰমনিয়াম, কিন্তু মাতটো ইমানেই মিঠা মই তোমাক বুজাব নোৱাৰোঁ আৰু সুন্দৰ হৈ আছে। তাৰপিছত মই এটা স্কেল চেঞ্জাৰ লৈছিলোঁ বিয়াৰ পিছত, এওঁৰ এটা হাৰমনিয়াম আছিলে ডাবল, সেইবিলাকো ভাল, কিন্তু এই হাৰমনিয়ামটোৰ মানে বেলেগ ধৰণৰ মৰমৰ মোৰ খুব ভাল লাগে, খুব ভাল লাগে।
0: এতিয়া এই হাৰমনিয়াম যে কিনি দিছিলে আপোনাক দেউতাই, তেতিয়া মানে কাক কিনি দিছিলে? আপোনাৰ ঘৰত বাকী সকলো যিহেতু গীতৰ লগত কিছু সম্পৰ্ক আছিল,
1: আছিলে গীত

নৃত্য চবৰে আছিলে, মই কৈছিলো তোমাক। আৰু মই আচলতে মই ডান্সো শিকিছিলো, মণিপুৰী ডান্স, কথক ডান্স। আৰু সেই সময়ত পুষ্পা বাইদেউ আছিলে, পুষ্পা ভূঞা, আৰু কাৰোবাৰ কাৰোবাৰ পৰা মই শিকিছিলোঁ হ'লেও বাৰু। কিন্তু হাৰমনিয়ামখনৰ সকলোৱে ব্যৱহাৰ কৰা হাৰমনিয়াম আছিলে আমাৰ ঘৰত, মানে মোৰ বাইদেউহঁতে গাইছিলে গান, গাই পেলাই পিছত দুজনী বাইদেউৱে চেটাৰ শিকিছে, এজনী বাইদেউ আকৌ হাৱাইন গীটাৰ শিকিলে, আৰু দাদা দুয়োটাই, ডাঙৰ দাদা খুব ভাল গাইছিলে আৰু গীত লিখিছিলে, সুৰ কৰিছিলে, তেওঁৰ সুৰ মই গাইছোঁ নৱকান্ত বৰুৱা দাদাৰ গীতত, তাৰপিছত সন্ধ্যাদেৱীৰ গীতত তেওঁৰ সুৰ গাইছোঁ। গতিকে সেই তাৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা বহুতখিনি মই শিকিছোঁ সংগীতৰ বিষয়ে। সৰু দাদাৰ তাবলা খুব ভাল বজাইছিলে, গতিকে ক'ৰবাত অনুষ্ঠানতো তেওঁ মই গ'লে গালে, সৰুতে মই থাকোঁতে তেওঁলোকে অনুষ্ঠান চলাব পৰাকৈ আছিলে। আৰু দেউতাইতো হাৰমনিয়াম বজাইছিলেও আৰু বাঁহী বজাইছিলে দেউতাই, আৰু মায়ে যে গীতবোৰ, সেই বৰগীতৰ যিখিনি সুৰ, মায়ে দিয়া বৰগীত, এইটো

0: মাক সুঁৱৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, বহুত মৰম পাইছোঁ।
1: এইখিনি মায়ে শিকাইছিল?
0: মাৰ পৰা শিকা।
1: এতিয়া ঘৰখনত সকলোবিলাকে গীতৰ লগত বা বাদ্য সংগীতৰ লগত জড়িত হৈ আছিল, তাৰ ভিতৰত কিন্তু মানে প্ৰশস্তভাৱে ওলাই আহিল অকল আপুনি নে আৰু তেখেতসকলেও কিবা ৰেকৰ্ডিং কোনোবাই কৰিছিল নেকি?
0: ৰেকৰ্ডিং বাইদেউহঁতে এনেই কলেজত বেষ্ট ছিংগাৰ হৈছে দুইজনী বাইদেউ, অঞ্জলি বাইদেউ, আৰতি বাইদেউ, আৰু DCP কলেজত পঢ়িছিলে তেওঁলোকেও, ময়ো তাতে পঢ়িছিলোঁ। আৰু কোনোবা বাইদেউৰ আকৌ বিয়াৰ পিছত বন্ধ হৈ গৈছে, আৰু আৰু তেজপুৰত থকা অঞ্জলি বাইদেউৰ কথা যাৰ কথা মই কৈছোঁ, তেওঁ থিয়েটাৰ শিকাইছিলোঁ জ্যোতি কলা কেন্দ্ৰ বুলি সংগীত কলেজখনত, তেওঁ প্ৰিন্সিপাল আছিলে, এতিয়া নাই অৱশ্যে। তাৰপিছত আৰতি বাইদেউ টেবুল টেনিছত আৰু থিয়েটাৰ বজায়, আৰু ডান্সত খুব ভাল আছিলে, এক্টিঙো কৰিছিলে। এক্টিঙৰ হেৰিটো আমাৰ সকলোৰে অলপ অলপ আছিলে, কাৰণ থিয়েটাৰবোৰ পাতিছিলে দেউতাহঁতে বাগানত, গতিকে অনুষ্ঠান পতা, আনকি স্ক্ৰীণ যে সৰু সৰু ল'ৰা ছোৱালীয়ে যে টানে বনাই তেনেকুৱা আছিলে। গতিকে সেই আভাসটো সৰুৰ পৰা আইডিয়াটো আমি পাইছিলোঁ, কেনেকুৱা হয়, কি কৰিব লাগে, কিমানখিনি কেয়াৰফুল হ'ব লাগে, কিমানখিনি প্ৰেক্টিছ কৰিব লাগে। তাতকৈও ডাঙৰ কথা ঘৰৰ পৰা মই পাইছিলোঁ, আমি সকলোৱে পাইছিলোঁ, সেইটো হৈছে নিয়মানুৱৰ্তিতা। ৰাতিপুৱা উঠি ভৰিৰ তলত মিঠাতেল সানি ঘাঁহনিত খোজকঢ়া, ব্যায়াম কৰা, সংগীত অলপ হ'লেও প্ৰেক্টিছ কৰা, এইবিলাক কৰিবই লাগিব। আৰু আমি যিমান পঢ়া শুনা কৰি নাথাকোঁ, যোৰহাটত অহাৰ পিছতো যদি আলহী আহে ঘৰলৈ, তেতিয়াহ'লে এবাৰ আমি মাত দি আহিবই লাগিব যে আপুনি বহক, পঢ়িবলৈ যাওঁ। এইখিনিও শিকাইছিলে মাহঁতে। এইবিলাকৰ পৰা ডাঙৰ হৈ যেতিয়া গম পাইছোঁ যে বহুত দৰকাৰী কথা আছিলে, আৰু নিয়মানুৱৰ্তিতাই সময় বচায়। সেইকাৰণে মোৰ এতিয়া কি হয়, ইমান বেছি এক্টিভ হৈ থাকোঁ কিন্তু মই সময় এনেই পাৰ হ'বলৈ নিদিওঁ। প্ৰতি ক্ষণ মানে মোৰ কাৰণে খুব
1: গুৰুত্বপূৰ্ণ
0: আৰু ভালভাৱে ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ।
1: বাইদেউ, এইবিলাক কথাই আপোনাৰ সংগীতৰ জীৱনটোকো গঢ় দিছে।
0: হয়,
1: এই যে সংগীতৰ জীৱনটো আগুৱাই গ'ল, যাওঁতে আপুনি প্ৰথমতে ক'লে আমাৰ কেইবাগৰাকীও আপুনি প্ৰখ্যাত সংগীতজ্ঞৰ কথা কৈছিলে আমাৰ প্ৰথম খণ্ডতে, যিসকলে যোৰহাটত আপোনাক সংগীতৰ শিক্ষা দিছিল। তাৰপিছত আপুনি
0: এটা কথা মই মাজতে অকণমান ক'বলৈ খুজিছোঁ, মই খুব প্ৰমিনেণ্ট এগৰাকী লোকৰ মই নামটো তেতিয়া কোৱা নহৈছিল, তেখেত আছিলে ইন্দ্ৰেশ্বৰ শৰ্মা। ইন্দ্ৰেশ্বৰ শৰ্মা অসমৰে, অকল যোৰহাটৰ বুলি নহয়, খুব এজন বিখ্যাত ভায়লিনিষ্ট আছিলে, আৰু তেওঁ বহুতো ল'ৰা ছোৱালীক গঢ় দিছে। তেওঁৰ সুৰ মই পিছতো বহুত গাইছোঁ, আৰু সৰুতে ভাল ভাল অনুষ্ঠানত আমাক যোগ কৰাবলৈ লৈ গৈছিলে, সেইবিলাকে আমাক বহুত অভিজ্ঞতা দিছিল। বৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ইন্দ্ৰেশ্বৰ শৰ্মাক। তাৰোপৰি আৰু হয়তো বহুতো আছিলে, মোৰ এতিয়া মনলৈ অহা নাই, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ।
1: এতিয়া যেতিয়া আপুনি অকণমান ডাঙৰ হ'ল, আপুনি স্কুল পালেগৈ, স্কুলৰ অকণমান উচ্চ শ্ৰেণী পালেগৈ বা কলেজ পালেগৈ, তেতিয়া আপুনি নিশ্চয়

0: গীত গাবলৈ আৰম্ভ কৰিছেই ভালকে মঞ্চত, নহয় জানো?
1: মঞ্চত গাবলৈ আৰম্ভ
0: কলেজৰ বেষ্ট ছিংগাৰটো হৈছিলেই নিশ্চয়।
1: হয় হয়।
0: সেইখিনি সময়ত কাৰ গান গাইছিলে?
1: মই অলপ ডাঙৰ হোৱাৰ পিছত ধৰা হাইস্কুল পাওঁতে তৃতীয় গীতসমূহ গাওঁতো, গতিকে হাইস্কুলৰ শেষ হ'বই লাগে তেতিয়া আকৌ বেলেগ বেলেগ কাম কৰিবৰ কাৰণে। সেই সময়ত ধৰা ৰেডিঅ'টো হাইস্কুল নকৰাকৈ নাহে, আৰু ইমান দূৰৰ পৰা আমি মই অকণিমেল বা হেৰিত অহা নাছিলোঁ যুৱবাণীৰ কাৰণে, কিন্তু মোৰ ছোৱালীহঁতে ল'ৰাই যুৱবাণীলৈ আহিছিল তেওঁলোকে মানে হেৰি হোৱাৰ যোগ্য হোৱাৰ পিছত। কিন্তু মই ডাঙৰ হৈ পেলাইহে আহিছিলোঁ ৰেডিঅ'লৈ। কিন্তু সেই সময়তে মই বিউটি বৰুৱা বুলি পপুলাৰ হ'ব পাৰিছিলোঁ, কাৰণ মই গীতসমূহ গাই অকণমান ভগৱানৰ কৃপাত নাম হৈছিলে মোৰ। আৰু সেইবিলাক গীত আছিলে যোৰহাটৰে সংগীতজ্ঞসকলৰ, গীতিকাৰ যেনেকৈ যোৰহাটৰ আছিলে নুৰুল হক, তাৰপিছতে বিমল ৰাজখোৱা, মিত্ৰদেৱ মহন্ত, আৰু এনেকৈ এনেকৈ বহুতকেইজন আছে যোৰহাটৰ, নগেন বৰাও আছিলে। তাৰপিছত সুৰবিলাক তেনেকৈ জিতু তপন, জিতুদা তপনদাহঁতৰ আছিলে, ইন্দ্ৰদাৰ আছিলে, তাৰপিছত মহম্মদ হুছেইনৰ আছিলে। গতিকে সেই গীতসমূহ মই ফাংচন যেতিয়া যাওঁ, মই গাবলৈ যাওঁতে লোকে ভাল পায়, ভাল পাই পেলাই অলপ অলপকৈ নাম কৰিবলৈ মই লৈছিলোঁ হাইস্কুলৰ সময়ত। আৰু সেই হাইস্কুল পোৱাৰ পিছত, অলপ হায়াৰ ক্লাছ পোৱাৰ পিছত মোৰ কিন্তু বহুতখিনি শিকা হৈছিলে তেতিয়া। কিয় হৈছিলে? এইবিলাক সুযোগো ভগৱানে দিয়া বুলি মই লওঁ এতিয়া, তেতিয়া বুজা নাছিলোঁ মই। মই যে অলপ আগতে কৈছিলোঁ যে মই ৰেডিঅ'ৰ পৰাই মই ভজন গজল এইবিলাক শিকিছিলোঁ, ঠুমৰি পৰ্যন্ত মই শিকিছিলোঁ লাইট ক্লাছিকেল, কাৰণ লক্ষী বাইদেউ অহাৰ পিছত ৰাগবিলাক শিকিবলৈ ল'লোঁ। আৰু ইন্দ্ৰদাক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এইটো কাৰণে, মই প্ৰথমা যেতিয়া পৰীক্ষা দিছিলোঁ ক্লাছিকেল শিকাৰ পিছত, মই আছিলোঁ আৰু কোনোবা কোনোবা আছিলে, তিনিচুকীয়ালৈ লৈ গৈছিলে পৰীক্ষা দিবলৈ, কাৰণ যোৰহাটত সুবিধা নাছিলে। তাৰপিছত মধ্যমাও তেনেকৈ তেখেতে কৰি পেলাই লৈ গৈছিলে, আৰু লক্ষী বাইদেউৰ ওচৰত শিকিছিলোঁ তেতিয়া। গতিকে এইখিনি সুযোগ ইন্দ্ৰদাই দিছিলে আৰু গঢ় দিয়াৰ নিচিনাই। আৰু যেতিয়া মই ৰেয়াজ কৰি থাকিছিলোঁ ঘৰত, কি ক'ম, এতিয়া মনত পৰিছে, ওচৰৰ মানুহে মানে জোকাইছিলে ছাগলী বুলি, খুব ৰেয়াজ কৰোঁ যে আকাৰ কৰিব লাগে, স্বৰ্গম কৰিব লাগে। আৰু ইন্দ্ৰদা যদি যায় আগবেলা গ'লে মোক বিলাৱল বুলি মাতে, এই বিলাৱল হ'ল নে নাই হেৰি কৰা, মানে বিলাৱল হৈছে এটা ৰাগৰ নাম, শুদ্ধ স্বৰ কৰোঁ মই পাল্টা। ইমান জীৱনত পাল্টা প্ৰেক্টিছ কৰিছোঁ, তাৰপিছত জানা এটা ডাঙৰ কথা হৈছিলে, এই মই ঠিক কলেজ পাইছোঁ কি নাই এনেকুৱা ধৰণৰ, তেতিয়া মহম্মদ ৰফি আৰু মুকেশ যি আহিছিলে যোৰহাটলৈ ফাংচন কৰিবলৈ, তেতিয়া বহুত কথা বতৰা হৈছিলে আমি ফাংচনখনত, মোৰো সুযোগ হৈছিলে গোৱাৰ বোধকৰ কলেজ পোৱাত। তেতিয়া মই তেখেতে মানে ৰেয়াজৰ কথা মানে সুধিছিলোঁ মই, তেতিয়া কৈছে কৈছে আভি ভি ডট চে স্বৰ্গম প্ৰেক্টিচ কৰোঁতে হে, আভি ভি মানে তেতিয়া সেই জাপান লভ ইন টকিঅ' এইবিলাক গান চলিছিলে দেই সেই সময়ৰ কথা। আৰু জাপান লভ ইন টকিঅ'টোত তেওঁ মোৰ নামটো কৰি পেলাই গাইছিলে তাতে, এইটো খুব ডাঙৰ কথা। আৰু পানী পৰ্যন্ত বম্বেৰ পৰা লৈ গৈছিলে, তাত পানীও খোৱা নাছিলে তেওঁ তেতিয়া, তেওঁ পৰিবাৰ। আৰু মুকেশজী খুব শান্ত, কথা বতৰা ইমান চিম্পল, এইবিলাক আকৌ আশীৰ্বাদ মোৰ কাৰণে পাইছিলোঁ মই যোৰহাটতে। গতিকে সেয়া আৰু, সেই তেতিয়া মই অলপ পপুলাৰ হৈছিলোঁ মোৰ নামেৰে। তাৰপিছত কলেজ জইন কৰিলোকোই নাই, তাৰপিছত কিন্তু হেৰিলৈ আহি গৈছিলোঁ ৰেডিঅ'লৈ, কলেজ জইন কৰিছোঁ বোধ কৰোঁ তেতিয়া, প্ৰি ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ আছিলে। গতিকে কলেজৰ পিছত আকৌ মিউজিক ছেক্ৰেটাৰী, বেষ্ট ছিংগাৰ এইবিলাক আহি গৈছিলে, সেইবোৰ হ'লোঁ। বিভিন্ন ধৰণৰ গীত শিকিব লগা হয় কম্পিটিশ্যনত জইন কৰিবৰ কাৰণে, সেইবিলাকৰ সুযোগ পাই পেলাই মই পাৰিছিলোঁগৈ কপি কৰিবলৈ দেউতাহঁতে সৰুতে আমাক। তেতিয়া খুব মিউজিক কনফাৰেঞ্চবিলাক হৈছিলে, হোল নাইট মিউজিক কনফাৰেঞ্চ, আৰু বিসমিল্লা খা, আমজাদ আলী খান, তাৰপিছত তোমাৰ বাঁহী বজাইছিলে আগৰজন হৰিপ্ৰসাদ চৌৰাচীয়া, তাৰপিছত হীৰাদেৱী মিশ্ৰ, এনেকৈ এনেকৈ যিসকল বেষ্ট প্ৰমিনেণ্ট, তেওঁলোকৰ প্ৰগ্ৰেম আছিলে গোটেই ৰাতিটো চলে, আৰু ৰাতিটোৰ সময় অনুযায়ী সেইমতে তেওঁলোকে ৰাগ পৰিৱেশন কৰে। ৰবিশংকৰ আছিলে, গতিকে সেইবিলাক আমি যে শুনিছিলোঁ, ঠাণ্ডা দিন আছিলে মোৰ মনত আছে, বহুত কাপোৰ পিন্ধাই লৈ যায়, সেইবোৰ চোৱাৰ বা শুনাৰ অভিজ্ঞতাই বহুত শিক্ষা দান কৰিছিলে, সেইকাৰণেহে মই এই কথাটো ক'লোঁ। কিন্তু যিটো বস্তুৱে আমাক বহুত ধৈৰ্য গুণ দিয়ে,

0: যিটো বস্তুৱে মনত পবিত্ৰতা আনে
1: আৰু সংগীতৰ যিটো ভিত্তি
0: তৈয়াৰ কৰে আৰু ভগৱানৰ কাষ চপায়। কাৰণ সংগীতটো ভগৱানহে, দেউতাই সৰুতে মোক শিকাইছিলে তুমি গান গাবা, গান গাই পেলাই তুমি কিবা পাম বুলি আশা নকৰিবা, আশীৰ্বাদ পালে বহুত।
1: এই যে আপোনাৰ ধৰক আপুনি কৈছে যে কলেজীয়া জীৱনটো যেতিয়া পালেগৈ তেতিয়া সেইখিনি সময়ত আপুনি ইতিমধ্যে কিছু জনপ্ৰিয় হৈ গৈছিল, যে এগৰাকী শিল্পী হিচাপে আপোনাৰ প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে, আৰু সেইখিনি সময়ত আপুনি হিন্দী গীত গাইছিল নেকি কেতিয়াবা?
0: হিন্দী গীত মই খুব টান ক্ৰিটিকেল গানবোৰ গাই মই ভাল পাইছিলোঁ। সৰুৰে পৰা মই খুব ক্ৰিটিকেল গানবোৰ শিকিছিলোঁ, সেইকাৰণে ফাংচনত গ'লেও মই তাৰে ছিলেক্টেড দুই এটা হিন্দী গীত গাব লাগিছিলে, কাৰণ যোৰহাটত এয়াৰফৰ্চখন আছিলে, তাৰে ফাংচন হয়, তাত মই ভজন গজল আৰু চিনেমা গান মই গাবই লাগিব, লগত অসমীয়া। আৰু এটা মই কাম কৰিছিলোঁ, মই তেতিয়া বিহু ইমান গাব নাজানিছিলোঁ, ঠিক নৰুলাক মই কৈছিলোঁ যে বিহু সুৰীয়া অকণমান সুৰ কৰিবলৈ, যিটো দা তপন দাহঁতক কৈছিলোঁ যাতে ক্ষমতা তালৰ গান অলপ উঠা গান বিহু নিচিনা তেনেকুৱা গান বনাই গাইছিলোঁ। আৰু আমাৰ আগৰ যিসকল ধৰা বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা, তেখেতসকলৰ গীতৰ বিচাৰিলে এনেকুৱা ধৰণৰ গীতবোৰ বিচাৰি পায়, সৰু সৰু গীতবিলাক, গতিকে সেইবিলাক মই ব্যৱহাৰ কৰিছিলোঁ মোৰ
1: প্ৰগ্ৰামবিলাকত,
0: মঞ্চত গাইছিলোঁ।
1: হয় বাইদেউ, আমাৰ এই দ্বিতীয় খণ্ডটো আমি শেষৰ পিনে আহিছোঁ, খালি মই কথা এটা সুধিবলৈ বাকী থাকি গৈছে, আপুনি আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা কিমানলৈ আগবঢ়াই নিলে?
0: আনুষ্ঠানিকভাৱে মই সংগীতৰ শিক্ষা আচলতে মই মধ্যমা দি পেলাই অলপ দিন গেপ হৈ গৈছিলে, কাৰণ মই মোৰ ইণ্টাৰেষ্ট নাছিলে পৰীক্ষাত, সঁচা কথা কৈছোঁ, মোৰ গোৱা আৰু ৰেৱাজত বেছি ইণ্টাৰেষ্ট আছিলে। ঠিক তেনেকুৱা সময়তে যোৰহাটত থাকোঁতেই আৰু এটা মোক ভগৱানে আশীৰ্বাদ দিলে, পণ্ডিত মতিলাল শৰ্মাজী যি মোৰ গুৰু, কিৰাণা ঘৰাণাৰ টিকেট, আৰু তেখেতৰ ল'ৰা এয়াৰফৰ্চত চাকৰি কৰি এটি ল'ৰা জন্ম হৈছিলে, তেওঁলোকৰ ল'ৰা আৰু বোৱাৰীৰ শিশু জন্ম হোৱাৰ বাবে তেওঁ অসমলৈ আহিছিলে লক্ষ্ণৌৰ পৰা, আৰু তেওঁক অহাৰ কাৰণে এখন অনুষ্ঠান পাতিছিলে সংগীতৰ, আৰু মোৰ ভাগ্য হৈছিলে তাতে মই এটা ছোটা খেয়াল মই পৰিৱেশন কৰিছিলোঁ, বাগেশ্ৰী ৰাগৰ গাইছিলোঁ মই, আৰু তেখেতেও তাত পৰিৱেশন কৰিছিলে, গতিকে তাৰপিছত তেখেতে খুব ভাল পাইছিলে মোৰ কথা শুনি পেলাই, মই প্ৰণাম জনাইছোঁ যেতিয়া আশীৰ্বাদ ল'বলৈ গৈছোঁ, তেতিয়া মোক সুধিছিলে যে বেটি আপোনাক শিখনা হে কিয়া, তেতিয়া মই খুব ভয়ে তেওঁলৈ চাইছিলোঁ যে মই মানে ইমান ডাঙৰ গুৰুজী, মই শিকিম মানে কি ক'ম মানে মই, তেতিয়া মোক ইন্দ্ৰেশ্বৰ শৰ্মা আকৌ সহায় কৰিলে, কৈছে যে তোৰ শিকিবৰ মন আছে যদি মই লৈ যাম তেখেতক ঘৰলৈ, আৰু ইন্দ্ৰদাই তেখেতক ঘৰলৈ লৈ আহিছিল, সেই যে মোৰ আৰম্ভ হ'ল শিক্ষাৰ যাত্ৰা। তেওঁ বহুত দিন থাকিছিলে যোৰহাটত, আৰু প্ৰতিদিন তেখেত আহে, ছঘণ্টাকৈ আমি বহিছিলোঁ শাস্ত্ৰীয় সংগীতত, আৰু তেতিয়া মোৰ লগত তাবলাত সংগত কৰিছিলে আমাৰ অসমৰ এজন বিখ্যাত তাবলাবাদক অজয় খাটনিয়াৰ, তেখেতো আমাৰ মাজত এতিয়া নাই, তেখেতেও সমানে আহে বহে আৰু ৰেৱাজ কৰোঁ আমি, আৰু সেই সময়ত খুব জলছা হৈছিলে, ৰিচাৰ্চ লেবৰেটৰী হওক আৰু ক'ৰবাত ক'ৰবাত জলছাবিলাক হয়, সেইকাৰণে মোক দৰকাৰ হৈছিলে শাস্ত্ৰীয় সংগীত গোৱাৰ, আৰু লগতে ভজন গজল, ঠুমৰি, দাদৰা, কজৰী এইবিলাক, সেইবিলাক মই বেগম আখতৰা যিবিলাক শিকিছিলোঁ যে, কিন্তু এটা ছিগনিফিকেণ্ট কথা আহে, মই সেইকাৰণে আকৌ কৈছোঁ, যোৱাবাৰো মই কৈছিলোঁ জীৱনত সকলো বস্তু ঘূৰি ঘূৰি আহে, সৰুকালৰ পৰা মই বেগম আখতৰা যিক তেওঁলোক ফলো কৰিছিলোঁ, মেডিয়াচন, সেইটো কাৰণে মই বেগম আখতাৰ যি ঢুকোৱাৰ 5 মাহমান আগত মই লক্ষ্ণৌত গৈছিলোঁ, মই তেতিয়া লগ কৰিছিলোঁ আৰু দুই এটা মই সংগীতৰ শিক্ষা মই লৈছিলোঁ তেওঁৰ পৰা, অলপ হ'লেওতো পালোঁ তেওঁৰ পৰা যে গান শিকি আছিলোঁ, গতিকে ঘূৰি আহিছিলে মোৰ, সেইকাৰণে সেই অনুষ্ঠানবিলাক পোৱাৰ সুযোগ মোৰ হৈছিলে সকলো ধৰণৰ গাঁৱৰ কাৰণে, আৰু পণ্ডিতজীক পাই পেলাই মই বহুত ধন্য মানিলোঁ, আৰু সেইখিনি সময় মোৰ জীৱনৰ আচল সময় আছিলে, কাৰণ মই সেই সময়ত 8 ঘণ্টা 10 ঘণ্টা মই ৰিয়াজ কৰিছিলোঁ পণ্ডিতজী যেতিয়া পালোঁ মই। এটা আচৰিত কথা, তেতিয়া মোৰ মন্দ্ৰ সপ্তকৰ তলৰ চাহটো মোৰ নালাগে, নালাগে কাৰণে মোক পণ্ডিতজীয়ে ক'লে তুমি সোনকালে উঠি পেলাই কৰিব লাগিব, মই পিছত 2:30 বজাত উঠি যিদিনা মই প্ৰেক্টিছ কৰিছোঁ সেইদিনাৰ পৰা মন্দ্ৰ সপ্তকৰ চাহ মোৰ লাগিলে, আজিলৈকে লাগিয়ে আছে, যোৱা নাই আৰু।
1: হয় বাইদেউ, আজি আমি দ্বিতীয় খণ্ড আমি এইখিনিতে সামৰোঁ, আৰু সামৰণিত আমি এটি গীত শুনি যাম, সেই গীতটোৰে আজিৰ খণ্ডৰ পৰা উঠিছোঁ, আৰু ইয়াৰ পিছত আপোনাক লগ পাম তৃতীয় খণ্ডত, আজিলৈ নমস্কাৰ।

0: শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
8: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
8: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
9: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
10: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক

0: ফোন কৰক।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz, লগতে নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমত ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজচক্ৰ আৰু 298খন গাঁৱৰ 57,199 লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14টা সাহায্য শিবিৰত কালি মাজনিশালৈ 440জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে নদী কাষৰীয় অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক প্ৰয়োজনীয় সহায়ৰ বাবে 03772-223397 আৰু 84718-643555 নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা জিলা আয়ুক্তই সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধোদৰালিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে 600-26-70501 এই হেল্পলাইন নম্বৰটো মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ তথা সাহায্য অভিযান ত্বৰান্বিত কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বান পৰিস্থিতি তথা সাহায্য অভিযান নিৰীক্ষণৰ বাবে 4গৰাকী মন্ত্ৰীক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাছা ভৱনকে ধৰি 7টা উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। দিল্লীৰ দ্বাৰকাত নতুন প্ৰকল্পক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰতেই দিল্লীস্থিত অসমীয়াসকলৰ বাবে বিবাহৰ স্থান, নামঘৰৰ সৈতে কমেও 100টা কোঠাযুক্ত প্ৰকল্প আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল অসমতেই আন্তঃগাঁথনি নিৰ্মাণ সীমাবদ্ধ ৰখা নাই, বৰং ৰাজ্যবাসীৰ সুবিধা হোৱাকৈ অন্য ৰাজ্যতো আটকধুনীয়া অসম ভ্ৰমণ নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিন ভিন প্ৰান্ত ভ্ৰমণ কৰা ৰাজ্যৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কেইবাটাও অসম ভৱন নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কলকাতাতো পুৰণি অসম ভৱনৰ ঠাইত এটা বৃহৎ ভৱন নিৰ্মাণৰ কাম চলি থকা বুলি তেওঁ সদৰি কৰে।
1: এই বছৰত আমাৰ বাংগালোৰত অসম ভৱন মুকলি কৰিম। দিল্লীত আমি অসম ভৱন

0: মুকলি কৰিম। এতিয়া আমাৰ ডাঙৰ প্ৰজেক্ট চলি আছে কলিকতাত। কলিকতাৰ পুৰণা আছাম হাউচটো ভাঙি আমি বহুত ডাঙৰ এটা অসম হাউচ তাতে বনাই আছো। ৰাছেল ষ্ট্ৰীটৰ যিটো আমাৰ পুৰণা আছিল সেইটো আমাৰ ধুমধাম নিৰ্মাণ চলি আছে। আমি ছিক্স ফ্লৰ গৈ পাইছো, তাতে 100 জন মানুহ থাকিব পাৰিব। সেই 100 জন মানুহৰ হৈ গলে তেতিয়া আমি ছল্ট লেকৰটোত নতুন ব্যৱস্থা কৰিব লাগিব। এইটোৰ ওপৰত ইনকোৱাৰীও হৈ আছে। মাদ্ৰাজৰটো এই গোটেইকেইটা পুৰণা নিৰ্মাণ আছিল আমাৰ চৰকাৰতকৈ আগত, তাতো এটা সময়ত ডাঙৰ ৰিপেয়াৰিং লাগিব।
1: মৰিগাঁৱত কালিৰে পৰা পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনুৰ্ধ আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ 35খন জিলাৰ ভিতৰত 29খন জিলাই অংশগ্ৰহণ কৰিছে। বয়স জালিয়াতিৰ বাবে 6খন জিলাক অযোগ্য ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতা 21 জুলাইত সামৰণি পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত নতুন অসম বিধানসভা ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: Times headlines Sindhu ends two-year title drought in style, adding the 31-year-old become first Indian to win Japan Open, combining relentless attack and tactical discipline and composure. And finally, coming soon in Gujarat, a life-size Harappan town with markets, dockyards. Very soon, visitors to Lothal, one of the most prominent outposts of the Indus Valley civilization, will be able to get a feel of walking through the Harappan streets and civic spaces, informs the Indian Express. And with that, it's back to you, Shagun.
1: Thank you, Nina. And now, before we end the bulletin, the headlines once again. Monsoon session of Parliament begins today. Government seeks cooperation of all political parties for smooth functioning of Parliament. President Draupadi Murmu to hold delegation-level talks with the Moldovan counterpart Maya Sandu in Chisinau today. Madhya Pradesh Cabinet approves Uniform Civil Code Bill, tribal communities to be kept outside its purview. Flash floods and landslides claim 11 lives in Rajouri and Poonch districts of Jammu and Kashmir, 8 people still missing. And Spain beat defending champions Argentina 1-0 in extra time to win FIFA World Cup 2026. And with that, we end the morning news. Have a nice day.
2: হ্যালো এতিয়া দেখুন তো নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
3: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
2: কোন ঠাই
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত হেৰো কি কি সুবিধা পোৱা যায়
3: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
4: তেন্তে মই এবাৰ যাব লাগিব
3: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
7: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
6: তাৰ মানে
7: মানেটো হ'ল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
6: তাত কি হয়
7: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
6: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ
7: এক্তিয়াৰ
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এয়াৰ মোবাইল এপতো আমাৰ অনুষ্ঠান শ্ৰোতাই শুনিব পাৰে আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা

আজি গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনক হাছিনা হাজৰিকাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা কীৰ্তি কমল ভূঞাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: কীৰ্তিকমল ভূঞাৰ গীতৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে গীতিমালিকাত সেয়া আছিল হাছিনা হাজৰিকা।
1: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপ্সনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
0: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনক অৰুণ কলিতাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা গীতাহাতী কাকতিৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: অৰুণ কলিতাৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল গীতাহাতী কাকতিৰ, প্ৰযোজনা আছিল জয়ন্ত দাসৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক হীৰেণ গোস্বামী ৰচিত এটি গীত, শিল্পী ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: হীৰেণ গোস্বামী ৰচিত গীতটি শুনিলে ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠত, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰৰ শিল্পী উৎপলা তালুকদাৰ, গীতৰ কথা পুৰুষোত্তম দাসৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: উৎপলা তালুকদাৰৰ কণ্ঠত পুৰুষোত্তম দাস ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল অসীম হাজৰিকাৰ।
1: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

সুধীৰ দাস ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত গীতটি শুনিলে অসীম কুমাৰৰ কণ্ঠত। গীতিমালিকা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 গ্লোবেল হেলথ ষ্ট্ৰেটেজিছ ইকনমিক্স প্ৰাইভেট লিমিটেডৰ সৌজন্যত টীকাকৰণ আৰু স্বাস্থ্য সজাগতা সম্পৰ্কীয় এটি প্ৰযোজিত অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানত ভাগ ল'ব জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 গ্লোবেল হেলথ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত জটিল বান পৰিস্থিতি, নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত 9 জন লোকৰ মৃত্যু, সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ, নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাছা ভৱনকে ধৰি 7টা উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজহ চক্ৰ আৰু 298খন গাঁৱৰ 57,199 জন লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14টা সাহায্য শিবিৰত কালি মাজনিশালৈ 440জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক প্ৰয়োজনীয় সহায়ৰ বাবে 03772-223397 আৰু 8471864355 নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা জিলা আয়ুক্তই সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধুদৰ আলিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে 600-26705-01 হেল্পলাইন নম্বৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰাৰ বাবে মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। লখিমপুৰ জিলাতো বাঢ়নী পানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই নাৰায়ণপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়।
1: আমাৰ মথাউৰি যি আমি নিৰ্মাণ কৰি আছো, মথাউৰি আপোনালোকে দেখিছে, মথাউৰি উন্নত মানদণ্ডৰ আৰু অত্যন্ত শক্তিশালী আৰু অত্যন্ত আধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। এই কথাটো মই বিধানসভাতো আমাৰ বিভাগীয় মন্ত্ৰীক জনাইছো। কিন্তু আচল প্ৰত্যাহ্বানটো মথাউৰিৰ সন্মুখত আহিছে। আপোনালোক যে ৰৈ আছে তাত চালে দেখিব যে নদীৰ বুকুখন পথাৰৰ বুকুতকে ওখ, আৰু যেতিয়া নদীত ঢল আহিব এইখিনিতে আপুনি যদি চাই দেখিব যে নদীখন ঠেক হৈ গৈছে। য'ত আমি ৰৈ আছো তাতে আটাইতকৈ বেছি সম্ভাৱনা আছে প্ৰচণ্ড ঢল যেতিয়া আহিব, তেতিয়া এই মথাউৰিবিলাক যিমান শক্তিশালীকে আমি নবনাওঁ কিয় ইয়াৰ প্ৰতি এটা ভাবুকি সৃষ্টি হয়। যিহেতুকে আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এই সমস্যাটোৰ পৰা সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিম বুলি কৈছে, সেইকাৰণে আমি বিভাগীয় বিষয়াসকলক কৈছো যে এনেকুৱা এটা এষ্টিমেট বনাওক যাতে আমি নদী দুখিখনৰ বুকুখন খান্দি পেলাই পথাৰতকৈ দ কৰি দিব পাৰোঁ।
0: যোৱা দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দলামৰা আৰু মালাচী এলেকাৰ 3খন গাঁও বানত বুৰ গৈছে। আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ মাজেৰে বৈ যোৱা দৈক্ৰুং, কলিয়নী আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বানৰ কবলত পৰিব পৰা সম্ভাৱ্য গাঁওসমূহৰ

0: তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে। বান সম্পৰ্কীয় যিকোনো তথ্য জনোৱাৰ বাবে জনসাধাৰণক 9395248185 হেল্পলাইন নম্বৰলৈ ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত জিলাখনৰ মুখ্য সদৰ ডিফুকে ধৰি বিভিন্ন ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈছে। ইপিনে ধুবুৰী জিলাতো গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে কেইবাটাও অঞ্চল বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে। নাগালেণ্ডত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত বহু ধনজন হানি হৈছে। মন জিলাত বান আৰু ভূমিস্খলনত 9 লোকৰ মৃত্যু হোৱাৰ উপৰি বহু বাসগৃহ ধবংস হয়। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া জনি ৰুৱাংমে আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে 3 মহিলা আৰু 1 পুৰুষকে ধৰি 4 মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন 5 মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। নাগিনীমৰা অঞ্চলত ধবংসস্তূপৰ মাজত আবদ্ধ হৈ পৰা 4 লোকক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মন জিলাৰ 10 অঞ্চলত ভূমিস্খলনৰ ফলত গৃহ, পথ আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। বহু অঞ্চল বানত বুৰ যোৱাৰ লগতে মূল পথসমূহ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ'ই বান আৰু ভূমিস্খলনত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযান অবিৰতভাৱে চলাই আছে। তেওঁ লগতে নিহতসকলৰ নিকটাত্মীয়লৈ 4,00,000 টকা আৰু আহতসকললৈ 74,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ওখা আৰু মুকচুং জিলাতো ভূমিস্খলনৰ বাতৰি পোৱা গৈছে। চুমকি ডিমা জিলাত নৈ পাৰ হবলৈ চেষ্টা কৰাৰ সময়ত কালি 57 লোকক পানীয়ে উটুৱাই লৈ যায়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনৰ সকলো জিলাতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 ধৰি চলিবলগীয়া এই অধিৱেশনত 19 বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বৰ্ষাকালীন অধিৱেশনত আলোচনাৰ বাবে উত্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে। 13 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। ইপিনে অধিৱেশনৰ পূৰ্বে কালি সংসদ ভৱন চৌহদত চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত 40 ৰাজনৈতিক দলৰ 50 অধিক নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গঠনমূলক আলোচনাত ভাগ লবলৈ সকলো ৰাজনৈতিক দলক আহ্বান জনায়। দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি 7 উৎসৰ্গিত ভৱন নিৰ্মাণ অৱস্থাত আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। দিল্লী দ্বাৰকাত নতুন প্ৰকল্প ক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰতে দিল্লীস্থিত অসমীয়াসকলৰ বাবে বিবাহৰ স্থান, নামঘৰৰ সৈতে কমেও 100 কোঠাযুক্ত প্ৰকল্প আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল অসমতে আন্তঃগাঁথনি নিৰ্মাণ সীমাবদ্ধ ৰখা নাই, বৰং ৰাজ্যবাসী সুবিধা হোৱাকৈ অন্য ৰাজ্যতো আটকধুনীয়া অসম ভ্ৰমণ নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিন ভিন প্ৰান্ত ভ্ৰমণ কৰা ৰাজ্যৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কেইবাটাও অসম ভ্ৰমণ নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কলকাতাতো পুৰণি অসম ভৱনৰ ঠাইত এটা বৃহৎ ভৱন নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ কয়।
1: এই বছৰত আমাৰ বাংগালোৰত অসম ভৱন মুকলি কৰিম, দিল্লীত আমি অসম ভৱনটো মুকলি কৰিম। এতিয়া আমাৰ ডাঙৰ প্ৰজেক্ট চলি আছে কলিকতাত। কলিকতাৰ পুৰণা আছাম হাউচটো ভাঙি আমি বহুত ডাঙৰ এটা অসম হাউচ তাতে বনাই আছো। ৰাছেল ষ্ট্ৰীটত যিটো আমাৰ পুৰণা আছিল সেইটো আমাৰ ধুমধাম নিৰ্মাণ চলি আছে। আমি 6 গৈ পাইছো, তাতে 100 মানুহ থাকিব পাৰিব। সেই 100 মানুহৰ হৈ গলে তেতিয়া আমি চল্ট লেকৰটোত নতুন ব্যৱস্থা কৰিব লাগিব। এইটোৰ ওপৰত ইনকোৱাৰিও হৈ আছে। মাদ্ৰাজৰটো এই গোটেইকেইটা পুৰণা নিৰ্মাণ আছিল আমাৰ চৰকাৰতকৈ আগত, তাতো এটা সময়ত ডাঙৰ ৰিপেয়াৰিং লাগিব।
0: মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভস্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক এক শৰণ নামধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনাৰ পবিত্ৰ ভস্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে বুলিও তেওঁ কয়। সত্ৰাধিকাৰগৰাকীয়ে কয় যে ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব সম্বলিত এই অমূল্য স্মৃতিচিহ্নসমূহ বিশ্বৰ বিভিন্ন দেশত সংৰক্ষিত পবিত্ৰ ধৰ্মীয় স্মৃতিচিহ্নৰ দৰে বৈজ্ঞানিক পদ্ধতিত সুৰক্ষিত কৰা উচিত। তেওঁ অসম চৰকাৰক সত্ৰাধিকাৰ, গৱেষক, ইতিহাস

0: আৰু বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ সৈতে আলোচনা কৰি সংৰক্ষণৰ বাবে বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়। তদুপৰি মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি দীৰ্ঘদিন চলি থকা ভূমি বিবাদ মীমাংসা কৰিবলৈ অসম আৰু পশ্চিমবংগ চৰকাৰক যৌথভাৱে ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ আহ্বান জনায়। ইয়াৰ লগতে মধুপুৰ সত্ৰক ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন আধ্যামিক তথা ঐতিহ্যকেন্দ্ৰিক পৰ্যটন কেন্দ্ৰ হিচাপে বিকশিত কৰি তীৰ্থযাত্ৰীসকলৰ বাবে উন্নত আন্তঃগাঁথনি আৰু সা সুবিধাৰ সৃষ্টি কৰিবলৈও তেওঁ অনুৰোধ জনায়। আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত এই উপলক্ষে পুৱাৰে পৰা ভক্তসকলে পূজা অৰ্চনাৰ বাবে সমবেত হৈছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পুৱতি নিশাৰে পৰা ভক্তসকলে পূজা অৰ্চনা কৰিছে। প্ৰবাদমতে চান্দ সদাগৰৰ দিনৰ পৰা ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পূজা অৰ্চনা চলি আহিছে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গলটো দিয়ে। দুয়োটা দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'ল শূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গলটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক 27 ৰাণত পৰাস্ত কৰি 3-খনীয়া শৃংখলাত জয়লাভ কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 3 উইকেটৰ বিনিময়ত 387 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু প্ৰিন্স যাদৱে 1টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 360 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা বান, সংসদৰ বৰ্ষাকালীন অধিৱেশন, জলবায়ু কৰ্মী সোনম ৱংশু সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়, স্পেইনৰ ফুটবল বিশ্বকাপ জয়কে ধৰি বিভিন্ন খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। অসমৰ বহু জিলা, বিশেষকৈ উজনি অসমৰ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণত সৃষ্টি হোৱা বান পৰিস্থিতিৰ এটা খবৰ দৈনিক জনভূমিৰ কাকতে। যোৰহাটকে ধৰি কেইবাখনো চহৰত জনতাৰ অবৰ্ণনীয় দুৰ্গতি অভূতপূৰ্ব বৰষুণে ধুই নিলে উজনি শিৰোনামেৰে প্ৰকাশ কৰিছে। 1950 চনৰ পিছত দ্বিতীয়টো বৃহৎ বাঢ়নী পানীৰ বিভীষিকা, নাজিৰা দৈখনা নৈৰ নৱনিৰ্মিত মঠাউৰি ভাগি প্লাবিত 20ৰো অধিক গাঁও, এই শিৰোনাম নিয়মীয় বাৰ্তা কাকতৰ এটা বাতৰিৰ। নগা পাহাৰৰ পৰা বৈ অহা বিভিন্ন নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেইবাখনো জিলাৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৰষুণৰ মাজতে হোৱা ভূমিস্খলনত নাগালেণ্ডৰ মন জিলাত কমেও 8 গৰাকী লোকৰ মৃত্যু হোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ এটা বাতৰি, চিএম ইনস্পেক্টছ প্ৰপোজড ছাইট ফৰ কালচাৰেল কমপ্লেক্স নিউ আছাম হাউচ ইন দেলহি শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনক লৈ এটা বিস্তাৰিত বাতৰি দৈনিক অসম কাকতে আৰু সোনম ৱংশুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰাটো চৰকাৰৰ সিদ্ধান্ত বৈধ বুলি দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে ফুটবল বিশ্বকাপ কেন্দ্ৰিক একোটা খবৰ, ক্ৰমে মেছিৰ আৰ্জেণ্টিনা কন্দুৱাই চেম্পিয়ন স্পেইন আৰু ইতিহাস লিখিলে এম্বাপে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত নতুন অসম বিধানসভা ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত জটিল বান পৰিস্থিতি। নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত 9 জন লোকৰ মৃত্যু। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ। নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি 7টা উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে বুলি

মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক তামোলপুৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে তামোলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাস। তামোলপুৰ জিলাত চৰকাৰী উদ্যোগত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এক বিশেষ প্ৰতিবেদন।
2: নতুন প্ৰজন্মৰ মাজত লোকসংগীত তথা ঐতিহ্যমণ্ডিত কলা সংস্কৃতিৰ চৰ্চা বৃদ্ধি কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত 14 জুলাইৰ পৰা আৰম্ভ হৈছে জিলাভিত্তিক চৰকাৰী গ্ৰীষ্মকালীন কৰ্মশালা 2026। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামোলপুৰ জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ 43 নম্বৰ তামোলপুৰ আৰু 44 নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ মুঠ 4টা নিৰ্বাচিত স্থানত চলি থকা এই কৰ্মশালাসমূহ 28 জুলাইত সামৰণি পৰিব। কৰ্মশালাত থলুৱা নাটক, লোকসংগীত, বিহু নৃত্য আৰু বড়ো সমাজৰ পৰম্পৰাগত বৈশাগু নৃত্যৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ভিতৰত বাৰীগাঁওস্থিত জনছ মিউজিক একাডেমীৰ ব্যৱস্থাপনাত আয়োজিত সংগীত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তামোলপুৰ জিলাৰ সহকাৰী আয়ুক্ত অনুপম ডেকাই উঠি অহা প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ জৰিয়তে নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে তামোলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত নাট কৰ্মশালা আৰু গোৰেশ্বৰৰ জোকমাৰী মিলন দৌল মন্দিৰ প্ৰাংগণত বিহু নাচৰ কৰ্মশালাৰো শুভাৰম্ভ কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ গ্ৰীষ্মকালীন অৱকাশৰ সময়ছোৱাক এনেদৰে সৃজনীশীল আৰু গঠনমূলক কামত ব্যৱহাৰ কৰাৰ সুযোগ সৃষ্টি কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে আদৰণি জনাইছে।
1: দেশৰ পৰৱৰ্তী লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে তামোলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা নয়নজ্যোতি দাসৰ পৰা।
2: দেশৰ সামাজিক, অৰ্থনৈতিক আৰু জনসংখ্যাগত তথ্য সংগ্ৰহৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া লোকপিয়লৰ প্ৰস্তুতি হিচাপে তামোলপুৰ জিলাত 23 জুনৰ পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ বাবে এক 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত লোকপিয়লৰ কাম কাজ সুচাৰুৰূপে আৰু নিৰ্ভুলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে তামোলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, য'ত প্ৰথম পৰ্যায়ৰ ঘৰ তালিকাভুক্তিকৰণ আৰু গণনা সম্পৰ্কীয় বিভিন্ন কাৰিকৰী বিষয় সামৰি লোৱা হৈছে। এই উপলক্ষে আয়োজিত শুভাৰম্ভণী অনুষ্ঠানত অসমৰ লোকপিয়ল কাৰ্য চলোৱা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক বিকাশ নাথে উপস্থিত থাকি ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়লৰ গুৰুত্ব, দায়িত্ব আৰু সঠিকভাৱে তথ্য সংগ্ৰহৰ পদ্ধতি সম্পৰ্কে বিশেষ পৰামৰ্শ আগবঢ়ায়। তামোলপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ডক্টৰ দীপাংকৰ নাথে জনোৱা মতে, এই প্ৰশিক্ষণ লাভ কৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলে পৰৱৰ্তী পৰ্যায়ত জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি ক্ষেত্ৰ পৰ্যায়ত নিয়োজিত কৰ্মীসকলক দক্ষ কৰি তুলিব। এই বৃহৎ চৰকাৰী কাৰ্যসূচী সঠিক, সুসংগঠিত আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবে তামোলপুৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
1: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগত লৈ তামোলপুৰৰ গৰাখহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: তামোলপুৰ জিলাৰ মাজেৰে বৈ অহা 3 সৰস্বতা নদী ক্ৰমে পাগলদিয়া, দৰঙা আৰু মটঙাৰ ভয়াৱহ গৰাখহনীয়া অঞ্চলসমূহ 12 জুলাইত জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগত লৈ পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে দৰঙা নদীৰ খহনীয়াৰ ফলত বেলখুটি অঞ্চলত সৃষ্টি হোৱা সংকটৰ বুজ লয় আৰু নদীৰ বুকুত ক্ষতিগ্ৰস্ত হোৱা খেতিপথাৰৰ তথা জনবসতিপূৰ্ণ এলেকা প্ৰত্যক্ষ কৰি স্থানীয় ভুক্তভোগী লোকসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পিছতে তেওঁ চৰণ জংগলত পাগলদিয়া নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে দুপৰীয়াৰ ভাগত জিলা সদৰৰ দলংপাৰ গাঁৱৰ পূব দিশে বৈ যোৱা মটঙা নদীৰ গৰা খহনীয়াৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী দৈমাৰীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাসকলক খহনীয়া প্ৰতিৰোধৰ বাবে পকী পাৰ্কোপাইনৰ ব্যৱস্থা কৰাৰ লগতে তাৎক্ষণিকভাৱে নদীৰ সোঁত সলনি কৰি এক স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাজ্য চৰকাৰে গৰা খহনীয়াৰ সমস্যাৰ বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ তামোলপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা নীৰেশ শৰ্মাকে ধৰি বিভাগীয় বিষয়াসকল আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
1: আজিলৈ জিলাৰ ৰেহৰূপ ইমানতে সমাপ্ত হ'ল। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল তামোলপুৰৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: থাকক সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো গ্লোবেল হেলথ ষ্ট্ৰেটেজিছ ইকনমিক্স প্ৰাইভেট লিমিটেডৰ সৌজন্যত টীকাকৰণ আৰু স্বাস্থ্য সজাগতা সম্পৰ্কীয় এটি প্ৰযোজিত অনুষ্ঠান। অনুষ্ঠানটিত ভাগ লৈছে জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মাই। অনুষ্ঠানটি হাত ধৰিছে ইন্দ্ৰজিৎ দাসে।
1: নমস্কাৰ শ্ৰোতাসকল, আমি সকলোৱে বিচাৰোঁ যে আমি নিৰোগী হৈ থাকিব লাগে। সুস্বাস্থ্যৰে জীৱনটো আগবঢ়াই নিব পৰাটোৱেই আমাৰ সকলোৰে কাম্য। শিশু অৱস্থাৰ পৰাই যদি আমি আমাৰ মৰমৰ শিশুটিক এটা সুন্দৰ ভৱিষ্যতলৈ লৈ যাব লাগে, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ নিৰোগী হৈ থকাটো আমি সকলোৱে বাঞ্ছা কৰোঁ, নহয় জানো? এই ক্ষেত্ৰত শিশুটিক টীকাকৰণ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক লোকৰো টীকাকৰণৰ বিভিন্ন কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰি আছে। আজি এই টীকাকৰণ সম্পৰ্কে আমি কিছু কথা পাতিব বিচাৰিছোঁ, কাৰণ বহুতেই টীকাকৰণ বা ভেকচিনেশ্যন কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত বহুতো শংকা থাকে, বহুতে ভয় কৰে, আগ্ৰহ প্ৰকাশ নকৰে, আৰু বিভিন্ন সময়ত এনেকুৱা হয় যে বিভিন্ন ভুল তথ্য লাভ কৰাৰ ফলত তেওঁলোক আঁতৰি থাকে। গতিকে জনসাধাৰণ যাতে এই ক্ষেত্ৰত সজাগ হয়, তাৰ বাবে আজিৰ এই বিশেষ অনুষ্ঠানটিত আমি কথা পাতিব বিচাৰিছোঁ জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ তথা টীকাকৰণৰ ক্ষেত্ৰত এগৰাকী অতি অভিজ্ঞ এগৰাকী বিশেষজ্ঞ ডক্টৰ দেৱজিৎ শৰ্মা। তেখেত আমাৰ ষ্টুডিঅ'ত আমাৰ অতিথি। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। আমি এতিয়া আমাৰ ৰাজ্যখনৰ কথাৰে আৰম্ভ কৰোঁ। সম্পূৰ্ণ টীকাকৰণ কৰাৰ ক্ষেত্ৰত এটা দশক পূৰ্বে আমাৰ ৰাজ্যত 47.1% আছিল আৰু এতিয়া এয়া 87.7% বৃদ্ধি পাইছে। আৰু ৰাজ্যখনে বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক লোকক আমি যদি কওঁ জাপানিজ এনচেফেলাইটিছ ৰোগৰ টীকাকৰণ অভিযান চলোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হিচাপে ইতিহাস ৰচনা কৰিছে। আৰম্ভণিতে আমি জানিব বিচাৰিছোঁ এই কথাটোৱে কি সূচাইছে।
2: দাস, আপুনি বৰ ভাল প্ৰশ্ন সুধিছে, এইটো শুনি ভাল লাগিলে। প্ৰথমতে মই আগতে কৈ থৈ যাওঁ আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে, 5 বছৰ তলৰ শিশুৰ আয়ুস বৃদ্ধিৰ বহু আধুনিক প্ৰথা আধুনিক চিকিৎসা আছে যদিও আমি আধুনিক চিকিৎসা বা আমাক ইয়াৰ কাৰণে কোনো ৰকেট ছায়েন্সৰ দৰকাৰ নাই। কিছুমান প্ৰাথমিক বিষয় যিবোৰ সকলোতে উপলব্ধ, বিশেষকৈ আমাৰ চৰকাৰেও দি আছে, সেই দুটা হ'ল, এটা ছমাহলৈকে কেৱল মাতৃদুগ্ধ, 2 নম্বৰ চাফচিকুণতা, আৰু 3 নম্বৰ ভেকচিন বা চিটা বা টীকাকৰণ। ভেকচিন বা চিটা বা টীকাকৰণ এটা প্ৰধান কাৰণ যাৰ কাৰণে আমাৰ স্বাধীনতাৰ সময়ত মানুহৰ গড় আয়ুস 20-25 বছৰৰ পৰা এতিয়া গড় আয়ুস 70-75 বছৰ হৈছে। আপুনি যিটো প্ৰশ্ন সুধিছে সেইটো বৰ ভাল কথা, যে যোৱা দশকৰ আগলৈকে আমাৰ অসম ৰাজ্যত মাত্ৰ 47.1% ভেকচিনৰ পাহাৰ আছিলে, এতিয়া সেই শতাংশ বাঢ়ি 87% হৈছে। এইটো বৰ ভাল কথা। কিন্তু তাৰ আগতে মই ক'ব খুজিছোঁ, যেতিয়া আজি প্ৰায় 10-20 বছৰ আগতে ভাৰতবৰ্ষতে চৰকাৰৰ ফালৰ পৰা ভেকচিন বহুত কম দিয়া হৈছিলে, কাৰণ ভেকচিন যেতিয়া চিটা বা টীকা সকলো ভাৰতত ইমান কোটি কোটি শিশুক সকলো ভেকচিন দিয়াটো সম্ভৱ নাছিলে, তেতিয়া মাত্ৰ 5 নে 6 বিধ দিছিলে। আজিকালি আপোনালোকে জানে গোটেই ভাৰতবৰ্ষতে, অকল অসমতে নহয়, বেছিভাগ ভেকচিনেই বিনামূলীয়াকৈ সকলো শিশুক দিয়া হয়। সেই ভেকচিনবোৰৰ ভিতৰত জন্মৰ সময়তে দিয়ে BCG, হেপাটাইটিছ বি, অৰেল পলিঅ', তাৰ পাছত

0: বা জনজাতীয় বেল্টসমূহ তাৰো জনসাধাৰণক যাতে আমি ইয়াৰ মাজত সাঙুৰি ল'ব পাৰোঁ, নিশ্চয় এই প্ৰয়াস তেনেদৰে ফলপ্ৰসূ হ'ব।
1: হয়, অসমত আজিও এটা যিটো অসমত এটা প্ৰত্যাহ্বান বুলি কৈছিলে, অসমৰ চহৰ এলেকা চাহ বাগান এৰিয়াত মানুহবোৰ শিক্ষিত হাৰ কম বা চহৰ এৰিয়া চহৰ দুৰ্গম চহৰ যিবোৰ দিনত যাব নোৱাৰি, যিবোৰ কোনো গাড়ী চাড়ী নচলে, সেইবোৰ মানুহক সজাগ কৰা, তাত দুটা প্ৰত্যাহ্বানে, প্ৰথম প্ৰত্যাহ্বান মানুহ তাত গৈ পোৱাটো, আমাৰ আশাকৰ্মী বা চিকিৎসক বা ANM গৈ পোৱাটো, দ্বিতীয় প্ৰত্যাহ্বান তেওঁলোকৰ শিক্ষাৰ অভাৱৰ কাৰণে তেওঁলোকক মাজত উৰা বাতৰি প্ৰচাৰ কৰি দিয়াটো বহুত সহজ। যিটো এণ্টিভেক্সাৰ্ছ বুলি কওঁ, তেনেকুৱা উন্নত দেশবোৰতো আছে, কিন্তু আমাৰ দেশত তেনেকুৱা আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান মানুহ যাৰ ভেকচিনৰ বিষয়ে অ আ ক খ জ্ঞানো নাই, তেওঁলোকেও এটা মাধ্যম প্ৰচাৰ কৰি দিয়ে, এই ভেকচিনটো ল'লে পোঙা হ'ব, এইটো ল'লে হেৰি হ'ব, সেই কথাবোৰ সেই চাহ বাগানেৰে বা চৰ এৰিয়াত সহজে প্ৰচাৰ হৈ যায়। যেনে পলিঅ' ভেকচিন ল'লে কয় যে ইনফাৰ্টাইল হ'ব আৰু পিছত সন্তান নহয়, এইবোৰ একেবাৰে মিছা কথা, কোনো যিবোৰ মানুহে প্ৰচাৰ কৰে তেওঁলোকে বিজ্ঞানৰ বতমো নাজানে। দুইটা প্ৰত্যাহ্বান আঁতৰাবলৈ যথেষ্ট আমি কষ্ট কৰিবলগীয়া হয়। আৰু ভেকচিনৰ যিটো অপপ্ৰচাৰ, মই আৰু এটা একজাম্পল, এতিয়া HPV ভেকচিন অসম চৰকাৰে অলপ দিনৰ আগতে এটা প্ৰত্যাহ্বান যে 35খন জিলাত 14 বছৰৰ পৰা 15 বছৰলৈ সকলো ছোৱালীক HPV ভেকচিন দিয়া হ'ব। লগে লগে এজন সাংবাদিক, তেওঁ হয়তো কি শিক্ষাগত অৰ্হতা মই নাজানো, কিন্তু তেওঁ ভেকচিনৰ ভতো নাজানে, ভেকচিনৰ বিষয়ে কোনো জ্ঞান নাই, কোনো চৰ্চা নাই, বিজ্ঞানৰ ছাত্ৰও বোধকৰ নহয়, কিন্তু তেওঁলোকে অদ্ভুত কথা কিছুমান কৈ দিছে বোলে HPV ভেকচিন দিলে ছোৱালী গৰ্ভনষ্ট হ'ব, পিছত সন্তান দিব নোৱাৰিব, গতিকে আপোনালোকে নিদিব। আৰু তেওঁৰ যিটো অপপ্ৰচাৰ, সেই ভিডিঅ'টোৱে লাখ লাখ মিলিয়ন মিলিয়ন ভিউ পাইছে। গতিকে এনে অপপ্ৰচাৰ দূৰ কৰাত অকল চৰ অঞ্চল বা হেৰি অঞ্চল, নগৰীয় অঞ্চলতো আশাকৰ্মীৰ পৰা স্বাস্থ্যকৰ্মীৰ পৰা সকলোৰে এটা ডাঙৰ দায়িত্ব আছে।
0: আৰু এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, টীকাকৰণ বা ভেকচিনেশ্যনৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা দেখা যায় যে ভেকচিন ল'লে সন্তানৰ জ্বৰ হয় আৰু তেতিয়া পিতৃ মাতৃ অলপ শংকিত হয়, গতিকে তেতিয়া তেওঁলোক অলপ আঁতৰি আহিব বিচাৰে, তেওঁলোকক আশ্বস্ত কৰিবৰ কাৰণে আপুনি কি ক'ব বিচাৰিব?
1: এতিয়া মই প্ৰথম ভাল কথাটো হ'ল যে আজিকালি পিতৃ মাতৃ আগতকৈ যথেষ্ট বুজে, তেওঁলোকে জানেই জ্বৰ হ'ব, কিন্তু আচলতে আমি প্ৰথমতে চাব লাগিব ভেকচিনটো কি বস্তু, চিটা বা টীকাটো কি বস্তু। আমাক যিবোৰ ভাইৰাছ বা বেক্টেৰিয়াই আমাৰ ৰোগ কৰে, সেই ভাইৰাছ বা বেক্টেৰিয়াটোৰে জীৱিত দুৰ্বল অংশ বা নিষ্ক্ৰিয় অংশ, একেটা বেক্টেৰিয়াৰে দুৰ্বল জীৱিত যিটোৱে আমাৰ বেমাৰ কৰিব নোৱাৰে, বা সেই বেক্টেৰিয়াটো বা ভাইৰাছটোৰ নিষ্ক্ৰিয় অংশ আমাৰ শৰীৰত সুমুৱাই দিয়া হয় ইনজেকশ্যনৰ মাধ্যমে। গতিকে শৰীৰত যেতিয়া সেই বেক্টেৰিয়াটো দুৰ্বল অংশ সুমুৱাই দিয়া যায়, সি আমাক অসুখ কৰিব নোৱাৰে, কিন্তু তাৰ এটা প্ৰতিক্ৰিয়া আমাৰ শৰীৰত হ'ব, সেই প্ৰতিক্ৰিয়াটোৰ কাৰণে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা বিভাগে সক্ৰিয় হৈ আমাক ৰক্ষা কৰে, সেই বীজাণুটো আচল ৰূপটো আহিলেও যাতে মানি পেলাব পাৰে। যেতিয়া এই নিষ্ক্ৰিয় পদাৰ্থটো এটা ক্ৰিয়া হয় যিটোৰ কাৰণে আমাৰ প্ৰতিৰক্ষা বিভাগ সক্ৰিয় হয়, তাৰ লগতে আৰু কিছুমান ক্ৰিয়া হয় যিবোৰ আমি ভাল নাপাব পাৰোঁ, যেনে জ্বৰ, কিছু ৰঙা পৰি যোৱা, উখহি যোৱা, য'ত ইনজেকশ্যন দিয়ে সৰু সৰু প্ৰতিক্ৰিয়া হয়। বেছিভাগ ক্ষেত্ৰতে কি হয়, জ্বৰটো খুব কোমল জ্বৰ হয়, সেইটো জ্বৰত আমি একো কৰিব নালাগে যদি শিশুটোৱে হাঁহি থাকে, কান্দি থাকে, গাখীৰ খাই থাকে। কিন্তু যদি জ্বৰৰ মাত্ৰা খুব বেছি হয়, শিশুটোৱে ঠেনঠেনাই থাকে, নেখায়, গাখীৰ নেখায়, তেতিয়া জ্বৰৰ ঔষধ লগত দিয়া যায়, জ্বৰৰ ঔষধ দিব পাৰে, বা বৰফেৰে ভেকচিন দিয়া জেগাটোত যদি অলপ সেকি দিয়ে তেতিয়াও বিষ হয়। এইটো আচলতে আমি ভাবোঁ যে কোনোবা পিতৃ মাতৃ এই জ্বৰটোৰ কাৰণে পিছৰবাৰ আকৌ বেজি দিবলৈ নাহিব, সেইটো আমাৰ আচলতে পিতৃ মাতৃক যিটো শিক্ষা দিব লাগে, ভেকচিনটো দিয়াৰ আগতে আমি যিখিনি কথা পাতিব লাগে সেইটো আচলতে আমি পতা নহয়, তাৰ কাৰণে হয়। গতিকে আশাকৰ্মীসকল বা ANM যেতিয়া যায় বা চিকিৎসকে যায়, তেওঁলোকক আগতেই বুজোৱা যায় এই ভেকচিনটো আমি এই ৰোগটো প্ৰতিৰোধ কৰিবৰ কাৰণে দিছোঁ, এই ভেকচিনটো দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা এনেকুৱা হ'ব পাৰে, এই কথাখিনি আমি যদি বুজাই নিদিওঁ তেতিয়া মানুহৰ অপপ্ৰচাৰ চলাবলৈ বেছি ভাল পায় আৰু পিতৃ মাতৃ আকৌ তাৰ পিছৰ ভেকচিনটো দিবলৈ নাহিব পাৰে।
0: আজি অসমৰ বিভিন্ন অংশৰ পৰা শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে, অভিভাৱকসকলে শুনি আছে, গতিকে এই অনুষ্ঠানটোৰ মাজেৰে তেওঁলোকে বহুখিনি কথা ইতিমধ্যে আমাৰ আলোচনাৰ মাজেৰে তেওঁলোকে জানিবলৈ সক্ষম হৈছে। আপুনি আৰু ভেকচিনেশ্যন সম্পৰ্কে কি বাৰ্তা দিব বিচাৰিব?
1: মই আগতেই কৈছোঁ, আজিকালি বেছিভাগ ৰোগ ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰোঁ। চৰকাৰৰ ফালৰ পৰাই বেছিভাগ ভেকচিন দিয়া হয়, দুই এটা বাদ দি সকলো ভেকচিন লওক। আজিকালি আপুনি টাইফয়েড, ডিপথেৰিয়া, হুপিং কাফ, মিজুলছ, সৰুআই, বৰ, এই বেছিভাগ ৰোগ আমি নেদেখোঁ। বৰআইটো পৃথিৱীৰ পৰা নোহোৱাই হ'ল, কিয় নোহোৱা হ'ল, সফল চিটাৰ কাৰণে। ৰোটা ভাইৰাছ, ডায়েৰিয়া, জাপানিজ এনচেফেলাইটিছ, এই ৰোগৰ যদি প্ৰতিকাৰ আছে, চৰকাৰে বিনামূলীয়াকৈ দিছে, তাৰ পাছতো যদি আমি আমাৰ সন্তানৰ সেই ৰোগ হয় তেতিয়াহ'লে নিশ্চয় আমি

0: পিতৃ হিচাপে দায়িত্ব ল'ব লাগিব। আৰু এটা কথা কওঁ, যেতিয়া আপুনি ভাবে যে ভেকচিন মোৰ ল'ৰাটোকতো দিয়াই নাই, তথাপি তাৰ বেমাৰ হোৱা নাই, মই গতিকে কিয় দিম, আচলতে সেইটো এনেকুৱা এটা কথা। চাওক, যদি সমাজত 90% বেছি লোকক এটা ভেকচিন দিয়া হয়, সেই বেমাৰটো লাহে লাহে সমাজৰ পৰা নোহোৱা হৈ যায়। কিন্তু আমি যে ভাবোঁ যে মোৰ ল'ৰাটোক নিদিয়াকৈ দেখোন নাই হোৱা, গতিকে নিদিয়াকেই ভাল, তেতিয়াই আমাৰ যেতিয়া মগজত এই কথাটো সোমাই যায়, তেতিয়াই আমাৰ পতন আৰম্ভ হ'ব। মই এটা আপোনালোকক উদাহৰণ দিওঁ, আমেৰিকা, ইউৰোপ আদি দেশত তেওঁলোকে পাহৰি গৈছিল যে সৰু আই বা বসন্ত বা মেজু ডিপথেৰিয়া এদি এনেকুৱা বেমাৰ আছে বুলিও পাহৰি গৈছিলে, তেওঁলোক টিটিনাছ এনেকুৱা বেমাৰ তেওঁলোকে আজি বহুত দশক ধৰি দেখা নাছিলে, কিন্তু কিয় হৈছিলে, তেওঁলোকৰ প্ৰায় 100% বেজি লৈছিলে। এতিয়া মই যেনেকৈ কৈছোঁ আমি নিজৰ মাজত অতি বিশ্বাস হৈ যায়, ঠিক তেনেকৈ সকলো পেৰেণ্টে কিছুমান হ'ল, আৰে মই এইটো দেখোন নিদিলেও বেমাৰটো আমি দেখাই নাই, গতিকে আমি নিদিওঁ। নিদিয়া হোৱাৰ লগে লগে আচৰিত, আজি 40 বছৰৰ পাছত আমেৰিকাত মিজিলস বা সৰু আই, ডিপথেৰিয়া ইউৰোপত, ইটালীত, ফ্ৰান্সত, জাৰ্মানত, আমেৰিকাত আকৌ সেইটো ৰোগ ঘূৰি আহিছে। তেওঁলোকক আমাৰ নিচিনা কোটি কোটি হোৱা নাই, কিন্তু আমেৰিকাত 1800 এইবছৰ সৰু আই বা বসন্ত ৰোগ হৈছে। 1800টো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ নম্বৰ। আমাৰ ভাৰতবৰ্ষত এনেকুৱা ঘনবসতি, আপোনাৰ দায়িত্বহীনতাৰ বাবে আপোনাৰ শিশুটো যদি হয়, ওচৰে পাজৰে আৰু 100টা শিশুৰ হ'ব। গতিকে আপোনাৰ শিশুটোক ভেকচিন দিয়া, চিটা দিয়াৰ যিটো দায়িত্ব, সেইটো অকল আপোনাৰ শিশুটিৰ কাৰণেই নহয়, সমাজৰ কাৰণে।
1: অতি কম সময়ত বহুখিনি কথাই আপুনি ক'লে ডক্টৰ দেৱজিৎ শৰ্মা, খুব ভাল লাগিল আপোনাক লগ পাই। HPV ভেকচিন যিটো বিনামূলীয়াকৈ দিয়া হয়, তাক লৈ যিটো ভ্ৰান্ত ধাৰণা, সেই কথাটো আপুনি উল্লেখ কৰিলে। চৰকাৰে এতিয়া বিনামূলীয়াকৈ দিয়া ব্যৱস্থা কৰিছে, আৰু আমি আশা কৰিম অনাগত সময়তো ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানত আকৌ আপোনাক লগ পাম। আপোনাক ধন্যবাদ জনাইছো।
0: ধন্যবাদ।
2: ইমান পৰে টীকাকৰণ আৰু স্বাস্থ্য সজাগতা সম্পৰ্কীয় অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ ললে জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ শৰ্মাই। অনুষ্ঠানটি আগ ধৰিলে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি গ্ল'বেল হেলথ ষ্ট্ৰেটেজিজ ইকনমিক্স প্ৰাইভেট লিমিটেডৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।
3: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া ৰাঘৱ ছবিখনৰ এটি গীত। শিল্পী জুবিন গাৰ্গ, গীত লিখিছে দিগন্ত ভাৰতীয়ে।

ৰাঘৱ ছবিখনত জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল দিগন্ত ভাৰতীৰ। এইবাৰ শুনক গোলমাল ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে নীৰজ শ্ৰীধৰ আৰু অন্তৰা মিত্ৰয়।

0: গোলমাল ছবিখনত নীৰজ শ্ৰীধৰৰ অন্তৰা মিত্ৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক ৰামধেনু ছবিখনত অংগৰাগ মহন্তই গোৱা এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: এক প্ৰকাৰ সে PM জয় अब गरीबों की जय बन गई है।

0: গজনি ছবিখনৰ জাভেদ আলী আৰু চানু নিগমৰ কণ্ঠৰ গীতটি শুনিলে চিত্ৰগীত অনুষ্ঠানটোৰ ইমানতে অন্ত পৰিল।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
4: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোন প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাওক।
5: নমস্কাৰ, মালৈবাৰী।
4: আপোনাৰ নাম?
5: মোৰ নাম জনা বৈশ্য।
4: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত আছে?
5: চব্জি।
4: চব্জি? আপুনি গণেশ মন্দিৰত চব্জিৰ দোকান দি আছে। কি কি চব্জি আছে এবাৰ আমাৰ শ্ৰোতাসকলক জনাওকচোন।
5: অমিতা, কাঁচকল, ভাতকেৰেলা, বেঙেনা, কলমু, তিয়ঁহ, লাও, কচু, গিলৈ গোটেই আছে। কণীও আছে।
4: এই কণী কি আপোনাৰ হাঁহৰ নে? কিমানকে হাঁহৰ কণী?
5: 30 টকা যোৰা।
4: আপুনি এই বস্তুবোৰ ক'ৰ পৰা কিনে?
5: আমি মালবাৰী গাঁৱৰ পৰা কিনো।
4: গাঁৱৰ পৰা আপুনি নিজে গৈ আনে নে?
5: মানুহ ঘৰে ঘৰে বিচাৰি আনো।
4: আপুনি সদায় ঘৰলৈ যায়? ইয়াতে নাথাকে?
5: ভাড়া ঘৰ নাথাকে। ৰাতিপুৱা গধূলি 7টাত যাম।
4: ৰাতিপুৱা কেতিয়া গুৱাহাটী আহিব?
5: 7:30।
4: 7:30? গতিকে আপুনি ৰাতিপুৱা 4টামানতে উঠিব লাগে?
5: 3টাতে উঠো। 3টাতে উঠি কাম বন কৰি গাঁও চাও ধুই উঠি বস্তু ভৰালৈকে আহোঁ আমি 4:30। আহি 7:30 পাঙি খাই আৰু গধূলি 7টা বজাত যাম। এটা ভাড়া ৰুমত নাথাকো, আমি নিজা ঘৰ আছে।
4: আপোনাৰ অহা যোৱাতে কিমান খৰচ হয়?
5: ৰাতিপুৱা আহোঁতে 300কে লয় গাড়ী ভাড়া, ডাইৰেক্ট আহি ইয়াতে নমাই দিয়ে, যাওঁতে 200-500 টকা যায়, খোৱা বোৱা 700 টকা যায়।
4: তেতিয়া আপোনাৰ থাকে কিমান? তেতিয়া
5: কেতিয়াবা 200 টকা, কেতিয়াবা আৰু নাথাকে, সেনেকুৱা চিষ্টেম আৰু। তথাপিতো কৰ্ম এটা কৰিলে আহিব লাগিব না, সেইকাৰণে মানে কৰ্ম কৰিব আৰু।
4: কেনেকৈ ভাবিলে যে গুৱাহাটীত আহি মই এনেকৈ কৰিব পাৰোঁ?
5: জানা, মই স্বামী ঢুকাব আজি 25 বছৰ হ'ল, কি কৰি খাম? মানুহ ঘৰত কাম কৰিলোঁ, এদিন পইচা দিব এদিন নিদিয়ে না, সেইকাৰণে মই বোলো অলপ অলপ শাক তৰকাৰী আনি বিঘান্তে বিঘান্তে কেতিয়াবা আৰু মিলে, মানুহ দি থৈ গ'লে 500 টকা এটা বাচে, কেতিয়াবা আৰু 200 টকা এটা বাচে, চাউলখিনি কিনা পইচাটো হয় আৰু। সেইকাৰণে তাৰমানে ব্যৱসায় অলপ অলপকৈ আজি 22 বছৰে বজাৰ কৰিলোঁ। 22 বজাৰে
4: অভিজ্ঞতা কেনেকুৱা?
5: গোটেই অলপমান আছে আৰু অভিজ্ঞতা, ইমান লেখাব পৰা নাই আৰু,
4: তথাপিতো পইচাৰ ক্ষেত্ৰত জানে সেইখিনি।
5: সেইখিনি জানো, মানে এনেকৈ কলমেদি লিখিব নাজানো হিচাপটো, কিন্তু ডাইৰেক্ট মুখেদি হিচাপ।
4: কেতিয়াবা ৰাম ঠগন খাই পাইছেনে?
5: পাইছোঁ। 500 টকাৰ মাল নিয়ে পইচা নিদিয়ে, মই এই 500 টকা এটা দিছোঁ, মই পটককৈ আহিম দে, কোনোদিন নিদিয়ে, নাই বোলে 6-7 হাজাৰমান টকা এনেকৈ আছে।

0: আৰু এতিয়া যিহেতু অনলাইনেৰে বহুতে পইচা ট্ৰান্সফাৰ কৰে বা পইচা আপোনাক দিয়ে, সেইটো আপুনি কেনেকৈ লয়?
1: এইটো তাৰমানে এইটো দিলে নহয় মাতে, কোনোবাই 50 টকা 20 টকা 10 টকা দিয়ে, ৰাতিপুৱা তাই 30 টকা দিলা নুশুমিলে, সি গুচিয়ে গ'ল। সদায় সেনেকুৱাকৈ থকা খা, প্ৰথম বহনি পইচাটোৱে তাৰমানে থকা খা গৈছে। গুৱাহাটী মানুহক তাৰমানে বিশ্বাস কৰিব নোৱাৰে, আমি যেনেকুৱা আমাৰ নিচিনা সেনেকুৱা মানুহ নহয়।
2: আপুনি যিহেতু ইমান ব্যস্ত, তথাপিও কেতিয়াবা আজৰি সময় পালে গান শুনেনে?
1: মোৰ গাভৰু কালৰ পৰাই গান গাওঁ, চব গানে গাব জানো মই, কিন্তু এতিয়া মানে আৰু মানুহে ভাবো কি বুঢ়া মানুহ কিয় গান গায়।
2: আচলতে কলাৰ কোনো বয়স নাথাকে, গতিকে ভালপোৱা কামবোৰ মানুহে সময় সুবিধা মিলাই কৰি গৈ থাকিব লাগে। আপুনি যিহেতু ইতিমধ্যেই ক'লে যে আপুনি শৈশৱৰ পৰাই সংগীতৰ চৰ্চা কৰি আহিছে, গতিকে আজি আপুনি আমাক অকণমান কিবা এটা গুণগুনাই দিয়কচোন, আমাৰ শ্ৰোতাসকলেও নিশ্চয়কৈ শুনি খুব ভাল পাব।
1: কলিৰ কালৰ

0: মায়ার জালর সংসারতে টোপনি মারিলু, কিয়া জনম দিলু আমাকো।
1: খুব ধুনিয়া হয়েছে,
0: গান গোৱা নাই, দুখতে দুঃখ আছো। কিন্তু মই জানো বাইরে তাইলে খোলা, ঘৰত যিয়ে নহওক ঘৰত লাগে চাৰি সাজ নাখাওঁ, কিন্তু বাইৰে তাইলে মই খোৱাবলৈ ভাবিছোঁ, সেইকাৰণে খোলাই থাকে মনটো।
1: সেইদৰে আপুনি জীৱনটো কটাই যাওক, সেইদৰে ভালদৰে একদম সুন্দৰ হৈ সুখী হৈ থাকক।
0: সেইকাৰণে ভগৱানক কৈছোঁ আৰু, ভগৱানে মা বেমাৰ হৈ পেলাই নাথাবি, মাৰি নিবি, লগে লগে থৈ দিলে কোনে চাব, চাওঁতা নাই কোনো।
1: আপোনাৰ ঘৰত কোন কোন আছে?
0: মোৰ ল'ৰা এটা আছে বেকাৰ, বোৱাৰী আছে, বহি আছে, বেকাৰা বোৱাৰীও আছে।
1: ঠিক আছে, আপুনি ভালদৰে থাকক। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰিব?
0: দিয়াছে এটা ভাল চাই, ভাল গান এটা দিয়া,
1: অসমীয়া গান এটা শুনিব বিচাৰিম। ঠিক আছে, মই অসমীয়া গান এটা শুনাই দিম। ধন্যবাদ
2: প্ৰিয় শ্ৰোতা। এইবাৰ শুনোচোন আহক হেমন্ত গোস্বামীৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম জিতু কুমাৰ ডেকা।
0: বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: হয়, মই পাচলি ব্যৱসায়ত।
2: আপুনি গণেশগুৰিৰ ওচৰতে ফুটপাথত দোকান দি আছে, মই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: ব্যৱসায় এতিয়া ভাল নহয় বৰ্তমান।
0: কিয়?
1: ক'ব নোৱাৰোঁ, কাষ্টমাৰ নাই, একেবাৰে নাই বজাৰত। আজি দুমাহমানৰ পৰা বজাৰ একেবাৰে বেয়া। আমাৰ বুলি নহয়, চব ব্যৱসায় বেয়া বেয়া চলি আছে।
0: আপুনি শাক পাচলিবোৰ ক'ৰ পৰা আনে?
1: এইবিলাক আমি গছকৰ পৰা আনো।

0: মই আপোনাৰ ঘৰৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ ঘৰত কোন কোন আছে?
1: ঘৰত মোৰ ফেমিলি আৰু ল'ৰা ছোৱালী দুটা আছে।
0: ইয়াতে থাকে? গুৱাহাটীতে?
1: নাই, গাঁৱত থাকে।
0: আপোনাৰ গাঁও ক'ত?
1: নলবাৰী।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটোত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰে?
1: জুবিন গাৰ্গৰ মায়াবিনী শুনাই দিলেই হ'ল।
0: ঠিক আছে, ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত কুমাৰ শৰ্মা। মোৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কণিহা গাঁৱত। এতিয়া পেছাত মই শিক্ষকতা কৰোঁ আৰু সাধাৰণভাৱে লেখা মেলা কৰি ভাল পাওঁ। ৰেডিঅ' আমাৰ জীৱনৰ এক সংগী আছিল, তাহানিৰে পৰা শৈশৱৰে পৰা। আজিও ৰেডিঅ' শুনাৰ আমাৰ যিটো অভিজ্ঞতা, তাক আমি সেই ধাৰাবাহিকতা বৰ্তাই ৰাখিছোঁ আৰু ৰেডিঅ'ৰ লগত আমি জড়িত হৈ পৰিছিলোঁ। আৰু ৰেডিঅ'ত এটা এক শক্তিশালী প্ৰচাৰ মাধ্যম, যিয়ে গাঁৱৰ ভিতৰৰ জকাই চুকলৈকে তাৰ শিপা বিয়পি আছে। গতিকে ৰেডিঅ' মানুহৰ জীৱনৰ সংগী বুলি বাৰুকৈ অনুভৱ কৰি আহিছোঁ আজিও।
2: হয়, এতিয়া যিহেতু গৰমৰ বন্ধ চলি আছে আৰু মই যদি শৈশৱৰ কথা কওঁ, শিক্ষাৰ জীৱনটোত গৰমৰ বন্ধটোলৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বৰ হেঁপাহেৰে ৰৈ থাকে আৰু আপুনি বৰ্তমানেও শিক্ষা জগতখনৰ লগতেই জড়িত। আপোনাৰ সেই শৈশৱৰ সময়ছোৱা আৰু বৰ্তমানৰ

0: স্বাভাৱিকতে এতিয়াও আমি শিক্ষকতা কৰি আছোঁ, আমাৰো এখন ৰুটিন থাকে যে গ্ৰীষ্ম বন্ধৰ সময়খিনিত আমি কৰি ভাল পোৱা সেই কামবোৰ আৰু আমাৰ যিবোৰ জাতীয় দায়বদ্ধতা থাকে মানুহ হিচাপে অসমীয়া হিচাপে, গতিকে নিজৰ যিবোৰ কৰণীয় থাকে সেইবোৰৰো আমি কিছু মানে অনুশীলন কৰিবলৈ সুযোগ পাওঁ আৰু ৰৈ থাকোঁ আগ্ৰহেৰে।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত যিসকল ব্যক্তিৰ সৈতে আমি কথা পাতোঁ তেওঁলোকক আমি তেওঁলোকে ভাল পোৱা গীত এটি শেষত শুনাবলৈ চেষ্টা কৰোঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
0: এই মুহূৰ্তত মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত জালুকবাৰীত, যি জালুকবাৰীত বিশ্ববিদ্যালয় স্থাপন হৈছিল ভাৰত স্বাধীন হোৱাৰ সেই পবিত্ৰ মুহূৰ্তত, যি ভূপেন দাই লুইতৰ পাৰত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সময়তে হয়তো যিটো গীত ৰচনা কৰিছিল, জিলিকাব লৈ তৰে পাৰ, সেই গীতটো শুনালে মই অত্যন্ত সুখী হ'ম।
1: খুব ভাল লাগিল, নিশ্চয়কৈ আমি এই গীতটি শুনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্না পূৰৱ ফিনেন্স
5: সর্বত্র আপোনাৰ সৈতে।
8: অগ্নিযুগৰ গান।
9: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
10: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
9: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
8: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
10: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz-ত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: और अब मुझे बताओ कि इसमें क्या देख रहे हो?
1: अब नहीं तो यहां तो कुछ भी नहीं है तात।
0: वत्स, तो फिर एक छोटे से बीज से एक विशाल बरगद का वृक्ष भला कैसे बन जाता है?
1: तो फिर तात, जिस अस्तित्व को हम देख नहीं सकते हैं, तो कैसे सब प्राणियों को जन्म दे सकता है तात?
0: मुझ पर विश्वास करो मेरे वत्स, वो सूक्ष्म बीज कुछ भी नहीं, स्रोत था विशाल बरगद वृक्ष का। एक अदृश्य और सूक्ष्म सार पूरे ब्रह्मांड की आत्मा है। सर्वं तत्स्वयं स आत्मा, यही सर्वोच्च वास्तविकता है और यही सब में स्वयं विद्यमान है, यही आत्मा है। त्वम् असि।
1: मैं आभारी हूं पिताजी, आपने मुझे ज्ञान हासिल करने में मदद की है, जिससे अनदेखा देखा हुआ हो जाता है, अज्ञात ज्ञात हो जाता है, और यही सब में स्वयं मौजूद है। तत् त्वम् असि।
0: ईश्वर तुम पर अपनी अनन्य कृपा बनाए रखे।
2: अभी आप सुन रहे थे कार्यक्रम वह ब्रह्म तुम ही हो। कार्यक्रम समन्वय प्रोफेसर राजेंद्र पाल, कलाकार बाबला कोचर, प्रवीण शर्मा और प्रीति मिश्रा, ध्वन्यांकन विकास सांगवान, आलेख डॉक्टर जितेंद्र सिंह, मार्गदर्शन अजीत होरो, निर्देशन विमलेश चौधरी तथा निर्माण जगबंधु जाना। यह कार्यक्रम CIET NCERT नई दिल्ली भारत द्वारा प्रस्तुत किया गया। अभी आपने सुना कार्यक्रम वो ब्रह्म तुम ही हो। और श्रोताओं, अब इसी के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अजीत
3: और उमंग कार्यक्रम की तकनीकी टीम यानी
2: कुसुमलता,
3: जगबंधु,
2: चेतना
3: और मंजू जी के साथ विमलेश को आज्ञा दीजिए।
2: नमस्कार।
4: उमंग उमंग उमंग उमंग।
5: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग शुनिले।
6: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক আঞ্চলিক বাতৰি।
8: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজহ চক্ৰ আৰু 298খন গাঁৱৰ 57,199 লোক ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14টা শিবিৰত কালি মাজনিশালৈ 440জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰাই আজি পুৱা শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চেৰেকাপাৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি সাহায্য আৰু উদ্ধাৰ অভিযান

0: বুজ লয়। জিলাখনত এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। জিলাখনত বৰ্তমানলৈকে 510 জন লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। তদুপৰি দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযান অধিক ত্বৰান্বিত কৰাৰ বাবে অতিৰিক্ত নাও আৰু সেনাবাহিনীৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক প্ৰয়োজনীয় সহায়ৰ বাবে 03772223397 আৰু 84718643555 নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা জিলা আয়ুক্তই সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধুদৰালিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে 600266705 হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি নলবাৰী চহৰত নৱীকৰণ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা শিশু উদ্যানখন পুনৰ মুকলি কৰে। 2011 চনতে স্থাপন কৰা উদ্যানখন আন্তঃগাঁথনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা বন্ধ ৰখা হৈছিল। উদ্যানখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিশুৰ সৰ্বাংগীন বিকাশ আৰু মনোৰঞ্জনৰ বাবে শিশু উদ্যান বা খেলপথাৰৰ প্ৰয়োজন অপৰিসীম। এই উদ্যানখনে তেনে প্ৰয়োজন পূৰণ কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। বৰ্তমানৰ ব্যস্ত আৰু যান্ত্ৰিক যুগত এনে উদ্যানৰ গুৰুত্ব বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন গাঁও বা চহৰতে একোখন সুৰক্ষিত উদ্যান থকাটো জৰুৰী বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কালি বিয়লি নলবাৰী ষ্টেডিয়ামত উপস্থিত হৈ জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাৰ সহযোগত অসম এথলেটিক সংস্থাই অহা 24-26 জুলাইলৈ আয়োজন কৰা আন্তঃজিলা এথলেটিক প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিভাগসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। উল্লেখযোগ্য যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই প্ৰতিযোগিতা উদ্বোধন কৰাৰ কথা। মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভস্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক এক শৰণ নামধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনাৰ পবিত্ৰ ভস্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে। সত্ৰাধিকাৰগৰাকীয়ে কয় যে ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব সম্বলিত এই অমূল্য স্মৃতিচিহ্নসমূহ বিশ্বৰ বিভিন্ন দেশত সংৰক্ষিত পবিত্ৰ ধৰ্মীয় স্মৃতিচিহ্নৰ দৰে বৈজ্ঞানিক পদ্ধতিত সুৰক্ষিত কৰা উচিত। তেওঁ অসম চৰকাৰৰ সত্ৰাধিকাৰ, গৱেষক, ইতিহাসবিদ আৰু বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ সৈতে আলোচনা কৰি সংৰক্ষণৰ বাবে বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনায়। তদুপৰি মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি দীৰ্ঘদিন চলি থকা ভূমি বিবাদ মীমাংসা কৰিবলৈ অসম আৰু পশ্চিমবংগ চৰকাৰক যৌথভাৱে ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ আহ্বান জনাইছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত দীঘলী চাপৰিত ঔদ্যোগিক উন্নয়ন নিগমে স্থাপন কৰা উদ্যোগ পামখন পৰিদৰ্শন কৰে। পামখনত সম্প্ৰতি নিৰ্মীয়মান অৱস্থাত থকা LMB চেৰামিক প্ৰাইভেট লিমিটেডৰ টাইলছ নিৰ্মাণকাৰী উদ্যোগটো পৰিদৰ্শন কৰি উদ্যোগ বিভাগৰ বিষয়া আৰু কোম্পানীৰ কৰ্তৃপক্ষৰ সৈতে তেওঁ উদ্যোগটো সন্দৰ্ভত বুজ লয়। উল্লেখযোগ্য যে প্ৰায় 200 কোটি টকা ব্যয়েৰে স্থাপন কৰা এই উদ্যোগটো 17 আগষ্টত উদ্বোধন কৰা হ'ব। ই হ'ব উত্তৰ পূব ভাৰতৰ প্ৰথমটো টাইলছ নিৰ্মাণকাৰী উদ্যোগ। উদ্যোগটোক দৈনিক 2 লাখ মিটাৰ টাইলছ উৎপাদন কৰা হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পি দেৱী, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয় আৰু বিজিৎ শৰ্মা, FM ট্ৰান্সমিটাৰত শ্বেইখ আব্দুল্লা আহমেদ আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা।

0: परागमाला। परागमाला लाइफ শুনিলে আগবঢ়ালে নিমিষা ভৰালিয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জিৰিহাই আপোনাক আদৰণি জনাইছোঁ। আজি শুনো আহক গীতেৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ দ্বাৰা প্ৰচাৰিত এক বিশেষ অনুষ্ঠান গীতেৰে কথাৰে। এই অনুষ্ঠানটিত আমি আমাৰ চৌপাশে থকা ব্যক্তিসকলৰ সৈতে কিছু কথা বতৰা পাতোঁ, তেওঁলোকৰ মনৰ কিছু অনুভৱ আমি জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ অনুৰোধৰ গীতবোৰ আপোনালোককো শুনাবলৈ চেষ্টা কৰোঁ। প্ৰিয় শ্ৰোতা, এই গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম।
2: হয় নমস্কাৰ, আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
3: হয় নমস্কাৰ, মোৰ নাম শ্ৰী মাধৱ বৰুৱা, মই দৰঙচি বাজাৰৰ পৰা কৈ আছোঁ।
2: হয়, আপুনি ইয়াতে কি কৰে?
3: মই ইয়াতে মানে প্ৰাইভেট জব কৰোঁ।
2: আমাৰ এই অনুষ্ঠানটোত আজি মই বিষয়বস্তু হিচাপে বাছনি কৰিছোঁ বৰষুণ আৰু শৈশৱ। বৰষুণৰ সৈতে শৈশৱৰ কিবা স্মৃতি আছে আমাৰ সৈতে যদি প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ'লে কি ক'ব?
3: হয়, বৰষুণৰ শৈশৱৰ কথা ক'লেতো বহুতেই ক'ব পাৰি। তথাপিতো আমি গাঁৱতে ডাঙৰ হোৱা, গাঁৱৰ ল'ৰা, তথাপিতো মানে কি হয়, বৰষুণ দিলে আমি সৰুতে খেল ধেমালি কৰা, যেনে ধৰা মানে নাও খেল বা বৰষুণত তিতিব মন, এইবিলাক মানে বহুত কিবা কিবি আৰু শৈশৱৰ ইচ্ছা মন। হয়
2: হয়, আমাৰ এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ। আপুনি কাৰ গীত শুনিব বিচাৰিব?
3: এতিয়া তেনেকৈ ক'লে মইতো জুবিন দাৰ গান এটা শুনিব বিচাৰোঁ, যিকোনো আপুনি দিলে হয়।
2: ঠিক আছে, ধন্যবাদ।

0: হয়, নমস্কাৰ। আমাৰ গীতাৰ কথাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী যোগেশ দাস। মই ইয়াতে গুৱাহাটীৰ বেলতলাত মোৰ এখন সৰু দোকান আছে আৰু সেইটোৱে কৰি মই চলি আছোঁ।
0: হয়, আমাৰ গীতাৰে কথাৰে অনুষ্ঠানটিত আজি মই বিষয় হিচাপে বাছনি কৰি লৈছোঁ বৰষুণ আৰু শৈশৱৰ স্মৃতি। আপোনাৰ কিবা শৈশৱৰ স্মৃতি আমাৰ সৈতে যদি ভগাই ল'ব বিচাৰে তেতিয়াহ'লে অকণমান জানিব বিচাৰিম।
1: সৰুতেতো গাঁৱত আছিলোঁ যেতিয়া, তেতিয়াতো তোমাৰ ধৰা সৰুতে কি আৰু, বৰষুণ দিলে আমাৰ ভাল লাগে, স্কুলত যাব নালাগে আৰু ঘূৰি ফুৰোঁ, এনে চাৰিওপিনে ঘূৰি ফুৰোঁ, বিভিন্ন খেল খেলোঁ, তেনেকৈ শৈশৱটো পালন কৰা হৈছে। আৰু বৰষুণ দিলে ঘৰত খুব ধুনীয়াকৈ আমি থাকি চাহ খাওঁ, পকৰি খাওঁ আৰু খুব ধুনীয়াকৈ থাকোঁ। শৈশৱটো বৰ ধুনীয়া আচলতে, বৰষুণত তিতিবুৰহি আমি বহুদূৰ বহু ঠাই আমি ওলাই যাওঁ, তাৰপৰা ঘৰ আহোঁতে বহুত দেৰি হৈ যায়, তেনেকুৱা ঘটনা কিছুমান ঘটিছে।
0: হয়, আমাৰ এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ। আপুনি কাৰ গীত শুনিব বিচাৰিব?
1: আমিতো আৰু জুবিন গাৰ্গৰ গীতবোৰ শুনিয়ে ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ, এতিয়াও ভাল পাওঁ। জুবিন গাৰ্গৰে বৰষুণৰ লগত জড়িত বহুতকেইটা গান আছে, যিকোনো এটি গান বজাই দিলে ভাল পাম আৰু।
0: ঠিক আছে, ধন্যবাদ।
1: ধন্যবাদ।

0: হয়, নমস্কাৰ। আমাৰ গীতাৰ কথাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: হয়, নমস্কাৰ, মোৰ নাম জোনালী দত্ত। মোৰ ঘৰ পাঠশালাত, কিন্তু মই বৰ্তমান গুৱাহাটীত পঢ়ি আছোঁ। বিবৰুৱা কলেজত মই হায়াৰ ছেকেণ্ডেৰী অধ্যয়নৰত।
0: আমাৰ এই অনুষ্ঠানটোত আজি মই বিষয়বস্তু হিচাপে বাছনি কৰিছোঁ বৰষুণ আৰু শৈশৱ। বৰষুণৰ সৈতে শৈশৱৰ কিবা স্মৃতি আছে আমাৰ সৈতে যদি প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ'লে কি ক'ব?
1: হয়, আমাৰ শৈশৱৰ লগত বৰষুণৰ স্মৃতিৰ ভালেখিনিয়ে আছে। প্ৰথমে ক'ব লাগিব, আমি যেতিয়া নিচেই সৰু আছিলোঁ তেতিয়া বৰষুণ দিলেই বানপানী উঠে আৰু সেয়াই আমাৰ বাহানা হয়, সেয়াই আমাৰ ফূৰ্তিৰ বিষয়, কিয়নো আমি স্কুললৈ যাবলৈ নালাগে আৰু লগালগ আমি এখন এখিলা পাত উলিয়াই তাতে নাও সাজি পানীত উটুৱাই দি খুব মজা পাইছিলোঁ। সেয়া আমাৰ খুব মধুৰ স্মৃতি। তাৰপিছত লাহেকৈ ডাঙৰ হৈ অহাত এতিয়াও মনত পৰে, আমি প্ৰায় ঘৰলৈ খোজকাঢ়িয়ে গৈছিলোঁ আৰু খোজকাঢ়ি যাওঁতে যেতিয়া বৰষুণত তিতিছিলোঁ আমাৰ খুব উচ পিচাই থাকে, কিয়নো বৰষুণত ভিজোঁ, কিতাপবোৰ নষ্ট হৈ যায়, গধুৰ হৈ যায় বেগটো, ড্ৰেছযোৰ ভিজি যায়, আকৌ সেয়া শুকুৱাবলৈ অসুবিধা হয়। তেনেধৰণৰ বহুত স্মৃতি আছে। এতিয়াতো বহুত সুবিধা হ'ল, গাড়ী মটৰেৰে আমি যাব পাৰোঁ, সেয়াই।
0: হয়, আমাৰ এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ। আপুনি কাৰ গীত শুনিব বিচাৰিব?
1: হয়, বৰষুণৰ সৈতে জড়িত হৈ থকা আৰু মোৰ শৈশৱৰ সৈতে প্ৰায় ৰিলেভেণ্ট এটা গানৰ কথা ক'বলৈ গ'লে কেশৱ মহন্তৰ ৰচনাৰ বৰষুণৰ বতৰত মইনানুঠে মটৰত, সেই গীতটি শুনিবলৈ পালে ভাল পাম আৰু সেই গীতটি শুনিলেই মই মোৰ শৈশৱক সজীৱ কৰাও হ'ব। সেয়াই।

0: আপোনাক আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰ অনুষ্ঠানটিলৈ স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন ডেকা, মই গুৱাহাটীতে থাকোঁ।
0: হয়, আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিত আজি মই বিষয় হিচাপে বাছনি কৰি লৈছোঁ বৰষুণ আৰু শৈশৱৰ স্মৃতি। আপোনাৰ কিবা শৈশৱৰ স্মৃতি আমাৰ সৈতে যদি ভগাই ল'ব বিচাৰে তেতিয়াহ'লে অকণমান জানিব বিচাৰিম।
1: আচলতে এটা নহয়, বহুকেইটা স্মৃতি আছে। সৰুতে বৰষুণৰ লগত ভালেখিনি স্মৃতি জড়িত হৈ থাকে। সৰুতে বৰষুণৰ দিনকেইটা আচলতে আমি সৰুতে যেনেকৈ বাকীবিলাকৰ হয় তেনেকৈ আমি বৰষুণ দিনত খুব যদি মই মনত পেলাই কওঁ, আমি কাগজৰ নাও বনাইছিলোঁ। এনেকৈ ঘৰৰ কাষেৰে এটা এনেকুৱা এটা ড্ৰেইন টাইপ আছিল সৰু, তাত আমি কাগজৰ নাও জুটিছিলোঁ, খুব ফূৰ্তি পাইছিলোঁ। আৰু বৰষুণ যেতিয়া শেষ হৈ যায় তেতিয়া আমি ইফালে ইফালে ঘূৰি ফুৰোঁ, বোকা খচোঁ, বোকা খচোঁতে আমি

0: হেৰিটো এতিয়া বাৰু ইয়াত সেনেকুৱা সেই পৰিৱেশটো নাই। সেইটো আৰু স্কুলত থাকোঁতে আমি স্কুলত পাঠদানৰ সময়ত বৰষুণ দিলে আমি খিৰিকৈ বাহিৰলৈ চাই থাকোঁ, সেইবিলাক কথা এতিয়া মনত হয়। স্কুলৰ পৰা টিচাৰক গালিও খাইছিলোঁ, গালি খালেও সুখী আৰু এতিয়া দিনবোৰ মনত কৰি ভাল লাগে।
1: হয়, খুব ভাল লাগিলে জানিব পাৰি। এই অনুষ্ঠানটিত আমি শ্ৰোতাৰ অনুৰোধৰ গীত শুনাবলৈ চেষ্টা কৰোঁ, আপুনি কাৰ গীত শুনিব বিচাৰিব?
0: কাৰ গীত বুলি ক'লে আচলতে বৰষুণৰ সৈতে জড়িত গান যদি আপুনি সুধিছে তেতিয়াহ'লে প্ৰায় শুনা গান গীত মঞ্জুস্ৰ গীত এইটো শুনা দিব পাৰে।
1: ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ।

প্ৰিয় শ্ৰোতা, গীতাৰে কথাৰে অনুষ্ঠানটিৰ সামৰণিত মোৰ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

ইমানপুৰে শ্ৰোতাই গীতেৰে কথাৰে অনুষ্ঠানৰ খণ্ডটি শুনিলে। যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকায়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বানপীড়িত জিলাসমূহত জিলা প্ৰশাসনৰ সহযোগিতাৰে চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে প্ৰতিৰোধমূলক কাম অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ শেহতীয়া বানত 22টা ৰাজচক্ৰ আৰু 298খন গাঁৱৰ 57,199গৰাকী লোক প্ৰভাৱিত। তিনিচুকীয়া জিলাৰ মাকুমৰ কয়লাক্ষেত্ৰত প্ৰায় 2,40,00,000 বছৰ পুৰণি কেতেকী ফুলৰ গছৰ জীৱাশ্ম আৱিষ্কাৰ। আৰু আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰত ৰাজ্যৰ মঠ মন্দিৰত পুৱাৰে পৰা পূজা অৰ্চনাৰ বাবে ভক্তৰ ভিৰ। যোৰহাট, শিৱসাগৰ, চৰাইদেউকে ধৰি ৰাজ্যৰ বানপীড়িত জিলাসমূহত জিলা প্ৰশাসনৰ সহযোগিতাৰে চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে প্ৰতিৰোধমূলক কাম অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি কয় যে তেওঁ নিৰন্তৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰি আছে। ডঃ শৰ্মাই কয় যে শিৱসাগৰৰ জাজি, দিখৌ, দিচাং আদি নদীৰ দুয়োপাৰৰ স্পৰ্শকাতৰ বানসমূহত অবিৰত নিৰীক্ষণ কৰি থকা হৈছে। লগতে বানৰ ফলত অধিক ক্ষয় ক্ষতি ৰোধ কৰিব পৰাকৈ বিভিন্ন স্থানত বালিৰ বেগ স্থাপন, পাইপিং নিয়ন্ত্ৰণ আৰু মথাউৰি শক্তিশালী কৰাৰ কামো চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বানপীড়িত অঞ্চলসমূহত জলসম্পদ বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, জিলা প্ৰশাসন, NDRF, SDRF, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে অন্যান্য উদ্ধাৰকাৰী সংস্থাই অত্যন্ত তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ক্ষেত্ৰত প্ৰশাসনক সহযোগ কৰিবলৈ সকলোকে আহ্বান জনাইছে। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। ধেমাজি, ডিব্ৰুগড়

0: চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট আৰু ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22টা ৰাজহ চক্ৰ আৰু 298খন গাঁৱৰ 57,199গৰাকী লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। প্ৰশাসনে স্থাপন কৰা 14টা শিবিৰত প্ৰায় 500 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰাই আজি পুৱা শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চেৰাকাপাৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। এই সন্দৰ্ভত আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীয়ে এইদৰে কয়।
1: শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি ঘাটত উপস্থিত আছোঁ আৰু আমগুৰি ঘাটৰ লগতে সমগ্ৰ জিলাখনৰ অৱস্থা বিগত 24 ঘণ্টাত যথেষ্ট বেয়ালৈ গৈছে। বান পৰিস্থিতি জিলাখনত জটিল হৈ পৰিছে। আমগুৰি ঘাটৰ এই অঞ্চলটো ইতিমধ্যে তেওঁলোকে কিছুমান বালিৰ বস্তাৰ জৰিয়তে তেওঁলোকে ৰুধিবলৈ চেষ্টা কৰিছে আৰু কিছু সময়ৰ পাছতে যদি এই ইয়াৰ জলপৃষ্ঠ বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া আমগুৰি গাঁওখনৰ লগতে আমগুৰি গাঁৱৰ নিচেই সমীপতে থকা ৰংঘৰ তলাতল ঘৰলৈ সংকট নামি আহিব। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে স্থানীয় জনসাধাৰণে তেওঁলোকৰ ঘৰ বাৰী এৰি পেলাই মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা পাৰ্যমানে যথেষ্ট পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰাৰ তেওঁলোকে আশ্বাস দিছে। কিন্তু ইতিমধ্যে যথেষ্ট মানুহ আক্ৰান্ত হৈছে, প্ৰায় 200ৰো অধিক পৰিয়ালে মথাউৰিত আহি বসবাস কৰিব লগা হৈছে।
0: জিলাখনত SDRF, NDRF, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। জিলাখনত বৰ্তমানলৈকে 510জন লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। তদুপৰি দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযান অধিক ত্বৰান্বিত কৰাৰ বাবে অতিৰিক্ত নাও আৰু সেনাবাহিনীৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

0: জিলাৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনত অব্যাহত থকা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ খাতিৰত কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা জাননী অনুসৰি ধুদৰালি আৰু সোণাৰী শিৱ মন্দিৰ তিনিআলিৰ পৰা নামতোলা তেজিত সীমান্তলৈকে সংযোগী পথটো সকলো ধৰণৰ যান বাহন চলাচলৰ বাবে সাময়িকভাৱে বন্ধ কৰা হৈছে। ইফালে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযান চলাই আছে যদিও বহু লোক এতিয়াও বানত আবদ্ধ হৈ আছে। চৰাইদেউৰ পৰা আকাশবাণী সংবাদদাতা নবুল কোঁৱৰ।
1: ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত নতুন অসম বিধানসভা ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। অধ্যক্ষগৰাকী মোহনবাৰী বিমানবন্দৰৰ পৰা ডিব্ৰুগড় আৱৰ্ত ভৱনত উপস্থিত হ'ব আৰু 12:30 বজাত খনিকৰলৈ যাত্ৰা কৰি বিধানসভা ভৱন নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। শ্ৰোতাসকল, আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। তিনিচুকীয়া জিলাৰ মাকুমৰ কয়লাক্ষেত্ৰত প্ৰায় 2,40,00,000 বছৰ পুৰণি কেতেকী ফুলৰ গছৰ জীৱাশ্ম আৱিষ্কাৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল জিঅ' বায়'ছত এই সন্দৰ্ভত এটা প্ৰবন্ধ প্ৰকাশিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ নিজৰ পৃষ্ঠাত এই তথ্য প্ৰকাশ কৰি কয় যে কেতেকী ফুলৰ মাজেৰে অসমত পৃথিৱীৰ সুদূৰ অতীতৰ নতুন অধ্যায়ৰ সন্ধান পোৱা গৈছে। তেওঁ কয় যে কোটি কোটি বছৰৰ আগৰে পৰাই অসমৰ ভূখণ্ড সমৃদ্ধ জীৱ বৈচিত্ৰ্যৰ আধাৰ আছিল। এই আৱিষ্কাৰে ৰাজ্যখনৰ ভূ ঐতিহ্য আৰু প্ৰাকৃতিক ইতিহাসৰ গৱেষণাত উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভস্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰক আহ্বান জনাইছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক এক শৰণ নাম ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনাৰ পবিত্ৰ ভস্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে। সত্ৰাধিকাৰগৰাকীয়ে কয় যে ধৰ্মীয় সাংস্কৃতিক তিনিচুকীয়া জিলাৰ মাকুমৰ কয়লাক্ষেত্ৰত প্ৰায় 2,40,00,000 বছৰ পুৰণি কেতেকী ফুলৰ গছৰ জীৱাশ্ম আৱিষ্কাৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল জিঅ' বায়'ছত এই সন্দৰ্ভত এটা প্ৰবন্ধ প্ৰকাশিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ নিজৰ পৃষ্ঠাত এই তথ্য প্ৰকাশ কৰি কয় যে কেতেকী ফুলৰ মাজেৰে অসমত পৃথিৱীৰ সুদূৰ অতীতৰ নতুন অধ্যায়ৰ সন্ধান পোৱা গৈছে। তেওঁ কয় যে কোটি কোটি বছৰৰ আগৰে পৰাই অসমৰ ভূখণ্ড সমৃদ্ধ জীৱ বৈচিত্ৰ্যৰ আধাৰ আছিল। এই আৱিষ্কাৰে ৰাজ্যখনৰ ভূ ঐতিহ্য আৰু প্ৰাকৃতিক ইতিহাসৰ গৱেষণাত উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভস্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰক আহ্বান জনাইছে। সত্ৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক এক শৰণ নাম ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনাৰ পবিত্ৰ ভস্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে। সত্ৰাধিকাৰগৰাকীয়ে কয় যে ধৰ্মীয় সাংস্কৃতিক

সুমেশ কুমাৰৰ কণ্ঠৰ গজলটি শুনিলে। গীত আৰু গজল অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। গীত আৰু গজল অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছোঁ সুৰৰ কৰণী। প্ৰথমে শুনাবলৈ লৈছোঁ কুমাৰী বেণু ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আনন্দী দাসৰ।

0: কুমাৰী বেণু ভট্টাচাৰ্যৰ কণ্ঠত আনন্দী দাস ৰচিত গীতটি শুনিলে।
1: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ।

0: আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপছন লাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
1: সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মৃণালিনী সেনাপতিৰ কণ্ঠত আনন্দী দাস ৰচিত এটি গীত।

মৃণালিনী সেনাপতিৰ কণ্ঠত আনন্দী দাস ৰচিত গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ক্ষীৰদা বিষয়াৰ।

ক্ষীৰদা বিষয়াৰ গীতৰ কথাৰে নিৰ্মল মজুমদাৰ আৰু কল্পনা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে সুৰৰ কৰণি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক ডব্লিউ ৰাণীৰ কণ্ঠৰ এটি গীত।

ডব্লিউ ৰাণীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠত ভূপেন হাজৰিকা ৰচিত এটি গীত।

জয়ন্ত হাজৰিকাৰ কণ্ঠত ভূপেন হাজৰিকাৰ ৰচিত গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ এডিথ ৱালং আৰু মহম্মদ চুনিমিয়াৰ কণ্ঠৰ এটি গীত।

এডিট ৱালং আৰু মহম্মদ চুন্নিমিয়াৰ কণ্ঠৰ গীতেই শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দিলীপ কুমাৰ শৰ্মা আৰু মিনতী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিনাথ শৰ্মা বৰদলৈৰ।

দিলীপ কুমাৰ শৰ্মা আৰু মিনতি শৰ্মাৰ কণ্ঠত কীৰ্তিনাথ শৰ্মা বৰদলৈ ৰচিত গীতটি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কমল চৌধুৰীৰ কণ্ঠত বিষ্ণুৰাভা ৰচিত এটি গীত।

কমল চৌধুৰীৰ কণ্ঠত বিষ্ণুৰাভা ৰচিত গীতটি শুনিলে। সুৰৰ কৰণি অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব।

0: নবনীতা হাজৰিকাৰ কণ্ঠত বংকিম শৰ্মা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে নবনীতা হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক শিল্পীৰ কণ্ঠত দিলীপ ফুকন ৰচিত এটি গীত।

ইমান পৰে নবনীতা হাজৰিকাৰ কণ্ঠত বংকিম শৰ্মা আৰু দিলীপ ফুকন ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠৰ সুধ সাৰং ৰাগৰ খেয়াল।

ইমান পৰে নবনীতা হাজৰিকাৰ কণ্ঠত বংকিম শৰ্মা আৰু দিলীপ ফুকন ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠৰ সুধ সাৰং ৰাগৰ খেয়াল।

0: ইমান পৰে পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্ষাই হওক অথবা বৰ্ষাকালীন অধিৱেশনেই হওক, দুয়োটা সক্ৰিয় হ'লে অত্যন্ত ফলদায়ক হিচাপে পৰিগণিত হয়। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হৈছে। প্ৰশ্নকালত কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষই নীটৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ বিষয়টো উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মালডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দুৰ সৈতে চিচিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। আৰু স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্ষাই হওক অথবা বৰ্ষাকালীন অধিৱেশনেই হওক, দুয়োটা সক্ৰিয় হ'লে অত্যন্ত ফলদায়ক হিচাপে পৰিগণিত হয়। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগে আগে সংবাদ মাধ্যমৰ আগত এই মন্তব্য দি শ্ৰীমোদীয়ে কয় যে

0: বাৰিষা আৰু বৰ্ষাকালীন অধিৱেশন ফলদায়ক হৈ উঠিলে ই দেশৰ লগতে জনসাধাৰণৰ কল্যাণ সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বৰ্ষা আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলদায়ক হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ বৈশ্বিক পৰিচয়ে আন্তৰ্জাতিক স্বীকৃতি আৰু গ্ৰহণযোগ্যতা অৰ্জন কৰিছে। এয়া এটা শক্তিশালী বাৰ্তা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ যুৱ সমাজৰ সম্ভাৱনা তথা আকাংক্ষাই এতিয়া সীমা অতিক্ৰম কৰিবলৈ লৈছে। মাত্ৰ এমাহৰ ভিতৰতে দেশে কেইবাটাও মাইলৰ খুঁটিত উপনীত হোৱাৰ লগতে এই সাফল্যই প্ৰতিগৰাকী নাগৰিকক গৌৰৱবোধ কৰাইছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ লগতে বৰ্তমান আনকি মহাকাশক লৈও ভাৰতৰ সঁচা অৰ্থত গৌৰৱ কৰাৰ সময় আহি পৰিছে। যোৱা বছৰৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ ঠিক আগে আগে ভাৰতৰ এগৰাকী নাগৰিক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল আৰু এতিয়া এটা নতুন ভাৰতীয় ষ্টাৰ্টআপে মহাকাশত ইতিহাস ৰচিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে বিশ্বৰ মাত্ৰ কেইখনমান দেশেহে ব্যক্তিগত খণ্ডৰ উদ্যোগত মহাকাশত পাৰি দিবলৈ সমৰ্থ হৈছে আৰু তাৰ ভিতৰত ভাৰতৰ যুৱ শক্তিও মহাকাশত নতুন যাত্ৰাৰ পাতনি মেলিছে। এয়া অত্যন্ত অভূতপূৰ্ব সাফল্য বুলি তেওঁ ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্ব বৰ্তমান বিভিন্ন অঞ্চলত হোৱা যুদ্ধৰ প্ৰভাৱত পৰিছে। পশ্চিম এছিয়াৰ সংঘাতে ভাৰতকে ধৰি বিভিন্ন দেশৰ বাবে শক্তি ক্ষেত্ৰত বৃহৎ সংকট কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি তেওঁ কয় যে পেট্ৰল, ডিজেল, ৰন্ধন গেছ, সাৰ আৰু অন্যান্য ৰাসায়নিকৰ সৰবৰাহত বিভিন্ন বাধাৰ সৃষ্টি হৈছে। তেওঁ দাবী কৰে যে অগণন প্ৰত্যাহ্বানৰ মাজতো ভাৰতে বিকাশৰ হাৰ 7.7% উপনীত হ'বলৈ সমৰ্থ হৈছে আৰু বিশ্বৰ আটাইতকৈ খৰতকীয়া বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। এই কথাই ভাৰতৰ অভ্যন্তৰীণ শক্তি আৰু উন্নতিৰ নতুন মাত্ৰাত উপনীত হোৱাৰ বাবে থকা আকাংক্ষাক প্ৰতিফলিত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। নিজৰ বক্তব্যত শ্ৰীমোদীয়ে যুৱ সমাজৰ সাহস আৰু সাফল্যক প্ৰশংসা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত চৰকাৰে লাভ কৰা সাফল্যৰো উল্লেখ কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হৈছে। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত শেহতীয়াকৈ মৃত্যু হোৱা সদনৰ 6গৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। প্ৰয়াত সদস্যকেইজন হৈছে নাদেনদালা ভাস্কৰ ৰাও, ওমৱতী দেৱী, সুধাংশু শীল, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভুৱন চন্দ্ৰ খান্দুৰী, কে পি ধনপালন আৰু প্যাৰেলাল চংখৱাৰ। সদনৰ লগতে কাটাৰৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিলৈও শ্ৰদ্ধা নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে শ্বেইখ হামাদ বিন খালিফা অল থানিয়ে ভাৰত কাটাৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 18 বছৰ ধৰি কাটাৰৰ আমিৰৰ দায়িত্বত থকা অল থানিয়ে আধুনিক কাটাৰৰ ভেটি গঢ়ি তুলিছিল বুলি শ্ৰীবিৰলাই প্ৰকাশ কৰে।
1: মুঝে অত্যন্ত দুখ কে সাথ সভা কো কাতাৰ কে ফাদাৰ আমিৰ মহামহিম শ্বেইখ হামাদ বিন খালিফা অল থানি কে নিধন কে বাৰে মে ভি সূচিত কৰনা হে। মহামহিম শ্বেইখ হামাদ বিন খালিফা অল থানি নে জুন 1995 সে জুন 2013 তক 18 বৰ্ষ তক কাতাৰ কে আমিৰ কে ৰূপ মে কাৰ্য কিয়া। উন্হোনে আধুনিক কাতাৰ কি নীৱ ৰখি অৰ উছে বিকাশ অৰ সমৃদ্ধি কি মহান ऊंचाइयों पर पहुंचाया। उन्होंने भारत कतर संबंधों के संवर्धन में भी महत्वपूर्ण भूमिका निभाई।
0: সদনত আজি অধ্যক্ষই প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰাৰ সময়তে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে নীট পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদস্যসকলক সদনৰ নীতি নিয়ম মানি চলি কাৰ্যক্ৰমণিকা চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত লোকসভাৰ কাম কাজ দুপৰীয়া 12 বজালৈকে স্থগিত ৰখা হয়। ইপিনে ৰাজ্যসভাত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণেৰে সদনৰ কাম কাজ আৰম্ভ হয়। বিজেপিৰ ডঃ মুকেশভাই ৰাথৱা, মহেশ কেৱত, ডঃ সতীশ পুনিয়া, প্ৰকাশ সিখ বৰাইক, সুস্মিতা দেৱ, সুখেন্দ্ৰ শেখৰ ৰয়, কংগ্ৰেছৰ পৱন খেৰা, নেশ্যনেল পিপুল্ছ পাৰ্টীৰ জেমছ চাংমা আৰু জোৰাম পিপুল্ছ মুভমেণ্টৰ কে লালতল ৱাংকিমাই আজি উচ্চ সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পাছত ৰাজ্যসভাৰ পূৰ্বৰ সদস্য প্ৰয়াত বলবীৰ কে পুঞ্জ, স্বপন সাধন বোস, ৰংসাই ৰামকৃষ্ণ আৰু এইছ হনুমান থাপ্পাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। বিৰোধী পক্ষৰ দলপতি মল্লিকাৰ্জুন খাৰ্গেই সদনত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপনৰ চেষ্টা কৰে। পাছত সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সভাপতি চি পি ৰাধাকৃষ্ণনে ৰাজ্যসভাৰ কাম কাজ দুপৰীয়া 12 বজালৈকে স্থগিত ৰাখে। 25 দিন ধৰি চলিবলগীয়া সদনৰ বৰ্ষাকালীন অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন

0: সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বৰ্ষাকালীন অধিৱেশনতে আলোচনাৰ বাবে উত্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে। 13 আগষ্টত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মালদ্বীপৰ ৰাষ্ট্ৰপতি মায়া চান্দ্ৰুৰ সৈতে চিচিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মলডোভাৰ সংসদৰ অধ্যক্ষ ইগিৰো গ্ৰছুকো সাক্ষাৎ কৰিব আৰু ভাৰত মলডোভা সংসদীয় সৌহাৰ্দ্য গোটৰ সদস্যৰ সৈতেও মত বিনিময় কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পাছতে ব্যৱসায়িক মঞ্চৰ এটা অনুষ্ঠানত ভাষণ দিব আৰু দেশখনত থকা ভাৰতীয় লোকসকলৰ সৈতে মালডোভালৈ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম ভ্ৰমণ। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মলডোভাৰ লগতে উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াত ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কালি ৰাওনা হয়। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো উত্তৰ মেচিডনিয়া ভ্ৰমণ। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত অহা 23 জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'ব। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাটৰ লগতে ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199 লোক বানৰ ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰাণ টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। দুয়োটা দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'ল শূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্ষাই হওক অথবা বৰ্ষাকালীন অধিৱেশনেই হওক, দুয়োটা সক্ৰিয় হ'লে অত্যন্ত ফলদায়ক হিচাপে পৰিগণিত হয়। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হৈছে। প্ৰশ্নকালত কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষই নিজৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ বিষয়টো লোকসভাত উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মালডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দুৰ সৈতে চিচিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে আৰু স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। এতিয়া শুনক টুনটুন শইকীয়াৰ কণ্ঠৰ দুটি লোকগীত।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে টুনটুন শইকীয়াৰ কণ্ঠৰ লোকগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট তথা ওদালগুৰি জিলাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনৰ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। প্ৰশাসনে স্থাপন কৰা 14টা শিবিৰত প্ৰায় 500 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰাই আজি পুৱা শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। জিলাখনত SDRF, NDRF, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। জিলাখনত বৰ্তমানলৈকে 510জন লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। তাৰোপৰি দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযান অধিক ত্বৰান্বিত কৰাৰ বাবে অতিৰিক্ত নাও আৰু সেনাবাহিনীৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথৰ ক্ষতি হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চৰাইদেউ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ টাওকাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই আপ জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। বান পৰিস্থিতি পৰিচালনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ত সেনাৰ নিয়ন্ত্ৰণ শিবিৰ স্থাপন কৰিছে। সেনাবাহিনীয়ে জনোৱা তথ্য অনুসৰি SB আৰু 7RFৰ দুটা সেনাৰ দলৰ সৈতে পূৰ্বাঞ্চলীয় ৰেলৱেৰ জৰুৰীকালীন দলে এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। ইফালে চৰাইদেউ জিলা প্ৰশাসন, NDRF, SDRF আৰু ভাৰতীয় সেনাই যুটীয়াভাৱে চলোৱা এই অভিযানত সোণাৰীকে ধৰি বিভিন্ন প্ৰান্তত বানত আবদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ প্ৰেৰণ কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ মালিগাঁৱৰ গোচালাৰ মাধৱদেৱ নগৰত আজি সংঘটিত ভূমিস্খলনৰ ঘটনাত এজন লোকৰ বাসগৃহৰ যথেষ্ট ক্ষতি হয়। পাহাৰৰ মাটি আৰু গছ খহি পৰাৰ ফলত ৰঞ্জিত দাস নামৰ লোকজনৰ বাসগৃহৰ ক্ষতি হোৱাৰ লগতে তেওঁৰ পত্নী আৰু কন্যাসহ মুঠ 4গৰাকী লোক আহত হয়। আহত লোককেইগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে নামনিৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথছোৱাৰ ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। আৰ্থসামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণৰ লগতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ জৰিয়তে হিতাধিকাৰীসকল স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱে চৰকাৰৰ মূল উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত কাছাৰ জিলা মিছন ব্যৱস্থাপনা ইউনিটৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ অধ্যক্ষ

0: বিজেপিৰ কাছাৰ জিলাৰ সভাপতি, প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ মাকুমৰ কয়লাক্ষেত্ৰত প্ৰায় 2,40,00,000 বছৰ পুৰণি কেতেকী ফুলৰ গছৰ জীৱাশ্ম আৱিষ্কাৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল জিঅ' বায়'ছত এই সন্দৰ্ভত এটা প্ৰবন্ধ প্ৰকাশিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ নিজৰ পৃষ্ঠাত এই তথ্য প্ৰকাশ কৰি কয় যে কেতেকী ফুলৰ মাজেৰে অসমত পৃথিৱীৰ সুদূৰ অতীতৰ নতুন অধ্যায়ৰ সন্ধান পোৱা গৈছে। তেওঁ কয় যে কোটি কোটি বছৰৰ আগৰে পৰাই অসমৰ ভূখণ্ড সমৃদ্ধ জীৱ চিত্ৰৰ আধাৰ আছিল। এই আৱিষ্কাৰে ৰাজ্যখনৰ ভূ ঐতিহ্য আৰু প্ৰাকৃতিক ইতিহাসৰ গৱেষণাত উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰ্মালী দাসৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে নিৰ্মালী দাসৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে নিৰ্মালী দাসৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত উজনিৰ কেইবাখনো জিলাত জটিল বান পৰিস্থিতি, নামনি অসমৰো কেইবাখনো জিলাত বানত ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আইডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা মেইল আইডি খোলাৰ তথ্য লাভ। কাছাৰ জিলাত আৰ্থসামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ, আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,191 লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84

0: হেক্টৰ কৃষিভূমি বুৰ গৈছে। ধুবুৰী জিলাত গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে। একেৰাহে কেইবাদিন ধৰি চলি থকা মুখলধাৰ বৰষুণৰ ফলত বিলাচীপাৰাৰ বহু ঠাই বানৰ কবলত পৰিছে। জিলাখনৰ কেইবাখনো উপনৈৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত আজি ফুলনি ৰাজচক্ৰৰ অন্তৰ্গত ডকমকা নগৰ, পানজুৰি, ডেনগাঁও, মাটিশোলাকে ধৰি নৈ কাষৰীয়া কেইবাখনো গাঁও প্লাবিত হৈছে। অঞ্চলটোৰ 7খন গাঁৱৰ প্ৰায় 1000 লোক বানৰ কবলত পৰিছে। বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়েন কৰা হৈছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। বজালী জিলাৰ সদৰ পাঠশালাৰ দাঁতিকাষৰীয়া মুগুৰীয়া, নলনা, দলৈগাঁও আৰু পাঠশালা পৌৰসভাৰ 6 নম্বৰ ৱাৰ্ডৰ বিস্তীৰ্ণ কৃষিভূমি যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে। কৃষিকাৰ্যৰ আৰম্ভণিতে পথাৰসমূহ জলমগ্ন হৈ থকাত কৃষকসকল উদ্বিগ্ন হৈ পৰিছে। এই গুৰুতৰ সমস্যা সমাধানৰ বাবে দলৈগাঁও, মুগুৰীয়া, নলনা আদি ঠাইৰ পথাৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি এখন সভা অনুষ্ঠিত হয় আৰু সভাত পথাৰসমূহত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। অঞ্চলটোৰ 2000 বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈ থকাৰ ফলত কৃষকসকলে কৃষিকাৰ্য আৰম্ভ কৰিব পৰা নাই। পথাৰসমূহৰ পৰা পানী নিষ্কাশনৰ ব্যৱস্থা শীঘ্ৰে গ্ৰহণ নকৰিলে কৃষি উৎপাদন ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হ'ব বুলিও আশংকা বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গঢ়ি উঠা বিভিন্ন ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানে নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে পথাৰৰ পৰা পানী ওলাই যোৱা প্ৰাকৃতিক নলা নৰ্দমাসমূহ বন্ধ হৈ পৰিছে, যাৰ ফলত এজাক বৰষুণতে পথাৰসমূহ পানীৰে ভৰি পৰে। এই সভাত পথাৰৰ পানী নিষ্কাশনৰ ব্যৱস্থা, বন্ধ হৈ থকা নলা নৰ্দমাসমূহ পুনৰ মুকলি আদি সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়কৰ জৰিয়তে সংশ্লিষ্ট বিভাগসমূহলৈ স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ মালিগাঁৱৰ গোচালাৰ মাধৱদেৱ নগৰত আজি সংঘটিত ভূমিস্খলনৰ ঘটনাত এজন লোকৰ বাসগৃহৰ যথেষ্ট ক্ষতি হয়। পাহাৰৰ মাটি আৰু গছ খহি পৰাৰ ফলত ৰঞ্জিত দাস নামৰ লোক দুজনৰ বাসগৃহৰ ক্ষতি হোৱাৰ লগতে তেওঁৰ পত্নী আৰু কন্যাসহ মুঠ 4গৰাকী লোক আহত হয়। আহত লোককেইগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে নামনিৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথছোৱাৰ ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আইডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা মেইল আইডি খোলাৰ তথ্য লাভ কৰে। মুখ্যমন্ত্ৰীৰ নামেৰে খোলা ভুৱা মেইল আইডিৰে অভিযুক্ত দাসে বিভিন্ন লোকলৈ ইমেইল প্ৰেৰণ কৰিছিল। তেওঁৰ দ্বিতীয় পত্নীৰ মোবাইল ফোনৰ নম্বৰ ব্যৱহাৰ কৰি এনে ভুৱা ইমেইল আইডি খোলা বুলি অপৰাধ অনুসন্ধান বিভাগৰ শীৰ্ষ বিষয়াই সদৰি কৰিছে। বিভাগে ইতিমধ্যে অভিযুক্ত দাসৰ মোবাইল ফোন জব্দ কৰিছে। কালি তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ পৰা ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰাৰ পাছতে অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰে। অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াই এই ঘটনা সন্দৰ্ভত এইদৰে কয়।
1: আমি চিফ মিনিষ্টাৰৰ PPSৰ পৰা এটা কমপ্লেইন পাইছিলোঁ tmassam.gov.in@gmail.com। এইটো এটা ইমেইল আইডি খুলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন হ'ব পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত, মানে এপইণ্টমেণ্ট লেটাৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন হ'ব বুলি কিছু কিছু লোকলৈ ইয়াৰ পৰা ইমেইল গৈছিলে। কমপ্লেইনটো টি এম অফিচৰ পৰা পালোঁ যে এইটো এটা ফ্ৰড হয়, গতিকে আমি ইমিডিয়েটলি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। আমি ইমিডিয়েটলি যেতিয়া ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলোঁ তেতিয়া দেখা পোৱা গ'ল যে এই ইমেইল আইডিটোৰ লগত এটা ফোন নাম্বাৰ 9188119429 এই ফোন নাম্বাৰটো ইয়াৰ লগত এছ'চিয়েটেড হৈ আছে। আৰু এই ফোন নাম্বাৰটো যেতিয়া এনালাইচিছ কৰিলোঁ, এইটো গম পালোঁ যে এগৰাকী লেডিৰ নামত আছে, তেখেত হৈছে জুৰিমণি বেজবৰুৱা, দুটাৰ অফ জয়কান্ত বেজবৰুৱা, ৰেচিডেণ্ট ভিলেজ নিজ খাকটা PS ঘগ্ৰাপুৰ ডিষ্ট্ৰিক্ট নলবাৰী। আৰু ইয়াৰ ফাৰ্ডাৰ এনালাইচিছ কৰি আমি গম পালোঁ যে এই ফোনটো ইউজ কৰি আছে এজন পংকজ দাস বুলি এজন লোকে, আৰু তেখেতৰ লোকেশ্যনটো আমি চাংচাৰী এলেকাত পোৱা গ'ল।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি

0: অভ্যুদয়া যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণৰ লগতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয়া যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱেই চৰকাৰৰ মূল উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত কাছাৰ জিলা মিছন ব্যৱস্থাপনা ইউনিটৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ অধ্যক্ষ, বিজেপিৰ কাছাৰ জিলাৰ সভাপতি, প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিশাৰদসকলৰ বাবে পৰিশীলন কাৰ্যসূচীৰ ৰূপত আয়োজন কৰা এই কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে যশস্বী নৃত্যশিল্পী যতীন গোস্বামীয়ে দায়িত্ব লোৱাৰ লগতে ইয়াৰ উদ্বোধনো কৰে। উদ্বোধনী ভাষণত শ্ৰীগোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণত কলাক্ষেত্ৰ সমাজে সত্ৰীয়া কলা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়েও উল্লেখ কৰে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰাণ টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। দুয়োটা দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতেই খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জিলা আয়ুক্তই এই বৈঠকত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগসমূহক পাৰস্পৰিক সমন্বয়ৰ মাধ্যমেৰে দায়িত্বসমূহ সময়মতে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত পেৰেড অনুশীলন, আনুষ্ঠানিক কাৰ্যসূচী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ, পৰিচ্ছন্নতা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱা, সাংস্কৃতিক অনুষ্ঠান, জনসাধাৰণৰ সুবিধা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্ত শ্ৰীমতী তিৱাৰীয়ে স্বাধীনতা দিৱসৰ মৰ্যাদা অটুট ৰাখি এই দিৱস শান্তিপূৰ্ণ, সুশৃংখল আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত উজনিৰ কেইবাখনো জিলাত জটিল বান পৰিস্থিতি। নামনি অসমৰো কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আই ডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা মেইল আই ডি খোলাৰ তথ্য লাভ। আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰৰ দায়িত্বত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ, ষ্টুডিঅ'ত মই মধুকৃষ্ণা বৰঠাকুৰ। এতিয়া আগবঢ়োৱা হৈছে গঞা শ্ৰোতাৰ অনুষ্ঠান।
2: সমূহ গয়াশ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ দৰং জিলাৰ পশ্চিম হাতীমৰীয়া অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম হাতীমৰীয়া অঞ্চলত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদ্যমী কৃষক। মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়

0: সেইটো জনাব।
1: প্ৰশ্ন, মোৰ নাম শ্ৰী বুবুল চহৰীয়া, গাঁও আমাৰ এইখিনি হাতীমুৰীয়া বুলি কয়। আমি গৰুহুটি অঞ্চলৰে মানুহ বাৰু, আমি মাজতে আমাৰ হাতীমুৰীয়া বুলি কয়, আমি সকলো খেতিয়ে কৰোঁ।
0: মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিহেতু খেতিৰ সৈতে জড়িত বুলি কৈছে, আপুনি নিজৰ মাটিতে খেতি কৰে?
1: নিজৰ মাটিতে খেতি কৰোঁ।
0: কিমানমান মাটি আছে
1: আমাৰ? 10-12 বিঘামান আছে। আমি যাতে আইজুম বা যিটো আমাৰ ৰঞ্জিত আছে আৰু বনি ধান বুলি কয় যিটো আমাৰ বৰা ধান, সেইটো আমি কৰোঁ, কাৰণ আমাৰ সেইটো লাগিব। গতিকে আমি এইখিনি কৰোঁ আৰু প্ৰতি বছৰে। এইবাৰো আমি কঠীয়া পাৰিব পৰা হ'ল, আমি এতিয়া কঠীয়া পাৰিম আৰু, আমাৰ সময় হৈছে এতিয়া। এইবিলাক এনেকৈ কৰোঁ আৰু খেতি।
0: যিহেতু ধান খেতি কৰোঁ বুলি কৈছে, ধানৰ সস্তু আপুনি ক'ৰ পৰা আনে?
1: আমি কিনিও আনো আৰু আমাৰ যিটো নেকি বৰ্তমান আমি কিনি অনাৰ পিছত আমাৰ প্ৰথম বছৰটো আমি আমাৰ পৰাই ৰাখোঁ, আমি
0: নিজৰ
1: পৰাই ৰাখোঁ আৰু আমি অকণমান কিনি আনো। আমাৰ দোকানৰ লগত এটা কানেকশ্যন আছে, সেনেকৈ কিনি আনো। আমাৰ পেকেট হিচাপে আহে, পেকেটৰ ধানটো আমি কৰোঁ। কেতিয়াবা আমাৰ ঠগাই হ'লেও আমি সেইটো এৰিব নোৱাৰোঁ, আমি কিনি আনি মানে সেনেকুৱা খেতিটো কৰা।
0: ওচৰতে আছেনে এই কিনি অনা দোকান?
1: দোকান ওচৰতে আছে, আমাৰ এইখিনি গৰুহুটি অঞ্চলৰ উপৰিহে কাষ বুলি কয়। আৰু আমি খাৰুপেটীয়াৰ পৰাও আমি দোকানীৰ লগত অলপ যোগাযোগটো কৰি আমি তেনেকৈ তাৰ পৰা উঠাম, আমি 2-4 জন লগ লাগি।
0: এই যে আপুনি ক'লে কেতিয়াবা আপোনালোকে সেই সঁচ আনোতে ঠগ খাইছে,
1: হয়
0: সেই বিষয়ত কেতিয়াবা গুৰুত্ব দিছে?
1: গুৰুত্ব দিছোঁ। আমাৰ বাপুকন্যাত আমাৰ দাদাৰ লগত যোগাযোগ কৰিছিলোঁ, তেখেতৰ লগত এবাৰ আনিছিলোঁ। আনাৰ পিছত আমাৰ ধানটো তাৰমানে এই নহ'ল, তাৰমানে আমাৰ এনেই গ'ল আৰু। তেতিয়াৰ পৰা আমাৰ সন্দেহ, তথাপিতো আমাক যিকেইজন ধৰক আমাক দোকানীয়ে আনি দিয়ে, তেওঁলোকে অলপ মানে ফেট দি আমাক এতিয়া বস্তুটো আনি দিছে। এতিয়ালৈকে ঠিকে আছে বাৰু, এইটো প্ৰডাকশ্যনো ভাল বাৰু। কিন্তু আমি মোটামুটি 15-16 মানকৈ পোৱা হৈছে বাৰু। হয়,
0: আপুনি ধৰক যিমানখিনি সঁচ দিয়ে তাৰ তুলনাত আপোনাৰ উৎপাদন?
1: উৎপাদন বহুত ভাল, বহুত ভাল। ধানটো যদি আমাক যদি ধৰক ৰিজেক্ট নহয়, ধানটো ধুনীয়া হয়, আৰু বতৰ পালেতো আৰু ধানটো বহুত ধুনীয়া, ভাল ধান, একদম সুন্দৰ ধান হৈ যায় আৰু। যোৱা বছৰটো ভালেই হৈছে বাৰু।
0: আৰু উৎপাদনখিনি আপুনি কেনেদৰে বিক্ৰীৰ বাবে উলিয়াই দিয়ে?
1: বিক্ৰী মানে আমাৰ এতিয়া ইয়াতে ধৰক আমাৰ এতিয়া আগৰ যিটো চৰকাৰৰ নিয়মতে যিটো বান্ধি দিছে, সেই নিয়মত আমাৰ বাপুকন্যা দাদাকে আমি মানে কানেকশ্যনটো কৰি সেনেকৈ দিয়া হয়, তেওঁৰ লগত যোগাযোগটো কৰি তেওঁৰ লগত দিয়া হয়।
0: আৰু নিজৰ বাবেও নিশ্চয়
1: ৰাখোঁ, ৰাখোঁ, সেইখিনি খাব লাগিব, বছৰটো খাব লাগিব। 4-5 জন আমি সদস্য আছে যেতিয়া, আমি খাব লাগিব, সেনেকৈ ৰাখোঁ আৰু। বাকীখিনি ৰাহি হোৱাখিনি আমি বিক্ৰী কৰি দিলোঁ।
0: ধান খেতিৰ কথা বাৰু জনালে, তাৰ বাহিৰেও আপুনি কি কি খেতি কৰে?
1: খেতি আমাৰ যেতিয়া জিকা ভোল আছে, জিকা ভোল কৰোঁ, আদা, হালধি, এইবিলাক সকলোবিলাক।
0: আমি এই খেতিখিনি আপুনি কিমানমান মাটিত কৰে?
1: এইখিনি মোটামুটি 1.5-2 কঠামান মাটিত আছে। যোৱা বছৰ আদা, ভাল আদা পাইছিলোঁ আৰু, অকণমান ৰুই আমি বহুত পাইছোঁ আৰু, এইবাৰ অকণমান বৃদ্ধি কৰিছোঁ।
0: এই খেতিখিনিও আপুনি বিক্ৰীৰ বাবে কৰিছে?
1: বিক্ৰী বিক্ৰী ইমান সময় আমাৰ নালাগে, মোটামুটি 2 কেজিমান হ'লে আমাৰ বছৰটো হৈ যায় আৰু। বাকীখিনি বিক্ৰী কৰে 100 টকাকৈ।
0: ক'ত বিক্ৰী কৰে?
1: এইটো আমাৰ শিৱবাজাৰত বিক্ৰী কৰা হয়, পাৰ কেজি 100 টকা, 100 টকাকৈ বিক্ৰী কৰা হয়। ঘৰৰ পৰাও নিয়ে, যাক লাগে তেনেকৈ লৈ যায়।
0: হয়, এতিয়া মই সুধিব বিচাৰিছোঁ, আপুনি গাহৰি পালনৰ কথা কৈছিলে, অকণমান জনাওকচোন।
1: আছে গাহৰি, আছে গাহৰি, আমাৰ মোটামুটি 10-12টামান আছে। তাত মানে আমাৰ অলপ বেছিকৈ ৰখাটো অলপ অসুবিধা হয়, আমাৰ যিটো বেমাৰ আহিছে যোৱা বছৰ, আমাৰতো বহুত গাহৰি মৰিছে, তথাপিতো আমি এৰি দিয়া নাই বাৰু, আমাৰ আছে এতিয়া, সেইবিলাক তেনেকৈ ৰাখি আছোঁ।
0: গাহৰি কি কি জাতৰ আছে?
1: সেইটো আছে আপোনাৰ নেপাল আছে, ইয়েকচাই বুলি এটা যিটো বগা গাহৰি আছে, সেইবিলাকো আছে, আৰু নলো আছে। তাৰমানে মিক্সাৰ কৰি ৰাখিছোঁ, এক জাতিৰে হ'লে অলপ ঢিলা আহে, গতিকে দুটা মিক্সাৰ থাকিলে কোনোবাটো নিশ্চয় থাকি যাব, কোনোবাটো হয়তো মৰি যাব, এনেকুৱাকৈ ৰাখিছোঁ।
0: আপুনি গাহৰি পালনৰ সৈতে কিমান দিন হ'ল জড়িত?
1: বহু বছৰ বাইদেউ, 89ৰ পৰা আমি মোটামুটি 89ৰ পৰা আমাৰ গাহৰি লগত জড়িত এতিয়ালৈকে আছোঁ।
0: আছে, আপুনি যিহেতু 89 চনতে আৰম্ভ কৰিছিলে, সেই তেতিয়াৰ পৰা এতিয়ালৈকে
1: আছে
0: আপোনাৰ গাহৰি পালনৰ ক্ষেত্ৰত কেনেকুৱা লাভালাভ হৈছে?
1: বহুত লাভালাভ হৈছে। এতিয়া আমি মোটামুটি ধৰক কোনোবাটো বছৰত আমাৰ চব জীৱৰ বেপাৰ, এইবিলাক বাইদেউ জীৱৰ বেপাৰ, যেতিয়া মৰাটো থাকিবই, মাজতে আমি বহুত পইচা পাইছোঁ, 50-60 হাজাৰলৈকে পাইছোঁ আমি, বহুত ইনকাম আছে। কাৰণ এটা পোৱালিত আমি আগতে মানে 500-600 আমি বিক্ৰী কৰিছিলোঁ, এতিয়া 15ৰ পৰা সিফালে 3500-4000লৈকে বিক্ৰী কৰিছোঁ। এটা সৰু পোৱালিতে আমি নিজে বিক্ৰী কৰিছোঁ,
0: এটা সৰু গাহৰি পোৱালি
1: বিক্ৰী কৰিলে এতিয়া বৰ্তমান 3000টো পুৰা লোৱেষ্ট 3000 পায় আৰু
0: পুহিবলৈ। আৰু ডাঙৰ যিটো
1: খোৱাৰ বাবে সেইটোতো বহুত, সেইটোতো মোটামুটি 15-20 হাজাৰ টকাত বিক্ৰী হৈ যায়, 25 হাজাৰলৈকে আছে।
0: আপোনাৰ গাহৰি পালনৰ পৰা বছৰি কেনেকুৱা উৎপাদন?
1: বছৰি উৎপাদন মানে বাইদেউ এতিয়া আমি সেইটো মানে বহুত হিচাপ নাৰাখোঁ, তথাপিতো মোটামুটি ধৰক যিখিনি আমাৰ ৰাহি হয় সেইখিনি আমি তাৰমানে খটুৱাওঁতে আমাৰতো পাহৰি যোৱা যায়।
0: গাহৰিক প্ৰতিপালন কৰোঁ,
1: প্ৰতিপালন কৰোঁতে এতিয়া ধৰক হঠাতে বেজী দিব লাগে, বা এতিয়া আমি ধৰক চাপৰ আমাৰ যিখিনি নেকি খাদ্য লাগে, কচু কাটি দিয়া হয় তাৰ মাজতে, তথাপিতো তাৰ লগতে কিছুমান আছে।

0: মোটামুটি 50-60,000 টকা গোটেই মিলি তাৰমানে বছৰটোৰ ভিতৰত হৈ যায়, লাভৱান হৈ যায়।
1: যিহেতু গাহৰি পালনটো এটা খুব টান প্ৰচেছ,
0: টান প্ৰচেছ, এইটো টান প্ৰচেছ। এতিয়া আমি ৰহাটো দিগদাৰ, আমাৰ যিহেতুকে বানপীড়িত অঞ্চল, তথাপিতো আমি তাৰমানে যিটো নেকি একোৱাৰ কৰিব লাগে সেইটো ফাউণ্ডেশ্যন বনাই কিনে তেনেকুৱাকৈ আমি মানে ৰাখিছোঁ আৰু কিবা কৰি।
1: অকণমান আপুনি জনাব নেকি যে যিসকল আমাৰ উঠি অহা নতুন কৃষক আছে, তেওঁলোকে যদি গাহৰি পালন কৰিব বিচাৰে তেওঁলোকে কেনেদৰে আগবঢ়া উচিত?
0: তেওঁলোকে পাৰিব, একো এইটো ভয় কৰিব লগা কথা নাই। তেওঁলোকে আনক আনি ডক্টৰৰ লগত পৰামৰ্শ কৰিব লাগিব, কাৰণ ইয়াৰ মানে সততে ইয়াৰ মানে বেমাৰ আহি যায়।
1: কেনেকুৱা কেনেকুৱা ঠাইত আচলতে গাহৰি পালন কৰিলে?
0: এইটো তাৰমানে অকণমান যিটো ছাঁ থকা সেনেকুৱা ধৰ, সিহঁতে যাতে জিৰণি পায় এনেকুৱা ৰ'দ পাব নালাগে, গতিকে অকণমান ঠাণ্ডাজাতীয় মানে ঠাণ্ডা জেগাত সিহঁতক ৰাখিলে মানে সিহঁতে আৰামত থাকিব পাৰিব। যদি আমি ৰ'দত পেলাই থওঁ সিহঁতৰ যিটো বেমাৰ আছে বেমাৰটো পটককৈ আহি যায়, গতিকে সিহঁত হ'ল অতি কোমলীয়া বস্তু, গতিকে সেইটো অলপ নিজে অলপ গুৰুত্ব দিব লাগিব আৰু গুৰুত্ব দি ৰাখিলে আৰু বস্তুটো ভাল হ'ব আৰু আমাৰ নিচিনাই যিহেতুকে জীৱ সেইটো আৰু।
1: আপুনি জনাইছে যে আপোনাৰো গাহৰি পালনৰ ক্ষেত্ৰত গাহৰিৰ মানে বেমাৰ হৈ
0: পাইছে,
1: তেতিয়া আপুনি কেনেদৰে গাহৰিখিনিক প্ৰতিপাল কৰিছে? নিশ্চয় ডক্টৰৰ লগত পৰামৰ্শ
0: কৰিছো।
1: আপোনালোকৰ অঞ্চলতে তেনেকুৱা ডক্টৰ আছে?
0: আছে আছে, আমাৰ ইয়াতে গৰুখুটিত আছে, আমাৰ চিপাঝাৰতো আছে। সেই তেওঁলোকে এইটোৱে কৈছে যে কিন্তু মানে গাহৰিটোৰ পটককৈ যিটো বেমাৰ আহে লাগিলে পটককৈ ভাল নহয়, তথাপিও আমি হতাশ হোৱা নাই। যোৱাবছৰ মোৰ 4টামান মৰিছে, একেলগে লগ মৰিছে, মানে ধৰক মোটামুটি 15-20 কিলোমান ওজনৰ সেনেকুৱা গৰমা বুলি কয়, গৰমা মৰিছে আৰু তথাপিতো হতাশ হোৱা নাই, ৰাখিছোঁ, সেনেকৈ ৰাখি আছোঁ আৰু। চিকিৎসা কৰিছোঁ,
1: চিকিৎসা
0: কাম নিদিলে, নিদিয়াত কি কৰিব আৰু, সেইটো আৰু আমাৰ ফালৰ নহয় বুলি ভাবিছোঁতো মৰি গ'ল আৰু।
1: গাহৰি পালন কৰোঁতে আপুনি কিবা প্ৰশিক্ষণ লৈছিল নেকি?
0: প্ৰশিক্ষণ মানে 2-3টা ট্ৰেইনিং হয়, কেতিয়াবা মাতে কেতিয়াবা যাওঁ বাৰু, যাই কিনে সেনেকুৱাকৈ কিছু আইডিয়া লওঁ আৰু।
1: সেনেকৈ
0: সেইটো মোটামুটি 6-5 দিনীয়া 3 দিনতো শেষ কৰে এনেকুৱা, তাৰমানে তেওঁলোক আহে মোটামুটি ধৰক এই বিভাগৰে আছে, যিটো কৃষি বিভাগৰ মানুহে পঠাই দিয়ে, ক'ৰ পৰা আহে সেইটো আৰু আমি ইমান এটা বিচাৰ নলওঁ দিয়কচোন। কৰি লৈছিলোঁ সেইবিলাক মানে আমি বুজিছোঁ যে বুজি লৈছোঁ কেনেকুৱা কৰিলে বস্তুটো ভাল হ'ব, সেইটো আমি নিজে লৈছোঁ আৰু।
1: গাহৰি পালনৰ কথা খুব সুন্দৰকৈ ক'লে, মই মাজতে আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপুনি খেতি বাতিৰ কথা কৈছিলে, আপোনাৰ খেতিত আপুনি সাৰ ব্যৱহাৰ কৰেনে?
0: কৰোঁ, আজিকালি সাৰ নিদিলে বাইদেউ একো নহয়,
1: এইটো ঘৰুৱা নে?
0: এইটো ঘৰুৱা নহয়, ঘৰুৱাও থাকে, আমাৰ যিটো গৰুৰ গোবৰ আছে সেইটোও দিয়া হয় আৰু আপোনাৰ ৰাসায়নিকভাৱে আকৌ ধৰক হেৰি হিচাপে আকৌ দোকানৰ পৰা যিটো
1: ৰাসায়নিক সাৰটো আপুনি ক'ৰ পৰা আনে?
0: সেইটো আমাৰ দোকান আছে, এইটো গৰু খুটিটো আছে আৰু ইফালে চিপাঝাৰৰ পৰাও অহা হয়। আমাৰ এতিয়া ইয়াতে আমাৰ পথাৰ দলঙত তাতেও হৈছে নতুনকৈ দোকান, তাৰ পৰা
1: যিখিনি সাৰ আপুনি প্ৰয়োগ কৰে সেই সাৰখিনি বিজ্ঞানসন্মতভাৱে পৰীক্ষা,
0: বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰি অনা হয়, আজিকালি এইটো আধাৰ কাৰ্ড নহ'লে নহয়, গতিকে সেইটোৱে মই ভাবিছোঁ এইটোৱে বিজ্ঞানসন্মত বুলি, গতিকে তেনেকুৱাকৈ অনা হয়।
1: সেই সাৰ প্ৰয়োগ কৰাৰ পিছতো আপোনাৰ খেতিখিনি কেতিয়াও অনিষ্ট হোৱা
0: নাই? এইদান নাই, এতিয়া বৰ্তমান সেইবিলাক একো হোৱা নাই, তাত আকৌ নিয়মমতে সাৰখিনি দিব লাগিব, ঔষধ দিব লাগিব, স্প্ৰে কৰিব লাগিব, গোটেইখিনি কৰিছোঁ, সেই কৰাৰ ফলত মানে বস্তুটো ভাল হৈছে আৰু, বেছিকৈ ভয় আৰু পোক পৰুৱাৰ ক্ষেত্ৰত সেইবিলাকো নিৰাময় হৈছে, সেইবিলাক ঔষধ যিটো ব্যৱহাৰ কৰিছোঁ তেতিয়াৰ পৰা সেইটো ঠিক কৰি লাগি গৈছে।
1: গাহৰি পালন, ধান খেতি বা অন্য খেতিৰ বাদে আপোনাৰ গৰু বা ছাগলী
0: আছে? গৰু আছে, গৰু আমাৰ 5জনী আছে, 5জনী আছে, গাই আছে 2জনী, পোৱালি আছে, দমৰাও আছে সৰু সৰু, এনেকুৱাকৈ আছে
1: আৰু
0: ছাগলী আছে, ছাগলী 7-8টামান আছে।
1: ছাগলী আৰু গৰুৰ পৰাও
0: নিশ্চয় উৎপাদন হৈছে, এতিয়া নতুনকৈ জাগি আছে আৰু পোৱালি দি আছে।
1: গৰুৰ পৰা আপুনি গাখীৰ কিমান?
0: গাখীৰ আমাৰ এইটো মানে জাৰ্চি পুহিছিলোঁ বাইদেউ, বুজিছে, আমাৰ বেমাৰটো বেছি হয় হোৱাত সেইটো বাদ দি কিনে আমাৰ যিটো নেকি আমাৰ অসমীয়া থলুৱা সেয়া গাই আছে 1.5 লিটাৰ মোটামুটি ঘৰৰ আৰু, হয় ঘৰৰ পৰা, সেইখিনি ঘৰতে ব্যৱহাৰ
1: বিক্ৰী মানে কিনিবলগীয়া
0: নহয় নহয়, সেইটো কাৰণে সেইটো আমি খোৱাৰ ক্ষেত্ৰত আমাৰ হৈছে আৰু, গৰুৰ ক্ষেত্ৰত সেইটো সেইখিনিৰ পৰা পাইছোঁ আৰু।
1: ছাগলী
0: বেচা যায় মোটামুটি, এতিয়া আমাৰ সৰু যিবিলাক নেকি এতিয়া পথা বুলি কয়, পথাবিলাক বেচোঁ আমি 4,000 বা 3,500 মাঘ বিহুৰ সময়তো খাহী বিক্ৰী হয়, সেইবিলাকতো বহুত দামত হয়, 7-8 হাজাৰ হৈ যায়, সেনেকুৱাকৈ বিক্ৰী কৰা হয়।
1: আৰু এই যিখিনি আপুনি খেতিয়ে হওক বা গৰু ছাগলী বা গাহৰি পালন, এইখিনিৰ লগত আপুনি অকল নিজেই জড়িত নে আৰু আপোনাৰ?
0: আমাৰ পৰিয়ালো জড়িত, অকল নিজেই নহয় আৰু, হয় সহায় কৰে, সহায় কৰে, যেনিবা মই ক'ৰবালৈকে যাওঁ, মোৰ মানে বিদ্যা বহুত আছে বাইদেউ, মই নাগাৰ নামৰ লগত জড়িত, নাগাৰ নাম মোটামুটি মই 90ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে নাম গায়ে আছোঁ, ওজাপালি গালোঁ 12 বছৰ বিয়া সংগীত যে সেয়া ৰেডিঅ' হলত ময়ো এটা সময়ত চিট পাইছিলোঁ।

0: তাতে গাইছোঁ, সেইবিলাকো আমাৰ অভিজ্ঞতা অলপ আছে। গতিকে সেনেকুৱাকৈ জড়িত থকাৰ পিছতো আমি তাতে সময় দিওঁ আৰু খেতি বাতিৰ লগত সম্পূৰ্ণ জড়িত। খেতিটো নকৰিলে আমাৰ ক'ত হ'ব, খেতি কৰিবই লাগিব, ভাতকেইটা খাব লাগিব। সেইটোটা
1: যিহেতু পৰিয়ালৰ কথা উল্লেখ কৰিছে, আপোনাৰ পৰিয়ালে আপোনাক খেতি বাতিত খুব সহায় কৰে, আপোনাৰ পৰিয়ালত কোন কোন আছে জনাব নেকি?
0: আমাৰ পৰিয়ালত মুৰব্বী হিচাপে আমি আছোঁ, আমাৰ মিছেছ আছে, ল'ৰা দুজন। ডাঙৰ ল'ৰাজনক এই নাগাৰা নামৰ পাঠক হিচাপে ইয়াক ভৰ্তি কৰাইছোঁ, আৰু ইউটিউবত ওলাইছে বাৰু মৃগাংক চহৰীয়া ইয়াৰ নাম। গতিকে আৰু সৰু ল'ৰাজন গুৱাহাটীত থাকে। আমি কিন্তু কৃষ্টিৰ লগত জড়িত, আমি চাৰিওটা পৰিয়াল কৃষ্টিৰ লগত জড়িত। আমাৰ ইয়াত আৰু এটা মহিলা পাঠক আছে, আমিয়ে শিকাইছিলোঁ, তেখেতৰ লগত আমাৰ মিছেছে তাতে মানে হেড হিচাপে যায়, আৰু আমাৰ ল'ৰাজনৰ লগত আমি এনেকৈ লগ লাগি আমি এনেকৈ সংগীতৰ লগত জড়িত হৈ থাকোঁ আৰু আমাৰ পৰিয়ালটো। আমাৰ পৰিয়াল চাৰিজনে ইমানে।
1: খেতি বাতিৰ কথা খুব সুন্দৰকৈ ক'লে আপুনি, যিহেতু সংগীতৰ সৈতেও নাগাৰা নামৰ সৈতেও জড়িত থকা বুলি কৈছে, আপোনাৰ পৰা দুহাৰিমান গীত শুনিব পাৰিম?
0: নিশ্চয় নিশ্চয় নিশ্চয় হ'ব বাৰু। আমি সমাজৰ আগত যেনেকৈ গাই থাকোঁ তেনেকৈ গাম বাৰু।

উৰি গৈলা ৰাজহংস পৰি ৰৈলা পাখি উৰি গৈলা ৰাজহংস পৰি ৰৈলা।

0: নিৰঞ্জনপুৰ।
1: খুব সুন্দৰ কথা ক'লে আপুনি, খেতি বাতিৰ আৰু লগতে গাহৰি পালনেই হওক বা গৰু ছাগলী পালনৰ কথা ধুনীয়াকৈ জনালে আমাৰ শ্ৰোতাসকলক। আশা কৰিছোঁ আমাৰ যিসকল গয়া শ্ৰোতা অনুষ্ঠানৰ শ্ৰোতা আছে তেওঁলোক এইখিনি কথাৰ পৰা উপকৃত হ'ব। আৰু আপোনালৈ অশেষ ধন্যবাদ।
0: নিশ্চয় ধন্যবাদ কৃষ্ণ।
2: অনুষ্ঠানত এইবাৰ শুনক কৃষ্ণকান্ত নাথৰ দ্বাৰা পৰিৱেশিত এটি চিয়া গীত।
3: মোৰ নাম শ্ৰী কৃষ্ণকান্ত নাথ, গাঁও দক্ষিণ চুবুৰী।

0: ইমান পৰে শ্ৰোতাসকলে, দৰং জিলাৰ পশ্চিম হাতীমৰীয়া অঞ্চলত থলীতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠান পৰিস্থিতি প্ৰথমে জনাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 9:30 বজাৰ নাট্যানুষ্ঠানৰ নিবেদন এজোপা গছৰ ছাঁত, ৰচনা ৰবীন্দ্ৰ বৰাৰ, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত শিশু ৰোগৰ চিনাক্তকৰণ সম্পৰ্কে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰচনা দাস হাজৰিকা আৰু যক্ষ্মা ৰোগ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে ডাক্তৰ মৃদুল ভাৰতী নাথৰ সৈতে সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা 9:00 বজাত অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত।

কিছু সময়ৰ পিছতেই বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ ৰচিত ৰূপক মিলিজুলি মিতিৰালি। কৃষি জগত 6:10 আজিৰ অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই বিষয়ে কেতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউন শৰ্মাই। আগ ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিউজ বাতৰি, 7:05 বৃন্দগান। আকৌ শুনো হওক অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বেজেংকা থাৰ আৰু সহশিল্পীসকলৰ কণ্ঠৰ কাৰ্বি গীত। 7:45 নৱনীতা হাজৰিকাৰ কণ্ঠত আধুনিক গীত। 8:00 এলবামৰ গীতেৰে সজোৱা আধুনিক গীতৰ অনুষ্ঠান।

0: এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। কাইলৈ দিনৰ 12:30 বজাত আইদেউ বোলনি অনুষ্ঠানত গুৱাহাটীৰ হাতীগড়ৰ শতদল নৱৰুণ শাখা সাহিত্য সভাৰ সদস্যবৃন্দই পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। বিয়লি 5:20 বজাত চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত খোৱা পানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ নিৰাময়ৰ বিষয়ে ডক্টৰ জ্যোতিৰ্ময় দাসৰ সৈতে সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। সন্ধিয়া 6:10 বজাত পৰিয়াল কৃষি জগত অনুষ্ঠানত গ্ৰীষ্মকালত মীন পালকৰ কৰণীয় এই বিষয়ক এটি আলোচনা ভাগ লৈছে খনিন্দ্ৰ ভূঞা আৰু দিব্যজ্যোতি দেৱনাথে। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত গ্লাছগো কমনৱেলথ গেমছ 2026 এই বিষয়ক এটি আলোচনা। আলোচনাটিত ভাগ ল'ব অৰ্জুন বঁটাপ্ৰাপক জয়ন্ত তালুকদাৰ আৰু কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:50 বজাত পবিত্ৰৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। দিনৰ 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত অনুপম চৌধুৰীৰ একৰ্ডিয়ান বাদন। আমাৰ কেন্দ্ৰৰ মহাপাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাপাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি তোমালোকক এখনি ৰূপক শুনাবলৈ লৈছোঁ। ৰূপকখনিৰ নামটো হৈছে মিলি জুলি মিতিৰালি। ৰূপকখনি তোমালোকৰ বাবে যুগুতাই দিছে অধ্যাপক ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাই। আহা আমি শুনো

0: ভাই খৰ দুটাক দেখিছান নাই? আজিও ওলাই গৈছে ভাই।
1: কোনো অ কান্দুৰা আৰু টেপেৰা
0: যা, সিহঁতৰ আৰু কাম কি আছে? বিলৰ পাৰত বহি ইচৰে মাৰাহে
1: কেইদিন যে তাকে লৈ ছাৰৰ কাণমোলা খাইছে।
0: তথাপিও ভাই, সিহঁতৰ লাজ নহ'ল দেই। এইবাৰ ধৰা পৰিলে কি জানি সিহঁতক স্কুলৰ পৰা খেদাই দিব দেই।
2: বাপৰে বাপ, এই ভেদগুটি দুটাৰ কম সাহস নাই দেই।
1: ভেদগুটি নে বিগুটি?
3: নমস্কাৰ নমস্কাৰ, বহা এতিয়া, সকলো বহাচোন। আমি আজি এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে আমাৰ পৰিৱেশ। কি নাম? আমাৰ পৰিৱেশ। এই সেই শেষৰ বেঞ্চত, হেই তহঁত দুটা, অঁ অঁ তহঁত দুটাৰ কথা কৈছোঁ, এই তই আব্দুল আৰু অনন্য, তহঁত দুটাই কি কথা পাতি আছ? বাহিৰলৈ চাইছে কি কথা পাতিছ তহঁতে? কি নাই নাই কৰি আছ? চাওঁ, থিয় থিয়, ক, চাবি সঁচা কথা কবি, নহ'লে কিন্তু মই
4: মই নহয় বাইদেউ, ই ই ই অনন্যহে মোক দেখুৱাই দিছে।
5: নাই নাই নাই নহয় বাইদেউ, মই নহয় বাইদেউ, ই ইহে আব্দুলহে মোক দেখুৱাই দিছে।
3: হ'ব হ'ব, ঠিক আছে, বুজিলোঁ বাৰু। কোনে কাক দেখুৱাইছে সেইটো তহঁতে হৈ নেকাঢ়িলেও মই ঠিকেই বুজিছোঁ। অঁ কোৱাচোন বাৰু, ইহঁতে কি দেখুৱাইছে? একদম চুপ, মনে মনে ইমান হুলস্থুল কিয়?
4: হয় হয় হয় বাইদেউ, আমি একো কৰা নাই বাইদেউ।
5: কান্দুৰা আৰু টেপেৰাহে বাইদেউ সৌৱা সৌৱা তাতে বিলৰ পাৰত চৰাই ধৰিবলৈ গৈছে বাইদেউ।
3: বাৰু ঠিক আছে, মই সিহঁত দুয়োটাকে আজি চাম। তোমালোকে কিন্তু কোনো গণ্ডগোল নকৰিবা দেই, মই এইমাত্ৰ আহিছোঁ। মণিতা,
6: কি বাইদেউ?
3: তোমাৰ কিতাপখন লৈ ইয়ালৈ আহাচোন। এইয়া এইটো, অঁ এই পাঠটো এতিয়া তুমি আটাইকে পঢ়ি শুনোৱা। শুনিছানে তোমালোকে, মণিতাই তোমালোকক এতিয়া পাঠটো পঢ়ি শুনাব, মই এতিয়াই আহিম। হৈচৈ নকৰিবা কিন্তু, একেবাৰে মনে মনে শুনি থাকা, আহি মই ধৰিমহি।
7: ভাল বাইদেউ।

0: এটাটো ধৰি লৈ ইটো গৈ বট গছৰ মুধচ পালেগৈ, কেতিয়া যে নামিব।
1: নমালৈকে কোনে পৰি থাকিব, তাতকৈ এটা কাম কৰোঁ,
0: কি
1: মই বাটলো মাৰি তাক গছৰ ওপৰতে ঘাইল কৰি দিওঁ, দিলে সি টপ কৰি সৰিব।
0: ঠিক আছে, বুজি পাইছোঁ, মই ঠিক তাক মাটিত পৰাৰ আগতেই ওপৰতে কেছ ধৰিম। ঠিক আছে, ঐ চাবি কিন্তু তাৰ একদম মূৰত গুলি নলগাবি, মূৰত লাগিলে সিহঁত মৰি যায়, আৰু বজাৰত
1: মৰা চৰাৰ দাম কম।
0: তেন্তে তই গুলটি ঠিক কৰ, মই গৈ আছো।
1: ঐ চাবি কিন্তু একদম শব্দ নকৰাকৈ যাবি।
0: ঠিক আছে,
2: একদম শব্দ নকৰাকৈ যাবি
3: বাইদেউ।
2: ঠিক যেনেকৈ আহি মই তহঁতক ধৰিলোঁ ঠিক তেনেকৈ। এৰি দিব
1: লাগিব,
2: দিম বাৰু, পিছে তহঁত নপলাওতো। ঠিক আছে তেনেহ'লে, এতিয়া বল মোৰ আগে আগে গৈ
1: থাকে।
2: কোনো কলে তলৈ নাই, তহঁত হাতে লোটে ধৰা পৰিছ যেতিয়া, এই বল বুলিছো নহয়।

0: কান্দুৰা
1: কতেপেৰা
0: গতি গোটৰ বিষম পাইছো,
1: বাইদেউৰ মেজাজ আজি বৰ গৰম পাইছো,
0: পুঞ্চাতে এচাৰৰ তালৈ
1: চালান দিব যেন পাইছো,
0: তাৰ মানে দুয়োৰে পিঠিৰ ছাল
1: আঙুলিৰ গাঁঠি
0: আৰু এচাৰৰ শুকাৰ কুকুৱনি
1: চাত চাত
2: মৰিবলৈ কি হৈছে তহঁতৰ এনেকৈ দুয়ো দুইটা ভৰি ধৰি থাকিলে মই উঠোন
1: ঠিক আছে ঠিক আছে এৰিলো বাৰু কিন্তু আমাক
0: আমাক বাইদেউ এচাৰৰ ওচৰলৈ ঐ কান্দুৰা ধৰ বেগটো
1: মই কিয় ধৰিব লাগে তই আনিছে তই ধৰ
0: ঠিক আছে তই নধৰ যদি ঠিক আছে বাইদেউৱে আমাক হাতে লোটে ধৰিছে যেতিয়া এইকেইটা বাইদেউৱে নিয়ক আজি
2: এই কি কি আছেনো বেগটোত
1: এটা শৰালি হাঁহ আৰু
0: এটা বগা পাখি দেউহা বাইদেউ
2: সাংঘাতিক কাণ্ড একেলগে এযোৰ বগা পাখিৰ দেও হা
1: কিয় বাইদেউ কি হ'ল
2: বলচোন বল বল বল আগবা এ চাওঁ বেগটো মোক দে বল এতিয়া বল নহয় ক্লাছলৈ
3: কি যে হব এতিয়া তই লগাই দিছিলি নহয় বাইদেউ সিহঁতক হাতী লৈকে ধৰিছে ভাই
4: শাস্তিবোৰ পোৱাৰ পিছত সিহঁত দুয়ো কিজানি আমাক বাটত ধৰি
3: আমি নাই কোৱা বুলি কম দে নে কি কৱ
4: দেচোন দে ভাব বদমাছ দুয়োটাৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি ভাবচোন ভালকৈ
3: ভাবিছো ৰ ভাবিছো
2: মণিতা তুমি পাঠটো পঢ়ি দিলা নে
5: হয় দিছো বাইদেউ
2: বাৰু এই তহঁত দুটা আকৌ কলৈ যাওঁ এই কান্দুৰা টেপেৰা
1: কি বাইদেউ
2: তহঁতক মই কাণত ধৰি থিয় হৈ থাকিবলৈ কৈছিলো নে এনেই থিয় হৈ থাকিবলৈ তেনেহ'লে কাণত ধৰি থিয় হৈ আছো কিয়
0: ই আগতে ধৰা দেখিহে মই ধৰিছো
1: নহয় বাইদেউ ই আগতে ধৰা দেখি
0: ই আগতে
1: ধৰিছো ই আগতে এ নহয় বাইদেউ
2: হৈছে বহুত হৈছে বেছি হৈছে কৰিলে কিন্তু মই যেনেকৈ থাকিবলৈ কৈছো তেনেকৈ থাক বেছি ভক্তি দেখুৱাই কাণত ধৰি দেখুৱাব নালাগে কাৰণ অতি ভক্তি শুনাচোন এই কান্দুৰা আৰু টেপেৰাই কি কৰিছে তোমালোকে গম পাইছাই
5: নহয়
2: দুয়ো দুটা চৰাই ধৰি আনিছে
3: আবেলি হাতত সিহঁতে বিক্ৰী কৰিব পাৰিলো
2: মুকুল কথাৰ ওপৰত কথা ক'ব নাপায় নহয়
3: হয় বাইদেউ মই পাহৰিছিলোৱে
2: বাৰু হ'ব পাৰোঁ সিহঁতে কি কৰিছে জানানে ফন্দি কৰি দুয়ো দুটা চৰাই ধৰিছে তাৰে এটা হ'ল এইয়া এইটো চোৱাচোন এইটো এইটো হ'লগৈ বেছ তোমালোকে ঠিকেই চিনি পাইছা আৰু এটা আছে ৰ'বা আনটো হ'ল এইটো চোৱাচোন ভালকৈ চোৱা বাৰু বাৰু তোমালোকে কোনোবাই ক'ব পাৰিবানে এইটোৰ নাম কি অথনিৰ পৰা মই দেখুৱাই আছোঁ চোৱাচোন ভালকৈ চোৱা চাই লোৱা।

0: অনেক ভালো লাগে কিন্তু মূরৰ ওপৰত মাখিৰ ৰংটো বেলেগ
1: কি বাৰু এইটো কি বাৰু কি হ'ব পাৰে ন
0: পাতিহাঁহৰ লগত মিলি
2: দেখাত আমাৰ পাতিহাঁহটোৰ দৰে কিন্তু এই চোৱা এইটো আমি পোহা চীনাহাঁহটোতকৈ অকণমান সৰু হয়নে নহয় ঠোঁট ঠেং আকাৰ চব হাঁহৰ দৰেই আৰু এয়া চোৱাচোন এয়া এইপিনে চোৱা ডিঙিৰ মাজভাগৰ পৰা এই চোৱা এই একেবাৰে তালু হৈ ঠোঁটলৈকে বিয়পি কি আছে
3: এইবোৰ
2: ঠিক ধৰিছা এই জাতৰ চব চৰাইৰে এইটো এটা বিশেষ চিন চোৱা ভালকৈ চোৱা আৰু এটা বিশেষ চিন আছে কিন্তু কি কোৱাচোন অঁ এইয়া চোৱা ডেউকাৰ ভিতৰৰ ফালে এইপিনে অকণমান অকণমান অঁ এইয়া এচমকা একেবাৰে বগা পাখিও আছে দেখিছা নাই চোৱাচোন এইয়া চোৱা এই যে মই বহুৱাই দিলোঁ দেখিলা বহি থাকিলে বা সাঁতুৰি থাকিলে এই বগা পাখিখিনি চকুত নপৰে কিন্তু পাখি কোবাই যেতিয়া উৰে এই বগা পাখিখিনি সহজেই চকুত পৰে এই বিশেষ ধৰণে থকা বগা পাখিখিনিৰ কাৰণেই এইবিধ চৰাইক বগা পাখিৰ দেওহাঁহ বোলে কি বোলে অঁ বগা পাখিৰ দেওহাঁহ
0: তাৰমানে বাইদেউ অইন ধৰণৰ দেওহাঁহো আছে নেকি
2: আছেতো আকাৰে ওজনে ঠিক এইটোৰ নিচিনা আৰু এবিধ দেওহাঁহ আছে সেইবিধক ৰঙামূৰীয়া দেওহাঁহ বোলে
4: নিশ্চয় চাগৈ তাৰ মূৰটো ৰঙা
1: দেখাত চাগে বৰ ধুনীয়া
2: তোমালোকে ঠিকেই ধৰিছা এই কান্দুৰা টেপেৰা
5: কি বাইদেউ
2: তহঁতেতো আজিলৈকে বহুত চৰাইয়ে ধৰিলি তেনেকুৱা ৰঙামূৰীয়া দেওহাঁহ কেতিয়াবা ক'ৰবাত দেখা পাইছ নেকি বাৰু
5: নাই বাইদেউ
6: তেনেকুৱা চৰাইটো কেতিয়াও দেখাও নাই ধৰাও নাই
2: বাৰু বাৰু বাকী তোমালোকৰ কোনোবাই ক'ৰবাত দেখিছা নেকি
3: নাই দেখা বাইদেউ
2: দেখিবানো কেনেকৈ ময়ো দেখা নাই কিতাপতহে পঢ়িছোঁ আৰু ছবি দেখিছোঁ
0: বাইদেউ এই ৰঙামূৰীয়া দেওহাঁহবিধ ক'তো দেখিবলৈ নাই নেকি
2: নাইতো যিসকলে এইবোৰৰ খা খবৰ ৰাখে আৰু এইবোৰৰ বিষয়ে পঢ়া শুনা কৰে তেওঁলোকৰ মতে এই ৰঙামূৰীয়া দেওহাঁহবিধ পৃথিৱীৰ পৰা একেবাৰেই নোহোৱা হৈ গৈছে

মিলিজুলি মিতিৰালি ৰূপক্ষণী শুনিলা। ৰূপক্ষণীৰ ৰচনা আছিল ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ, সংগীত আছিল অনুপম চৌধুৰীৰ। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ সময় হ'লেই। পুনৰ তোমালোকলৈ প্ৰীতি শুভেচ্ছা জনাই আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰৰ লগতে উজনিৰ কেইবাখনো জিলাত জটিল বান পৰিস্থিতি। নামনি অসমৰো কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত। ভূমিৰ অধিকাৰ, মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কাছাৰ জিলাত আৰ্থসামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ। আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199 গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ

ফলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাউকাক, চফৰাই আৰু দৰিকা নদীৰ পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ, লাগোৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই আব জাল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। বান পৰিস্থিতি পৰিচালনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ত সেনাৰ নিয়ন্ত্ৰণ শিবিৰ স্থাপন কৰা হৈছে। ইপিনে হঠাৎ অহা বানৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনৰ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে।

0: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। জিলাখনত SDRF, NDRF, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্য অনুসৰি ডিব্ৰুগড়মুখী বাহনসমূহক তেজপুৰ বিশ্বনাথ বগীবিল দলঙৰ জৰিয়তে চলাচল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত যান বাহন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: যোৰহাট জিলা প্ৰশাসনৰ পৰা আমি ইনফৰ্মেশ্যন পাইছিলোঁ অলপ আগতে যে তেখেতলোকৰ টিয়কত হাইৱেৰ ওপৰেদি পানী বাগৰি গৈছে। চ' তেখেতলোকে আমাক ৰিকুৱেষ্ট কৰিছিল যাতে আমি ভেহিকলছখিনিক অলপ ৰেগুলেট কৰোঁ, কাৰণ এতিয়া গৈ পেলাই যদি বাঢ়ি যায় তেতিয়া আকৌ তেখেতলোক অসুবিধা হ'ব। যাত্ৰীবাহীয়ে হওক বা মালবাহী গাড়ীয়ে হওক বা নিজৰ প্ৰাইভেট ইণ্ডিভিজুৱেলেই হওক, আমি তেওঁলোকক যাৰ যদি ইমাৰ্জেঞ্চি থাকে নৰ্থ বেংক হৈ পেলাই তেওঁলোক যাব পাৰে। আমি ট্ৰাফিক আৰু আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক তেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে ডাইভাৰ্ট কৰি দিব লাগে। ছেকেণ্ডলি, এইটো এটা টেম্পৰৰী মেজাৰ, অলপ দেৰি ৱেইট কৰিলে নেক্সট 2-3 ঘণ্টাত আমি আৰু গম পাম যে পানী বাঢ়ি আছে নে কমিব, নে হাইৱেৰ ওপৰত কি কণ্ডিশ্যন থাকিব, সেইমতে আমি আকৌ ৰেগুলেশ্যনৰ ওপৰত কি কৰিব পাৰি নে আকৌ যাব দিব লাগে। যোৰহাট জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ লগত কথা পাতি আমি সেইখিনি তেতিয়া ক্লিয়াৰ কৰিব পাৰিম।
0: বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি ডিফুৰ ফুলনি ৰাজহচক্ৰৰ অন্তৰ্গত ডকমকানগৰ, পাঞ্জুৰি, দেনগাঁও, মাটিখোলাকে ধৰি নৈ কাষৰীয়া কেইবাখনো গাঁও প্লাবিত হৈছে। অঞ্চলটোৰ 7খন গাঁৱৰ প্ৰায় 1000 লোক বানৰ কবলত পৰিছে। বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়েন কৰা হৈছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জনকল্যাণমূলক প্ৰকল্পসমূহ নিৰ্মাণ আৰু ৰূপায়ণ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। লগতে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়া, মুখ্য অভিযন্তাৰ লগতে জিলা পৰিবহণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়েন কৰা হৈছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জনকল্যাণমূলক প্ৰকল্পসমূহ নিৰ্মাণ আৰু ৰূপায়ণ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। লগতে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়া, মুখ্য অভিযন্তাৰ লগতে জিলা পৰিবহণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: পঞ্জীয়ন কৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ ৰঞ্জিত কুমাৰ হাউদে কয় যে ৰাজ্যখনক মাহজাতীয় শস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ বিশ্ববিদ্যালয়ে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উদ্দেশ্যে কৃষকসকলৰ মাজত উন্নতমানৰ বীজ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ বিতৰণো কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞানভিত্তিক কৃষি সম্প্ৰসাৰণ কাৰ্যসূচীৰ জৰিয়তে কৃষিখণ্ডৰ অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত জিলা প্ৰশাসনৰ সহযোগত চলি থকা সাহায্য বিতৰণ কাৰ্যসূচীত আজি বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে। বিধায়ক শইকীয়াই অঞ্চলটোৰ দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে পশুধনৰ বাবে পশু খাদ্য দিয়া ব্যৱস্থাৰ তদাৰক কৰে। ইফালে অঞ্চলটোৰ বনাই ধান তোলা অঞ্চলত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান চলায়। আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণৰ লগতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱেই চৰকাৰৰ মূল লক্ষ্য। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুমুৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্যাদা, পৰিচয় আৰু ভৱিষ্যতৰ ভেটি। আজিৰ এই অনুষ্ঠানত 81টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ যিসকল হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনি লাভ কৰা নাছিল তেওঁলোকলৈ এই আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয়। অনুষ্ঠানক বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। স্পেইনৰ দখলত থকা একপক্ষীয় প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতেই খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰৰ লগতে উজনিৰ কেইবাখনো জিলাত জটিল বান পৰিস্থিতি। নামনি অসমৰো কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত। ভূমিৰ অধিকাৰ, মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কাছাৰ জিলাত আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ। আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছোঁ আজিৰ কৃষিজগত। আজিৰ কৃষিজগতত আমি বিষয় হিচাপে লৈছোঁ উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা। আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এগৰাকী এয়া নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ নাছিমা ফাৰহানা আলী,
3: নমস্কাৰ।
2: আৰু আনহাতে এয়া কৃষি বিজ্ঞান কেন্দ্ৰ দৰং জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ অমৃতা খাউণ্ড শৰ্মা,
4: নমস্কাৰ।
2: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ যিটো বিষয় উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এতিয়া মহিলা বুলি কওঁতে বিভিন্ন স্তৰৰ মহিলা থাকে। সেই এগৰাকী ঘৰতে থকা, এগৰাকী পঢ়া শুনা কৰি থকা কিশোৰী এগৰাকী হ'ব পাৰে, গৃহিণী হ'ব পাৰে, বয়স্ক মহিলা এগৰাকী, আইতা এগৰাকী হ'ব পাৰে, নহয়নে? আৰু তেওঁলোকৰ যিটো বেকগ্ৰাউণ্ড, তেওঁলোকৰ আৰ্থিক দিশটো সকলোৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। সেই অনুসাৰে সকলো মহিলাই নিজৰ স্বনিয়োজনৰ বাটটো কেনেকৈ মোকলাব পাৰে উদ্যান শস্যৰ জৰিয়তে, সেই কথা আমি আজি জানিম বিতংকৈ। কিন্তু

0: তাৰ আগে উদ্যান শস্য বুলি কোৱাৰ লগে লগে এতিয়া আমি সাধাৰণ কোনোবা যদি কৃষিৰ বিষয়ক যদি নতুন শ্ৰোতা আমাৰ মাজত কোনোবা অন্তৰ্ভুক্ত হৈছে তেওঁলোকক অকণমান উদ্যান শস্যটোৰ ধাৰণাটো দিব খুজিছোঁ আগতে অমৃতাখন শৰ্মাই যদি কয়।
1: হয়, উদ্যান শস্য বুলি ক'লে তাত একচুৱেলি চাৰিটা বিষয়বস্তু সোমাই থাকে। যেনেকৈ আমাৰ ফল মূলৰ খেতিৰ ওপৰত যিটো জ্ঞান, শাক পাচলিৰ খেতিৰ যিটো জ্ঞান, ফুলৰ খেতিৰ যিটো জ্ঞান, আৰু যিটো আমাৰ প্ৰচেছিং সংৰক্ষণ আফটাৰ হাৰ্ভেষ্টিং আমি যিখিনি কৰিব লাগে, চ'
0: চাৰিটা
1: চপোৱাৰ পিছৰ কামখিনি, চ' সেই চাৰিটা বস্তু উদ্যান শস্যৰ লগত জড়িত হৈ থাকে, ভিতৰত সোমাই থাকে। চ' আমি যদি কৰিবলৈ হয় আৰু সেনেকৈ আমাৰ ষ্টাডিটোও আছে, উদ্যান শস্যটো ইংৰাজীত হৰ্টিকালচাৰ বুলি কয়, হৰ্টিকালচাৰ ষ্টাডিটো তেনেকৈ চাৰিটা ডিচিপ্লিনত ভাগ কৰি থোৱা আছে আৰু যাৰ যিটো ইচ্ছা তেওঁ সেই হিচাপে পঢ়িব পাৰে। কিন্তু ইয়াত যিহেতু আমাৰ এই ছেল্ফ এমপ্লয়মেণ্টৰ কথা আহিছে, চ' মহিলাসকলৰ কাৰণে ইয়াত অপৰ্চুনিটি কেইবাটাও আছে। তেওঁলোকে ফল মূলৰ খেতিটোৰ লগত ৰিলেটেড কৰিও তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে, বা শাক পাচলিৰ খেতি কৰিও, বা ফুলৰ খেতি কৰিও, বা আমাৰ প্ৰচেচিং যিটো বা ভেলু এডিশ্যন কৰিও তেওঁলোকে কৰিব পাৰে। এতিয়া ধৰক ফল মূলৰ খেতি হ'লে আমাৰ অসমীয়া সমাজত এখন বাৰী থাকেই, আৰু সেই বাৰীখনত আমাৰ তামোল লগাই থোৱাই থাকে, তামোলৰ গছ থাকে, নাৰিকলৰ গছ থাকে। চ' সেই গছখিনিত আমাৰ তামোল বা পাণো থাকে তামোলবিলাকৰ লগত। যদি তাত আমি আৰু এটা ক্ৰপ অন্তৰ্ভুক্ত কৰিব পাৰোঁ, ধৰক আমাৰ জালুক, বা তাৰ তামোলৰ শাৰীৰ মাজে মাজে আমি আদা হালধিও যদি লগাব পাৰোঁ, কাৰণ সেই খেতিখিনিত আমাৰ মহিলাসকলৰ বেছি পৰিশ্ৰম নালাগে, কম মাটিত তেওঁলোকে খুব সুন্দৰকৈ সেইখিনি লগাই দিলে, চপোৱাৰ সময়ত উঠালে, চ' সেইটোৰ পৰা তেওঁলোকে এটা এক্সট্ৰা ইনকাম পাব। চ' সেই বস্তুটো তেওঁলোকে সেনেকৈ চাই যদি সেইটো বস্তু তেওঁলোকে তেনেকৈ কৰিব পাৰিব, বা ওচৰতে থকা মাটিখিনিত তেওঁলোকে শাক পাচলিৰো খেতি কৰিব পাৰিব। আমাৰ নাচিমা বাইদেউ আজি আছেই, তেখেতে আমাক, মই যিটো শাক পাচলিৰ কথা ক'লোঁ সেইটো কিটচেন গাৰ্ডেন আহি পৰে, কিটচেন গাৰ্ডেনৰ কথা তেখেতে অলপ বিতংভাৱে ক'ব। চ' সেই জেগাখিনিত তেওঁলোকে সেনেকৈ ইউটিলাইজ কৰিব পাৰে, আৰু ইউটিলাইজেশ্যন কৰাৰ লগতে কি, তেওঁলোকে সেইখিনি চেল কৰি যিটো ইনকাম পাব, তেওঁ নিজেই আৰ্থিকভাৱে মানে ছেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ লগতে পৰিয়ালটোকো তেওঁৰ এটা নিউট্ৰিশ্যনেল বা এটা ইনকাম দি ছাপোৰ্ট কৰিব পাৰিব। চ' মহিলাসকলে এই কামখিনি কৰিবলৈ বেছি মানে সময়ো নালাগে, বা ঘৰ চোৱাৰ লগে লগে এই খেতিখিনিতো তেওঁলোকে নিয়োজিত নিজকে কৰিব পাৰিব,
0: নিয়োজিত নিজকে কৰিব পাৰিব। এতিয়া আমি বুজিলোঁ যে উদ্যান শস্যৰ আচলতে বিভিন্ন বিভাগ আছে আৰু বিভিন্ন সম্ভাৱনা আছে, আৰু সকলোৱে নিজৰ সামৰ্থ্য অনুসাৰে তাক গঢ় দি ল'ব পাৰে। এতিয়া যিহেতু তেওঁলোক মহিলাসকলৰ কথা আমি কৈছোঁ, কাৰণ মহিলাসকলৰ বিভিন্ন ব্যস্ততা থাকে, সাংসাৰিক ব্যস্ততা থাকে, পঢ়া শুনাৰো ব্যস্ততা থাকে, অন্য বিভিন্ন ধৰণৰ ব্যস্ততা থাকে। গতিকে কোনোবাই যদি ইংৰাজীত ক'ব ধৰণে ফুল টাইম সময় যদি দিয়ে সেই উদ্যান শস্যত, সেইটো এটা আন কথা, কিন্তু ফুল টাইম নিদিয়াকৈ কেনেকৈ গৃহস্থী চম্ভালি থকাৰ মাজতে কেনেকৈ তাৰ পৰা আৰু দুপইচা ঘটি ঘৰখনক আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে, এটা ঘৰখনত এটা আৰ্থিক দিশটোত এটা উল্লেখযোগ্য ভূমিকা ল'ব পাৰে মহিলাগৰাকীয়ে, সেই ক্ষেত্ৰত আমি যদি কথা পাতিবলৈ চাওঁ, তেতিয়াহ'লে তেওঁলোকে হয়তো নিশ্চয় মন কৰিব লাগিব তেওঁলোকৰ ইতিমধ্যে থকা মাটিডোখৰত, ইতিমধ্যে যিটো তেওঁলোকৰ আন্তঃগাঁথনি আছে, বাৰীখন আছে, গছবিলাক আছে, তাৰ মাজেৰে তেওঁলোক কেনেকৈ আগবাঢ়িব পাৰিব নহয়নে? গতিকে তেওঁ আপোনালোকে এতিয়া আদৰ্শ হিচাপে যদি ক'ব খোজে, এটা ধুনীয়া আৰ্হি যদি আপোনালোকে দিব খোজে, কোনবিলাক উদ্যান শস্যৰ কোনবিলাক খেতিত কোনবিলাক বিভাগত আগবাঢ়িলে তেওঁলোকৰ কাৰণে সুচল হয়, সহজ হয়?
1: বিভাগ বুলি ক'লেতো আমাৰ গোটেইকেইটা বিভাগৰ কথাই মই যেনেকৈ উল্লেখ কৰিলোঁ, কিন্তু এই যিটো মই নিউট্ৰিশ্যন গাৰ্ডেনৰ কথা ক'লোঁ, নিউট্ৰিশ্যন গাৰ্ডেনখন তেওঁলোকে যদি এটা আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিত কৰিব পাৰে, সেই বস্তুটোত যদি তেওঁলোকে কৰি লয়, সেইটো তেওঁলোকে যথেষ্টখিনি তাত সফল পাব। আৰু লগতে ফুলৰ খেতিৰ যথেষ্ট চাহিদা আছে, কাৰণ এইবোৰ খেতিত আমাৰ বহুত বেছি মাটিৰ প্ৰয়োজন নহয়, কম মাটিতে তেওঁলোকে যথেষ্টখিনি ইনকাম কৰিব পাৰে। আৰু ফুলৰ চাহিদা এতিয়া আমি দেখিছোঁ, আমাৰ বাহিৰৰ পৰা এতিয়াও ফুল আহি আছে, কিন্তু ফুলৰ খেতিটোৰ ক্ষেত্ৰত কি হয়, মহিলাখিনি অকণমান আগবাঢ়ি যাবলৈ টান পায়, কাৰণ সেইটো পেৰিচেবল হয়, মাৰ্কেটটো তেওঁ পাব নে নাপাব, তেওঁ সেইকাৰণে আমি মানে এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আমাৰ বিভিন্ন জিলাত আছেই, আৰু সেইবিলাকৰ পৰা আমি এৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ, প্ৰশিক্ষণো দি আছোঁ, প্লাছ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাও সেনেকুৱা কিছুমান ট্ৰেইনিং অৰ্গেনাইজ কৰিছে, চাৰ্টিফিকেট কোৰ্চ থাকে। চ' এতিয়া লাহে লাহে আহিছে মহিলাসকল, তথাপিও যিমানখিনি আগবাঢ়ি আহিব লাগে, মহিলাসকল বুলি নহয় পুৰুষসকলো অহা নাই, কিন্তু ফুলত আমি যি দেখিছোঁ যথেষ্টখিনি চাহিদা আছে, তেওঁলোকে কৰিব পাৰে। বিশেষকৈ আমাৰ এই নাৰ্জি ফুলটো, গেন্দা ফুলটো, টিউব ৰোজ, আমাৰ ৰজনীগন্ধা, গ্লিঅডিওলা, জাৰবেৰা, সেইবোৰ এতিয়াও আমি বাহিৰৰ পৰা আনি

0: আছো। আৰু আমাৰ আজিকালি ছ'চিয়েল ফাংচন বিলাকত, আমাৰ বিয়াই হওক বা অন্য পূজা পাতলে, বহুত
1: মিটিঙতো দৰকাৰ
0: লাগে আমাক ফুলৰ। আৰু যদি তেখেতসকলে এই ফুলখিনি, আৰু ফুল কৰিলে তাৰমানে আমাৰ বহুত তাত কষ্ট কৰিব নালাগে, পোক পতংগৰ ইমান এটা এফেক্ট নাথাকে, সেইকাৰণে তেওঁলোকে যদি সেইটো লগাই পিনে তাৰ পৰা শস্যটো চপাই হেৰি কৰিব পাৰে, মানে চেল কৰিব পাৰে, যথেষ্টখিনি ইকনমিকেলি তেওঁলোক আপগ্ৰেড হৈ যাব।
1: আৰু গাইগুটিয়াকে নকৰি হয়তো তেওঁলোকে গোট হিচাপে
0: যদি
1: কৰে, ক'ৰবাত তেওঁলোকে হয়তো এটা এখন ফ্লাৱাৰ কমিউনিটি সেই ধৰণৰো তেওঁলোকে
2: গঠন কৰি ল'ব পাৰে।
1: হয়, তেনেকে যদি জিলাই জিলাই প্ৰতিটো খণ্ডত যদি একোটা একোটা হয় তেনেকুৱা, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আমাৰ বৰ্তমানৰ যিখন ফুলৰ বজাৰ তাৰ যিটো চাহিদা, তেওঁ স্থানীয়ভাৱে তেওঁলোকে কিছু পূৰ কৰিব
0: পাৰিব পাৰিব। কাৰণ আমাৰ আজিকালি বহুত আত্মসহায়ক গোট আছে, চ' সেই ছেল্ফ হেল্প গ্ৰুপৰ মানুহখিনিয়ে যদি ফুল খেতিটো এনেকে আগবাঢ়ি লয়। ফুল খেতি নহ'লেও মই এইটো যে অলপ আগতে ক'লো যে আমি তামোল গছত যদি জালুকো লগাওঁ, জালুকখিনিৰ পৰাও তেওঁলোকে যদি ভেলু এডেড প্ৰডাক্ট ওলায়, কেঁচা জালুক, শুকান জালুক, পাউডাৰ ফৰ্মত যদি জালুক তেওঁলোকে চেল কৰিব পাৰে, খালি তাত আমাৰ লেবেলিং, ব্ৰেণ্ডিং, সেই বস্তুখিনি আমাক লাগি যাব। কাৰণ মাৰ্কেটত ওলাবলৈ হ'লে আমাৰ অকণমান দেখনীয়াও হ'ব লাগিব, কাষ্টমাৰ প্ৰিফাৰেঞ্চ এটা থাকে। আৰু আদা হালধিৰ ক্ষেত্ৰতো হ'লে কেঁচাটো সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিলেই, প্ৰচেচিং কৰি যদি ড্ৰাই জিঞ্জাৰ, এতিয়া জিঞ্জাৰবিলাক এনেকুৱা টেমাত কেণ্ডি নিচিনাকৈ পায়, সেইটো খুব টান বস্তু নহয়, সেইটো তেওঁলোকে ঘৰতো কৰিব পাৰে ছান ড্ৰাই কৰি পিনে। তো সেইখিনি দিশত যদি তেওঁলোক অলপমান আগবাঢ়ি যায়, আৰু প্ৰশিক্ষণৰ কাৰণে আমাৰ ইনষ্টিটিউটবিলাক আছেই, KVKও আছে, আমাৰ ইউনিভাৰ্চিটিও আছে, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ আমি একদম ৰেডি আছে, আৰু দিও আছে, তেওঁলোকে প্ৰশিক্ষণ লৈ যদি অলপ আগবাঢ়ি যায়, চ' মই ভাবোঁ তেওঁলোক,
1: আমি সেইটো দিশলৈ আহিম, যিহেতু আপুনি প্ৰচেচিঙৰ কথা কৈছে, খাদ্য সংসাধনৰ কথা কৈছে, বিজ্ঞানসন্মতভাৱে তাৰ প্ৰশিক্ষণ ল'ব লাগিব, সেই বিষয়টোলৈ আমি অকণমান পাছত আহিম। গতিকে ইয়াৰ আমি দেখিলোঁ যে ফুলৰ সম্ভাৱনা আছে, ঘৰতে থকা তামোল গছবিলাকত জালুকৰ ভাল উন্নতমানৰ জালুক ৰুইও তেওঁলোকে লাভৱান হ'ব পাৰে, সেইটো এটা বিষয় আছে। আদা হালধিৰ প্ৰসংগ আহিছে, আৰু কেনেধৰণৰ কথা থাকিব পাৰে? আমি মাছৰুমৰ কথা পাতিব পাৰোঁ নেকি? নাছিমা বাইদেউ কি ক'ব?
2: হয়, মাছৰুমটো এতিয়া ইতিমধ্যে আমি দেখিছোঁ যে বহুত গাঁৱতে বা বহুত ডিষ্ট্ৰিক্টতে, জিলাতে মানে এইটো হৈ উঠিছে, এটা উদ্যোগ হিচাপে গঢ়ি উঠিছে। আৰু বেছিকৈ দেখা যায় যে মাছৰুম খেতিত আমাৰ মহিলাসকল বেছিকৈ জড়িত, কাৰণ এইটো এটা মানে এনেকুৱা এটা মানে খেতি য'ত বেছি সময়ো দিব নালাগে আৰু বহুত স্পেচ নালাগে, মাটি নালাগে, কম কম জেগাতে তাৰমানে মাছৰুম খেতিটো ধুনীয়াকৈ কৰিব পাৰে। আৰু মাছৰুমৰ খেতিটো বিষয়ে চাগে অলপ অমৃতা খাউন তেখেতে ক'ব। আৰু এই খেতিটোৰ যিখিনি মানে ধৰি লওক এতিয়া মানে ভেলু যিটো পাব, মানে তাৰপৰা যিটো প্ৰফিট পাব, সেইটো মানে বহুত বেছি। মাৰ্কেটত এতিয়া চাব গ'লে কেঁচা যিটো মাছৰুম তাৰ এতিয়া কেজি চলি আছে 200-300 পাৰ কেজি ফ্ৰেছ মাছৰুমটো উপলব্ধ।
0: ড্ৰাইড ফৰ্মত কৰে
2: এতিয়া সেইটো আৰু বেছি 800-1000 ৰুপিজ হয়। আৰু তাতোতকৈ এটা ভাল কথা যে যদি আমি সেই মাছৰুমখিনি, শুকান মাছৰুম যদি আমি আৰু ভেলু এডিশ্যন কৰিব পাৰোঁ, তাৰ পৰা যদি আমি বিভিন্ন ধৰণৰ কিছুমান প্ৰডাক্ট বনাব পাৰোঁ, তেতিয়া আমাৰ বেছি আমাৰ মহিলাখিনি লাভান্বিত হ'ব। মাছৰুম পাউডাৰ কৰিলোঁ, মাছৰুমৰ বেকাৰী প্ৰডাক্টছ বনালোঁ, মাছৰুমৰ অন্য ধৰণৰ চচ, আচাৰ, পিকলছ বনাইছোঁ, কেণ্ডিও বনাই, এতিয়াতো দেখিছোঁ মাছৰুমৰ পৰা দৈ আৰু পনীৰো বনাবলৈ আৰম্ভ কৰিছে। দৈ আৰু পনীৰ মই তেনেকুৱা মানে এতিয়া দেখিছোঁ আৰু। গতিকে সেই তেনেকুৱা কিছুমান নতুন নতুন যিবোৰ ইনোভেটিভ নতুন উদ্ভাৱনী যিবোৰ মানে সামগ্ৰী তৈয়াৰ কৰিছে, যথেষ্টখিনি মানে মাৰ্কেট পোৱাৰ সম্ভাৱনাও থাকে, আৰু নিজকে স্বনিয়োজনৰ কাৰণে পথ হিচাপে বাছি ল'ব পাৰে তেনেকুৱা কিছুমান খেতি কৰি। আৰু লগতে যদি এতিয়া অমৃতা খাউন মানে তেখেতে যিখিনি কথা ক'লে যে জালুকৰ খেতি কৰিব পাৰে, আদাৰ খেতি কৰিব পাৰে, যিখিনি মছলাৰ কথা ক'লে, মই অকণমান মছলাৰ কথাও ক'ব বিচাৰিছোঁ। এতিয়া ধৰি লওক ঘৰে ঘৰেতো আমি দেখা যায় যে হালধি বা আদা এইখিনি খেতি চবৰ ঘৰতে আছে, আৰু জালুকৰ খেতিও এতিয়া বহুত জেগাতে মানে কৰা দেখা যায়। গতিকে সেইখিনি মানে কেঁচাকৈ নিবিকি যদি আমি শুকুৱাই পেলাই হালধি ফৰ্মত উলিয়াওঁ, বা তাতকৈ যদি বেছি আমি ভাবোঁ যে এতিয়া দোকানততো আমি গ'লে মছলা বিচাৰি যাওঁ ন, দোকানত আমি চাব গ'লে মছলা যিবোৰ পেকেট মানে পেকেট কৰা থাকে, তাত কি লিখা থাকে? তন্দুৰী মছলা লিখা থাকে, পনীৰ কাঢ়াই পনীৰ মাছালা লিখা থাকে, তেনেকুৱা আমাৰ প্ৰত্যেকটো ৰেচিপিৰে লিখা থাকে। গতিকে তেনেকুৱা ধৰণেও আমি ভাবিব পাৰোঁ যে আমাৰ থলুৱা যিবোৰ আমাৰ মানে ধৰি লওক ব্যঞ্জন, ধৰি লওক এতিয়া হাঁহৰ যিটো ৰেচিপি কৈছোঁ, এতিয়া হাঁহেদি আমি মানে আমি কি প্ৰিফাৰ কৰোঁ, হাঁহৰ লগত কোমোৰা প্ৰিফাৰ কৰোঁ, গতিকে সেই হাঁহ কোমোৰা বনাওঁতে কোনবিধ মছলা দিলে বেছি ভাল হ'ব, তেনেকুৱা ধৰণৰ অকণমান আমি যদি অলপ নতুন আনিব পাৰোঁ।

0: উদ্ভাৱনী চিন্তা কৰিব পাৰোঁ। পেকেজিঙত যদি লিখিব পাৰোঁ যে এইটো হাঁহ কোমোৰা ব্যৱহাৰ কৰা মছলা, তেনেকৈ হয়তো মানে আকৰ্ষণ হ'ব, কাষ্টমাৰ মানে গ্ৰাহকো আকৰ্ষণ হ'ব। আমাৰ থলুৱা এটা মছলা, গাহৰি মছলা বা তেনেকুৱা আমাৰ যিবোৰ থলুৱা ব্যঞ্জন, আমাৰতো ব্যঞ্জনখিনি গোটেইখিনি মানে এটা এটা এটা এটা মানে স্পেচিয়েলিটি আছে। গতিকে সেই স্পেচিয়েলিটিটো মনত ৰাখি আমি তেনেকুৱা মানে মছলা কিছুমান তৈয়াৰ কৰিব পাৰোঁ। আৰু এটা কথা কওঁ মছলাৰ ক্ষেত্ৰত, যে আমি এতিয়া ধৰি লওক গৰম দিন আহিছে, আমৰ ছিজন বা অন্যান্য কিছুমান ফলৰ ছিজন আহি আছে, আৰু আমাক কি লাগে, আচাৰটো খুব প্ৰিফাৰ কৰে, আমৰ আচাৰটো খুব বেছি মানুহে মানে পচন্দ কৰে। গতিকে যেতিয়া মানে ভাবে যে আম ওলাব বজাৰত, আম কিনিম আৰু আচাৰ বনাম, আৰু বহুতে মন কৰে, আৰু অকণমান কিছুমান মহিলাক দেখিছোঁ অলপ কষ্টটো মানে আৰু বেছিও যেন অনুভৱ কৰে। গতিকে সেই ক্ষেত্ৰত যদি আমি বজাৰতে আমৰ কাৰণে যদি মছলা বা আচাৰৰ আচাৰ বনাবৰ কাৰণে যদি আমি মছলা ৰেডি কৰি দিওঁ, সেইটো মছলা কিন্তু আপুনি যদি পেকেজিং কৰি বজাৰত উলিয়াই দিয়ে, সেইটো যথেষ্ট মানে তাৰ আপোনাৰ হেৰি পাব, এটা এটা বস্তু কিনি আনি এটা এটা ধুই পখালি শুকুৱাই মেলি মছলা বনোৱাতকৈ যদি আপুনি আচাৰৰ মছলাটো যদি ৰেডি ফৰ্মত দি দিয়ে, সেইটোতো নিশ্চয় চাহিদা পাব বা তাৰ মানে এটা ভাল এটা মানে ইনকাম বুলি ক'ব পাৰি। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ইনোভেটিভ আইডিয়া যদি মানুহে মানে ইচ্ছা কৰে, ভাবা যদি যায়, কাম কৰিব পাৰে তেনেকুৱা।
1: আপুনি যিটো কথা কৈছে তাতে আচলতে সেই উদ্ভাৱনী চিন্তাৰ কৰোতাসকলৰ আমি বয়সৰ এটা ধাৰণাও ল'ব লাগিব। যেনে আজিকালি এতিয়া সাধাৰণতে আমি গাঁৱৰ যিবিলাক আত্মসহায়ক গোট আছে মহিলাসকলৰ, য'ত আমাৰ বাইদেউৰ পৰা খুৰীৰ পৰা আইতালৈকে বিভিন্ন বয়সৰ মানুহ তাত থাকে, গতিকে সেইখিনিতে আমি আজি তাৰিখত এই 2026 চনত আমি নিশ্চয় অনুমান কৰিব পাৰোঁ যে সেই গোটটোৰ মাজত কোনোবা এগৰাকী উচ্চ শিক্ষিত যুৱতীও আছে, কোনোবাই হয়তো MBA পাছ কৰি আহিছে, কোনোবাই হয়তো কমিউনিকেশ্যন পাছ কৰি আহিছে। গতিকে তেওঁলোকৰ সেই গোটবিলাকত যদি তেনেকুৱাকৈ নতুন যুৱক যুৱতীৰ যদি অংশগ্ৰহণ কৰাই লয়, তেতিয়াহ'লে তেওঁলোকৰ সেই উদ্ভাৱনী চিন্তা আৰু বজাৰ দখল কৰাৰ ক্ষেত্ৰত নিশ্চয় তেওঁলোকে প্ৰতিযোগিতা
0: ক'ব বিচাৰিছোঁ। এতিয়া আপুনি গোটৰ কথা কৈ আছোঁ বা আমি আলোচনা কৰি আছোঁ গোটৰ বিষয়ে, এতিয়া গোটটোত তাৰমানে 11 গৰাকীমান মানে সদস্য থাকে, গোটেই সদস্যৰ তাৰমানে বেলেগ বেলেগ, তাৰমানে সিহঁতৰ ক্ষমতাবোৰ বেলেগ, চিন্তা কৰা ক্ষমতা বেলেগ, কিছুমানৰ কম পঢ়া শুনা থাকিব পাৰে, কিছুমানৰ দক্ষতা বেলেগ বেলেগ, কিছুমান পাৰ্গত। গতিকে তেনে কিছুমান মানে গ্ৰুপত কাম কৰিবলৈ এটা ভাল, যে ধৰি লওক মই এটা পিঠাৰ কথা কৈছোঁ দেই, আজি উদ্যান হৈছে যিহেতু, এগৰাকী তাৰমানে ধৰি লওক তিল পিঠা বনায়, তিল পিঠা বনোৱাত তাৰমানে এগৰাকী তাৰমানে গোটেই বস্তুখিনি প্ৰিপেৰেশ্যন কৰাত ভাল, তো তেখেতক সেই কামটো গতাই দিছে। বা কোনোবা এগৰাকী মানে তেখেতৰ হাত মানে ইমানেই ভাল তিলপিঠাটো উঠোৱাত, গতিকে বান্ধ খায়, গতিকে সেই মানুহগৰাকীক সেই পাৰ্টিকুলাৰ কামটোতে নিয়োজত মানে ৰাখি নিয়োগ কৰাটো উচিত। গতিকে তেনেকুৱা কৰিলে তাৰপিছত বোলে এগৰাকী আছে খুব মানে ধৰি লওক অলপ মানে কৈছোঁ যে পঢ়া শুনাও আছে বা তাৰপিছতে প্ৰচাৰ কৰি ভাল পায় বা যিকোনো এটা আইটেম কৰিছে তেখেতৰ মানে অলপ মানে এইটো মানে কি ক'ম কমিউনিকেশ্যন স্কিল ভাল, গতিকে তেনেকুৱা এগৰাকী মহিলাক মাৰ্কেটিঙৰ ক্ষেত্ৰত ৰাখি থওক বা ডিজিটেল প্লেটফৰ্মত যদি তেখেতক যে কয় যে তুমি এইখিনি মই আজি পিঠা বনাইছোঁ, এইখিনি তুমি এডভাৰটাইজিং কৰা বা প্ৰমোশ্যন কৰা, সেই তেনেকুৱা যদি গোটত লগে ভাগে মিলি পেলাই যদি কামখিনি কৰা হয় যথেষ্টখিনি মানে
1: যিমানে ভাল বস্তু নহয় কিয় গ্ৰাহকক আকৰ্ষণ কৰিব পাৰিবই লাগিব। এতিয়া আমি ফুলৰ কথা পাতিলোঁ, আমি পাণ জালুক আমি মাছৰুমৰ কথাও পাতিলোঁ। মাছৰুমৰ ক্ষেত্ৰত যিহেতু মাটিৰ প্ৰয়োজন
2: নহয়,
1: সেই বিষয়ে অকণমান থোৰতে ক'ব নেকি
2: চিলিণ্ডাৰ প্ৰস্তুত কৰাত মানে আমাক তাতে আমাৰ যিটো আমাৰ ধান খেৰটো খেৰৰ প্ৰয়োজন হয়, তাত আমি খেৰখিনি আপোনাৰ 2-3 ঘণ্টামান বইল ষ্টীম বইল কৰিব লাগিব, সিজাব লাগিব। সিজোৱাৰ পিছত তাক আমি আকৌ 4-10 ঘণ্টামানলৈকে তাক পানীটো চোক মানে যাব দিব লাগিব, একদম পানী থাকিব নালাগে, 60% মইশ্চাৰ থাকিব লাগিব তাতে। তাৰপিছত আমি সৰু সৰু কিউব বনাওঁ, চিলিণ্ডাৰ বনাওঁ, সেই চিলিণ্ডাৰবিলাকত প্ৰায় এটা চিলিণ্ডাৰত প্ৰায় আমি 100 গ্ৰামছমান স্পনটো ইউনিফৰ্মলি স্প্ৰেড কৰি দিব লাগিব। ইউনিফৰ্ম স্প্ৰেড কৰাৰ পিছত তাক আমি এটা চেল্ফত থলোঁ বা আমি ৰুমত ওলমাই দিলোঁ আৰু তাত 18-20 ডেজৰ পিছত তাত খুব স্পনিংটো খুব ধুনীয়া হৈ যায়, ধুনীয়াকৈ এইটো স্প্ৰেড হৈ যায়, মানে এইটো এটা ভেঁকুৰহে হয়, খুব ধুনীয়াকৈ স্পনিং হৈ যায় তাতে। আৰু তাত মইশ্চাৰটো কিন্তু আমি ৰাতিপুৱা এবাৰ গধূলি এবাৰ পানী অলপ তাত স্প্ৰে

0: স্প্ৰে কৰিবলৈ স্প্ৰে কৰি দিব লাগে। আৰু যিটো পলিথিনত আমি বান্ধিম, সেইটো মানে খেৰটো যেতিয়া আমি বান্ধিলোঁ এই চিলিণ্ডাৰটোত, এটা পলিথিন থাকে, সেই পলিথিনটোত আমি অলপ ছাইডত ফুটা চুটা কৰি দিব লাগে যাতে পানী জমা হৈ নাযায় তাতে,
1: আৰু অতিৰিক্ত পানীখিনি যাতে
0: ওলাই যায়। আৰু তাৰ পৰা যেতিয়া মাছৰুমটো ফুলটো যেতিয়া ফুলিব বাহিৰলৈ, সি খুব ধুনীয়াকৈ ফুটা দি ওলাই আহে। চ' সেই মইশ্চাৰ লেভেলটো যদি আমি ভালকৈ ৰাখোঁ, তাৰ গ্ৰ'থটো বৰ ধুনীয়া হয়, প্ৰডাকশ্যনো বহুত ভাল হয়। আৰু মাছৰুমটো মানে আজিকালি প্ৰিফাৰ কিয় কৰিছে, বহুত মানুহৰ ডায়েবেটিক পেচেণ্ট আহি গৈছে। চ' মাছৰুমত আমাৰ ডায়েবেটিক পেচেণ্টৰ কাৰণে বহুত নিউট্ৰিচিয়াছ, প্ৰ'টিন কণ্টেণ্টটো বহুত বেছি থাকে আৰু ভিটামিন বি কমপ্লেক্সটো থাকে। চ' মাৰ্কেটত মানে আজিকালি ফ্ৰেছ মাছৰুম ডিমাণ্ড বহুত বেছি হৈ গৈছে, আৰু চ' সেইকাৰণে মহিলাসকলে মানে এতিয়া এই মাছৰুমটো খুব আগ্ৰহ কৰি লৈছে তাৰমানে এই খেতিটো। আৰু যেনেকৈ ভেলু এডিড প্ৰডাক্ট খিনিও তেওঁলোকে বনাব পাৰে, কেক চেক ইত্যাদিখিনি তেওঁলোকে ঘৰতে কৰিব পাৰে, বিস্কিট। সেইকাৰণে এই বস্তুটোৰ পৰা তেওঁলোকে দুটা বেনিফিট, ফ্ৰেছটোতো পালেই, ড্ৰাই পালেই, প্লাছ বেকাৰী প্ৰডাক্টছখিনি বা ভেলু এডিশ্যন কৰিবৰ কাৰণেও সুবিধা হৈ যায়। পিকল বনাইছে, খুব ধুনীয়া পিকল, মাছৰুমৰ পিকলটো। চ' সেই বস্তুখিনি তেওঁলোকে সেইকাৰণে আগুৱাই গৈছে এতিয়ালৈকে মাছৰুমৰ চেক্টৰটোত। আৰু এই চেক্টৰটোত তেওঁলোকে নিজে ইকনমিকেলি আপগ্ৰেড হোৱাৰ লগতে গাঁৱৰ যিসকল যুৱক যুৱতী নিবনুৱা আছে তেওঁলোককো নিয়োজিত কৰিব পাৰিছে। চ' গাঁওখনৰো উন্নতি হৈছে, নিজৰ হোৱাৰ লগতে দুই এজনক চাকৰিৰো এটা সুবিধা তেওঁ দিব পাৰিছে। চ' এই ক্ষেত্ৰটোত মানে সেই মহিলাসকলে এইখিনি ষ্টেপ লৈ আগবাঢ়ি যোৱাৰ যথেষ্ট সুবিধা আছে এই উদ্যান শস্যৰ জৰিয়তে।
1: হয়, এতিয়া আমি মন কৰিছোঁ যে মাছৰুম, পাণ, জালুক, তামোল, আদা, হালধি, নাৰিকল, সেইবিলাকৰ উপৰিও যিমানবিলাক নতুন নতুন ফল আমাৰ সমাজলৈ আহিছে, ষ্ট্ৰবেৰী, ড্ৰেগন ফ্ৰুট, এইবিলাকেও বজাৰখন আগুৰি ধৰিছে, গতিকে সেইবিলাকত সম্ভাৱনা নিশ্চয় আছে। কিন্তু পৰম্পৰাগত পদ্ধতিৰে এনেভাৱে কৰি থকাৰ লগতে তেওঁলোকে খাদ্য সংসাধনৰ দিশটো কিন্তু সাঙুৰি লোৱাটো দৰকাৰ, তেতিয়াহে তেওঁলোকে বজাৰখনত আচলতে প্ৰকৃত অৰ্থত তিষ্ঠি থাকিব পাৰিব। কাৰণ মাছৰুম উৎপাদন হৈছে, যিখিনি সতেজভাৱে বিক্ৰী কৰিছে কৰিছে, যিখিনি ৰৈ গ'ল সেইখিনিতো পেলাই দিলেতো নহ'ব, গতিকে সেইখিনি কেনেকৈ আৰু প্ৰচেছ কৰিব পাৰি তাৰ কাৰণে নিশ্চয় বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ ল'ব লাগিব। সেই প্ৰশিক্ষণ তেওঁলোকে ক'ত ল'ব খাদ্য সংসাধনৰ, সেই বিষয়ে যদি অকণমান কয়।
2: আপুনিতো কৈছে যে আমাৰ যিখিনি উদ্যান শস্যৰ যিখিনি আমাৰ তাৰমানে উৎপাদিত সামগ্ৰী, তাতে মানে দেখা যায় যে আমাৰ শস্যসমূহত খুব মানে আৰ্দ্ৰতাৰ যিটো মানে পৰিমাণ খুব বেছি থাকে, গতিকে খুব সোনকালে নষ্ট হৈ যায়। গতিকে আমি সেইখিনি আমি সংৰক্ষণ কৰিবই লাগিব। আৰু দেখা যায় যে ভাৰতবৰ্ষত যিটো মানে ডেটা মানে পাইছোঁ, সেইটো 30-40% নষ্টই হয়। গতিকে সেইখিনি যদি আমি ৰাখিব নোৱাৰোঁ বা সেইখিনি যাতে আমি লোকচানখিনি যাতে কমাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ আমি খুব মানে এটা বিপদত পৰিম বুলিয়ে ক'ব লাগিব। কাৰণ সেইখিনি খুব দৰকাৰী যে তাত হৰ্টিকালচাৰ যিখিনি ক্ৰপছ, সেইখিনি খুব দৰকাৰ যে আমি মানে প্ৰচেছিঙৰ যোগেদি সেইখিনি তাৰ ছেল্ফ লাইফটো বঢ়াব লাগিব। আৰু বহুত ধৰণৰ প্ৰক্ৰিয়া আছে। প্ৰথমটো হৈছে আমি কেনেকৈ সেই যেতিয়া আমি চপাই আনিলোঁ শস্যখিনি, যেতিয়া আমি চপাই আনিম, তাতে আমি প্ৰথম আমি চাব লাগিব যে কেনেকৈ মানে প্ৰাথমিক যিটো মানে প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মানে তাক মানে আমি চৰ্টিং কৰিব লাগিব, গ্ৰেডিং কৰিব লাগিব, চাফা কৰিব লাগিব, তেতিয়াহে আমি তাৰ ছেল্ফ লাইফটো বঢ়াব পাৰিম। যদি যধে মধে আমি যদি বস্তুটো ছিঙি আনিলোঁ, সৰু ডাঙৰ বা কিছুমান আধাপ কেঁচা মানে বেছি পকা জব চব যদি একেলগে আমি বিকিবলৈ যাওঁ, তেতিয়া আমাৰ আমাৰ তাৰ হেৰিটো কম পাম, প্ৰফিটটো কম পাম, কাৰণ লোকচান বেছি হ'ব। গতিকে সেইখিনিকে সেইখিনিকে আমি সৰু ডাঙৰ বেলেগ বেলেগ হ'ব, প্ৰাইচটো চেঞ্জ হ'ব, প্ৰাইচটো বেলেগ হ'ব। ধৰি লওক সৰুখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব ৰেটটো, ডাঙৰখিনিৰ বেলেগ এটা প্ৰাইচ হ'ব, কেঁচাখিনিৰ বেলেগ, অলপ পকাখিনিৰ বেলেগ। গতিকে আমি সেই গ্ৰেডিং ছিষ্টেমটো কৰাটো খুবেই জৰুৰী,
1: গ্ৰেডিংটো খুব গুৰুত্বপূৰ্ণ।
2: লগতে আমি যদি এতিয়া ধৰি লওক কিছুমান যিবোৰ মল বা মানে ডিপাৰ্টমেণ্টেল ষ্ট'ৰত দেখিব যে তাতে মানে পেকেজিঙো কৰে, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। যদি গ্ৰেডিং কৰিলে, চাফা কৰিলে, চৰ্টিং কৰাৰ পিছত যদি আপুনি পেকেজিং কৰে, পেকেজিংটো কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো অলপ বাঢ়ি যায়। কিছুমান আমি দেখা পাওঁ নহয় মাছৰুমৰ যিটো বাটন মাছৰুম দেখা পাওঁ, ফ্ৰিজত ৰাখি থৈ দিয়ে ধুনীয়াকৈ পেকেজিং কৰি, সেই পেকেজিং কৰিলেও তাৰমানে তাৰ ছেল্ফ লাইফটো বাঢ়ে। গতিকে সেইটো হৈছে প্ৰাথমিক মানে প্ৰক্ৰিয়াকৰণ। তাৰপিছত হৈছে যে আমি যে কেনেকৈ এতিয়া সংৰক্ষণ কৰিম, আৰু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, সেইটো আমি চবেই জানো। যিটো আমি পৰম্পৰাগতভাৱে আমি চব মহিলা বিলাই আমি বনাওঁ, আচাৰ বনাওঁ বা শুকুৱাই থওঁ, আদা শুকুৱাওঁ, আমলখি শুকুৱাওঁ, আমাৰতো ঘৰত চবেই তেনেকুৱা তেনেকুৱা কৰেই, আমলখি শুকুৱাই থ'লে, আদা শুকুৱাই থ'লে, বা পিছত তেনেকৈ আদাৰ পৰা কেণ্ডি বনাব পাৰে,

0: সেইটো এটা প্ৰক্ৰিয়া মানে সংৰক্ষণ কৰা। আমলখিৰো কেণ্ডি বনাব পাৰে। তাৰপিছত মই শুকোৱাটোৰ কথা কৈছোঁ, শুকুৱাই মেলি ধৰি লওক পাউডাৰ ফৰ্মতো মানে পেকেজিং কৰি দিব পাৰে, আমলখি গুড়ি হওক বা হেৰি কিছুমান বগৰী শুকুৱাই পেলাই তাত গুড়া মানে গুড়ি কৰি পেলাই পেকেট কৰিব পাৰে। তাৰপিছত আৰু তেনেকুৱাকৈ ধৰি লওক স্কোৱাচ বনালে, জুচ বনালে, তাৰপিছতে RTS মানে ৰেডি টু ছাৰ্ভ টাইপ এনেকৈ মানে পেকেজিং কৰি পেলাই তেনেকুৱা প্ৰডাক্ট কিছুমান বনালে, তাৰপিছত ফ্ৰুট বাৰ কিছুমান বনাব পাৰে। ফ্ৰুট বাৰ বা ফ্ৰুটৰ যিটো চামৰা বুলি ক'ব পাৰি, লেডাৰ, ফ্ৰুট লেডাৰ তেনেকৈ প্ৰস্তুত কৰিব পাৰে। আমৰ বনালে বা মিক্স কৰি বনাব পাৰে আমৰ লগত কল, তাৰপিছতে মধুৰি আমৰ পৰা বনাব পাৰে, আনাৰসৰ বনাব পাৰে। গতিকে বিভিন্ন ফলৰ পৰা, শাক পাচলিৰ পৰা মানে বিভিন্ন ফলৰ পৰা বিভিন্ন ধৰণে আমি সংৰক্ষণ কৰাৰ সেই কিছুমান মানে আমি সেই প্ৰচেচিং কৰিব পাৰোঁ। আৰু সেই গোটেই মানে প্ৰক্ৰিয়াখিনি উন্নতভাৱে যাতে চাইণ্টিফিকভাৱে মানে মহিলাসকলে কৰে, সেইটো কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যথেষ্টখিনি আমি ট্ৰেইনিং আমি প্ৰদান কৰি আহিছোঁ আৰু যথেষ্টখিনি লাভান্বিত হৈছে আমাৰ যিখিনি মহিলা, আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলা আমাৰ ওচৰত ট্ৰেইনিং লৈ পেলাই মানে লাভ হৈছে। তাৰমানে মাৰ্কেটখন অন্ততঃ ধৰিব পাৰিছে, দখল কৰিব পাৰিছে এই তেনেকুৱা উদ্যান শস্যৰে মানে কিছুমান প্ৰডাক্ট বনাই।
1: এতিয়া তেনে কিছু মহিলা বা তেনেকুৱা গোটৰ কথা আপোনালোকে ক'ব পাৰিব নেকি? কাৰণ আপোনালোকেতো ক্ষেত্ৰভিত্তিক বিভিন্ন কাম কৰি থাকে, তাতে আপোনালোকে দেখিছেনে তেনেধৰণৰ?
0: দেখিছোঁ। আমাৰ তাৰমানে এটা নলবাৰীতে কৈছোঁ, এটা FPC গঢ়ি উঠিছে, নৱদীপা বুলি এটা FPC, এইটো মধুপুৰ ব্লকৰ অঞ্চলত পৰে। FPCটো মানে গোটেইখিনি মানে এগ্ৰ' প্ৰচেচিঙৰ ওপৰতে মানে বেষ্ট, আৰু ধৰি লওক আচাৰ বনায়, মা মছলা বনায়, হালধি গুড়া, তাৰপিছতে জিৰা গুড়া, গোটেইখিনিয়ে মানে গোটেইখিনিৰ ওপৰতে মানে কাম কৰি আছে। আৰু এতিয়া দেখিছোঁ সিহঁতে আকৌ বাহিৰৰ পৰা ঘেঁহু আনিও তাৰমানে আটাও প্ৰস্তুত কৰিছে দেই,
1: আটাও
0: কেঁচাতকৈ ঘেঁহুটো আনি ইয়াতে আটাও প্ৰস্তুত কৰিছে। বাকীটো আৰু পিঠাগুড়ি বা মিঠাতেল গোটেইখিনিয়ে আছে। লগতে তাৰমানে এই ৰাইচৰ ক্ষেত্ৰত মানে ধানৰ ক্ষেত্ৰত যিবোৰ মানে ধৰি লওক পাৰ্বল ৰাইচ মানে উখোৱা চাউল প্ৰস্তুত কৰে, আৰু বিভিন্ন ধৰণৰ তাৰমানে এগ্ৰ' প্ৰডাক্টছ হওক, হৰ্টিকালচাৰ প্ৰডাক্টছ হওক, গোটেইখিনি সামৰি পেলাই এটা FPC গঠন কৰিছে। আৰু তাত দেখিছোঁ যে 15-20 গৰাকী মহিলা মানে সেই কামত
1: নিয়োজিত
0: কৰি আছে।
1: আমি বুজিলোঁ যে খাদ্য সংসাধনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি তেওঁলোকে প্ৰশিক্ষণ লোৱাটো খুবেই জৰুৰী, আৰু তেওঁলোকে নিশ্চয় তেওঁলোকৰ যি স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ সৈতে যোগাযোগ কৰিলেই হ'ল, আৰু তেওঁলোকৰ সেই চাহিদা অনুসৰি তেওঁলোকৰ কাৰণে সময়ত তেওঁলোকক প্ৰশিক্ষণলৈ নিশ্চয় মতা
2: হয়।
1: গতিকে আমি এতিয়া আমাৰ সময়ো চমু চাপি আহিছে, আমি জানিব খুজিছোঁ নাৰ্চাৰী পাতিও নিশ্চয় তেওঁলোকে আগবাঢ়িব পাৰে এই ক্ষেত্ৰত, স্বনিয়োজনৰ ক্ষেত্ৰত। তাৰোপৰি আপুনি আৰম্ভণিতে কৈছিলে নিউট্ৰিচনেল গাৰ্ডেনৰ কথা, সেই বিষয়ে ক'ব নেকি?
0: নিউট্ৰিচন গাৰ্ডেন মানে অৰ্থাৎ পুষ্টিৰ বাগিচা বুলি ক'ব লাগিব। মানে আমাৰ অসমত দেখা যায় যে আমি পুৰণি দিনৰে পৰা আমি বাৰী ছিষ্টেম মানে বাৰী বুলি কওঁ,
1: বাৰী
0: ব্যৱস্থাপনা যিটো আমি মানে পাতোঁ মানে বাৰী বুলি কওঁ, গতিকে সেই বাৰীখনেই হৈছে মানে সেইখনকে অকণমান উন্নত ধৰণে বা বৈজ্ঞানিক বিজ্ঞানসন্মতভাৱে তাৰমানে যদি আমি এখন বাগিচা পাতি লওঁ বা এখন বাগান কৰি লওঁ, সেইখনেই হৈছে পুষ্টিৰ বাগান। আৰু গতিকে পুষ্টিৰ বাগানৰ কিছুমান মানে দৰকাৰী কেইটামান কথা আছে, যে পুষ্টিৰ বাগানখন ঘৰৰ চৌপাশে মানে কোনোবা এটা জেগাত হ'ব লাগে, পথাৰত নহয়, আৰু হয়তো পিছফালে বা কাষতে হ'লে ভাল, আৰু ওখ ঠাই হ'ব লাগিব যাতে কোনো তাত পানী চানী জমা নহয়, আৰু তাতে 5-6 ঘণ্টামান ৰ'দ পৰা জেগা হ'ব লাগিব, ছাঁ এটা বেছি পৰিলে নহ'ব। গতিকে তেনেকুৱা এটা মানে জেগা যদি আপোনালোকৰ ঘৰৰ চৌপাশত আছে, আৰু ধৰি লওক এটা সৰু পৰিয়াল 5 জনীয়া মানে যদি সদস্য পৰিয়াল আছে, সেই তেনেকুৱা এটা পৰিয়ালৰ কাৰণে 200 স্কোৱাৰ মিটাৰ এটা জেগা হ'লে যথেষ্ট, কাৰণ সেই জেগাখিনিৰ পৰাই তাৰমানে যথেষ্ট মানে যিখিনি মানে দৈনন্দিন শাক পাচলি লাগে আমাক তাৰপৰাই মানে যোগান ধৰিব পাৰিব। এতিয়া ধৰি লওক যিবোৰ মানে সদায় মানে পেৰেনিয়েল যিবোৰ ক্ৰপ মানে 12-মাহীয়া যিবোৰ লাগি থকা মানে ফল কৈছোঁ, তাৰ ভিতৰত ধৰি লওক টেঙা লগাব পাৰে, কাষে কাষে টেঙা লগাব পাৰে, কল, মধুৰি আম, অমিতা তেনেকৈ লগাব পাৰে, আৰু বাকী যিখিনি আমাৰ এনুৱেলি যিবোৰ আমাৰ ধৰি লওক ঋতুকালীন যিখিনি আমাৰ শাক পাচলি, ৰাবি শস্যই হওক বা গৰমৰ ছিজনত যিখিনি শাক পাচলি কৰিব লাগে, সেই শাক পাচলিখিনি আমি কি কৰিব লাগিব, আমাৰ যিখন যিটো মানে

0: আমি ধৰি ললোঁ মাটিডোখৰ 200 স্কুৱেৰ মিটাৰে মই উদাহৰণ এটা দিছোঁ, সেইখিনি ভাগ কৰি ল'ব লাগিব ঢাপ ঢাপত, মানে এনেকৈ ভাগ কৰি ল'ব লাগিব, ধৰি লওক এটা চাইডে 4টা ঢাপ, অন্য ইটো চাইডে 4টা ঢাপ, তাৰ মাজেদি এটা ৰাস্তা থাকিব লাগিব। ৰাস্তা বা অকণমান জেগা থকাটো খুব দৰকাৰী, কাৰণ তাত পানী যাতে জমা, যদি কেনেবাকৈ জমা হয় বা আমি যেতিয়া পানী চানি দিওঁ তাতে সেই নলা দি মানে গুচি যায় বা ৰাস্তাটোৰ পৰা এনেকৈ মানে গোটেই পানীখিনি যাতে ৰখি নাথাকে, গতিকে সেই স্পেচটো মেইনটেইন কৰিবই লাগিব। গতিকে গোটেই মানে আপোনাৰ মানে ইয়েৰ ৰাউণ্ড মানে আপুনি যাতে পাচলিখিনি বা ফল মূলখিনি পাই থাকে, তেনেকুৱাকে এখন বাগিচাকে আমি কওঁ পুষ্টিৰ বাগিচা। কাৰণ পুষ্টিৰ বাগিচা মানে মেইন উদ্দেশ্য হৈছে যে আমি পৰিয়ালক, পৰিয়ালৰ যাতে আমি পুষ্টিৰ মানে নিউট্রিশনটো যাতে আমি সিকিউর কৰিব পাৰো,
1: তেনেকুৱা পুষ্টি বাগিচা
0: পুষ্টি বাগিচা
1: জৈৱিক পদ্ধতিৰে
0: কৰা হয়, সেইটো এটা বিশেষ মানে বিশেষত্ব। গতিকে সেইখিনি এটা অৰ্গেনিক ফাৰ্মিঙো হ'ল, লগতে মানে ঘৰৰ ধৰি লওক পাচলি কিনিবও দৰকাৰ নহ'ল, মানে পাৰ্চেজিং সেইটো এক্সপেণ্ডিচাৰটো কমালে, লগতে ঘৰখনে মানে এটা মানে পুষ্টিৰ এটা সঠিক পুষ্টি এটা পালে।
1: আৰু একেবাৰে শেষত থোৰতে অকণমান নাৰ্চাৰীৰ সম্ভাৱনাৰ বিষয়ে যদি কয়।
2: হয়, নাৰ্চাৰীৰ সম্ভাৱনাটো খুবেই সুন্দৰ এটা সম্ভাৱনা আছে, কাৰণ তাতে খুব কম মাটিতে মহিলাসকলে এখন নাৰ্চাৰী আৰম্ভ কৰিব পাৰে। এক কথামান মাটিতে তেওঁলোকে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূলৰ বা ফুলৰ পুলি তৈয়াৰ কৰিব পাৰে, আৰু তাৰ কাৰণে যি প্ৰশিক্ষণ আছে লাগে, সেই প্ৰশিক্ষণখিনি আমাৰ বছৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়াই হয়। ত' তেওঁলোকে কেনেকৈ গ্ৰাফটিং কৰিব বা মাডাৰ ব্লক কেনেকৈ বনাব, কি কি ভেৰাইটি ল'ব, ধৰক এতিয়া আমৰে, আমাৰ এতিয়া আম্ৰপালি, দাসেৰী, সেইবিলাকৰ চাহিদা খুব আহি আছে, চাপৰতে লগা আম, আম, লিচু, সেইবিলাকৰ। চ' সেইখিনি তেওঁলোকে কেনেকৈ মাডাৰ ব্লক বনাই তাৰ পৰা কেনেকৈ লেয়াৰিং বা গ্ৰাফটিং কৰি পুলি বনাব, সেইখিনি গোটেই প্ৰশিক্ষণখিনি তেওঁলোকে পাই যায়। আৰু সেই বিজনেচটো আৰম্ভ কৰিলেও তেওঁ সেই ঘৰৰ কাষতে মাটিটোত নাৰ্চাৰীখিনি আৰম্ভ কৰিব পাৰে, ঘৰৰ কামখিনি চাই থাকিলে নাৰ্চাৰীখনো তেওঁ চাই থাকিলে, তাৰমানে মই ঘৰৰ যিটো চৌহদ, চৌহদত যি অলপ মাটিতে তেওঁলোকে আৰম্ভ কৰিব পাৰে বুলি ক'লোঁ। ত' সেইখিনি মানে মহিলাসকলৰ খুব কম কষ্ট ইনভেষ্ট কৰি পিনে কৰিব পাৰে, আৰু ইনভেষ্টমেণ্ট কষ্টটো ইয়াত বহুত কম, কম ইনভেষ্টমেণ্ট কৰিয়ে তেওঁলোকে হাই প্ৰফিট ল'ব পাৰে। প্লাছ গাঁৱৰ আগতে কোৱাৰ নিচিনাকৈ মই নিবনুৱা ল'ৰা ছোৱালীক তাতে নিয়োজিত কৰিব পাৰে, আৰু নিজে ইকনমিকেলি চাউণ্ড হোৱাৰ লগতেও দুই এজনক
1: আগবঢ়াই লৈ
2: যাব পাৰে।
1: আজি খুব ভাল লাগিল, আলোচনাটো আমাৰ সম্পূৰ্ণ হোৱা যেন অনুভৱ হৈছে, উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা। আৰু আমাৰ এই আলোচনাটো শুনি নিশ্চয় শ্ৰোতাসকল উপকৃত হৈছে, যদি কোনোবা পুৰুষে শুনি আছে তেতিয়াহ'লে তেওঁলোকে নিজৰ ঘৰৰ বা চৌপাশৰ যিসকল মহিলা আছে তেওঁলোকে আমাৰ এই বিষয়ে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে তাৰ বাবে ধন্যবাদ জনাই আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
3: ধন্যবাদ। উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, আজিৰ কৃষি জগতত এই বিষয়ক এতিয়া আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ অমৃতা খাউন শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
4: কৃষি জগত অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
5: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে, আৰে ৱাহ!
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBI কয়,
7: জানি রক, সতর্ক হই রক।
8: এক প্রকার সে PM জয় অব গরিবো কি জয় বন গই হে।

0: সাপ্তাহিক ক্ৰীড়াবাৰ্তাৰ সৈতে মই ঋতুপৰ্ণা বৰা। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰাণ টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। দুয়োটা দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈকে গ'লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ লাভ কৰিছিল। ইফালে পৰহি নিশা ইংলেণ্ডে মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কনচা আৰু বুকায়ো চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ান বাপ্পে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ো চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক 27 ৰাণত পৰাস্ত কৰি 3খনীয়া শৃংখলাত জয় লাভ কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 3টা উইকেটৰ বিনিময়ত 387 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বেন ডাকেটে সৰ্বাধিক 141 ৰাণ কৰাৰ বিপৰীতে জেকব বেথেলে 91 আৰু জো ৰুটে 74 ৰাণ কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু প্ৰিন্স যাদৱে 1টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 360 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰোহিত শৰ্মাই সৰ্বাধিক 138 ৰাণ কৰাৰ লগতে শুভমন গিলে 77 আৰু বিৰাট কোহলীয়ে 74 ৰাণ কৰে যদিও দলটোক জয়ী কৰাত ব্যৰ্থ হয়। ইংলেণ্ডৰ হৈ শ্বেম কৰণে 4টা উইকেট লাভ কৰে। জেকব বেথেলক প্লেয়াৰ অব দ্য মেচ আৰু জো ৰুটক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। খেলা হস্তগত কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়াবাৰ্তা শুনিলে। যুগুতালে ঋতুপৰ্ণা বৰাই, অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
2: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
2: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: RBIয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে। তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
5: কৰেক্ট।
4: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
3: RBI কয়
6: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত জটিল বান পৰিস্থিতি, নেৰানেপেৰা বৰষুণত কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত, বানত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ ৰেলসেৱা বাতিল, ডিব্ৰুগড়ৰ পৰা নামনি মোৱা ৰেলসমূহ উত্তৰ পাৰ হৈ পৰিচালনাৰ নিৰ্দেশ, ভূমিৰ অধিকাৰ, মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, কাছাৰ জিলাত আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ, আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে মৰম।

0: কাশ্যপ। এতিয়া শুনক পিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাউকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই অব জেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। বান পৰিস্থিতি পৰিচালনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ত সেনাৰ নিয়ন্ত্ৰণ শিবিৰ স্থাপন কৰা হৈছে। ইপিনে হঠাৎ অহা বানৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনৰ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। প্ৰশাসনে স্থাপন কৰা 14টা শিবিৰত প্ৰায় 500 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। জিলাখনত SDRF, NDRF, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ইফালে জিলাখনৰ বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই এইদৰে কয়।
1: আৰু সমান্তৰালভাৱে এনে কিছু স্থানত লোক আবদ্ধ হৈ থকাৰ আমি খবৰ পাইছিলোঁ আৰু সেই খবৰ পাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎপৰতাৰে বায়ু সেনা বাহিনীৰ লগত কথা পাতি হেলিকপ্টাৰৰ ব্যৱস্থা কৰি দিলে। 4খন হেলিকপ্টাৰ আমি সেই অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু হেলিকপ্টাৰ গৈ পোৱাৰ পিছত সেইসকল লোক তেওঁলোকে স্থানান্তৰিত হ'বৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিলে। যদিও আমি হেলিকপ্টাৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আমি হেলিকপ্টাৰ উদ্ধাৰ কৰিব লগা পৰিৱেশ নহ'লগৈ। কিন্তু আমাৰ প্ৰশাসন, চৰকাৰ দায়িত্ব সহকাৰে কামখিনি পালন কৰিলে আৰু এতিয়া যিহেতু ৰিলিফ কেম্পলৈ আহিব, তাতে ৰিলিফ কেম্পত ভাল ধৰণে থকা খোৱা তাতে ব্যৱস্থা হয়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ।
0: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্য অনুসৰি ডিব্ৰুগড়মুখী বাহনসমূহক তেজপুৰ বিশ্বনাথ, চাৰিআলি, বগীবিল দলঙৰ জৰিয়তে চলাচল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত যান বাহন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: যোৰহাট জিলা প্ৰশাসনৰ পৰা আমি ইনফৰ্মেশ্যন পাইছিলোঁ অলপ আগতে যে তেখেতলোকৰ টিয়কত হাইৱেৰ ওপৰেদি পানী বাগৰি গৈছে। চ' তেখেতলোকে আমাক ৰিকুৱেষ্ট কৰিছিল যাতে আমি ভেহিকলছখিনিক অলপ ৰেগুলেট কৰোঁ, কাৰণ এতিয়া গৈ পেলাই যদি বাঢ়ি যায় তেতিয়া আকৌ তেখেতলোক অসুবিধা হ'ব। যাত্ৰীবাহীয়ে হওক বা মালবাহী গাড়ীয়ে হওক বা নিজৰ প্ৰাইভেট ইণ্ডিভিজুৱেলে হওক, আমি তেওঁলোকক যাৰ যদি ইমাৰ্জেঞ্চি থাকে নৰ্থ বেংক হৈ পেলাই তেওঁলোক যাব পাৰে। আমি ট্ৰাফিক আৰু আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক তেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে ডাইভাৰ্ট কৰি দিব লাগে। ছেকেণ্ডলি, এইটো এটা টেম্পৰাৰী মেজাৰ, অলপ দেৰি ৱেইট কৰিলে নেক্সট 2-3 ঘণ্টাত আমি আৰু গম পাম যে পানী বাঢ়ি আছে নে কমিব, নে হাইৱেৰ ওপৰত কি কণ্ডিশ্যন থাকিব, সেইমতে আমি আকৌ ৰেগুলেশ্যনৰ ওপৰত কি কৰিব পাৰি নে আকৌ যাব দিব লাগে। যোৰহাট জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ লগত কথা পাতি আমি সেইখিনি তেতিয়া ক্লিয়াৰ কৰিব পাৰিম।
0: ধুবুৰী জিলাত গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে। একেৰাহে কেইবাদিন ধৰি চলি থকা মুখলধাৰ বৰষুণৰ ফলত বিলাচীপাৰাৰ বহু ঠাই বানৰ কবলত পৰিছে। বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি ডিফুৰ ফুলনি ৰাজচক্ৰৰ অন্তৰ্গত ডকমকানগৰ, পাঞ্জুৰী, দেনগাঁও, মাটিখোলাকে ধৰি নৈকাষৰীয়া কেইবাখনো গাঁও প্লাৱিত হৈছে। অঞ্চলটোৰ 7খন গাঁৱৰ প্ৰায় 1,000 লোক বানৰ কবলত পৰিছে। বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়েন কৰা হৈছে। কাৰ্বি আংলঙত হোৱা এই বানত ডকমকা থানাৰ অন্তৰ্গত ডেকাচাঙৰ এজন লোকক বানে উটুৱাই নিয়ে। আনহাতে ৰাজু গোৱালা নামৰ ডিফলু নদীত উটি যোৱা যুৱকজনৰ সন্ধানত স্থানীয় ৰাইজে অভিযান চলাই আছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। মৰিগাঁও জিলাৰ জাগিৰোডত যোৱা নিশা হোৱা মুখলধাৰ বৰষুণত নখোলা শ্যামাপল্লী শুকান মাছবজাৰ মাৰ্কাংকুচি আদি অঞ্চল কৃত্ৰিম বানৰ কবলত।

0: পৰে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্যাদা, পৰিচয় আৰু ভৱিষ্যতৰ ভেটি। আজি এই অনুষ্ঠানত 81টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা অৰ্পণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ যিসকল হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনি লাভ কৰা নাছিল তেওঁলোকলৈ এই আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয়। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আৰু আইডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰে। মুখ্যমন্ত্ৰীৰ নামেৰে খোলা ভুৱা ইমেইল আইডিৰে অভিযুক্ত দাসে বিভিন্ন লোকলৈ ইমেইল প্ৰেৰণ কৰিছিল। তেওঁৰ দ্বিতীয় পন্নীৰ মোবাইল ফোনৰ নম্বৰ ব্যৱহাৰ কৰি এনে ভুৱা ইমেইল আইডি খোলা বুলি অপৰাধ অনুসন্ধান বিভাগৰ শীৰ্ষ বিষয়াই সদৰি কৰিছে। বিভাগে ইতিমধ্যে অভিযুক্ত দাসৰ মোবাইল ফোন জব্দ কৰিছে। কালি তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ পৰা ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰাৰ পাছতে অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াই এইদৰে কয়।
2: আমি চিফ মিনিষ্টাৰৰ পি পি এছৰ পৰা এটা কমপ্লেইণ্ট পাইছিলোঁ tmassam.gov.in@gmail.com। এইটো এটা ইমেইল আইডি খুলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত, মানে এপইণ্টমেণ্ট লেটাৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব বুলি কিছু কিছু লোকলৈ ইয়াৰ পৰা ইমেইল গৈছিলে। কমপ্লেইণ্টটো টি এম অফিচৰ পৰা পালোঁ যে এইটো এটা ফ্ৰড হয়, গতিকে আমি ইমিডিয়েটলি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। আমি ইমিডিয়েটলি যেতিয়া ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলোঁ তেতিয়া দেখা পোৱা গ'ল যে এই ইমেইল আইডিটোৰ লগত এটা ফোন নাম্বাৰ 9181194293 এই ফোন নাম্বাৰটো ইয়াৰ লগত এছ'চিয়েটেড হৈ আছে। আৰু এই ফোন নাম্বাৰটো যেতিয়া এনালাইচিছ কৰিলোঁ এইটো গম পালোঁ যে এগৰাকী লেডিৰ নামত আছে, তেখেত হৈছে জুৰিমণি বেজবৰুৱা, দুটাৰ অফ জয়কান্ত বেজবৰুৱা, ৰেচিডেণ্ট ভিলেজ নিজ খাকটা পি এছ ঘগ্ৰাপুৰ ডিষ্ট্ৰিক্ট নলবাৰী। আৰু ইয়াৰ ফাৰ্ডাৰ এনালাইচিছ কৰি আমি গম পালোঁ যে এই ফোনটো ইউজ কৰি আছে এজন পংকজ দাস বুলি এজন লোকে, আৰু তেখেতৰ লোকেশ্যনটো আমি চাংচাৰী এলেকাত পোৱা গ'ল।
1: আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয়া যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয়া যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱে চৰকাৰৰ মূল উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত কাছাৰ জিলা মিছন ব্যৱস্থাপনা ইউনিটৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ অধ্যক্ষ, বিজেপিৰ কাছাৰ জিলাৰ সভাপতি, প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিশাৰদসকলৰ বাবে পৰিশীলন কাৰ্যসূচীৰ ৰূপত আয়োজন কৰা এই কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে যশস্বীৰ নৃত্যশিল্পী যতীন গোস্বামীয়ে দায়িত্ব লোৱাৰ লগতে ইয়াৰ উদ্বোধনো কৰে। উদ্বোধনী ভাষণত শ্ৰীগোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণত কলাক্ষেত্ৰ সমাজে সত্ৰীয়া কলা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ঘনকান্ত বৰা বৰবায়ন, গুৰু হৰি শইকীয়া, বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপক অন্বেষা মহন্ত আৰু দেৱজিৎ শইকীয়া অংশগ্ৰহণ কৰে। সপ্তাহজোৰা এই কৰ্মশালাৰ অহা 28 জুলাইত অন্ত পৰিব। সেইদিনা সন্ধিয়া কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গণেশ বড়ো, অভিজিৎ দাস, ত্ৰিদীপ ডেকা আৰু বীৰিঞ্চি মোহন শৰ্মাই আদালতত সাক্ষ্য প্ৰদান কৰে। এই সাক্ষ্য প্ৰদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আটাইকেইজন সাক্ষীকে জেৰা কৰে। অৱশ্যে অন্যান্য অভিযুক্তসকলৰ অধিবক্তাই তেওঁলোকক জেৰা কৰাৰ পৰা বিৰত থাকে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত

0: আজি জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জনকল্যাণমূলক প্ৰকল্পসমূহ নিৰ্মাণ আৰু ৰূপায়ণ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। লগতে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়া, মুখ্য অভিযন্তাৰ লগতে জিলা পৰিবহণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
1: সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জিলা আয়ুক্তই এই বৈঠকত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগসমূহক পাৰস্পৰিক সমন্বয়ৰ মাধ্যমেৰে দায়িত্বসমূহ সময়মতে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত পেৰেড, অনুশীলন, আনুষ্ঠানিক কাৰ্যসূচী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ, পৰিচ্ছন্নতা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱা, সাংস্কৃতিক অনুষ্ঠান, জনসাধাৰণৰ সুবিধা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্ত শ্ৰীমতী তিৱাৰীয়ে স্বাধীনতা দিৱসৰ মৰ্যাদা অটুট ৰাখি এই দিৱস শান্তিপূৰ্ণ, সুশৃংখল আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনায়। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰাণ টোৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। স্পেইনৰ দখলত থকা একপক্ষীয় প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টোৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত জটিল বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণত কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত। বানত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ ৰেল সেৱা বাতিল। ডিব্ৰুগড়ৰ পৰা নামনি মোৱা ৰেলসমূহ উত্তৰ পাৰ হৈ পৰিচালনাৰ নিৰ্দেশ। ভূমিৰ অধিকাৰ মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কাছাৰ জিলাত আৰ্থসামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ। আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 শুনিবলৈ পাব। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফোৰ্চ .nic.in। আবেদনের শেষ তারিখ

0: তারিখ 26 জুলাই। রেলওয়ে রিক্রুটমেন্ট বোর্ডে 6,565টা টেকনিশিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিশিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, অনকহি বিরাসত কি, উম্মীদে নয়ে ভারত কি। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে

কাইলৈ নিশা 9:30 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গায়িকা বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: বৃন্দগানটি শুনিলে। গীতৰ ৰচনা আছিল ভূপেন হাজৰিকাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু মলডোভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যকেন্দ্ৰ আদিকে ধৰি বহু ক্ষেত্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব বুলি দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টিলৰ সৈতে বৈঠকত মিলিত হয়। আৰু অসমত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। ভাৰত আৰু মলডোভাৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড, নবীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বহু দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু মলডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দুৱে আজি ছিচেনত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মলডোভা গণৰাজ্যত এয়া প্ৰথমটো ৰাজ্যিক ভ্ৰমণ। এই ভ্ৰমণে তিনি দশকৰো অধিক সময় ধৰি থকা দুয়োখন দেশৰ সম্পৰ্কৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আঞ্চলিক আৰু বিশ্বৰ কেতবোৰ উন্নয়নৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মলডোভাৰ ৰাষ্ট্ৰপতি মায়া চান্দু, দেশখনৰ চৰকাৰ আৰু মলডোভাবাসীক তেখেতৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে দুয়োখন দেশে অধিক শক্তিশালী, ভৱিষ্যৎমুখী আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মলডোভাৰ লগতে উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কালি ৰাওনা হয়। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মু অহা 21 জুলাইত উত্তৰ মেচিডনিয়ালৈ যাব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো উত্তৰ মেচিডনিয়া ভ্ৰমণ। শ্ৰীমতী মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি চিলজানভাস্কা ডভাকোভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু এছেম্বলিৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ উপৰিও উত্তৰ মেচিডনিয়া এছেম্বলিক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল'ব। উল্লেখযোগ্য যে দুয়োখন দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থ আছে।

0: ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত অহা 23 জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৱৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে মধ্য আৰু পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। লগতে এই অঞ্চলটোৰ দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ভ্ৰমণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা একাধিকবাৰ স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত শেহতীয়াকৈ মৃত্যু হোৱা সদনৰ 6গৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। প্ৰয়াত সদস্যকেইজন হৈছে নাদেনদালা ভাস্কৰ ৰাও, উমৰতী দেৱী, সুধাংশু সিল, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভুৱন চন্দ্ৰ খান্দুৰী, কে পি ধনপালন আৰু প্যাৰেলাল শংখৱাৰ। সদনে লগতে কাটাৰৰ আমিৰ শ্বেখ হামাদ বিন খালিফা অল থানিলৈও শ্ৰদ্ধা নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে শ্বেখ হামাদ বিন খালিফা অল থানিয়ে ভাৰত কাটাৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 18 বছৰ ধৰি কাটাৰৰ আমিৰৰ দায়িত্বত থকা অল থানিয়ে আধুনিক কাটাৰৰ ভেটি গঢ়ি তুলিছিল বুলি শ্ৰী বিৰলাই প্ৰকাশ কৰে।
1: মহামহিম শেখ আহমদ বিন খলিফা অল থানি নে জুন 1995 সে জুন 2013 তক 18 বর্ষ তক কতর কে আমির কে রূপ মে কার্য কিয়া। উনহনে আধুনিক কতর কি নিউ রাখি। উনহনে ভারত কতর সম্বন্ধো কে সবর্ধন মে ভি মহত্বপূর্ণ ভূমিকা নিভাই।
0: সদনত আজি অধ্যক্ষই প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰাৰ সময়তে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদস্যসকলক সদনৰ নীতি নিয়ম মানি চলি কাৰ্যক্ৰমণিকা চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত লোকসভাৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হয়। বিৰোধী সদস্যসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অধ্যক্ষই সদন আধা ঘণ্টাৰ বাবে 12:30 স্থগিত ঘোষণা কৰে। দ্বিতীয়বাৰৰ বাবে দুপৰীয়া 12:30 সদন পুনৰ মিলিত হয়। বিৰোধী সদস্যসকলে পুনৰ শ্লোগানেৰে সদন উত্তাল কৰি তোলে। ফলস্বৰূপে পুনৰ বিয়লি 3 বজালৈ সদন স্থগিত ৰখা হয়। বিয়লি 3 বজাত পুনৰ একে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে। ইপিনে ৰাজ্যসভাতো আজি একাধিকবাৰ সদন স্থগিত ৰখা হয়। পঞ্চমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 2:30 উচ্চ সদন মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে নিৰ্ধাৰিত কাৰ্যসূচী হাতত ল'বলৈ চেষ্টা কৰে যদিও বিৰোধী সদস্যসকলে শ্লোগানেৰে সদনত প্ৰতিবাদ সাব্যস্ত কৰে। হুলস্থুলৰ মাজতে দিনটোৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হয়। উল্লেখযোগ্য যে 25 দিন ধৰি চলিবলগীয়া সদনৰ বৰ্ষাকালীন অধিৱেশনত 19খন বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026ও উত্থাপন কৰাৰ কথা আছিল। তদুপৰি অহা 13 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ছাইমন ষ্টিলৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীযাদৱে কয় যে এই বৈঠকত অভিযোজন প্ৰযুক্তি হস্তান্তৰ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে বিত্ত সংগ্ৰহকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ সময়তকৈ আগতেই উপনীত হৈছে। শ্ৰীযাদৱে কয় যে ভাৰতে জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰচেষ্টাৰ অন্যান্য ক্ষেত্ৰসমূহতো সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। অসমত বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199 লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

0: আছে। চৰাইদেউ জিলাৰ টফাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই অব জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। অসমত এইবাৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। ইপিনে ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি হোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। জম্মু কাশ্মীৰত প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সকলো জিলা প্ৰশাসনক নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সমন্বিত কৰি তুলিবলৈ অহা 24 জুলাই পৰ্যন্ত প্ৰতি ছঘণ্টাৰ মূৰে মূৰে প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে জম্মুৰ অসামৰিক সচিবালয়ত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই নিৰ্দেশ জাৰি কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰত আৰু মলদ্বীপৰ বাণিজ্য, বিনিয়োগ, কৃষি, স্বাস্থ্যখণ্ড আদিকে ধৰি বহু ক্ষেত্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা হ'ব বুলি দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। নিটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকাঠামো সন্মিলনৰ কাৰ্যবাহী সচিব ষ্টাইমন ষ্টিলৰ সৈতে বৈঠকত মিলিত হয়। আৰু অসমত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাপাশ আকৌ শুনোৱা হওক। এই অনুষ্ঠানত আজি প্ৰথমে আগবঢ়াইছো জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ গীত। গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ।

আকৌ শুনক অনুষ্ঠানটিৰ প্ৰথম গীতটি শুনিলে জীৱেন্দ্ৰ মোহনদেৱ শৰ্মাৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যৰ গীতৰ কথাৰে। অনুষ্ঠানত খগেন মহন্ত আৰু ৰাণী দাসৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ। গীতৰ ৰচনা পুৰুষোত্তম দাসৰ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে এই গীতটিৰে সামৰা হ'ল আকৌ শুনোৱাহক অনুষ্ঠানটি। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে বেজেং কাঠাৰ আৰু সংগীবৃন্দৰ কণ্ঠত কাৰ্বি গীত।

0: পোমালীৰ সুৰ নচনাত শ্ৰোতাসকল ইমান পৰে বেজেং কাঠাৰ আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে নবনীতা হাজৰিকাৰ কণ্ঠৰ গীত। শিল্পীকণ্ঠৰ প্ৰথম গীতৰ ৰচনা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

আধুনিকীত অনুষ্ঠানত শ্ৰোতাসকলে নবনীতা হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে। এয়া শিল্পী কণ্ঠৰ আন এটি গীত, গীতৰচনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে নবনীতা হাজৰিকাৰ কণ্ঠৰ গীত গীতি শুনিলে। গীতৰ কথা আছিল ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ৰুদ্ৰ বৰুৱাৰ। আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। খন্তেক পাছতেই মুখ্য বাতৰি শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো মৰমী কাশ্যপে। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি, মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড়ত বীজ আৰু ৰোপণ সামগ্ৰী আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আইডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰে। আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
3: পৰিয়াল কল্যাণ অনুষ্ঠান।

0: পৰিয়াল কল্যাণ অনুষ্ঠানলৈ শ্ৰোতাক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটীৰ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ ৰাচনা দাস হাজৰিকা। নমস্কাৰ ডক্টৰ হাজৰিকা।
1: নমস্কাৰ।
0: শিশুৰ ৰোগ, বিশেষকৈ শিশু বুলিলে এটা খুব ডাঙৰ বয়সৰ এটা সীমাৰ ভিতৰত শিশু বুলি আমি ধৰোঁ, তাৰ ভিতৰতে যিখিনি শিশুৰ প্ৰধানকৈ আমি আলোচনা কৰিব খুজিছোঁ, যিখিনি শিশুৱে খুব ভালকৈ বুজাব নোৱাৰে, অৰ্থাৎ বয়সটো অতি কম হৈ থাকে।

0: তেনেকুৱা শিশুৰ কি ধৰণৰ আমি প্ৰতিক্ৰিয়া দেখি তেওঁলোকৰ কিবা এটা অসুস্থতা আৰম্ভ হৈছে এই ধৰণৰ কথাটো ভাবিব পাৰোঁ। বিশেষকৈ নতুনকৈ যিসকল মাতৃ হৈছে তেওঁলোকবিলাকে কেনেকৈ বা পৰিয়ালৰ যিকোনো মানুহেই শিশু এটাক অবজাৰ্ভ কৰি কেনেকৈ ধৰিব পাৰে যে এই শিশুটোৰ কোনো এটা ৰোগৰ লক্ষণ দেখা দিছে, আপুনি কওকচোন বাৰু। প্ৰথমতে আমি খুব সৰু বয়সৰ পৰা আৰম্ভ কৰোঁ।
1: হয়, খুব সুন্দৰ কথা আমি আজি আলোচনা কৰিব ওলাইছোঁ। প্ৰথমতে আমি একদম নৱজাতক শিশুৰ পৰা আৰম্ভ কৰিম, কাৰণ এইটো এটা বয়স যিটো বয়সত একোৱেই ক'ব নোৱাৰে, আৰু বিশেষকৈ আমাৰ যিবোৰ নতুন মাক তেওঁলোকেও বহুত কথা বুজি নাপায়গৈ। আৰু আজিকালি দিনত আমি দেখিছোঁ যে বহুতৰ ঘৰত তেওঁলোকে

0: তেতিয়াহ'লে লগে লগে চিকিৎসকৰ তাত লৈ যাব লাগে, বা যদি গাঁৱত থাকে আমাৰ আশাকৰ্মীবোৰ আছে তেওঁলোকত যোগাযোগ কৰিব লাগে, কথাটো জনাব লাগে। দ্বিতীয়তে হ'ল কি, আৰু এটা বস্তু হয় এইটো বয়সত, সেইটো হ'ল হালধীয়া হৈ যায় জণ্ডিচৰ যিটো লক্ষণ দেখা যায়। তেওঁলোকে যদি দেখে যে হালধীয়া পৰিছে শিশুটো,
1: হালধীয়া পৰা মানে কোন
0: শৰীৰটোৰ, গোটেই শৰীৰটোৰ কথা কৈছোঁ আমি, প্ৰথমতে চকুৰে আৰম্ভ হয়, তাৰপিছত লাহেকৈ মুখত, তাৰপিছত গোটেই শৰীৰটোত হৈ যায়। যদি তেনেকুৱা কিবা দেখিছে যে হালধীয়া পৰিছে আৰু খুব বেছিকৈ পৰিছে, হাতে ভৰিয়ে হালধীয়া পৰি গৈছে, তেতিয়াহ'লে লগে লগে শিশুক ঘৰত ৰাখিব নালাগে, তেওঁলোকে স্বাস্থ্য কেন্দ্ৰলৈ লগে লগে লৈ যাব লাগে। কাৰণ বেছিকৈ হালধীয়া পৰিলে এইটো মগজত সোমাই গ'লে তেতিয়া আমি
1: জটিল অৱস্থা,
0: জটিল অৱস্থা হৈ যায় আৰু তেতিয়া আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ।
1: এইখিনিতে মই প্ৰশ্ন এটা কৰি লওঁ আপোনাক, এই যে আপুনি কৈছে জণ্ডিচ ৰোগৰ লক্ষণে দেখা দিয়ে, এইটো খুব সঘনাই হোৱা এটা বিশেষ
0: গৰমৰ দিনত বেছিকৈ হয়।
1: হয়, এইটো সাধাৰণতে শিশুটোৰ কিমান বয়সলৈ, জন্মৰ কিমান দিনৰ ভিতৰলৈকে এই ৰিস্কটো থাকে?
0: এই ৰিস্কটো সাধাৰণতে এসপ্তাহলৈ আমি দেখোঁ যে হ'ব পাৰে, আৰু এইকেইদিনৰ ভিতৰতে যদি হয় আৰু খুব বেছিকৈ হয়, কিছুমান অৱশ্যে বেমাৰত বেছিকৈ হয়, যেনেকৈ তেজৰ কিছুমান বেমাৰ থাকিলে কিছুমান শিশুৰ বেছিকৈ হয়, বা ব্লাড গ্ৰুপ যদি মাকৰ বেলেগ হয় বা শিশুৰ বেলেগ ব্লাড গ্ৰুপ হয় তেতিয়াও বেছিকৈ হয়। সেইবোৰ কেঁচুৱাৰ ক্ষেত্ৰত কিন্তু এইটো এটা ৰিস্ক হয় আৰু লগে লগে আমি মানে
1: চিকিৎসা
0: কৰিব লাগে।
1: আৰু এই চিকিৎসাটো মানে সম্পূৰ্ণ নিৰাময় কৰিব পৰা চিকিৎসা
0: হয়, একদম ভাল হৈ যায়গৈ। সেইকাৰণে আমি খুব জোৰ দিওঁ যে তেওঁলোকে যেন লগে লগে
1: ডক্টৰৰ লগত পৰামৰ্শ কৰে,
0: পৰামৰ্শ কৰে। আৰু এটা আমি বিশেষ ধৰণৰ ব্লু লাইট, নীলা ৰঙৰ লাইট এটা দি তলত ৰাখি পেলাই দুই তিনিদিন ৰখাৰ পিছত এই নিজে নিজে কমি যায়গৈ জণ্ডিচটো, আৰু এইটো শিশু একদম ধুনীয়া নৰ্মেল হৈ যায়।
1: এনেই এই কথাটো সাধাৰণতে এটা বহুত পৰিয়ালত, বহুত নৱজাতকৰ ক্ষেত্ৰতে দেখা যায়। এইটো কিবা সংক্ৰমণ নে এইটো হয় সাধাৰণতে মানুহৰ শাৰীৰিক গঠনৰ কিবা এটা পৰিৱৰ্তনৰ কাৰণে?
0: জন্মৰ সময়ত সাধাৰণতে কি হয়, আমাৰ যিটো হিমগ্ল'বিন বুলি কওঁ আমি, তেজ বহুত বেছি থাকে জন্ম হোৱাৰ লগে লগে। নৰ্মেলি ধৰক আপোনাৰ বা মোৰ হিমগ্ল'বিন 12 বা 13 থাকে, কিন্তু নৱজাতক শিশুৰ আমি দেখোঁ যে 20 বা 22 এনেকুৱা থাকে। ছ' জন্ম হোৱাৰ লগে লগে এইটো ভাঙা আৰম্ভ হয়, আৰু ভাঙাৰ কাৰণেই এই যিটো ৰেড ব্লাড চেল বুলি কওঁ, যিটোত আমাৰ তেজত থাকে, এই ভাঙাৰ কাৰণে যিটো বাই প্ৰডাক্ট হয় সেইটো হ'ল বিলিৰুবিন, আৰু তাৰ পৰাই এই জণ্ডিচটো আমি দেখা দিয়ে। তো সেইকাৰণে চবৰে হয়, কিন্তু কিছুমান শিশুত দেখা গৈছে যে এইটো বেছিকৈ হয়, আৰু সেই বেছিকৈ হোৱা শিশুবিলাকৰে অলপমান দিগদাৰী হয়, আৰু সেইটো কাৰণে আমি কওঁ যে সেই তেওঁলোকক লগে লগে হস্পিটেললৈ আনিব লাগে।
1: অৰ্থাৎ এই প্ৰক্ৰিয়াটো সকলো শিশুৰ ক্ষেত্ৰত হয়,
0: অলপ মানে অলপ হয়,
1: কাৰোবাৰ ক্ষেত্ৰত এইটো জণ্ডিচ ৰোগ হিচাপে দেখা দিয়ে আৰু বহুতৰ ক্ষেত্ৰত নিদিয়ে, আৰু ইয়াৰ চিকিৎসা অতি সহজে আপুনি কৈছে খালি স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগে।
0: কাৰণ ইয়াৰ যদি চিকিৎসা আমি ভালকৈ নকৰোঁ তেতিয়া আমি দেখোঁ যে বহুতৰ আগলৈ তেওঁলোকৰ মগজ কাম নকৰে, আৰু যিটো আমি জানো যে চেৰেব্ৰেল পলচি বুলি যিটো বেমাৰ আমি জানো, য'ত ল'ৰা ছোৱালী ব্ৰেইনটো একদমেই কাম নকৰে আৰু কাণেৰেও নুশুনে, এই এনেকুৱা এটা ধৰণৰ বেমাৰ হ'ব পাৰে।
1: ছ'
0: সেইটো কাৰণে আমি খুব মানে ইয়াৰ কাৰণে অলপ কশ্যাছ,
1: সাৱধান হ'ব লাগে। গতিকে আপুনি প্ৰথমতে যিটো কথা ক'লে সেইটো হৈছে, একটো আপুনি কৈছিলে যে পেচাব পায়খানা এইবিলাক ঠিককৈ কৰিছে নে নাই, গাখীৰ ঠিকমতে খাইছে নে নাই, এইখিনি কথাটো চাবই লাগে। তাৰ লগতে আপুনি এইটো যিটো জণ্ডিচ ৰোগৰ কিবা ডেভেলপমেণ্ট হৈছে নেকি সেইটো আমি চাব লাগে। ইয়াৰ বাহিৰেও শিশুসকলৰ, বিশেষকৈ আমি একদম নৱজাতকৰ কথা কৈছোঁ, তেওঁলোকৰ কি ধৰণৰ অসুখৰ সাধাৰণতে সম্ভাৱনা থাকে?
0: আৰু ইয়াৰ লগত আমি দেখোঁ যে নৱজাতক শিশুৰ, কাৰণ তেওঁলোকৰ ধৰক জন্ম হোৱাৰ লগে লগে একো ইমিউনিটি নাথাকে, ইনফেকশ্যন বা বেমাৰৰ পৰা বাচিবলৈ একো
1: প্ৰতিৰোধ শক্তিটো কম থাকে,
0: সেইকাৰণে তেওঁলোকৰ যদি জ্বৰ উঠে তেতিয়াহ'লে আমি লগে লগে হস্পিটেলত আনিব লাগে। নৱজাতক শিশুৰ জ্বৰ হোৱা মানে তাৰমানে আমি গম পাইছোঁ যে এইটো কিবা ধৰণৰ এটা বেমাৰ হৈছে। ছ' জ্বৰ হ'লে ঘৰত বহি থাকিব নালাগে।
1: এনেই জ্বৰটো আমি এনেই সাধাৰণতে নৱজাতকৰ ক্ষেত্ৰত তেওঁলোকৰ শ্বাস প্ৰশ্বাস লোৱা আৰু শৰীৰৰ টেম্পাৰেচাৰ দুয়োটাই সাধাৰণ মানুহতকৈ বেছি ওপৰত হয়, গতিকে কিমানক আমি জ্বৰ বুলি ধৰিম?
0: জ্বৰ আমি ধৰক গাঁৱত আমাৰ তেনেকৈ মানুহে থাৰ্মোমিটাৰ বা হেৰি ব্যৱহাৰ নকৰে, কিন্তু তেওঁলোকে যদি চুই পেলাই লাগে যে খুব গা গৰম পাইছে তেতিয়াহ'লে লগে লগে লৈ যাব লাগে, দেখাব লাগে। খালি জ্বৰ বুলিয়ে নকওক, কেতিয়াবা এই নৱজাতক শিশুৰ আৰু এটা বস্তু খুব দৰকাৰী, যদি দেখে যে গাৰ যিটো টেম্পাৰেচাৰ তাপ সেইটো যদি নৰ্মেলতকৈও কম, তেতিয়াও কিন্তু আমি নৱজাতক শিশুক লৈ আহিব কওঁ। তাৰমানে দুটাই বেয়া, খুব বেছি গৰম হোৱাটোও বেয়া আৰু যদি ঠাণ্ডা হৈ আছে সেইটোও বেয়া, দুটা ক্ষেত্ৰতে মানে তেওঁলোকে আমি ভাবোঁ যে কিবা এটা মানে বস্তু ভাল হোৱা নাই, এই দুটা ক্ষেত্ৰতে তেওঁলোকে হস্পিটেললৈ লৈ আহিব লাগে।

0: আৰু সাধাৰণতে আমি মাকবিলাকক শিকাই দিওঁ যে আপোনালোকে হাতখন পেটত দি চাব, পেটৰ যদি তাপটো আৰু ভৰি হাতৰ তাপটো একে নহয় তাৰমানে কিবা এটা গণ্ডগোল হৈ আছে, সাধাৰণতে একেই হ'ব লাগে, পেটৰ তাপ আৰু হাত বা ভৰিৰ তাপটো একেই হ'ব লাগে,
1: একেই হ'ব লাগে। আমাৰ এডাল্টৰ ক্ষেত্ৰত, প্ৰাপ্তবয়স্ক বা সাধাৰণ মানুহৰ ক্ষেত্ৰত যিবিলাক অসুবিধা সাধাৰণতে এই বিষজাতীয় কথাবিলাক, আৰু শিশুৰ ক্ষেত্ৰত একেবাৰে স্পেচিফিক, মানে এইখিনি বস্তু শিশুৰেই হয় অসুবিধা, বেলেগৰ নহয়, তেনেকুৱা কথা দুটা ভাগ কৰি লৈ আপোনাৰ পৰা জানিব খুজিছোঁ।
0: শিশুৰ আমি সাধাৰণতে প্ৰত্যেকটো কথাতে কান্দিব,
1: হয়,
0: আৰু বেছিভাগ মাক দেউতাকে এয়া ভাবে যে কান্দা মানে ভোক লাগিছে, কিন্তু সেইটো কথা নহয়, প্ৰত্যেকবাৰে কান্দা মানে ভোক লগা নহয়। চ' সেইকাৰণে আমি চাব লাগিব যে ক'ৰবাত কিবা পোক পৰুৱাই কামুৰিছে নেকি, ক'ৰবাত কিবা কাটিছে নেকি, কাৰণ কেতিয়াবা কি হয় খুব বেছি আপুনি মানে যদি ডিঙি চিঙি নাচায়গৈ, ডিঙিৰ কাষত আপুনি দেখিব যে ঘাম ঘামি ঘামি পেলাই কেতিয়াবা ছাল উঠি গৈছেগৈ, সেইটো বিষতে কান্দে। আৰু বহুত ক্ষেত্ৰত হয় কি কেতিয়াবা গাখীৰ সোমাই যায় কাণত, চ' তাত কাণত ইনফেকশ্যন হ'ব পাৰে, বা শিশুৱে উশাহ ল'ব পৰা নাই, নাক বন্ধ হৈ আছে, তেতিয়াও কান্দিব। চ' এইবোৰ ক্ষেত্ৰত মানে খুব বেছি কান্দি থাকিলে বা তেওঁলোকে যদি নিজে ঘৰত উপায় বিচাৰি পোৱা নাই, তেতিয়াহ'লে আমি সদায় এইটো কওঁ যে ডাক্তৰৰ তাত লৈ যাব, কাৰণ ডাক্তৰে চাই পেলাইহে ক'ব পাৰিব। আৰু আজিকালি দেখা গৈছে যে বহুতে আমাক ফোন কৰে, ফোন কৰি পেলাই মানে উপায়টো বিচাৰে, কিন্তু সেইটো কেতিয়াও তেনেকৈ উপায় দিয়াটো উচিত নহয়, কাৰণ যেতিয়ালৈ আমি শিশুক নেদেখোঁ বা আমি শিশুক ভালকৈ পৰীক্ষা কৰি পেলাই নাচাওঁ, নিজে চকুৰে নাচাওঁ, তেতিয়াহ'লে ক'বলৈ বৰ দিগদাৰ। চ' যিকোনো ধৰণৰ প্ৰব্লেম হ'ব পাৰে। আৰু নৱজাতক শিশুৰ কেতিয়াবা আমি দেখোঁ যে ধৰক এমাহ দুমাহত কেতিয়াবা পেটৰ প্ৰব্লেমো থাকিব পাৰে, যিটো সেইটো সময়ত ধৰক বমি হৈ পেলাই দেখা দিব পাৰে, বা পায়খানাই বন্ধ হৈ যাব পাৰে, বা পায়খানাৰ ৰাস্তাই ভালকৈ হেৰি হোৱা নাই। চ' সেইখিনি আমি সেই চালেহে গম পোৱা যায়। চ' প্ৰত্যেকবাৰে কান্দিলে আমি মানে চাই পেলাইহে ক'ব পাৰিম যে সেইটো সময়ত কিহৰ কাৰণে কান্দিছে। সাধাৰণতে ল'ৰা ছোৱালীয়ে কান্দিলে কেতিয়াবা গৰমৰ কাৰণেও কান্দে, তো গৰম আমি কওঁ যে কাপোৰ চাপোৰ বেছি দিছে চাগে, তো কাপোৰ গুচাই পেলাইও চাব পাৰে। যদি এইবোৰ নৰ্মেল কথা কৰাৰ পিছতো যদি কান্দাটো চলি থাকে, তেতিয়াহ'লে তাৰমানে কিবা এটা ছিৰিয়াছ মানে বেমাৰ এটা হৈছে,
1: তেতিয়া আমি অসুবিধা
0: পাইছে, সেইটো চাই পেলাইহে ক'ব পাৰি।
1: আপুনি বমি কৰাৰ কথাটো কৈছিলে, কিছুমান যেনে শিশুৰ ধৰক পায়খানা কৰাৰ এটা সময় নাথাকে, পেচাব কৰাৰো তেনেকুৱা এটা সময় নাথাকে, আৰু ঠিক বমি এইটো বহুত ক্ষেত্ৰত হোৱা দেখা যায়, আনকি আমি যিটো গেছ হোৱা এই ধৰণৰ কথাবিলাক শিশুৰ ক্ষেত্ৰতো হয় বুলি আমি গম পাওঁ। গতিকে এই ধৰক বমি কৰাটো বা পায়খানা ইৰেগুলাৰলি কৰাটো, এইবিলাক কিমান স্বাভাৱিক নে তাৰ কিবা এটা নিৰ্দিষ্ট অবজাৰ্ভেশ্যন তাত দৰকাৰ হয়?
0: প্ৰথম কেইমাহৰ কাৰণে চাৰি মাহৰ সময়ত পায়খানা কেতিয়াবা ধৰক দিনত 10-12 কৰিব পাৰে, মাকে যিমানবাৰ গাখীৰ খুৱাব সিমানবাৰে পায়খানা কৰিব পাৰে, বা কেতিয়াবা দুদিন তিনিদিনো নকৰে, কেতিয়াবা এসপ্তাহলৈ নকৰে, এইটো আমি স্বাভাৱিক কথা বুলি ভাবোঁ। কিন্তু ধৰক কেতিয়াবা একদম বমি কৰিয়ে আছে, মানে যিমানবাৰে গাখীৰ খুৱাইছে সিমানবাৰেই বমি কৰিছে, গোটেই দিনটো বমি কৰি আছে, তেতিয়াহ'লে মানে এইটো নৰ্মেল নহয়, বা পায়খানাটো ইমান পানী পানী হৈ গৈছে, বা পায়খানাত তেজ আহিছে, বা হাও পৰিছে, তেতিয়া তাৰমানে কিবা এটা ইনফেকশ্যন হৈছে। তো সেইবিলাক ক্ষেত্ৰত হ'লে কিন্তু আমি চাব লাগিব,
1: মাকৰ গাখীৰৰ যোগেদি অথবা বতাহেৰে উশাহ নিশাহ লওঁতে তেনেকুৱা কণ্টামিনেশ্যন হোৱাৰ সম্ভাৱনা থাকে, সেইখিনিৰ পৰা কি ধৰণৰ জটিল অসুখ হ'ব পাৰে?
0: সাধাৰণতে মাকৰ গাখীৰ খালে কোনো চিন্তা নাই, মাকৰ গাখীৰৰ পৰা কোনো বেমাৰেই নহয়, এইটো মানে একদম খাটাং কথা। বতাহৰ পৰা আহিব পাৰে, যেনেকৈ আপোনাৰ ভাইৰেল ইনফেকশ্যন হয় বা নিউমনিয়া হয়, আৰু সৰু কেঁচুৱাৰ ক্ষেত্ৰত এইটো দেখা যায় যে কেতিয়াবা নিউমনিয়া হ'ব পাৰে। নিউমনিয়া হ'লে আপোনাৰ বা ভাইৰেল ইনফেকশ্যনৰ পিছতো কেতিয়াবা নিউমনিয়া হয়, চ' এইবিলাক বেমাৰ হ'লে কি হ'ব, আপোনাৰ উশাহৰ গতিটো বাঢ়ি যাব, জ্বৰ উঠিব, উশাহৰ গতিটো বাঢ়ি যাব, আৰু তেওঁলোকে উশাহ লোৱাত অসুবিধা পাব আৰু গেঠাব। আৰু সেই তেনেকুৱা অৱস্থা হ'লে আমি গম পাব, মাকহঁতে গম পাব যে মানে খোৱা লোৱাবোৰ কমাই দিব, কাৰণ উশাহ আৰু খোৱাটো একেলগে মিলাব নোৱাৰিব শিশুৱে, আৰু লাহে লাহে উশাহৰ গতিটো বাঢ়ি গৈ থাকিব, তেওঁলোকে নিজেই গম পাব যে এনেকৈ ইমান এনে এইটো ধৰণে দি উশাহ লয়, এতিয়াতো উশাহটো বেলেগকৈ লৈছে, উশাহৰ গতিটো বাঢ়ি গৈছেগৈ। আৰু দ্বিতীয়তে এই বুকুখন সোমাই যাবগৈ উশাহ লোৱাৰ সময়ত। চ' এই দুটা বস্তু যদি দেখে যে উশাহৰ গতি বাঢ়ি গৈছেগৈ আৰু গেঠাইছে আৰু বা বুকুখন সোমাই গৈছেগৈ উশাহ লোৱাৰ সময়ত, তেতিয়া তাৰমানে নিউমনিয়াটো খুব বেছিকৈ বাঢ়ি গৈছেগৈ, বা উশাহ লোৱাৰ খুব বেছি অসুবিধা হৈছে, অক্সিজেনৰ ডেফিচিয়েঞ্চি হৈছে, এইটো সময়ত তেওঁলোকে লৈ আহিব লাগিব হস্পিটেলত। চ' নিউমনিয়া, ডায়েৰিয়া এইখিনি হ'ল মানে খুব জটিল বেমাৰ, এইখিনি কাৰণে

0: লোকে হস্পিটেলত আহিব
1: নাই
0: লাগিব, কাৰণ
1: শিশুকে
0: হস্পিটেলত কি ঘৰতে এইবোৰ বেমাৰ
1: চিকিৎসা নহয়।
0: চিকিৎসা নহয়গৈ।
1: হয়, আৰু এই যে ধৰকচোন শিশুৱে সাধাৰণতে খোৱাৰ বাবে
0: হয়
1: খুবেই আগ্ৰহী, তেওঁলোকক হয়তো দিলেই তেওঁলোকে মাকে গাখীৰ খুৱাব খুজিলেই ভোক লাগ নহ'লে তেওঁলোকে অকণমান হ'লেও চেষ্টা কৰে খোৱাৰ, এই খোৱাটো ৰিফিউজ কৰে নেকি বাৰু মানে অসুখীয়া অৱস্থাত?
0: অসুখীয়া অৱস্থাত মই ক'লো নহয় এই যে আপোনাক ধৰক উশাহ ল'বলৈ দিগদাৰি পাইছে, সেই সেইটো সময়ত কি হ'ব, লাহে লাহে খোৱাটো কমাই দিবগৈ,
1: হয়,
0: কাৰণ তেওঁলোকে একেলগে উশাহটো আৰু খোৱাটো মিলাব নোৱাৰেগৈ।
1: হয়,
0: চ' যদি কোনো যিকোনো বেমাৰত শিশুৱে যদি খোৱাটো কমাই দিয়ে বা একদমেই বন্ধ কৰি দিয়ে, তাৰ মানে এইটো খুব ছিৰিয়াছ হৈ গৈছে বেমাৰটো, তেতিয়াহ'লে হস্পিটেলত আনিবই লাগিব।
1: আৰু এই যে জটিলতাবিলাক, এইবিলাকে কিমান সময় দিয়ে? তাৰমানে শিশুটোক আপুনি আপুনি কোৱা কথাখিনি লক্ষণখিনি আমি দেখিছোঁ, তেনেকুৱাত ধৰকচোন দূৰণিবতীয়া অঞ্চলতো শিশু থাকিব, গতিকে সেই শিশুখিনিক আমি অন্তত কিমান সময়ৰ ভিতৰত ডক্টৰৰ ওচৰত অনা উচিত?
0: যিমান সোনকালে পাৰে আনিব লাগে, কাৰণ সৰু শিশুবিলাকে ডাঙৰৰ নিচিনা আমাক টাইম নিদিয়ে, সময় নিদিয়ে। চ' সেইকাৰণে আশাকৰ্মীবিলাকক এইবিলাক আমি ট্ৰেইনিং দিয়া হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, যে কি কি বস্তু লক্ষণবোৰ দেখিলে তেওঁলোকে যেন পটককে বেমাৰটো ধৰিব পাৰে। আমাৰ এটা IMNCI ট্ৰেইনিং বুলি আছে, ইণ্টিগ্ৰেটেড মেনেজমেণ্ট অফ চাইল্ড এণ্ড নিউনেটেল ইলনেছেছ, এই ট্ৰেইনিংটো আমি গোটেই ভাৰতবৰ্ষৰ আৰু অসমতো চবকে দিয়া হৈছে। এই ট্ৰেইনিঙত আমি শিকাই দিওঁ যে কিবোৰ মানে এনেকুৱা লক্ষণবোৰ পটককৈ তেওঁলোকে দেখি পেলাই ধৰিব পাৰে, আৰু প্ৰত্যেকটো আশাকৰ্মীয়ে জানে যে কিবিলাক দৰৱ দি পেলাই ৰেফাৰ কৰিব লাগে। ধৰক যদি গাঁৱত মেনেজ কৰিব নোৱাৰে, তেওঁলোকে চম্ভালিব নোৱাৰে, তেতিয়াহ'লে যিটো কমিউনিটি হেলথ চেণ্টাৰ বা ধৰক আমাৰ গুৱাহাটী মেডিকেল কলেজ, তাত মানে তাত তেওঁলোকে লগে লগে পঠাই দিয়ে। সেইকাৰণে মাক দেউতাকে ঘৰত মানে হেৰি কৰিব নালাগে, নিজে চেষ্টা কৰিব নালাগে বা বেজ টেজ আনি পেলাই এইবিলাক ট্ৰিটমেণ্ট কৰিব নালাগে, কাৰণ আমাৰ গোটেই সুবিধাখিনি চৰকাৰৰ ফালৰ পৰা দিয়াই আছে। এইখিনি
1: আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি কথা জনোৱাৰ বাবে। আপোনাক পুনৰ লগ পাম ষ্টুডিঅ'তে, আজিলৈ নমস্কাৰ জনাইছোঁ।
0: নমস্কাৰ, ধন্যবাদ।
2: পৰিয়াল কল্যাণ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ যক্ষ্মা ৰোগ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে এটি কথোপকথন। ইয়াত ভাগ লৈছে ডক্টৰ মৃদুল ভাৰতী নাথ আৰু অশোক ভট্টাচাৰ্যই।
1: নমস্কাৰ ডক্টৰ নাথ।
3: নমস্কাৰ।
1: আমি প্ৰথমতেই মূল বিষয়টোলৈ আহোঁ, যক্ষ্মা ৰোগ কি, কেনেকৈ হয়, কেনেকৈ সোঁচৰে?
3: যক্ষ্মা ৰোগ হ'ল এবিধ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। এই ৰোগটো আচলতে যিবিলাক চিকিৎসা নকৰা যক্ষ্মা ৰোগী, বিশেষকৈ পালমোনাৰী টিবি, লাঙত যিটো টিবি থাকে, সেই টিবিটোৰ চিকিৎসা নকৰাকৈ থাকিলে তেনেকুৱা ৰোগীৰ পৰা তেওঁৰ কাহ হাঁচিৰ জৰিয়তে বতাহত বেক্টেৰিয়াটো আহি যায়, আৰু সেই বতাহখিনি কোনো সুস্থ মানুহে যেতিয়া সেৱন কৰে, বেক্টেৰিয়াটো সেই সুস্থ মানুহৰ দেহলৈ সোমাই যায়গৈ, তেনেকৈ এই বেক্টেৰিয়া ৰোগটো বিয়পি যায়।
1: হয়, এতিয়া আপুনি ক'লে যে এইটো এটা বেক্টেৰিয়াৰ দ্বাৰা বিয়পে, আৰু ধৰকচোন এজন মানুহে কাহিলে বা হাঁচিয়ালে, যিজন মানুহে হয়তো যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছে, তেতিয়া কিমান দেৰিলৈ প্ৰভাৱ থাকে?
3: বেক্টেৰিয়াটো আচলতে বতাহত যেতিয়া বিয়পি থাকে তেতিয়া যিকোনো সময়তে মানুহজনৰ গালৈ সোমাব পাৰে, কিন্তু মানুহজনৰ গাত সোমোৱাৰ পিছত লগে লগেই যে যক্ষ্মা ৰোগটোৱে দেখা দিব তেনেকুৱা নহয়। এই যক্ষ্মা ৰোগটো ধৰক বেক্টেৰিয়াটো বডিৰ ভিতৰত সোমোৱাৰ দুমাহৰ পিছতো হ'ব পাৰে, নহ'লে 10 বছৰ পিছতো হ'ব পাৰে, কিন্তু কোনো নিৰ্দিষ্ট সময় নাই যে ইমান সময়ৰ ভিতৰত হ'বই। যেতিয়া মানুহজন ধৰক ফিজিকেলি উইক হৈ যায়, ইমিউনলজিকেলি কম্প্ৰমাইজ হৈ যায়, বডিৰ ৰেজিষ্টেঞ্চ কেপাচিটিটো যদি কমি যায়, তেতিয়াহ'লে টিবি ৰোগটো সেই বেক্টেৰিয়াটো সোনকালে কৰিব পাৰে। কিন্তু যিজনৰ ৰেজিষ্টেঞ্চ ভাল, তেওঁৰ স্বাস্থ্য পাতি ভাল, সম্পূৰ্ণ সুস্থ সবল, সেইজনৰ ক্ষেত্ৰত কিন্তু টিবি ৰোগ ডেভেলপ কৰোঁতে কিছুদিন সময় লাগে।
1: হয়, কিন্তু আপুনি যেনেকৈ ক'লে যে আমাৰ ধৰকচোন মানুহে এই বাছে পাব্লিক বাছত যায়, ট্ৰেইনত যায়, তেনেকৈ বা হাট বজাৰবিলাকলৈ আহে, আৰু তাত যক্ষ্মা ৰোগীসকলতো এনেকুৱা নহয় যে ঘৰত বহি থাকে আজিকালি বিশেষকৈ, তেনেকুৱা ক্ষেত্ৰতো এই ধৰণৰ বতাহত বিয়পি থকা অৱস্থাটো থকাটো খুবেই স্বাভাৱিক, আৰু বহু মানুহে হয়তো উশাহ নিশাহত সেই যক্ষ্মা ৰোগ মানে বেক্টেৰিয়াটো ভিতৰলৈ নি আছে। কিন্তু এইটোৰ কিবা এটা কথা আছে নেকি, যে বেক্টেৰিয়েল লোড বোলা কিবা কথা আছে নেকি, যে কিমান হ'লে মানুহৰ এই আক্ৰান্ত
3: হয়? সুন্দৰ প্ৰশ্ন এটা কৰিছে। মানুহজনৰ গাত যেতিয়া বেক্টেৰিয়েল লোডটো বাঢ়ি যাব, তেওঁৰ যেতিয়া ইমিউনিটিটো যেতিয়া কম থাকে, তেওঁৰ বেক্টেৰিয়াৰ লোডটো মানে বেক্টেৰিয়েল মাল্টিপ্লিকেশ্যনটো বডিৰ ভিতৰত খুব বাঢ়ি যায়, তেনেকৈ সোনকালে ডেভেলপ কৰি দিয়ে টিবি। কিন্তু যিজনৰ ৰেজিষ্টেঞ্চ কেপাচিটি ভাল, ইমিউনলজিকেলি খুব ষ্ট্ৰং হৈ আছে, তেওঁৰ ঠাইত কিন্তু বডিত মাল্টিপ্লাই ইমান সহজতে বেক্টেৰিয়াটোৱে কৰিব নোৱাৰে। আৰু কেতিয়াবা এনেকুৱাও আচৰিত ধৰণে দেখা যায় যে তেওঁৰ বডিটোত টিবিৰ বেক্টেৰিয়াটো সোমাই আছে, কিন্তু কোনোদিন তেওঁৰ টিবি ডেভেলপ নকৰিলে, টিবি ৰোগটো হয়তো বেলেগ ৰোগত হয়তো তেখেত

0: খাব পাৰে, কিন্তু টিবি তেওঁৰ ক্ষেত্ৰত ডেভেলপ নকৰিলে, তেনেকুৱা আমি দেখা পাওঁ।
1: হয়, আৰু এই যে আপুনি কৈছে কেৰিয়াৰ, তাৰমানে এজন মানুহে, সেই মানুহজনে এই ৰোগটো বিয়পাব পাৰেনে?
0: কেৰিয়াৰজনে বিয়পাব নোৱাৰে, এজন সম্পূৰ্ণ এক্টিভ টিবি পেচেণ্ট এজনেহে টিবি ৰোগটো বিয়পাব
1: পাৰে। হয়, এতিয়া আমি যক্ষ্মা ৰোগীৰ সংখ্যা খুব কম নহয়, আমি যক্ষ্মা আঁচনি বেলেগকৈ ল'ব লগা হৈছে, ভাৰতবৰ্ষত যক্ষ্মাৰ পৰা আক্ৰান্ত হৈ, যক্ষ্মাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও অকল ভাৰতত নহয় গোটেই বিশ্বতেই মৃত্যুৰ এটা অন্যতম কাৰক হৈছে যক্ষ্মা ৰোগ। আধুনিক চিকিৎসা থকা স্বত্বেও এই অৱস্থাটো কিয় সৃষ্টি হৈ আছে?
0: বৰ দুখ লগা কথা যে গোটেই পৃথিৱীৰ ভিতৰত যিমানখিনি টিবি ৰোগী আছে তাৰ আটাইতকৈ ডাঙৰ পাৰ্টটো কণ্ট্ৰিবিউট কৰি আছে ভাৰতবৰ্ষই। ভাৰতবৰ্ষত টিবি ৰোগী যথেষ্ট পৰিমাণে আছে, আৰু সেইকাৰণেই টিবি ৰোগৰ প্ৰথমতে আছিলে কণ্ট্ৰল, ৰিভাইজ নেশ্যনেল টিউবাৰকুলছিছ কণ্ট্ৰল প্ৰগ্ৰাম, কণ্ট্ৰল প্ৰগ্ৰাম ডেভেলপ কৰিলে, এতিয়া সেই প্ৰগ্ৰামটোক নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰামলৈ লৈ যোৱা হ'ল।
1: কিন্তু এই যে ধৰক আমাৰ কণ্ট্ৰল প্ৰগ্ৰামটোত,
0: হয়,
1: যিটো আমাৰ নিয়ন্ত্ৰণ আঁচনিখন লৈছিল, সেইখন খুব বেছি সফল হৈছে বুলি আপুনি ভাবেনে, আপোনাৰ অন্ততঃ আপোনাৰ জিলাখনৰ পৰিসৰত?
0: আচলতে কণ্ট্ৰল প্ৰগ্ৰামৰ ক্ষেত্ৰত আৰু নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰামৰ ক্ষেত্ৰত এটা ভাষ্ট ডিফাৰেঞ্চ এটা আছে। আগতে কণ্ট্ৰল প্ৰগ্ৰামত আছিলে আমাৰ এক্টিভ যিটো টিবি পেচেণ্টখিনি কেতিয়া আমি পাওঁ, তেওঁলোকে হস্পিটেলত আহিব, তেওঁলোকৰ চিম্পটমছ ডেভেলপ কৰিছে, তেওঁলোকে ঘৰত কিছুদিন থাকিলে, ফাৰ্মাচীৰ পৰা কাফ চিৰাপ খালে, টেবলেট খালে, তাৰপিছত আহিলে টিবি হস্পিটেল, তাৰপিছত ধৰা পৰিলে, তাৰপিছত টিবিৰ চিকিৎসা হ'ল, ইতিমধ্যে তেওঁ বহুত স্প্ৰেড কৰি পেলালে। কিন্তু এতিয়া নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰাম যিটোত আছে, এই এলিমিনেশ্যন প্ৰগ্ৰামটো যথেষ্ট বহুত মাইনিউটলি কিছুমান প্লেন কৰা হৈছে, সেই প্লেনবিলাকৰ জৰিয়তে যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি টিবি এলিমিনেট কৰিব পাৰিম। যেনে এতিয়া আমি কি কৰি আছোঁ, আমি এতিয়া প্ৰত্যেক ঘৰে ঘৰে গৈ যিবিলাক ঠাইৰ পৰা টিবি পেচেণ্ট হোৱাৰ সম্ভাৱনা বেছি সেই ঠাইবিলাকত আমাৰ মানুহ ঘৰে ঘৰে যায়, সেই ৰোগীজন অহালৈকে আমি ৰৈ নাথাকোঁ কেতিয়াও, আমি ঘৰে ঘৰে যাওঁ, আমাৰ মানুহ ঘৰে ঘৰে যায়, তাত যিবিলাক চিম্পটম থকা ৰোগী আছে, ৰোগী বুলি নকওঁ, চিম্পটম থকা মানুহ আছে, তেওঁলোকৰ পৰা সেই স্পুটাম চেম্পলটো কালেক্ট কৰি তেওঁলোকে লৈ আহিব আমাৰ হস্পিটেলত, আমি টেষ্ট কৰিম, ৰিজাল্ট যদি পজিটিভ হয় আমি ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰিম, ৰোগীজন আমি হস্পিটেললৈ অহালৈ আৰু এতিয়া বাট চাই নাথাকোঁ আমি। এইটো এটা ষ্টেপ। আৰু দুই নম্বৰ ষ্টেপটো হ'ল কি, আমাৰ টিবি প্ৰিভেণ্টিভ ট্ৰিটমেণ্ট, টিবি নহ'বৰ কাৰণে চিকিৎসা। আমি একে সময়তে সকলো মানুহকে টিবি নহ'বৰ চিকিৎসা কৰিব নোৱাৰোঁ। আমাৰ ফাৰ্ষ্ট টাৰ্গেটটো হ'ল যি ঘৰ মানুহত এজন টিবি ৰোগী আছে, অফকোৰ্চ পালমোনেৰী টিবি যিজনে বিয়পাব পাৰে, পালমোনেৰী টিবি থকা ৰোগীজনৰ ঘৰত সেই টিবি ৰোগীজনক আমি টিবিৰ চিকিৎসাটো দিম, আৰু তেওঁৰ পৰা যাৰ গালৈ বিয়পিব পাৰে ঘৰৰ পৰিয়ালৰ সদস্যকেইজন, সেই সদস্যকেইজনক আমি টিবি ৰোগ নহ'বৰ কাৰণে আমি চিকিৎসা আৰম্ভ কৰিছোঁ। আৰু এতিয়া আমি প্ৰায় ডেৰ বছৰ হ'ল, প্ৰায় দুবছৰ হ'ব এতিয়া, এইখিনি সময়খিনি যথেষ্ট আশাব্যঞ্জক সঁহাৰি এটা আমি দেখা পাইছোঁ।
1: এতিয়া আপুনি প্ৰথম কথা ক'লে যে আপোনালোকৰ আশাকৰ্মীও ইয়াৰ লগত জড়িত হয় বা স্বাস্থ্যকৰ্মীসকল জড়িত হয়, আপোনালোকে গাঁৱে গাঁৱে গৈ বা যিবিলাক অঞ্চলৰ পৰা টিবি হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে তাত গৈ মানুহক পৰীক্ষা নিৰীক্ষা কৰে। এতিয়া মোৰ দুটা প্ৰশ্ন আছে, এটা হৈছে এইটো ছেল্ফ ৰিপৰ্টিঙতো হ'ব পাৰে, এজন মানুহে নিজকে টিবিত আক্ৰান্ত বুলি সন্দেহ কৰাৰ কাৰণে কি কি চিম্পটম বা কি কি লক্ষণ লাগিব?
0: হয়, এইটো সুন্দৰ প্ৰশ্ন। আচলতে টিবি যদি আমি এলিমিনেট কৰিব লগা হয় তেতিয়াহ'লে সকলো মানুহে যদি টিবিৰ লক্ষণকেইটাৰ বিষয়ে জানে তেতিয়াহ'লে আমাৰ কামটো কিছু সহজ হৈ যায়। টিবি ৰোগ হ'ব লগা হ'লে বিশেষকৈ চাৰিটা লক্ষণ, এই চাৰিটা লক্ষণ থাকিবই লাগিব, যেনে কাহ, দুই সপ্তাহতকৈ অধিক দিনৰ কাৰণে কাহটো, জ্বৰটো, জ্বৰটো সচৰাচৰ গধূলি সময়ত আৰম্ভ হয় আৰু ৰাতি বেছিকৈ ঘামি থাকে, ওজন কমি যোৱা আৰু ভোক নলগা, এইকেইটাই হ'ল মূল লক্ষণ। আমি এনেকৈ কওঁ যে এই লক্ষণকেইটা যদি নাথাকে তেতিয়াহ'লে আমি 90% চিয়'ৰ যে সেই মানুহজনৰ গাত টিবি নাই, কাৰণ টিবি ৰোগ থাকিব লাগিলে এই চাৰিটা লক্ষণৰ কোনো এটা নহয় কোনো এটা লক্ষণ তেওঁৰ গাত দেখা দিবই।
1: এতিয়া আপুনি কোনো এটা নহয় কোনো এটা লক্ষণ বুলি কৈছে, মানে কি ইয়াৰ ভিতৰত আপুনি চাৰিটা লক্ষণৰ কথা কৈছে, তাৰ ভিতৰত কোনোবা তিনিটা নাথাকাকৈও হ'ব পাৰে নেকি?
0: পাৰে, যিকোনো এটা চিম্পটম থাকিলেও তেওঁ টিবি হ'ব পাৰে, থাকিব পাৰে।
1: অৰ্থাৎ আমি সাধাৰণতে ভাবোঁ যে যক্ষ্মা বা ক্ষয় ৰোগ বুলি কয় এইটো ৰোগত কাহ, সেইটো খুব গুৰুত্বপূৰ্ণ এটা ফেক্টৰ বা কাৰক বুলি ভাবোঁ, কাহ নথকাকৈও হ'ব পাৰে নেকি?
0: কাহ নথকাকৈও টিবি হ'ব পাৰে, কিন্তু আমি তাৰ আগতে জানিব লাগিব যে কাহ যক্ষ্মা ৰোগৰ প্ৰকাৰকেইটা কি কি ধৰণৰ যক্ষ্মা ৰোগ আছে। এটা হ'ল পালমোনেৰী টিবি, লাঙত যিটো হয়, আৰু হ'ল এটা এক্সট্ৰা পালমোনেৰী টিবি, মানে লাঙৰ বাহিৰত যিখিনি টিবি হয়। এইখিনিতে মই এটা কথা কৈ থৈ দিওঁ, গোটেই মানুহৰ গাত যিমানখিনি অংগ প্ৰত্যংগ আছে প্ৰত্যেকটো অংগ প্ৰত্যংগতে টিবি ৰোগ হ'ব পাৰে, একচেপ্ট চুলি, নখ আৰু দাঁত, এই তিনি ঠাইত নহয়, তাৰ বাহিৰে যিকোনো অংগ এফেক্ট।

0: থ'ব পাৰে। এতিয়া আপুনি যিটো কথা ক'লে যে কাঁহটো, কাঁহটো যদি পালমোনাৰী টিবি হয় তেতিয়াহ'লে তেওঁৰ প্ৰথম চিম্পটম কাঁহটো থাকে, কিন্তু এক্সট্ৰা পালমোনাৰী টিবিত কিন্তু আপুনি কাঁহটো নাপাব পাৰে, কাৰণ জইণ্ট টিবি হ'ব পাৰে, ব্ৰেইন মেনিনজিয়েল টিবি হ'ব পাৰে, যিকোনো ঠাইত যদি এক্সট্ৰা পালমোনাৰী টিবি ডেভেলপ কৰে তেতিয়াহ'লে তেওঁৰ ঠাইত কাফটো নাথাকিব, বাকীকেইটা থাকিব পাৰে, জ্বৰ হ'ব পাৰে,
1: জ্বৰ নোহোৱাকৈ টিবিটো যক্ষ্মা ৰোগ হ'ব নোৱাৰে।
0: কেতিয়াবা এনেকুৱাও দেখা যায় যে জ্বৰ নোহোৱাকৈও এক্সট্ৰা পালমোনাৰী টিবিৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে জইণ্ট টিবি হৈ আছে, জইণ্ট টিবিটোত হয়তো প্ৰথমতে জ্বৰটো দেখা দিয়াই নাই, জইণ্ট পেইন হৈছে বা জইণ্টটো ফুলি গৈছে, তেনেকুৱা ধৰণৰ আমি দেখা পাওঁ। কিন্তু যিকোনো এই চাৰিটা লক্ষণৰ ভিতৰত কিন্তু কোনোবা এটা নহয় কোনোবা এটা লক্ষণ দেখা যাব।
1: সাধাৰণতে হাওঁফাওঁৰ টিবি, যিটো আপুনি পালমোনাৰী টিবি বুলি কৈছে, সেইটোৰ সংখ্যাই সৰহ মানে তেনেকুৱা ৰোগীৰ, আৰু সেই ৰোগীসকলৰ যিটো জ্বৰ সেইটো হ'বই লাগিব নেকি বা কাহ হ'বই লাগিব নেকি?
0: পালমোনাৰী টিবিত কিন্তু কাহটো আৰু জ্বৰটো এই দুটা থাকেই,
1: ঠিক আছে। পৰীক্ষা কৰাৰ ক্ষেত্ৰত মানুহজনৰ সন্দেহ হ'ল, নিজে এজন মানুহে দেখিলে যে তেওঁৰ জ্বৰ উঠি আছে বহুদিন দীঘলীয়াকৈ বা তেওঁৰ কাহ হৈছে, তেনেকুৱা ক্ষেত্ৰত তেওঁ যদি পৰীক্ষা কৰিব লাগে, আপুনি স্পুটাম বা কফ পৰীক্ষা কৰাৰ কথা কৈছে, কফ পৰীক্ষাটো সম্পূৰ্ণ নিশ্চিতনে যে তাৰ পৰা সম্পূৰ্ণৰূপে আপুনি ঠাউৰ কৰিব পাৰেনে?
0: আপুনি খুব এটা উল্লেখযোগ্য প্ৰশ্ন কৰিছে। হয়, টিবি আমি ডিটেকশ্যন যদি সোনকালে কৰিব পাৰোঁ তেতিয়াহ'লে আমি টিবি ৰোগ দূৰো কৰিব পাৰিম, কাৰণ যেতিয়া ডিটেকশ্যন সোনকালে হ'ব তেওঁ আৰু স্প্ৰেড কৰিব নোৱাৰে, গতিকে আমি ডিটেকশ্যনটো মেইন। সেইকাৰণে আমি কামৰূপ মহানগৰ জিলাৰ প্ৰায়বিলাক হস্পিটেলতেই, অলমষ্ট অল, চবতে আমাৰ মাইক্ৰস্কোপি চেণ্টাৰ আছে, মাইক্ৰস্কোপত আমি টিবিটো ধৰা পেলাওঁ। কিন্তু এইখিনিতে এটা কথা আছে যে মাইক্ৰস্কোপত, যিটো আমাৰ চিম্পল মাইক্ৰস্কোপ, মাইক্ৰস্কোপত আমি যিমান কেতিয়াবা কিছুমান মিছ হৈ যায় টিবি পেচেণ্ট, সেইকাৰণে এতিয়া আমাৰ হাতত ছফিষ্টিকেটেড দুটা মেচিন আহিছে, নাট মেচিন বুলি কওঁ, এটা চিবি নাট মেচিন, এটা ট্ৰু নাট মেচিন। এইকেইটা মেচিনৰ এফিকেচি ইমান বেছি যে আমি খুব কম পৰিমাণৰ বেক্টেৰিয়া স্পুটামত থাকিলেও আমি ধৰা পেলাব পাৰোঁ। সেইটো প্ৰাইভেট চেক্টৰত কিন্তু ধৰক সেই টেষ্টটো কৰিবলৈ যাওঁতে 3,000-4,000 টকা লয়, আমি গভৰ্মেণ্ট চেক্টৰত সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কৰি আছোঁ।
1: আৰু সেইটো সেই পৰীক্ষা কৰাৰ কাৰণে ক'ত যাব লাগিব?
0: সেইটো কৰিবৰ কাৰণে যদি মাইক্ৰস্কোপি কৰিব লগা হয় যিকোনো এখন গভৰ্মেণ্ট হস্পিটেলত যাব পাৰিব, আৰু সেইকেইটা যদি স্পেচিয়েল টেষ্টৰ কাৰণে লাগে তেতিয়াহ'লে বিৰুবাৰী টিবি হস্পিটেলত আমাৰ আছে, গুৱাহাটী মেডিকেল কলেজত আছে, তেনেকৈ কৰিব পাৰি।
1: এতিয়া এই যিটো আপুনি ক'লে যে মানুহৰ বিভিন্ন অংগত হ'ব পাৰে, কফ পৰীক্ষাত কেতিয়াবা ধৰা নপৰিব পাৰে, তাৰ বাহিৰেও বেলেগ পৰীক্ষা আছে নেকি মানুহৰ?
0: হয়, আমি আগতে আছিলে কি, যেতিয়া এজন টিবি ৰোগী, টিবি বুলি নকওঁ, কাঁহ চাহ লৈ আহিছে এজন ৰোগী হস্পিটেলত আহিলে, তেওঁক আমি প্ৰথমতে চাই কেইটামান পৰীক্ষা লিখি দিওঁ, যেনে স্পুটাম ফৰ মাইক্ৰস্কোপি, কফটো তেওঁৰ মাইক্ৰস্কোপি টেষ্টৰ কাৰণে পঠিয়াওঁ, কিন্তু টেষ্টটো হোৱালৈকে তেওঁক এটা আমি এণ্টিবায়'টিক এটা দি দিওঁ। তাৰপিছত সেই এণ্টিবায়'টিকটো খাই টেষ্টটো কৰে, কৰি পেলাই যেতিয়া ঘূৰি আহিলে যে তেওঁৰ কাঁহটো ভাল পোৱা নাই, তেতিয়া আমি যদি কফটো নিগেটিভ পালোঁ, পজিটিভ পালেতো টিবি ট্ৰিটমেণ্ট কৰিলোঁ, যদি নিগেটিভ পাওঁ তেতিয়া আমি এক্সৰে কৰিবলৈ পঠিয়াওঁ, এক্সৰে ধৰা পৰে নেকি, সেইটো আছিলে আগৰ কনচেপ্ট। কিন্তু এতিয়া এজন ৰোগীয়ে আমাৰ ওচৰলৈ অহাৰ লগে লগেই যদি আমাৰ সন্দেহ হয় যে তেওঁৰ টিবি ওলাব পাৰে, তেওঁক লগে লগে আমি এতিয়া মাইক্ৰস্কোপিও নকৰোঁ, য'ত আমাৰ সুবিধা আছে আমি তাত নাট টেষ্ট কৰোঁ, আৰু লগে লগে এক্সৰেখনো কৰোঁ, দুইটা আমি বিনামূলীয়াকৈ কৰোঁ।
1: কিন্তু এই এক্সৰেখন কি মানে 100% নিশ্চিতভাৱে ধৰা পেলোৱাৰ কাৰণে পাৰেনে বাৰু?
0: 100% বুলি ক'বলৈ অসুবিধা, কাৰণ যিকোনো টেষ্টতে আমি 100% কেতিয়াও ক'ব নোৱাৰোঁ, কিন্তু আমি নিশ্চিত যে আমি যদি তেনেকুৱা টিবি পেচেণ্ট এজন যদি তেনেকুৱা চিম্পটম লৈ পেলাই আহে তেতিয়াহ'লে আমি ধৰা পেলোৱাত আমি যথেষ্ট মানে সন্তুষ্টি এটা আছে যে সেইটো পৰীক্ষাৰ দ্বাৰা আমি ধৰা পেলাব পাৰোঁ।
1: হয়, আৰু তাৰ লগতে আৰু এটা কথা আহিছে যে মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিবি, সেইটো সম্পৰ্কে কওকচোন।
0: হয়, আচলতে আমি যিটো ড্ৰাগছ প্ৰথমতে যেতিয়া টিবি পেচেণ্ট এজন আহে, আজিকালি আমি কি কৰোঁ, তেওঁৰ চেঞ্চিটিভিটি পেটাৰ্ণটো চাই লওঁ, কোনটো দৰৱে তেওঁৰ ঠাইত কাম কৰিব, কোনটোৱে কাম নকৰে, তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি টিবি ৰোগটোক দুটা টাইপত ভগাইছোঁ, এটা হ'ল ড্ৰাগ চেঞ্চিটিভ টিবি, এটা হ'ল ড্ৰাগ ৰেজিষ্টেণ্ট টিবি। ড্ৰাগ ৰেজিষ্টেণ্ট টিবি আমি কেতিয়া কওঁ, ৰিফাম্পিচিন বুলি এটা টেবলেট আছে য'ত আমি ড্ৰাগ চেঞ্চিটিভ টিবিবিলাকক ইউজ কৰোঁ, যিটো মেইন দৰৱ ৰিফাম্পিচিন, সেই দৰৱটোৱে ৰোগীজনক কাম কৰে নে নকৰে আমি প্ৰথমতে চাই লওঁ। সেই দৰৱটোৱে যদি কাম কৰি আছে তেতিয়াহ'লে INH বুলি যিটো টেবলেট আছে সেইটোৱে ৰোগীজনৰ ঠাইত কাম কৰে নে নকৰে সেইটো আমি চাই লওঁ। যদি সেই দুটাই কাম কৰে তেতিয়াহ'লে আমি তেওঁক ড্ৰাগ চেঞ্চিটিভ টিবিৰ যিটো ৰেজিম সেইটো আৰম্ভ কৰোঁ। কিন্তু ৰিফাম্পিচিন টেবলেটটো যদি আমি ৰেজিষ্টেঞ্চ পাওঁ তেতিয়াহ'লে সেই ৰোগীজনক আমি মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট হিচাপে লৈ লওঁ, লৈ পেলাই তেওঁৰ ৰেজিমেণ্টটো বেলেগ হয়। আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আকৌ সেই ৰোগীজনক আমি ছেকেণ্ড লাইন লাইন প্ৰুভ এছে বুলি কয়, ছেকেণ্ড লাইন লাইন প্ৰুভ এছেটো কৰি পেলাই আমি আৰু টিবি যিখিনি মেইন দৰৱ ব্যৱহাৰ কৰোঁ সেই ৰোগীজনৰ ক্ষেত্ৰত এই দৰৱকেইটাই কাম কৰিবনে নাই সেইটো জানি লৈ আমি স্পেচিফিকেলি তেওঁক

0: কিন্তু আৰম্ভ
1: আৰু ওপৰৰ ঔষধ তেওঁ গ্ৰহণ কৰিব লাগে। এই টিবিত যিজন ৰোগ আক্ৰান্ত হয় তেওঁ এই ঔষধখিনি লোৱাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হৈ যায়নে?
0: হয়,
1: আমাৰ অনুষ্ঠানত আহি শ্ৰোতাক এইখিনি জনোৱাৰ বাবে আপোনাক ধন্যবাদ আৰু এতিয়া বিদায় লৈছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ অৰ্থাৎ 29 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আধুনিক গীতৰ অনুষ্ঠানত আজি প্ৰথমে আপোনালোকলৈ লৈ আহিছোঁ বলিছে মলয়া বা সৰ্বসংকলনৰ এটি গীত, দীপালিমা দুৱৰা চলিহাৰ কণ্ঠত, ৰচনা কৰুণাধৰ বৰুৱাৰ, সুৰ কৰিছিল দৰ্পনাথ শৰ্মা, কেশৱ শৰ্মা, কৰুণাধৰ বৰুৱা আৰু গোলাপ চন্দ্ৰ শৰ্মাই।

আধুনিকীকৰণ শান্তি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাশৰ পৰা। খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ, চিনাকি গীত সৰ্বসংকলনৰ পৰা, গীতৰচনা কেশৱ মহন্তৰ, সুৰ প্ৰভাত শৰ্মাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ সামৰণিত দাপোন শ্ৰৱসংকলনৰ এটি গীত আগবঢ়াইছোঁ জিতুল সোণোৱালৰ কণ্ঠত। গীতৰ কথা জিতুল সোণোৱালৰ।

0: मुद्दों को लेकर बार बार बाधित। केंद्रीय मंत्री जेपी नड्डा ने नई दिल्ली में प्रदर्शनकारियों से बातचीत की, धरना समाप्त करने और स्थिति सामान्य करने की अपील की। राष्ट्रपति द्रौपदी मुर्मू ने भारत और मोल्दोवा के बीच मजबूत आर्थिक सहयोग तथा तेजी से बढ़ते क्षेत्रों में सहयोग का आह्वान किया। जम्मू संभाग में मूसलाधार वर्षा से 4 और लोगों की मौत, पिछले 2 दिन में मरने वालों की संख्या 16 हुई। उपराज्यपाल मनोज सिन्हा ने कई जिलों में बाढ़ की स्थिति का जायजा लिया। हिमाचल प्रदेश और जम्मू कश्मीर में कल तेज बारिश का रेड अलर्ट। और ब्रिटेन में लेबर पार्टी के एंटी बर्नहम ने नए प्रधानमंत्री के रूप में कार्यभार संभाला। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন এ আই আৰ মোবাইল এপতো।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
6: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আৰম্ভ কৰিবলৈ লৈছোঁ অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। প্ৰথমে উপগ্ৰহ চিনেমাৰ এটি গীত আগবঢ়াইছোঁ অৰ্চনা দাস আৰু অনিমা ডেকাৰ দ্বৈত কণ্ঠত।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য

0: সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
0: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এবাৰ ভাইটি চিনেমাৰ এটি গীত শুনক আৰতী মুখাৰ্জী আৰু সহশিল্পীসকলৰ কণ্ঠত।

মুক্তি চিনেমাখনৰ গীত শুনিলে সুমন কল্যাণপুৰৰ কণ্ঠত। শ্ৰোতাসকলে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত ৰীতা বৰুৱাৰ কণ্ঠৰ এটি গীত শুনক, বোলছবি অপৰূপা।

0: অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1-800-420-2233 নম্বৰত।
1: চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনক পূজা চিনেমাৰ এটি গীত। গীতিৰ কণ্ঠ অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব।

0: এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰী অজন্তা নেওগে আজি যোৰহাট জিলা ভ্ৰমণ কৰি জিলাখনৰ বৰিগাঁও, গড়মূৰ আৰু বৰহোলা মহাবিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰসহ কেইবাটাও গুৰুতৰভাৱে বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীৰ সৈতে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী, অতিৰিক্ত জিলা আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়া, সহকাৰী জিলা আয়ুক্তৰ লগতে প্ৰশাসনৰ অন্যান্য সংশ্লিষ্ট উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকে বানপীড়িত ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰি তেওঁলোকৰ অভাৱ অভিযোগ আৰু বৰ্তমানৰ অৱস্থাৰ বুজ লয়। আনহাতে মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট জিলাৰ তিয়ক শলমৰা অঞ্চলৰ এলেংমৰা, ভোগদৈ নৈৰ ভগা মথাউৰী অংশ আৰু মালৌপম বালিখুটিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভগা মথাউৰী আৰু পথৰ অংশ ক্ষিপ্ৰতাৰে মেৰামতি কৰাৰ বাবে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলক জৰুৰী নিৰ্দেশ দিয়ে। নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি জিলাখনত এখন সম্ভাৱ্য বানৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই পৰ্যালোচনা সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসকে ধৰি আন আন সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ বহুকেইখন গাঁও এতিয়াও বানৰ তলত ডুব গৈ আছে। জিলাখনৰ সোণাৰী, চুমনিগাঁও, মৰাণগাঁও, ধামধুলি, শ্যামগাঁও, লাকুৱা আদিৰ লগতে নাজিৰা, চলটক, বিহুবৰ, লোনপুৰীয়া, অভয়াপুৰী, ধিতাইপুখুৰী, পাঠালিগড় আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বৃহৎ অংশ জলমগ্ন হৈ থকাৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। প্লাবিত অঞ্চলসমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ দলসমূহে আবদ্ধ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে জৰুৰীকালীন সাহায্য আগবঢ়াইছে। বানাক্ৰান্ত অঞ্চলসমূহত নৈৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও সামগ্ৰিক বান পৰিস্থিতিৰ কোনো বিশেষ উন্নতি পৰিলক্ষিত হোৱা নাই। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত ডিব্ৰুগড় গুৱাহাটী পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। বনমন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দিনজোৰা কাৰ্যসূচীৰে জিলাখন ভ্ৰমণ কৰে। তেওঁ প্ৰথমে লক্ষীপুৰ বনাঞ্চলৰ অন্তৰ্গত নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰি বনাঞ্চলখন বেদখলমুক্ত কৰাৰ কাৰণে প্ৰশাসন আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰাজহ বিভাগ আৰু বন বিভাগৰ পৰা বনাঞ্চলৰ বেদখল সংক্ৰান্তীয় নথি পত্ৰসমূহ নিৰীক্ষণ কৰে।
2: দিনজোৰা কাৰ্যসূচীৰে আমাৰ বিশেষকৈ মই কিছু অঞ্চল ভ্ৰমণ কৰিলোঁ। মুখ্যতঃ ফৰকা নলবাৰী আৰু ৰাক্যখিনি অঞ্চলটো মই ভ্ৰমণ কৰিলোঁ। এই অঞ্চলটো সংৰক্ষিত বনাঞ্চল। এই সংৰক্ষিত বনাঞ্চলত বিভিন্ন ধৰণৰ বেদখলৰ কথা আছিলে, গতিকে আমি সেই ঠাইসমূহ দুয়োগৰাকী বিধায়কক লগত লৈ আমি চালোঁ আৰু কিছুমান ঠাইত সঁচাকৈ চাবলগীয়া হৈ আছিল। মই নিজে যেতিয়া চালোঁ, বন বিভাগৰ বিষয়াসকলো আছিল আৰু খুব কম দিনৰ ভিতৰত আমি এই কথাখিনিৰ কাৰণে এটা সিদ্ধান্ত ল'ব লাগিব। এটা কথা স্পষ্ট যে বনভূমি ধ্বংস কৰাটো কাকোৱে এলাউ কৰা নহ'ব আৰু তাৰ লগে লগে আমাৰ যিখিনি খিলঞ্জীয়া মানুহ ইয়াত আছে তেওঁলোকে বনভূমি হ'লেও তেওঁলোকে যিটো ৰাইট পায় সেই ৰাইটটো তেওঁলোকে পাব। কিন্তু বাকী যিসকল লোক বনভূমিৰ ৰাইট পোৱাৰ কোনো অধিকাৰ নাই, তেনেকুৱা মানুহে যাতে বনভূমি নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি বিশেষভাৱে পদক্ষেপ ল'ম।
1: ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত 10 জুলাইৰ পৰা জিলাখনৰ বিধানসভা সমষ্টিসমূহত অনুষ্ঠিত হৈ থকা 15-দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাসমূহ অব্যাহত আছে। আজি মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰা আৰু জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া অনুপজ্যোতি ডেকাই মৰিগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত সত্ৰীয়া নৃত্য বিষয়ক কৰ্মশালা আৰু জাগিৰোদ বিধানসভা সমষ্টিত অনুষ্ঠিত তিৱা লোকনৃত্য বিষয়ক কৰ্মশালাত উপস্থিত থাকি প্ৰশিক্ষণ কাৰ্যসূচী পৰ্যবেক্ষণ কৰে। তেওঁলোকে অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক নিজস্ব সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতি অধিক আগ্ৰহী হ'বলৈ উৎসাহিত কৰে। ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আজিৰে পৰা চিমেনচাপৰি মহাবিদ্যালয়ত কোৰিয়ান ভাষাৰ এখনি প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে। জোনাই প্ৰেছ ক্লাব, চিলাপথাৰ প্ৰেছ ক্লাব, চিমেনচাপৰি মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত 3-দিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ কৰ্মশালাখন চিমেনচাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শচীন্দ্ৰ দলে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাপ্ৰভু, আজিৰ নাট্যানুষ্ঠানত শুনক এজোপা গছৰ ছাঁত, ৰচনা ৰবীন্দ্ৰ বৰা। এয়া শুনক এজোপা গছৰ ছাঁত।
1: বাহাত গৰম, বতাহে ছাতি নাই, গোটেই বাটটোত অকণমান যদি গছৰ ছাঁ পালোঁ, গৰমত মানুহবোৰ জীয়াই জীয়াই মৰিব যেন পাইছোঁ। ৰাম ৰাম ৰাম, বৰ গৰম। হেৰৌ শুনিছনে, এই পানী এগিলাচ লৈ আহবে গতে, কণ্ঠ কণ্ঠ শুকাই একেবাৰে কৰকৰি অহা গৈছে। অলপ তত পাইছো, যিহে উৎপাত গৰম পৰিছে তালু ফুটিব যেন পাইছিলো। ইমান গৰমতো বুজিছ বাটত জিৰাবলৈ ক'তো গছ এজোপা নাই। কি সুধিছিলি? মাজনীহঁতৰ, হে মাজনীহঁতৰ ভালেই, পিছে সেই সেইকেইটা কোন কটা দগ আবাজ? এই ভৰ দুপৰীয়া এখন লোকৰ বাৰীত সোমাবলৈ তহঁতক কি দিয় ভূতে পাইছে? গলি নে?
2: এই ভৰ দুপৰীয়া এখননো কোন আহিব? আপুনি কিয় এনেই চিঞৰ বাখৰখন কৰি আছে?
1: কণা হৈছ নেকি? হে কণা হৈছ? এনেই চিঞৰ বাখৰ কৰিবলৈ মোৰ কিবা মগজুৰ গণ্ডগোল হৈছে নেকি? হা, দেখা নাই দেখা নাই সেই বাঘৰ আগ তেল খোৱা কেইটাক?
2: হয়তো আমাৰ আম গছজোপাৰ তলত দেখোঁ।
1: মই এদিন নেথাকিলে ৰাজহুৱা বাৰী হয়, ইহঁতৰ প্ৰতাপত বাৰী গুচি এৰা বাৰী হৈছে। ৰ বাপেকে দিয়া লগা ৰ।
2: সেইকেইটাচোন আমাৰ গাঁৱৰে ল'ৰা, হেৰা আম কলি হৈ আছে, আহিলি না তহঁতে?
1: ইহঁতৰ প্ৰতাপত বাৰীত ফল মূল এটা পকিব নোৱাৰা হ'ল, সত শগুণ পৰাধি পৰিবহি।
2: অলপ জিৰাই সতাই লওকচোন, আম গছৰ তললৈ ল'ৰা ছোৱালী আহিবই আৰু, আহিয়ে বলকণিখন আৰম্ভ কৰিব লাগিলে না আপুনি?
1: ইহঁতৰ উৎপাতত বাৰীত গছ পুলি এটা ডাঙৰ নোহোৱা হ'ল, যোৱাবাৰ নেদেখিলি নাহৰৰ সেই পুলিকেইটা অলপ ডাঙৰ হৈছিল, আম খাবলৈ আহি গুৰিতে দিহা লগাই পেলালে। ভাবিলে মোৰ গৰম হৈ যায়।
2: দেউৰা জেপনা এখনো দিব লাগে, ল'ৰা ছোৱালীকনো কোনে বাধা দিব? নাথাকিলে আহিবই সিহঁতে।
1: তই মোক ভাল কথা শিকাবলৈ আহিছ হা? উদঙীয়া গৰুৰ দৰে এই যাকে জেওৰা জপনা ভাঙি ফুৰিব আৰু মই বাৰীৰ বাঁহে কৰি জেওৰা দি থাকিম। বুজিছ, আমাৰ দিনত আমি আম কঁঠাল বিচাৰি লোকৰ বাৰীয়ে বাৰীয়ে জেওৰা জপনা ভাঙি ফুৰা নাছিলো নহয়।
2: তেতিয়াৰ দিনৰ কথা একেবাৰে বেলেগ আছিলে, ঘৰে ঘৰে আম কঁঠালৰ গছ ভৰি আছিল, নিজৰ বাৰীত থাকিলে আৰু লোকৰ বাৰীৰ বস্তু কোনে চুৰ কৰিবলৈ যাব? হেৰি সুধিছিলো নহয় মই আপোনাক, মাজনীহঁতৰ কথা নকলে দেখোন?
1: যি জোঁৱাইৰ গা ভাল, নাতি দুটাৰহে অলপ অলপ অসুখ।
2: অসুখ? সিহঁতে কি অসুখ হৈছে? অথনিৰ পৰা আপুনি তাকে কোৱা নে কেলে?
1: অসুখ মানে তেনে অসুখ নহয়, পেটৰ অসুখহে হৈছে, আৰু সেই গাত ঘামুচি ওলাইছে। আৰু ঘামুচি নোলাব কিয়?
2: গৰমত চাগে বৰ কষ্ট পাইছে দেখি, চিন্তা লাগি থাকে।
1: হেৰু নগৰত যিহে উৎপাত গৰম, মানুহ সিজাই পেলাইছে বুজিছ, তাতে নগৰত গছ গছনি বুলিবলৈ একেবাৰে নাই, ক'ৰ পৰা বতাহ ছাতি নাহে, আৰু বতাহ বহিব ক'ৰ পৰা, একেবাৰে লঠঙা পাহাৰ নহয়। মানুহৰ ঘৰ সজাৰ বাবে যিহে খদমদম, যেন এডালো গছ গছনি নাৰাখিবহে, কেৱল ঘৰৰ ওপৰতে ঘৰ, ঘৰৰ ওপৰতে ঘৰ। আৰু খোৱা বস্তুৰো যিহে দাম, মছলা দিয়া সেই নগৰীয়া বস্তুবোৰ খালে পেটৰ ৰোগ নহয় কি হ'ব? নেমু এটাও ঘপহ কৰি পাবলৈ নাই, আৰু বনশাক, বনশাক ক'ত পাব? বাৰীৰ মধুৰিকেইটা উলিয়াই দিয়াত নাতি দুটাই আনন্দত যিহে গিৰিলি পাৰিছে।
2: আই দেহি, সিহঁতে চাগে বাৰীৰ ফল তল অকণ খাবলৈ নাপায় নহয়, মই তেতিয়া কঁঠাল এটা দিব খুজিলে আপুনিহে ভেকাহি মাৰি দিলে, কিমান ভাল পালে হয়।
1: তোৰ কথা হপা, সেই গৰমত ভাল বৈ নিয়াটোৰহে মজা পালি ওলাই, সিহঁতে বাৰীৰ ফল ক'ত পাব? গছ পুলি এটাকে দেখিবলৈ নাই, সেই বাৰীৰ ফলৰ কথা কৈছ হা?
3: মনোহৰ খুৰা আছানে?
1: কোনো সৰুকণ নেকি? ইয়ালৈ আহ।
3: পিছে নগৰৰ পৰা কেতিয়া আহিলা, ভালনে সিহঁতৰ?
1: আহি পোৱা অলপ পৰ হ'ল, সেই তাকেই

0: খুৰিয়েৰক কৈ আছো, হে নগৰৰ কথা কৈছো।
1: আহি পাই বুইছ সৰুকণ, একেবাৰে খুৰাৰে বকলা মেলিছে নহয়। সুধিছো এটা কথা, কৈছে এটা কথা।
0: এ ৰ, আহিয়ে দেখিলো সেই সপাকে। সৰুকণ
2: খুৰা,
0: নগৰত জগৰহে আছে বুইছ, আৰু একো নাই। সেই দেখিবলৈহে ভাল সেই দূৰৈৰ পৰা।
1: সৰুকণ বচোন দেই, খুৰাৰ লগতে কথা পাম, মই আহিছো।
2: বাৰু তুমি যোৱা, কিহৰ জগৰৰ কথা নকলা খুৰা?
0: হেৰো, এই জগৰ মানে গৰমৰ উৎপাত, ধূলিৰ প্ৰকোপ, এইবোৰে আৰু। হে কেনিও খোজ দিব নোৱাৰ বুইছ, দলে ওপৰে গৰম, এই পকা আলিবাট, ক'তো জীয়াবলৈ গছৰ ছাঁ অকণো নাপক।
2: পিছে আমি আকৌ ভাবিছিলো নগৰত চাগৈ মানুহবোৰ কিমান সুখত আছে।
0: সুখ, হে সুখ, গছ গছনি নাই, পাহাৰ বৰো সেই একেই, গছ গছনি কাটি একেবাৰে লঠঙা কৰি পেলাইছে নহয়।
2: বুইছা খুৰা, দেশত মানুহবোৰ বেছি হৈছে গুণে এনে দশা হৈছে, পৃথিৱীয়েনো আৰু কিমান সহিব।
0: নহয় সৰুকণ, নহয় নহয়, তই বুজা নাই, মানুহবোৰ বেছি হোৱাৰ বাবে নহয়, আচলতে মানুহবোৰ কিবা অজ্ঞানী হ'ল। কাৰোবাৰ বাৰীত গছ পুলি এটা ৰোৱাৰ কথা শুনিছনে, বা কেতিয়াবা দেখিছনে?
2: এৰা খুৰা, কথাটো টং কৰি চাইছো, মিছা নহয়। আমাৰ ইয়াতে কাঠ বাঁহৰ কিহে দাম হৈছে, বাৰীবোৰতো গছ গছনি একেবাৰে নোহোৱাই হৈ আহিছে।
0: দেখা নাই, এই সেইটো কানিয়ে ঘৰটো আধা খনীয়া কৰি থৈছে, খুটা নাই, বেৰ দিবলৈ বাঁহ নাই। মোৰ ওচৰলৈ আহিছে ঘৰৰ খুটাৰ বাবে, বাৰীৰ গছ এডাল লাগে, দাম বেছি দিব নোৱাৰে হেনো। আমি দেখা তাৰ বাৰীত কিমানবোৰ যে গছ আছিল, এফালৰ পৰা কাটি মেলি একেবাৰে খাস্তাং কৰি পেলালে, বেছি শেষ কৰিলে, গছ গছনি ক'ত থাকিব?
2: খুৰা, ময়ো আহিছিলো তেনে এটা সকামৰ বাবে, মোকো লাগিছিল।
0: হেও সৰুকণ, নকবি নকবি, মোক তেনে কথা নকবি, তহঁতৰ পৰা বাট পদূলিত গছ এডালো নথকা হল, পৰত আখ বনত বাঘ, বুজিছ?
2: নহয় খুৰা, নিচেই সামান্য কথা, জাতিবাহ এটা বৰ দৰকাৰী কাম এটাৰ বাবে প্ৰয়োজন হৈ গল।
0: জাতিবাহ মোৰ আছে কেইডাল, হা, ঘৰ দুপৰীয়াখন সেই উদঙীয়া লৰাই আমকাই বাৰীত সোমাই একেবাৰে তহিলং কৰি পেলালে। সেই নাহৰৰ পুলিকেইটাৰ কথা ভাবিলে বুকুখন হম হমাই যায়, তোক নকৈছো মানে একেবাৰে।
2: খুৰা, কি নাহৰ পুলিকেইটাৰ কথা ক'লা?
0: এ মোৰ বাৰীৰ, হে নিজৰ বাৰীখনৰ নাহৰ পুলিকেইটা, এইবাৰ একেবাৰে খামুচিব পৰা হ'লহেঁতেন বুইছ, সেই নিধগতে একেবাৰে গুৰিতে দিহা লগালে, আজি বা ক'ত কি লেঠা লগাই গৈছে, বাৰীলৈকে যাওঁ ৰচোন, তই মোক নকবি বুইছ সৰুকণ, ক'ৰবাত কিবা এটা জোৰা মাৰি ল তই।
2: এৰা খুৰা, জোৰাকে মাৰি ফুৰিছো, বাৰ যাওঁ, খুজি নিলে জগৰ লাগে, গম নোপোৱা কৈ নিলে কাক ধৰিবা।
0: এ হৰেও, কি কলি, হে কি কলি?

0: হেই হেই এই আঁতৰ আঁতৰ আঁতৰ, গাত পৰিব লাগিলে একেবাৰে শিপুৰি পাবিগৈ, আঁতৰ।
1: কিনো কৰিছ? কোৱা, কিহৰ জগত নো এই গছপুলি কেইটা কাটিছ?
0: অ' সৰু গণ, সেই মুহাটো টানি ল, একো জগৰ লগা নাই বুজিছ। চোতালখন অলপ বহলাব লাগে, সেই দেখি এই গছপুলিকেইটা কাটি পেলাইছো, খৰিকে হ'ব।
1: নাৰায়ণ, তই ভুল কৰিছ দেই। এই টপ টপকৈ উঠি অহা আম পুলিটো আৰু কঁঠাল পুলিটো কাটিব নালাগিছিল।
0: থ গাঁৱৰ মানুহৰ কথাবোৰ বুজিছ? আজিকালি কোনো মানুহে জংঘলৰ ভিতৰত নাথাকে। আমি গাঁৱৰ মানুহ হলো বুলি ভালদৰে থাকিব নালাগে, তাৰ কিবা মানে আছে?
1: একো বেয়া কথা কোৱা নাই, গছ গছনি কাটি শেষ কৰাটো বৰ ভাল কথা নহয়, তাকেহে কৈছো।
0: এই গাঁৱৰ ভূত হৈ থাকিলে তই জানিবি কি? ভাল মানুহৰ ঘৰ দুৱাৰ কেতিয়াবা দেখি পাইছ? ক'ত দেখিবি, ইয়াত ইয়াত এখন ফুলনি কৰিম বুজিছ।
1: নগৰ, হেৰ নগৰৰ কথা বাদ দে, কালি মনোহৰ খুৰা নগৰৰ জোঁৱায়েকৰ ঘৰৰ পৰা আহি কি কৈছে জানো?
0: এই সেই বান কেপটোৰ কথা মোক নকবি বুজিছ। তেওঁৰ বাৰীৰ গছপুলি কেইডাল হাবতেই তেওঁ মৰিব, যিহে খুৰাৰ আক্ৰোশ। ইহ, বাৰীৰ গছপুলি এটা কাটিলে কোনোবাই যেন ঘৰৰ মূল্যৱান বস্তু এবধে চুৰ কৰি নিছে, যিয়ে যায় তাকে ক'ব, এ মোৰ নাহৰৰ পুলিকেইটা বুজিছা, একেবাৰে গছ গছকৈ উঠি আহিছিল। ইহ, যেন আমি নাহৰ পুলি দেখাই নাই।
1: হয় পাই, কালিও মোক নাহৰ পুলিটোৰ কথা কৈছিল। এফালৰ পৰা চাবলৈ গ'লে কথাটো মিছা নহয়। তই ভাবিছাচোন, আগেয়ে আমাৰ গাঁৱৰ বাৰীবোৰত কিমান যে ডাঙৰ ডাঙৰ গছ নাছিল, এতিয়া আম কঁঠালৰ গছ কাৰোবাৰ বাৰীত দেখিছ? হা, গাঁৱৰ কোনোবাই ঘৰ এটা মেৰামত কৰিবলৈকৈ খুঁটা এটা বিচাৰি তলৌ তলৈকৈ আৰটা তাৰটা বিচাৰি ফুৰিব লাগে। এই কানিয়াটোলৈকে চাচোন, আজি তাৰ কি হৈছে? তাৰ বাৰীত বাঁহ কঁঠাল

0: এই সেই সেই আগৰ আমি গেৰাকনি গাঁৱত থাকিব লাগিছিল নহয়। গাঁওবোৰ আগে জংঘল আছিল, কিনো ভাল কথা। গাঁৱৰ বুঢ়াবোৰে একো দেখা নাছিল, শুনা নাছিল, জংঘলৰ ভূত হৈ বাৰীখনকে সাৱটি আছিল। আৰু সেই কানিয়াৰ কথা মোক নকবি, বুজিছ? সি এটা মস্ত ধূত, তাৰ মাটিত খেতিও নহয়, সি এনেকে মৰিব পাৰ।
1: তাৰ মাটিতে খেতি নোহোৱা নহয়, বুজিছ? যোৱাবাৰ কি হ'ল, খেতিৰ বতৰত বৰষুণেই নহ'ল, সেইটো কিবা তাৰ দোষ নে?
0: সেইবোৰ প্ৰকৃতিৰ কথা, প্ৰকৃতিৰ কিবা জগৰ লাগিছে
1: নহয়, আমি মানুহমখাই কিবা এটা জগৰ লগাইছো তেনেহলে। আগতে খেতিৰ বতৰত বৰষুণ নোহোৱাৰ কথা কেতিয়াবা শুনিছিল? বৰষুণ নাই যি নাই,
0: আমি বৰষুণ দিব পাৰোনে? মানুহৰ গাত কিটো?
2: অ নাৰায়ণ, চোতালত বহি কি কৈছ? সৰু কলো দেখোন।
0: অহ মাছটো ভোকাইদো, এই আহা আহা ভিতৰলৈকে আহা।
2: হ'ব, ইয়াতে হ'ব, বাহিৰতে ভাল।
0: নহয় কোৱাইদো, সেই চকীখনতে বহাচোন, এই চোতালখন অলপ চাফা কৰিছো।
2: এই গছ পুলিবোৰ কাটিলি কেলে?
1: ময়ো তাকে কৈছো কোৱাইদো, ভাল কৰা নাই।
0: এই চোতালখন অলপ মানে আহল বহল কৰি পেলাইছো, গছ পুলি কেইটা ডাঙৰ দীঘল হ'লে আৰু অসুবিধাহে হ'বগৈ।
2: কি অসুবিধা হ'ব, ফল মূল এটা লাগিব, কাঠ খৰি এডালো হ'ব, তাতনো কি জগৰ লাগিল।
0: কথাটো অৱশ্যে হয়, ভাবিবলৈকে নহ'ল।
1: এতিয়া ভাবিলে কি হ'ব?
2: হেল্ল', গছ গছনি কাটি শেষ কৰাটো আমাৰ নিজৰ বাবেই বেয়া, বুজিছ? এই গছ ৰোৱাৰ কথাহে ভাবিব লাগে। আৰু নাৰায়ণ, তই কালি বৰ বেয়া কাম এটা কৰিলি, নহয় নাপায় নহয়?
1: কিনো বেয়া কাম কৰিলো?
0: কথাটো মই বুজি পোৱা নাই ককাইদেউ।
2: অ' কিয় বুজি পোৱা নাই? বাৰীৰ গৃহত নাই বুলিয়ে এনে কাম কৰিব নালাগে নহয়। বৰ বেয়া পালোঁ, বৰ বেয়া পালোঁ মই। এতিয়া গোটেই গাঁৱৰ মানুহবোৰেই এই বেয়া কামৰ ভাগ হ'ব লাগিব নহয়।
1: মাষ্টৰক কৈ দিওঁ, কথাটো তুমি খুলি কোৱাচোন।
2: এই যদুহঁতৰ বাৰীখনৰ কথা কৈছোঁ, যদু শইকীয়াহঁত ইয়াত নাথাকে বুলিয়েই সেইখন ৰাজহুৱা বাৰী হোৱা নাই নহয়।
1: নাই হোৱা,
2: যদু শইকীয়া গাঁৱৰে গয়া, তেওঁ নাই বুলিয়েই কঁঠালজোপা কাটি লৈ আহিব লাগিলনে?
1: কোনে কাটি আনিলে?
0: মাষ্টৰক কৈ দিওঁ, তুমি আকৌ বাৰু মোক মিছাকৈ এইবোৰ কথা কিয় শুনাইছা কোৱাচোন? মই লোকৰ বাৰী গছ এডাল নোপোৱা নেমেলাকৈ মই কিয় আনিমহে?
1: কথাটো সঁচাকৈ ভাল হোৱা নাই দেই।
2: ভাল হোৱা নাই মানে, অতি গৰ্হিত কাম হৈছে। তই আৰু নৱালী ৰহমত লগ লাগি গছডাল কাটিলি, তই নাঙল এটা কৰিবলৈ আৰু ৰহমতে ঢেঁকীৰ কোবলি কৰিবলৈ, নহয় জানো? কিয় কৰিব লাগে এনে কাম?
1: অ' কালি মই ৰহমতক দেখিছিলোঁ, হাতত কুঠাৰ এখন লৈ এইফালে আহি আছিল। তাক মই সুধিলোঁ, ক'লে বোলে গাইজনীৰ পোৱালি এটা নাই, বিচাৰি যায়। মই আৰু কথাটো সিমান খেয়াল নাৰাখিলোঁ। চুৰি কৰিবলৈহে
0: কৈছে। তই কথাবোৰ খপ খপ কৰি নক'বিচোন, কথা অলপ চাই চিতি ক'ব লাগে, বুজিছ? আমি তোৰ দৰে কিবা,
1: তোৰ দৰে মানে মই কিবা গধূলি গধূলি
0: গধূলি গধূলি মানে ঘৰ দুপৰীয়া নৈৰ পাৰে পাৰে গছ পুলিবোৰ কোনে কাটি আনে? কোনে কাটি আনে? তই সেই কানিয়াক কোৱা নাছিলি যদুৰ বাৰীৰ পৰা গছৰ খুঁটা কাটি আনিবলৈ? যদুৰ বাৰীৰ ভলুকা জোপাৰ পৰা বাঁহ কাটোতে তোক কানিয়াই দেখা নাছিল? এতিয়া একেবাৰে মহাপুৰুষটো হ'বলৈ গৈছে।
2: হেৰৌ হেৰৌ, এতিয়া তৰ্ক বিতৰ্ক কৰি লাভ নাই, বুঝিছ? যি হ'ল হ'ল।
1: মাষ্টৰক কৈ দিওঁ, নদীৰ পাৰৰ সেই গছডাল ৰাস্তাৰ ফালে হাউলি আছিল, তাকে দেখি মই ডাল দুটামান কাটি আনিলোঁ আৰু ডাল দুটা খৰি হ'ব বুলি ঘৰলৈকে লৈ
0: আহিলোঁ। ডাল দুটামান গছডাল মায়া হৈ তাতে নিজে নিজে নাইকিয়া হৈ গ'ল, কথা কৈছেনে ভ্ৰম পকিছ?
1: ৰাজহুৱা মাটিত থকা গছডাল বাৰু মই কাটিলোৱে, মই কিবা লোকৰ বাৰীত সোমাই চুৰি কৰিবলৈ গৈছো নে?
2: হেৰৌ, ৰাজহুৱা মাটিত মানে ৰাইজৰ উপকাৰত অহা গছডাল কাটিব নালাগে নহয়। মানুহ গৰু গাই এটাই তাৰ চাইড নিজিৰাই জানো। অ কোৱা মনোহৰ খুৰা বাঢ়িছে।
3: মাষ্টৰ কিবা মিটিং পাতিছা নেকি?
2: হ্যাঁ, মিটিং নহয় খুৰা, এই নাৰায়ণ আৰু সৰুকণৰ সৈতে অলপ কথা পাতিছো, আহক।
3: নাৰায়ণ, তই আকৌ সেই চোতালৰ দাঁতিৰ গছ কেইজোপা কেলৈ কাটিলি?
0: এক গছ নহয়, পুলিহে সেইকেইটা মনোহৰ খুৰা।
3: পুলিয়ে গছ হ'ব নহয় এদিন। সৰুকণ, তোৰ খবৰ কি?
1: খবৰনো কি ভাল হ'ব খুৰা,
2: ইহঁত দুটাক তাকে কৈছো, বুঝিছা খুৰা?
3: এ মাষ্টৰ, তুমি এইবোৰ বকি লাভ নাই। আগৰ গাঁও আৰু এতিয়া গাঁও হৈ থকা নাই নহয়। গাঁৱত আছে কি? একো নাই।
2: আমাৰ নিজৰে দোষ বুলি ধৰি ল'ব লাগিব, আমি কৰিছো কি? বোপা ককাৰ বস্তুবোৰকে সাৱত মাৰি ধৰি বহি আছো।
3: তুমি ঠিকেই কৈছা, আগেয়ে এইখন গাঁৱত কাৰ কি নাছিল আমি নিজ চকুৰেই দেখিছো। বাৰীয়ে বাৰীয়ে আম কঁঠাল লেটেকু পনিয়লৰ গছত ফল পকি থাকে, খাওঁতা নাই। বাঁহ কাঠৰ কথা ক'বই নেলাগে, নৈৰ পাৰলৈ যাবলৈকে দুপৰীয়া এখন ভয় লাগে। যি সেই ব্যাগুম ব্যাগুম গছ আৰু সেই যদুৰ বাৰীখন, মানুহ সোমাবলৈ ভয় কৰে। গছৰ কঁঠাল গছতে পকি থাকে। আজি চাগৈচোন, সেই উৎপতীয়া ল'ৰা মখাই পুৱাৰ পৰা ৰাতিলৈকে পিট পিটাই ফুৰে, ফল মূল গছ বাঁহ কাটি খাস্তাং কৰি ফুৰিছে। হয় নাৰায়ণ সৰুকণ, সেই ভেবা লাগি চাই থাকিলে নহয় নহয়। তহঁতৰ ককাৰহঁতে নিজ হাতে ৰোৱা সেই গছবোৰ কাটিবলৈ দাগোটা লৈ পেলাই ঘূৰি ফুৰিছ নহয়? খাবি কেইদিন, হে খাবি কেইদিন?
2: কৰিলে আমি কিয় নোৱাৰিম হে? বোপা ককাই

0: চেষ্টা কৰিছিল আৰু আমি হাত খাবলৈ বহি আছো।
1: তুমি ঠিক কথাকে কৈছা মাষ্টৰ। এই কালি ভৰ দুপৰীয়াখন মোৰ বাৰীৰ আমজোপাৰ তলত প্ৰায় দহ বাৰটামান ল'ৰা আম পাৰিবলৈ গৈ সেই গছ পুলিকেইটা গুৰিতে দিহা লগাই থৈ আহিল। গছত আম মলিয়াইছিহে, হ'লনে তহঁতৰ উৎপাতখন আৰম্ভ? মাষ্টৰ, আমজোপা কাটিহে পেলাম বুলি ভাবিছোঁ।
0: সেইটো নকৰিব, সেইটো নকৰিব খুৰা। দৰকাৰী গছ আৰু ৰুবহে লাগে।
2: খুৰাহঁতৰ আমজোপা কিন্তু বৰ লায়কৰ হৈছে দেই।
3: অঁ, সেই এই অঞ্চলত যিয়ে এবাৰ খাইছে সি আৰু ক'ত পাহৰিব
4: পাৰিব? তহঁতৰ মুখৰ মিঠা কথাবোৰ। যোৱাবাৰ সেই মোৰ বাৰীত নাহৰ পুলিকেইটা আম খাবলৈ গৈয়ে শেষ কৰিলে। নাহৰৰ পুলিকেইটাৰ কথা মনত পৰিলে কৈছো নহয়
0: মাষ্টৰ।
4: কানিয়া নহয়নে সেইটো? হয় কানিয়া। এই খৰিৰ বজাটো ক'ৰ পৰা আনিলে?
2: ক'ৰ পৰা আনিব আৰু, তাৰ পৰা আনিছে চাগৈ।
3: আজিয়েই নে কিবা, সি সদায় দুপৰীয়া দুপৰীয়া হাতত দাখন লৈ ওলাই যায় আৰু তোমাৰ ঘূৰি আহোঁতে সেই সেই
4: মাতচোন, মাত মাত তাক মাতচোন, মাত।
2: ঐ কানিয়া, ঐ কানিয়া, এইফালে এইফালে এইফালে।
3: ঐ ঐ, তোক মানুহৰ খুৱাই মাতিছে।
0: দেখিলা দেখিলা, কানিয়াই এতিয়া ক'ত শুনিব? তাৰ এতিয়া কাণ গধুৰ হৈ পৰিছে, পু পাই গৈছে, দেখিছা নাই?
4: নাৰায়ণ, এই হাতত বা সেইটো কিহৰ টোপোলা? হা,
3: কিটো হ'ব আৰু, সেই কলি আমবোৰ পাৰি আনিছে আৰু।
4: যদুৰ বাৰীৰ পৰা আনিছে চাগে।
0: বৰ বেয়া কাম কৰিছে দেই, বৰ বেয়া কাম।
4: পিছে মাষ্টৰ, কাইলৈ পুৱা স্কুলৰ ফালে যাবাচোন, স্কুলৰ ঘৰ সম্পৰ্কে আলোচনা কৰিব লাগে।
0: হ'ব হ'ব খুৰা, স্কুল ঘৰটো একেবাৰে উঙলি গৈছে, ঠিকেই ভাবিছে।
4: হে, আমাৰ ডেকাহঁতৰ গাতটো খবৰেই নাই। সৰু ক নাৰায়ণ, তহঁত যাবি আৰু সকলোকে খবৰ দিবিচোন।
3: যাম খুৰা।
2: কিয় নাযাম খুৰা?

0: সেই জোপা এই অঞ্চলৰ সকলো ৰাইজৰে গছ।
1: মই কৈছো এই কাৰণেহে, ৰহমত হাফিজতে হেনো গছজোপা কাটিবলৈ যো যা কৰিয়ে আছে, কোনদিনা কাটে সেইটোহে ধৰিব পৰা।
2: এৰা, আমিও শুনিছো কথাটো, সিহঁতে নিয়াৰ আগে আমি কাটি আনিলে আমাৰ স্কুল ঘৰ কামত আহিব। মানে ৰহমত হাফিজতে কাটিব কিয়? সিহঁতৰতো গছ নহয়, আমাৰ সকলো কিখন গাঁৱৰ ৰাইজৰে গছ। অঁ, ৰাইজৰে, সিহঁতে কেনেকৈ কাটে চাওঁচোন।
1: আমি কিন্তু কথাটো কাণ চুৱাই থলো।
2: অঁ, সিহঁতে কাটিবলৈ আহিলে কিন্তু আমি এৰি নিদিওঁ দেই, আমি কৈ থলো। এইহেন জোপা প্ৰকাণ্ড গছ সিহঁতে ঘূৰি খাব, ধেমালি পাইছে। হবই নোৱাৰে তেনেকৈ।
3: মাষ্টৰ, তুমি কি কোৱা হে? ৰাইজ একেবাৰে আচল কথাৰ পৰা আঁতৰি গৈছে।
0: ৰাইজ শুনকচোন, মই এটা কথা ভাবিছো, আমি ৰহমতহঁতক এনে কাম কৰাৰ পৰা বাৰণ কৰিব লাগিব। মই নিজে আজি মৌলবী চাহাবৰ তালৈ গৈ কথা হ'ম। আমি আগেয়ে ৰহমতৰ লগত কাজিয়া কৰাৰ কোনো মানে নাই, আৰু মৌলবী চাহাব বৰ ভাল মানুহ, আৰু গছজোপায়ো কাকো অপকাৰ কৰা নাই নহয়। বৰঞ্চ ৰাইজে গৰমৰ দিনত খন্তেক জিৰাইছে খটাইছে গছজোপাৰ ছাঁত। বৰ পুৰণি গছ আকৌ দেই খুৰা।
3: অঁ, ৰাইজে কয় মোৰ ককাই ৰুইছিল হেনো সেইজোপা, সেই গছজোপা দেখিলে মনত পৰে বুজিছে।
1: এতিয়া ককাকে হেৰুলে।
2: এ নহব দেই, আমাৰো পুৰা অধিকাৰ আছে, আমাৰ ককাহে ৰুইছিলে সেইজোপা গছ। এই কিবা হবলৈ হলে গছ ফালি চিৰা চিৰ কৰিম।
3: এ তহঁতে মোক খং তোলাই নলবি দে, বুজিছ?
0: এৰা, এই কোনে ৰোৱা সেইটো কথা কথা নহয় নহয়, কাজিয়া কৰিব নালাগে এইটো কথা। ৰাইজে যেন তিনিআলিৰ গছজোপা কাটি নিয়াৰ কথা সপোনত নাভাবে সেইটোহে ডাঙৰ কথা।
1: আমি কাজিয়া নকৰো
2: নকৰো,
1: কিন্তু গছজোপা আমাৰো।
2: আমাৰ গছজোপা ৰাইজৰ, তাক কোনে নুই কৰিছে?

0: ওপৰলৈকে শুই থাকিবি আৰু তাৰহে ফাট ফটনি বেছি হ'ব। বুজিছ ইছমাইল? এই ৰহমতৰ লগত আৰু নহ'ব।
1: এই ৰচোন ৰ হাফিজ ভাই, বৰ বেছি চিঞৰ বাখৰ কৰি নাথাকিবি, এই বুঢ়া কেইটাই শুনিলে চব বন্ধ হ'ব।
0: এই ৰহমত,
1: ঐ ইমান দেৰিলৈকে শুই থাকিবি আৰু পুৱাৰ ভিতৰতে কাম শেষ
2: কৰ। মৌলবী চাহাবে শুনিলে কথা বিষম হ'ব।
0: ঐ মৌলবী চাহাবে কিবা গম পাইছে নে কিয়? কোনে ক'লে?
1: কালি এইফালে সৰুকণহঁতৰ গাঁৱৰ মাষ্টৰৰ কথা দেখিছিলো, এই আমাৰ মৌলবী চাহাবৰ সৈতে বহুত পৰ কথা পাতিছিল।
0: এই মৌলবী চাহাবে গম পাইছে যদি পাইছে, যা
1: পাইছে যা।
0: আমি কিবা কাৰোবালে ভয় কৰি কাম নকৰিম নে?
2: বুজিছ হাফিজ, সৰুকণ নাৰায়ণহঁতো কম নহয়।
0: এতিয়া কথা বাদ দে, বুজিছ? ঐ দেলিল ফাজিয়াত ওলালে নাই অ? কোনোবা যদি নাহে সি কিন্তু ভাগ নাপায় দেই।
1: কাকো ভাগ দিবলৈ নাই।
2: ঐ নাৰিকলৰ জৰীডাল লৈছেনে? বৰ ডাঙৰ গছ, সময় ল'ব।
0: ঐ মই কোঠাৰ এখন লৈছো, এই আমাৰ ঘৰৰ হালোৱাটোকো লগতে লৈছো, বুজিছ?
2: এই দেৰি নকৰিবি, ব'ল আগবাৰ তহঁত দুটা, মই চাহ পানী এটোপা খাই হাত কৰি ওলাইছো।
0: ৰিটা আহিছে।
1: আহিছে এই ফাইজ, জেলিল, মুবাৰক আৰু চফিকো আহিছে।
2: ইছমাইল, তহঁত কেইটামান পঠাই পঠাই যা, কোনোবাই দেখিলে কথাটো বেয়া হ'ব।
0: এই কি বেয়া হ'ব, কি বেয়া হ'ব? আমি কিবা চুৰ কৰিবলৈ গৈছো নে?
1: ঐ হাফিজ, ব'ল দেৰি কৰিব নালাগে, আহ।
0: ঐ গছডাল গিৰাই ল'ব পাৰিলেই হ'ল, বুজিছ?
2: মই গৈ আছো। ফাইজ, তহঁত কেইটা পঠাই পঠাই যা।
1: আচ্ছা আমি তেনেহ'লে আহিলো, বুজিছ? ৰহমত তই দেৰি নকৰিবি,
2: মই গৈ আছো, ব'ল।

0: গুড়িটো বৰ টানো ভাই সেই বাওঁফালে কুঠাৰ মাছ ঐ এতিয়া টানিবৰ হোৱা নাই
1: ঐ অলপ ৰৈ দেচোন অলপ ৰৈ দে ঐ ৰচোন ৰ কোনোবা দুজন চাইকেলেৰে আহিছিল

0: বৰ ভাগৰ লাগি যায় অ। ঐ ৰমত, তই দুকোপমান মাৰি দে, আৰু বেছি নাই দে, হ'ব।
1: ঐ বৰ বেছি নাই, ঐ গছৰ পাতডালো লৰচৰ কৰা নাই,
2: গছডালৰ হাতো লোহা যেন টান, কোঠাৰ উফৰিয়া।
1: ঐ দহ পোন্ধৰ গাড়ীমান ওলাবনে?
0: ডালবোৰতে সাত আঠ গাড়ীমান বেছি হ'ব, গা গছডালৰ কথা বেলেগেই, বৰ বঢ়িয়া খুটা হ'ব দেই।
1: ঐ খুটাৰ কথা বাদ দে, ঐ নিয়াৰ কথা ভাবচোন।
2: ঐ চফিকুল, ঐ তই জেলিনহঁতৰ গৰু গাড়ীখন লৈ আহ, জেলিন তয়ো যা, বেগাই যা।
0: গৰু গাইবোৰ খেদাই নলয় কিয়?
3: অলপ অলপ লৰিছে দেখোন, অলপ লৰিছে গছডাল।
1: ঐ নৈ ফালে পেলাব লাগিব দেই, ঐ নৈ ফালে পেলাব লাগিব। ঐ ঐ ঐ ৰচনা, ঐ তহঁতি ৰচিডাল নৈ ফালে টান, নৈ ফালে টান।
2: মানুহা,
1: ঐ তই তই মাৰচোন, তই মাৰি থাক। কিফালে কোঠা চলা, কিফালে কোঠা চলা। খৰি বহুত ওলাব যেন পাইছো দেই।
0: এটা কাম কৰ, এই আগে ডালবোৰ নি তাতে গোটাব লাগিব, বুজিছ?
1: ঐ সোনকাল কৰ, সোনকাল কৰ,
3: বৌকেইটা কোন দৌৰি আহিছে?
1: সৰুখন নাৰায়ণহঁত নহয়নে?
4: গাঁৱৰ মূৰৰ গছডাল কাকো নোখোটাকৈ কাটিবলৈ তহঁতক কিয় পালা?
2: ঐ সৰুকণ নাৰায়ণ, আমি গছ কাটিলো, কিবা কৰিবি নেকি?
5: ঐ গছজোপা কাটিবলৈ তহঁতৰ আকৌ পাৰ্মিশ্যন ল'ব লাগিছিল নেকি? তহঁতৰ বাৰীৰ গছ নেকি?
6: কি বাৰীৰ গছ মানে? তহঁতৰ বাৰীৰ গছ নেকি?
4: তহঁতি গছডাল চুৰকৈ কিয় কাটিলি? গছডাল তহঁতে নিব নোৱাৰ?
6: কৈ দিছো গছ নিব নোৱাৰো।
2: তহঁতে বেয়া ধৰণে কাজিয়া কৰিবলৈ বিচাৰিছ, আমিও পিছ হুকি নাযাওঁ,
1: আমিও নাযাওঁ।
2: ৰাজ আলিৰ মূৰত থকা গছডাল কাটিছো,
4: আমি কাজিয়া কৰিবলৈ বিচৰা নাই, বুজিছ? তহঁতে খাতাম পুৰখীয়া গছজোপা মনে মনে কাটিবি আৰু আমি মনে মনে মুখ বন্ধ কৰি থাকিব লাগে।
6: আমি তহঁতক গছ দিবলৈ নিদিওঁ,
4: কেনেকৈ নিব পৰা চাওঁচোন।
2: আমি গছ নিদিওঁ, কোনোবাই বাধা দিলে
1: জোকাৰি আমাক ভয় দেখুৱাবলৈ নাহিবি, বুজিছ? আমি কাকো ভয় নকৰো।
4: আমি কাজিয়া কৰিমি, আমি কাজিয়া কৰিমি, তহঁতক গছ নিবলৈ আমি নিদিওঁ।
2: ঠিক কৈছ, ঠিক কৈছ, কাজিয়া কৰিবি,
4: কাজিয়া মানে তহঁতক গছ কাটিবলৈ নিদিওঁ আকৌ।
0: আমাক কেনেকে বাধা দিয়ে
6: চাওঁচোন। সৰুকণ আমাৰ উকাত, আমাৰ উকাত।
1: আমি কটা গছত হাত নিদিবি,
4: তহঁতৰ গছটো কিয়? চৰকাৰী গছ, আমাৰো অধিকাৰ আছে।
2: আমি গছ কাটিলে তহঁত বৰমতো লাগে, তহঁত আগে কিয় অহা নাছিল?
4: সাহস আছে তহঁত?
7: কাজিয়া বন্ধ কৰবৰদাৰ, কোনেও গছ নাকাটিবি, খবৰদাৰ গছ নাকাটিবি।
4: মাষ্টৰক কৈ দিওঁ, আমি সেইদিনা তোমাক কৈছিলো নহয় সিহঁত কেইটাই গছডাল কাটিব খুজিছে, তুমি বিশ্বাস নকৰিলা, এতিয়া কি কৰা? কৰা
7: কথা নকবি বুলিছো নহয়, কথা নকবি।
6: স্কুল ঘৰৰ কাৰণে আমি গছজোপা কাটিবলৈ বিচাৰি তুমি আমাক হাত দিলা, এতিয়া এতিয়া দেখিলা?
4: আমি গছ নিবলৈ নিদিওঁ।
7: ৰহমত হাফিজ, তহঁতে গছডাল কিয় কাটিলি? ইমান পুৰণি গছডাল কি ভাবি কাটি পেলালি তহঁতে?
2: আমি চৰকাৰী গছ কাটিছো,
1: আমি কাৰো বাৰীৰ ভিতৰৰ গছ কটা নাই
0: নহয়।

0: ভিতরে হোক, এই পুরনি গছজোপার কথার কোনো অর্থ নাই। এই গছজোপার পৰা কাৰো কোনো অপকাৰ হোৱা নাছিল, বৰঞ্চ সকলোৰে উপকাৰত আহিছিল। অ মৌলবী চাহাব আহিছে নহয়, মনোহৰ খুৰাও আহিছে। কোৱাচোন খুৰা, মৌলবী চাহাব চাওক ইহঁতবোৰে গছজোপা কি কৰিলে, কওকচোন মৌলবী চাহাব, আপুনি এই কওক কি কৰা যায়।
1: তহঁতি বৰ বেয়া কাম কৰিলি, অ উপায়ত বৰ বেয়া কাম কৰিলি। কালি মাষ্টৰে মোক কথাষাৰ কৈছিলহে, মই তহঁতক হাক দিবলৈ লগেই নেপালো।
2: শব্দ এটা শুনি ভাবিলো কত কি হৈছে, কোনে এই কাণ্ডখন কৰিলে, হে
0: ইহঁত কেইটাৰ মাজত কাজিয়া হৈছিলে, মই পালোহি কাৰণেহে।
1: দেখিছে নে দেখিছে, ইমান পুৰণি গছজোপা কথা নাই বতৰা নাই ঘপকৰে কাটি টুকুৰা কৰি পেলালে। আৰু ঐ ৰহমত হাফিজ, উহ তহঁতক কিহে পাইছিলো, ঠাই ডোখৰকে কিবা অসুচি কৰি পেলালি।
2: মৌলবী চাহাব বৰ পুৰণি গছ আছিল,
1: আৰু আমি লৰা হৈ থাকোতে এই গৰু লৈ এই গছৰ তলতে জিৰাই আম জাম খাইছিলো হওঁ, বুজিছ?
2: সেই তোমাৰ জানো মনত নাই, ইয়াৰ তলতে আমি বৰে সেই বাট ঢাল খেলিছিলো। গছজোপা খৰি খাবলৈ দিব নোৱাৰি, কিন্তু কিবা এটা ভাল ব্যৱস্থা কৰিব
1: লাগিব। হয় হয়, কিবা এটা মীমাংসা নিশ্চয় কৰিব লাগিব।
0: মৌলবী চাহাব ইহঁতক বুজাই বুজাই ঠিক কৰক, মই হলে একো কৰিব পৰা নাই।
1: হায় আল্লাহ,
2: তহঁত বৰে গছডাল লৈ কাজিয়া কৰিব নালাগে, বুজিছ? মৌলবী চাহাব আমি সৌ তালৈকে গৈ কিবা এটা আলোচনা কৰা ভাল হ'ব।
1: ভাল কথা, ভাল কথা, ভাল কথা। সেই স্কুল ঘৰৰ গছজোপাৰ ছাঁতে বহি আলোচনা কৰি কিবা এটা কৰা উচিত হ'ব। মাষ্টৰ কি কোৱা মাষ্টৰ?
0: ঠিক কথা, গৰমত তালৈকে যাওঁ, ভাল হ'ব।
2: এই তহঁত বৰুৱা,
1: সৰুকণ নাৰায়ণ বল, তহঁত এটাই বুঢ়ে বল, তহঁত এই একেখন গাঁৱৰে ডেকা ল'ৰা, বল বল বল।

0: ৰাইজ, গছডাল কাটি যি বেয়া কাম কৰিলে তাৰ খণ্ডন কৰিব নোৱাৰি। এতিয়া আমি পুৰণি গছজোপাৰ কথা ভবাৰ লগে লগে
1: হেৰি আমি নতুন কিবা এটা কৰা ভাল হ'ব।
0: নিশ্চয়
1: ৰাইজ, এই অঞ্চলৰ তিনিআলিৰ গছজোপা বুলিলে আৰু কাকো বেলেগে বুজাব নালাগিছিলে নহয় জানো?
2: ৰাইজ, এই নতুন কিবা এটা কৰাৰ কথা আপোনালোকে ভাবিছে যেতিয়া, মই দুআষাৰ আপোনালোকৰ আগত ক'ব খুজিছো। আমাৰ মানে মানুহৰ জীয়াই থকাৰ বাবে গছ গছনিৰ প্ৰয়োজন আছে। গছ গছনি নাথাকিলে আমাৰ ঠাইবোৰ মৰুভূমিৰ দৰে হ'ব।
1: ঠিকেই কৈছে।
2: খেতি বাতিৰ বাবে বৰষুণ বতৰত গছ গছনিৰ সম্পৰ্ক আছে। আমি এটা কথা যদি চাওঁ, খেতিৰ বতৰত আগৰ দৰে বৰষুণ কিয় নহয় গম পাইছেনে? সেয়া গছ গছনি নোহোৱাৰ কাৰণে হৈছে।
0: যোৱা কেইবছৰমান ধৰি খেতি বতৰত বৰষুণ নোহোৱা হৈছে। অ, এই কাৰণেহে নেকি মাষ্টৰ?
2: অ, কথাটো সেইটোহে। বতৰ সলনি হৈছে গছ গছনি নোহোৱাৰ বাবে। খেতিৰ বতৰত যদি বৰষুণ নহয় আমাৰ খেতি হ'ব ক'ৰ পৰা? কেৱল খেতিৰ বাবেই নহয় নহয়, মানুহৰ সামাজিক, অৰ্থনৈতিক আদি সকলো কামতে গছ গছনি অশেষ
1: দৰকাৰ। মাষ্টৰ, তুমি বৰ ঠিকেই কৈছা, বুইছা? বৰ দৰকাৰী কথা, বৰ দৰকাৰী কথা। খৰি খেৰ ঘৰ দুৱাৰ বনাবলৈ, বাঁহ কাঠ, ফল মূল খাবলৈ, হে খৰাহী পাচি সাজিবলৈ আমাৰ গছ গছনি বাঁহৰ সদায় লাগে, বুইছা? বাঁহৰ আমাৰ সদায় দৰকাৰ হয়। আমি কিন্তু তাৰ ওলোটাহে কৰি।
0: অঁ, ঠিকেই কৈছা, ঠিকেই কৈছা। আমি কাটি মেলি একেবাৰে তহিলং কৰিছো নহয়। বাৰু মাষ্টৰ, আৰু কোৱাচোন।
2: এই প্ৰকৃতিৰ এই গছ গছনিৰ বাবে জীৱ জন্তু, চৰাই চিৰিকটিবোৰ জীয়াই থাকিব পাৰিছে, বুইছা? হে খুৰা, আনহাতে মানুহৰ উশাহ নিশাহৰ বাবে গছৰ বৰ দৰকাৰ নহয়।
1: মাষ্টৰ, মই কথাষাৰ ভালকে ধৰিব পৰা নাই। অকমান মাষ্টৰ, অকমান বুজাই কোৱাচোন, বুজাই কোৱা।
2: মৌলবী চাহাব, মানুহে নিশ্বাসত এবিধ গেছ এৰে, এংগাৰ গেছ বুলি কয়।
1: হয়,
2: গছে এংগাৰ গেছটো গ্ৰহণ কৰে। যদি গছ নাথাকে তেতিয়াহ'লে এই এংগাৰ গেছবোৰ বতাহত থাকি গ'লে ই বিষ হৈ মানুহক অন্যায় কৰিব। এইবোৰ বিজ্ঞানীসকলে গৱেষণা কৰি কোৱা কথা, মই কোৱা কথা নহয়। গছ গছনি নাথাকিলে গৰম কম হয় নেকি?
0: ঠিকে ঠিকে মাষ্টৰ, ঠিক কথা কৈছা দে।

0: মই নগৰত থকা সেই জোঁৱাই ঘৰলৈ গৈছিলো, যিহে উৎপাত গৰম, গৰমত তালু ভমভমাই থাকে।
1: আমি বুৰঞ্জীত পঢ়িবলৈ পাইছো বুইছা, আগৰ দিনৰ ৰজা মহাৰাজাসকলেও বাটৰ দাঁতিত গছ ৰুইছিল হেৰা, সেইবাবে আমি গছ গছনি আমাৰ নিজৰ বাবে, দহৰ বাবে, সতি সন্ততিৰ বাবে ৰুব লাগে।
2: হক কথাকে কৈছা মাষ্টৰ, হক কথাকে কৈছা। পিছে ডেকাহঁত, অ ডেকাহঁত, শুনিছনে তহঁতে, শুনিবলগীয়া কথাবোৰ ভালকে শুনি ল।
1: গছ গছনি ৰক্ষা কৰা আমাৰ কৰ্তব্য, অনাহকতে আমি গছ গছনি ধ্বংস কৰিব নালাগে। তিনিআলিৰ প্ৰকাণ্ড গছজোপা কাটি আমাৰ কাৰো একো লাভ হোৱা নাই, বৰঞ্চ লোকচানহে হল হেৰা। নহয় জানো মৌলিক
2: মাষ্টৰ, ঠিকেই কৈছা মাষ্টৰ, ঠিকেই কৈছা। ঐ ৰহমত হাফিজ, শুনিলি নে মাষ্টৰৰ কথাবোৰ, শুনিলি? আৰু এতিয়া তহঁতে ভাবি চাচোন, তহঁতে কি কামটো কৰিলি?
3: ৰাইজে আমাক কেইবাৰলে ক্ষমা কৰিব লাগে।
4: অ ক্ষমা কৰিব লাগে। আৰু এটা কথা, আমি নুবুজিহে

0: হাফিজ, আই শুনিলি নে মাষ্টৰৰ কথাবোৰ? শুনিলি? আৰু এতিয়া তহঁতে ভাবি চাচোন, তহঁতে কি কামটো কৰিলি?
1: ৰাইজে আমাক কেইবাৰলে ক্ষমা কৰিব লাগে।
2: অঁ, ক্ষমা কৰিব লাগে। আৰু এটা কথা, এই আমি নুবুজিহে এনে কাম কৰিলো।
3: আমাৰ কথাবোৰ বুজি পাই নিজৰে লাজ লাগিছে।
4: আমাকো গছডাল নালাগে।
5: ভাল কথা, ভৱিষ্যতলৈ এনে কাম নকৰিবি, বুজিছ?
0: মই এটা কথা ভাবিছোহে মাষ্টৰ। ৰাইজ, এই এই গছডাল কৰতীয়াৰ দ্বাৰাই ফলাই টকটাখিনি স্কুল ঘৰ, নামঘৰ আৰু মছজিদৰ কামত লগাব লাগে। আপোনালোকে তাৰমানে মত দিছে
6: ৰাইজ? আমি অঞ্চলটোৰ ডেকাখিনি গোট খাই এই তিনিআলিতে এটা ভাল গছৰ পুলি ৰোৱাৰ উপৰিও স্কুল ঘৰ, নামঘৰ, মছজিদৰ চৌহদত গছৰ পুলি ৰুব লাগে।
3: ৰহমত, হাফিজ, তহঁত কাইলৈ ইয়ালৈকে আহিব।
1: আৰু সেই তহঁতে যি পাৰ গোটাই থবি, আমি বাঁহ বেত লৈ আহিম, পুলিবোৰ ৰুই বেৰা দিব লাগিব।
0: মাষ্টৰ, মাষ্টৰ, দেখিলা?
5: কথাখিনি ইমান দিনে আমিয়েই বুজা নাছিলো।
0: তুমি যে আৰু মাষ্টৰ, হেৰা, কামটো কিন্তু বৰ ভাল হল যেন পাইছো।
6: মৌলবী চাহাব, ডেকাখিনিয়ে কৰো বুলিলে এইবোৰ তেনেই সহজ। খুৰা,
0: বৰ ভাল হল মাষ্টৰ।

0: এজোপা গছৰ ছাঁত অসম চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগৰ দ্বাৰা আয়োজিত নাট পাণ্ডুলিপি প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা ৰবীন্দ্ৰ বৰা ৰচিত নাটখনি শুনিলে। চৰিত্ৰসমূহত আছিল মনোহৰ হেম ভট্টাচাৰ্য, জানকী মীৰা দাস, মাষ্টৰ আনন্দমোহন ভাগৱতী, মৌলবী ডম্বৰু দাস, সৰুকণ দিলীপ দত্ত, নাৰায়ণ নিত্যদত্ত, ৰহমত নিৰ্মল সিং, হাফিজ জয়ন্ত ভাগৱতী আৰু ইছমাইলৰ চৰিত্ৰত বিদ্যুৎ চক্ৰৱৰ্তী। মীৰা দাসৰ সহযোগত নাটকৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: मन की बात है जन जन की, सभी की कुछ अपनी सी, अनकही विरासत की, उम्मीदें नए भारत की। तो सुनिए इस महीने 26 जुलाई सुबह 11 बजे मन की बात आकाशवाणी और दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबंधित प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবহ নিবেদন কৰা হৈছে দুটি বৃন্দগান। প্ৰথম গীতৰ ৰচনা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

মৃদুগান্তি শুনিলে গীতৰ কথা আছিল বীৰিঞ্চি কুমাৰ মেধিৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ সময় নিশা 10:30 বাজি গৈছে। এতিয়া সামৰিছো আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।